FM বেণ্ডৰ 102.7 মেগাহাৰ্জৰ দিয়া আকাশবাণী নগাঁও, আজি শনিবাৰ 1948 আহাৰ মাহৰ 26 দিন আৰু 2026 চনৰ 11 জুলাই। ষ্টুডিঅ' ঘড়ীত 5:52 হোৱাৰ লগে লগে আপোনালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মই বিশ্বজিৎ কাকতিয়ে অনুষ্ঠান প্ৰচাৰ মুকলি কৰিছোঁ। এতিয়া কৰ্তব্যত আছে নিয়ন্ত্ৰণ কক্ষত আশীষ মজুমদাৰ আৰু কৰ্তব্য কক্ষত আছে ৰীতা শইকীয়া।

Usa da seu a minha mãe curvaturi. Zonohi Zuzona, eu não santi a ser base do imintor pra. Nihan base botis mintot punibule pavo. Provat hormar bahibadon. An base ponsolis minit aru novos at chrome somasar sonda aru news at nine punibule pavo. Novasi possis mintora se nihan solibaturi. Sair novos at প্ৰজ্ঞান বৰুৱাৰ কণ্ঠত খায়াল শুনিবলৈ পাব। এয়াই হ'ল আজি আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী।

শ্রোতায় আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰিব। শ্রোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰিব গীত শুনিবৰ বাবে।

এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত। এতিয়া আৰম্ভ কৰিছোঁ উপাসনা।

শ্ৰোতাই আজিৰ উপাসনা অনুষ্ঠানত খগেন মহন্তৰ কণ্ঠত বৰগীত, দলি দাসৰ কণ্ঠত লোকগীত আৰু ভজন শুনিলে প্ৰজ্ঞান বৰুৱাৰ কণ্ঠত। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: আকাশবাণী নগাঁও ৰেডিঅ' আত্মকথা সোঁৱৰণীৰ বালিচৰ এই অনুষ্ঠানত আজি আগবঢ়াইছোঁ বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, লেখক আৰু গৱেষক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথা। তেখেতৰ সৈতে কথা পাতিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। আজি এয়া অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড।
1: ছাৰ নমস্কাৰ।
2: নমস্কাৰ।
1: আজি আপোনাৰ জীৱনৰ অভিজ্ঞতা, জীৱনৰ বৈচিত্ৰ, সফলতা, ক'ৰবাত বিফলতা হ'ব পাৰে,
2: বিফলতা,
1: এই গোটেইখিনি কথা আলোচনা কৰাৰ কাৰণে আমি ইয়াতে লগ লাগিছোঁ। আৰু আজি আমি প্ৰথমতে আপোনাৰ জন্ম, পিতৃ মাতৃ, আপোনাৰ শৈশৱ, এই সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে আপুনি অনুগ্ৰহ কৰি আপোনাৰ পিতৃ মাতৃ আৰু আপোনাৰ জন্ম হৈছিলে 1937 চনত, আপোনাৰ পিতৃ মাতৃ আৰু জন্মস্থান সম্পৰ্কে অকণমান আমাক কওকচোন ছাৰ।
2: মোৰ আচলতে পিতৃ মাতৃ অৰ্থাৎ বংশ পৰিয়াল মোৰ বৰপেটা সত্ৰৰ ইতিহাসৰ লগত জড়িত। সেইখিনি কথা মই আগে কৈ লওঁ। বৰপেটা সত্ৰখন মথুৰা দাস বুঢ়াহাটাৰ দিনত নৰনাৰায়ণ ৰজাৰ নাতি ৰঘুদেৱ ৰায়ে ভূমি হস্তান্তৰ কৰিব খুজিলে আৰু খুজি তেতিয়া তেওঁ সমূহক ক'লে যে মই এই মাটি প্ৰদান কৰিম। সেই সম্পৰ্কে তেওঁ কৰোঁতে মাটিখিনি কাৰ নামত দিব সেইটো তেওঁৰ সংশয় হ'ল। শেষত বহুত ভাবি চিন্তি ৰাইজক ক'লে যে মই বিগ্ৰহৰ নামত দিম আৰু বিগ্ৰহ মই দিম। সেইমতে তেওঁ আজি বৰপেটা সত্ৰত যি কলীয়া ঠাকুৰ আছে কৃষ্ণ গোসাঁই, সেইটো ৰঘুদেৱ ৰজাই দিয়া ৰঘুৰায়ে, আৰু তেতিয়া তেওঁ বিগ্ৰহ দিলে, তেওঁ কণ্ডিশ্যন দিলে, চাৰ্ত দিলে যে সেইটো তাত নৃত্য পূজা হ'ব লাগিব। সেই নৃত্য পূজাৰ কাৰণে তেওঁ তেওঁৰ কুল পুৰোহিতৰ ভায়েকক বৰপেটালৈ পঠালে আৰু সেই সূত্ৰে আমি বৰপেটালৈ আহিলোঁ। সেয়ে মোৰ পৰিপুৰুষ।
1: আপোনাৰ পিতৃদেৱৰ নাম ছাৰ বাসুদেৱ শৰ্মা ৰায়মেধি আছিলে,
2: ৰাজমেধি,
1: ৰাজমেধি,
2: এই ৰাজমেধি কথাটো এই সেই সূত্ৰে অহা। যেতিয়া তেওঁ আমাৰ বংশৰ পৰিপুৰুষক পঠালে পূজাৰ কাৰণে, তেতিয়া তেওঁলোকৰ ভৰণ পোষণৰ কাৰণে ৰজাই এখন দেৱত্বৰ সত্ৰ দিলে। সেই সত্ৰখন হ'ল এই পলাশবাৰীৰ ওচৰৰ শিকাৰাতী সত্ৰ। সেই সত্ৰৰ ৰাজহ আমি পাওঁ, কিন্তু ধৰ্মৰ কামবিলাক গোটেই আমাৰ পৰা কৰিব লাগিব। সেই ৰাজহ ৰজাৰ হৈ ৰাইজে ৰাজত্ব কৰা, গতিকে ৰাজমেধি
1: সেই
2: উপাধিটো আহিল। কিন্তু মই এই ৰাজমেধি উপাধিটো কিন্তু নিলিখিলোঁ। তাৰ কাৰণ হ'ল যে মই যেতিয়া পঞ্চমমান শ্ৰেণীত পঢ়ি থাকোঁ তেতিয়া চৰকাৰে দেৱত্বৰ মাটিবিলাক ঘূৰাই ল'ব খুজিলে আৰু সেই কথাটো আমাৰ দেউতাক জগদীশ মেধি উকিল তেখেতে জনালে। তেতিয়া দেউতাই এটা বৰ সাংঘাতিক নিৰ্ণয় ল'লে যে মই টকা কি কৰিম, চৰকাৰে মোক টকা দিব কিন্তু ৰাইজে মোক আশীৰ্বাদ নিদিব, ৰাইজৰ আশীৰ্বাদ পাবলৈ হ'লে মই ৰাইজক দান কৰি আহোঁ। এইবুলি তেওঁ সত্ৰলৈ গ'ল। সত্ৰলৈ গৈ মৌজাদাৰক মাতি ক'লে যে যোনে যি দখল কৰি আছে সেইটো আজিৰ পৰা তেওঁলোকক দি দিব লাগে। সেইটো দি দিলে আৰু তেতিয়াৰে ধৰ্মত্বৰ মাটি আমাৰ হাতৰ পৰা গুচি গ'ল সত্ৰখন। আৰু সেই কাৰণে যিহেতু আমাৰ এটা সত্ৰখন নাই, মই মেট্ৰিকত প্ৰৱেশিকা পৰীক্ষাত যেতিয়া ফৰ্ম পূৰণ কৰোঁ তেতিয়া ৰাজমেধিটো মই
1: তাৰমানে আপোনাৰ জন্মটো এটা মানে ধৰক সত্ৰীয়া যিটো পটভূমি,
2: সেই পটভূমি
1: সত্ৰৰ এটা অৰ্থনীতি আছে, সত্ৰৰ এটা সংস্কৃতি আছে, সেই পটভূমিত আপোনাৰ জন্ম আৰু তাতে আপুনি ডাঙৰ দীঘল হৈছে। এতিয়া অকণমান

0: স্কুলীয়া আপনার জীবন সম্পর্কে, স্কুলৰ শিক্ষাটো ক'ত
1: সেইটো
0: আৰম্ভ হ'ল, কেনেকৈ?
1: সেইটো আৰু বিচিত্ৰ।
0: হয়
1: তাৰ কাৰণটো হ'ল যে তেতিয়া সত্ৰখন আমাৰ আছে,
0: হয়
1: গতিকে দেউতা সত্ৰ সত্ৰাধিকাৰ হৈ থাকে, আৰু আমাৰ মৌজাদাৰ আছিল এই বিখ্যাত উকিল শৰৎ চন্দ্ৰ দাসৰ দেউতাক, তাৰমানে বৰ্তমান যে গায়িকা মৃদুলা দাস,
0: হয়
1: মৃদুলা দাসৰ
0: অ'
1: ককা
0: আচ্ছা
1: দেউতাক,
0: হয়
1: তেওঁলোক আছিল আমাৰ
0: হয়
1: গায়ক। তো দেউতাই সত্ৰত থাকে আৰু মই টিঘিলঘিলাই ঘূৰি ফুৰোঁ
0: আচ্ছা
1: সৰুৰ পৰা। তাৰ আন এটা কাৰণ হ'ল মোৰ ওচৰত সকলোবিলাক আমাৰ ঘৰৰ ওচৰত মাৰ মোমায়েক, আৰু মোমায়েকৰ ওচৰত থাকিলে ল'ৰা ছোৱালী কিন্তু অলপ নষ্ট হয়, সেইটো ইংলেণ্ডৰ বুৰঞ্জীত পঢ়িছিলোঁ, ৰজাবিলাক ফ্ৰেঞ্চত থাকে নষ্ট হোৱা। গতিকে কেইবাটাও মামা,
0: হয়
1: কোনোবাই লৈ গ'ল কোনোবাই এৰি কৰি লৈ, গতিকে প্ৰায় 8 বছৰলৈ মই তেনেকৈ টিঘিলঘিলাইয়ে থাকিলোঁ, স্কুলৰ নামে নাই,
0: তাৰমানে 8 বছৰলৈকে আপুনি স্কুললৈ
1: মই
0: যোৱা নাই
1: স্কুলত
0: আৰু? অ'
1: যোৱাই নাই।
0: আচ্ছা
1: তাৰপিছত এবাৰ বাবা যেতিয়া, মই দেউতাক বাবা বুলিয়েই
0: হয়
1: মাতিছিলোঁ, বাবা যেতিয়া আহিল, মাৰ মোমায়েকৰ ল'ৰা, তেওঁ এম ভিৰ পণ্ডিত, এম ভি স্কুলত কাম কৰে, তেওঁ বাবাক ক'লে যে তুমি এটা কথা মন কৰা নাই দেখোঁ, এই বীজক দেখোঁ স্কুলত দিয়াই নাই, তাতটো বয়স হ'ল। বাবাই ভাবি ক'লে অঁ তুমি ভাল কথা এটা মনত কৰিছা, কিন্তু বাবাই ভাবি নাচালে যে মই অ আ ক খও তেতিয়ালৈ জনা নাই, অলপ ভাবি হিচাপ কৰি বয়স অনুপাতে ক'লে তাক দ্বিতীয় মানত নাম লগাই দিয়া কালিয়ে গৈ। তেতিয়া ঠিক জানুৱাৰী মাহ আছিল যেন পাইছোঁ, মানে নাম লগোৱা সময় আছিল। আৰু বাবাৰ এনেকুৱা এটা ব্যক্তিত্ব আছিল যে কোনেও তেওঁক কথা ক'লে না কৰিব নোৱাৰে। তো মামায়ণী মোক দ্বিতীয় মানত নাম লগাই দিলে,
0: তাৰমানে আৰম্ভণিৰে আৰু কমান সমান এইবিলাক আৰু নাই?
1: নাই
0: অঁ আচ্ছা
1: দ্বিতীয় মানত
0: দ্বিতীয়
1: নাম লগাই দিলে, সেইকাৰণে মই বিচিত্ৰ বুলি কৈছোঁ। আৰু দ্বিতীয় মানত নাম লগাই দিওঁতে মই সঁচাকৈ এলিচ ইন ৱাণ্ডাৰলেণ্ড হ'লোঁ। তেওঁ বৰ্ডত যি শিক্ষকে লেখে একো বুজি নাপাওঁ, যি পঢ়াই মই পঢ়িব নোৱাৰোঁ, গতিকে মই কিন্তু অহা যোৱা কৰোঁ আৰু একো নাই। তাৰপিছত এনেকৈ চাওঁতে চাওঁতে ছমাহিলী পৰীক্ষা আহি গ'ল, ছমাহিলী পৰীক্ষাত মই সকলোতে শূন্য, কেৱল মৌখিক পৰীক্ষাত মই অলপ নম্বৰ পালোঁ। খুব সম্ভৱ মোৰ স্মৃতিশক্তি ভাল আছিল, গতিকে মৌখিকত নম্বৰ
0: বাকী
1: অলপ
0: সব শূন্য?
1: পালোঁ, বাকী সব শূন্য,
0: জীৱনৰ অংকটো আপোনাৰ শূন্যৰে আৰম্ভ হৈছে আৰু?
1: শূন্যৰে আৰম্ভ হৈছিল। তেতিয়া বাবা আহিল, সেই সময়ত আহোঁতে সেই মামাজনক সুধিলে যে ইয়াৰ প্ৰগতি কেনেকুৱাহে, কৈছে যে তুমি তাৰ বহীবিলাক চালেই গম পাবা, মামাও বৰ সাংঘাতিক চালাক আছিল, তেওঁ ক'লে ইয়াৰ বহীকেইটা চাবা। বাবাই বহীবিলাক মোৰ আনে, মই কি লিখিছোঁ হাতীৰ দৰে আখৰ লিখোঁ, চাই চাই মানে ছবি অঁকাৰ দৰে লিখিছোঁ। তেতিয়া বাবাই ক'লে তই কি লিখিছা এইবোৰ, মইতো একো উত্তৰ দিব নোৱাৰোঁ। তেতিয়া মামা কিন্তু কাষতে আছে, মামাই ক'লে যে চোৱা তুমি একো ভাবি চিন্তি নোচোৱাকৈ তাক অ আ ক খ নজনা ল'ৰাটোক দ্বিতীয় মানত নাম লগাই দিছা, সি কেনেকৈ তাত তিষ্ঠিব? আৰু আমাৰ দিনত দ্বিতীয় মানতে সেই এতিয়াৰে সৰল অংক যিটো প্ৰৱেশিকা পৰীক্ষাত লাগে লাগিছিল, মানে ইমান টান পাটীগণিতখন মোৰ এতিয়াও মনত আছে, চন্দ্ৰদত্ত ফুকনৰ দ্বিতীয় ভাগৰ পাটীগণিত যথেষ্ট টান। তে বাবাই একো উত্তৰ নিদি কানি কাপোৰ পিন্ধি বজাৰলৈ ওলাই গ'ল। ওলাই গৈ তেওঁ এক ৰিম কাগজ কিনি আনিছে, আনি সত্ৰলৈ খবৰটো দিলে মৌজাদাৰক যে মই দুমাহমান নাহোঁ, গতিকে আপুনি ব্যৱস্থাটো কৰিব, সত্ৰক সেইমতে জনাই দিব লাগে। তেওঁ কৰি বাবাই সেই সাহিত্যৰ কিতাপ পঢ়ি যায় আৰু মোক লিখিব দিয়ে, মই লগে লগে পঢ়োঁ।

0: আৰু মই ভাবোঁ শিক্ষণীয় বিষয়ত এইটো এটা শিক্ষণ পদ্ধতি।
1: তাৰমানে আপোনাৰ দ্বিতীয়মান শ্ৰেণীৰ পৰাই আৰম্ভ হ'ল আৰু তেখেতে ঘৰত আকৌ সেইখিনি
0: হৈ গ'ল
1: সুকীয়াকৈ তেখেতে চেষ্টা কৰি পেলাই আপোনাক আৰু হৈ ঘূৰিলে। আচ্ছা,
0: তাৰমানে তেওঁ পঢ়ি যায়, ময়ো পঢ়ি যাওঁ, লগতে লিখি যাওঁ। তে এইটো কৰি সেই দুমাহত কিন্তু বাবাই যথেষ্ট কষ্ট কৰিলে। আৰু গণিতৰ ক্ষেত্ৰত কি হ'ল, এইটো একেবাৰে এটা দুৰ্ঘটনা। বাবাই গণিত পঢ়ায়, মই আচলতে বুজি নাপাওঁ, আন্তাজতে এৰি কৰোঁ। সৰল অংকই দি আৰম্ভ কৰিছে, সৰল অংকৰ মই সেই পূৰণ হৰণ আগে কৰা কথা একোৱেই গম পোৱা নাই। বাবাৰ খং উঠি দিলে এটা লাট মাৰি, বাবা বৰ খঙাল আছিল। মই আমাৰ দিনত ঘৰবিলাকৰ কাঠি আছিল, কাঠি বুলি কয় বৰপেটাত, তাৰমানে ওখ হেৰি। মই তলত পৰি গ'লোঁ, হুলস্থুল লাগিল, মই মানে সংজ্ঞাহীন হৈ গ'লোঁ। ওচৰৰ মানুহেই মামা চামা কিছুমান আহি চব হেৰি কৰি মূৰত পানী টানি দিলে। বাবা কিন্তু ইমান ধৈৰ্যশীল, তেওঁ একো কৰা নাই, ই মৰিলেও মৰক, এনে ল'ৰা মোক নালাগে, এই বাক্যটো বুলি কৈছে। যি নহওক, কিন্তু আচৰিত কথা হ'বনে, এইটো এটা বিজ্ঞানৰে কথা হ'ব নিশ্চয়, মই যেতিয়া সুস্থ হ'লোঁ, সুস্থ হোৱাৰ পিছত বাবাই কোৱা কথা গোটেইবোৰ মোৰ মনত পৰি গ'ল। আৰু তাৰপিছত মই অংক পটাপট পাৰোঁ, এইটো কথা আজিও মোৰ কাৰণে প্ৰহেলিকা যেন হৈ আছে। আৰু তাৰপিছত যেতিয়া মই বছৰেকীয়া পৰীক্ষা দিলোঁ, বছৰেকীয়া পৰীক্ষাত দ্বিতীয়ৰ পৰা তৃতীয়লৈ মই প্ৰথম হ'লোঁ। গণিতত 100ৰ ভিতৰত 100 পালোঁ, যি কথাই মোৰ জীৱন সলনি কৰি দিলে। তাৰপিছত তৃতীয় মানত আমি এজন পালোঁ, সেই এম ভি স্কুলৰ হেড পণ্ডিতজন, তেওঁ অসমৰে বিখ্যাত মানুহ, খুব ভাল নাটক কৰিছিল, পৰ্বা দাস বুলি। তেওঁ আহি মোক ঘৰত, বাবাক অনুমতি সাপেক্ষে ঘৰত মাজে মাজে পঢ়াব ল'লে। আৰু তেওঁৰ পঢ়াব ল'লে এই কাৰণে যে তেতিয়া বৃত্তি পৰীক্ষাত যাতে মই প্ৰথম হ'ব পাৰোঁ। তেতিয়া বৰপেটাত মিউনিচিপেল বোৰ্ড আৰু লোকেল বোৰ্ড বুলি দুখন বোৰ্ড আছিল। মিউনিচিপেল বোৰ্ডত মাত্ৰ দুটা বৃত্তি, বৰপেটা টাউনৰ কাৰণে। গতিকে ছাৰে মোক সদায় কয় যে তুমি কিন্তু এই এটা বৃত্তি পাব লাগিব, যেনেকৈ নহওক। মোক মগজুত সোমাই দিছে যে মই বৃত্তি পাব লাগিব। আৰু সঁচাকৈ হ'বনি মই ক'ব আজি ক'ব পাৰোঁ, সেই ছাৰৰ যত্নতে মই ইমানখিনি আগবাঢ়ি গ'লোঁ যে বৃত্তি পৰীক্ষাত মই প্ৰথম হৈ বৃত্তি
1: পাওঁ। বৰ গুৰুত্বপূৰ্ণ কথা। আচ্ছা, বৰপেটা চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা আপুনি মেট্ৰিক পাছ কৰিছে, তাৰমানে এম ভি সেইখন স্কুলৰ পৰা এম ভি পাছ কৰাৰ পিছত বৰপেটা?
0: এম ভি নহয়, মই তৃতীয় মানৰ পিছত বৰপেটা চৰকাৰী উচ্চ
1: তৃতীয়মানৰ বৃত্তিটো
0: তেতিয়া গৈ আমি কিন্তু নাম লিখিব লাগে, তেতিয়া ক্লাছ থ্ৰীত।
1: সেইখন হাইস্কুলৰ পৰা আপুনি মেট্ৰিক পাছ কৰিলে? হাইস্কুলীয়া জীৱনটো আচলতেতো আপোনালোকৰ সেই সময়ত হাইস্কুলীয়া জীৱনটোতো অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু তেতিয়াতো আৰু এইবিলাক ঘৰুৱা শিক্ষক বা এইবিলাকৰ কথা বাৰু বিশেষ কথা নাছিলে, গতিকে স্কুলৰ শিক্ষকসকলেই গোটেই কথাটো হেৰি কৰিছিলে, আৰু শিক্ষকসকলো নিশ্চয় যথেষ্ট ভাল শিক্ষক আছিল। গতিকে আপুনি এইটো আৰু প্ৰায় 6-7 বছৰৰ কথা হাইস্কুলীয়া জীৱনৰ, আমাৰ আৰু সময় সিমান নহ'বতো, গতিকে স্কুলীয়া আপোনাৰ শিক্ষা সম্পৰ্কে অকণমান থৰতে কওকচোন।
0: তুমি খুব ভাল প্ৰশ্ন এটা কৰিছা, যাৰ উত্তৰত মই মোৰ অতি শ্ৰদ্ধাৰ ছাৰ 2-3জনৰ কথা ক'ব লাগিব। মই যেতিয়া থ্ৰীত নাম লগালোঁ, 3 আৰু 4ত বৰ মোৰ এনে গুৰুত্বপূৰ্ণ কথা নাই, কিন্তু 5ত আহি মই এজন নৰ্মেল থাৰ্ড ইয়াৰ, সেই সময়ত নৰ্মেল থাৰ্ড ইয়াৰ বুলি এটা কোৰ্চ আছিল, সেইটো পাছ কৰি তেওঁলোকে হাইস্কুলত আৰু তেওঁলোকে বিশেষকৈ গণিত আৰু সাহিত্যৰ পণ্ডিত আছিল। মই তেনে এজন শিক্ষক পালোঁ, তেখেত হাফিজউদ্দিন আহমেদ। সেই ছাৰে এটা নতুন কথা মোক আকৌ শিকালে, তেওঁ কথাবিলাক কৈ থাকে, বোৰ্ডত মোক লিখিব দিয়ে, আৰু অলপমান যদি আখৰ বেয়া হ'ল আঙুলিটোত এখন চেকনিৰে কোব মাৰি দিয়ে। আৰু মোৰ হাতৰ আখৰ ভাল হোৱাৰ কাৰণ কিন্তু সেই হাফিজউদ্দিন ছাৰ আহমেদ। আৰু গণিত তেওঁ এনেকৈ পঢ়ায়,

0: মগজুত সোমাই যায়।
1: তাৰমানে আপুনি যে এই গণিতৰ প্ৰতি আগ্ৰহী হ'ল বা পাৰদৰ্শিতা
0: সেই
1: দেখুৱালে,
0: তাতেই
1: তেখেতৰ লগত কথাটো জড়িত হৈ আছে। আচ্ছা,
0: ছাৰে ছিক্সতো পঢ়ালে আৰু ছিক্সত তেতিয়া বৃত্তি পৰীক্ষা দিব পাৰি,
1: ছিক্সত বৃত্তি আছিল,
0: বৃত্তি পৰীক্ষা আছিল, কিন্তু মই সেই বৃত্তি পৰীক্ষা নিদিলোঁ কাৰণ এইটো বৃত্তি পাই আছোঁ, এইটো বৃত্তিৰ ক্লাছ টেনলৈ পাই প্ৰাইমেৰীত পোৱাটো।
1: শ্ৰেণীত আপুনি প্ৰথম দ্বিতীয় এনেকুৱা কি আছিলে, এই ধৰক চতুৰ্থ পঞ্চম এনেকুৱাকৈ যে আহিলে শ্ৰেণীত প্ৰথম দ্বিতীয় এনেকৈ?
0: শ্ৰেণীত মই সদায় প্ৰথম,
1: প্ৰথম আছিলে,
0: সদায় প্ৰথম।
1: ঠিক আছে, ভাল।
0: আৰু গণিতত এশৰ ভিতৰত এশ পোৱাটো মোৰ এটা মানে নাম,
1: সেইটো পায়ে থাকে আপুনি,
0: পায়ে থাকোঁ। তাৰপিছত ছেভেনত যেতিয়া নতুনকৈ সংস্কৃত আৰম্ভ হ'ল আৰু তাৰপৰা হাইস্কুলীয়া কোৰ্চ আৰম্ভ হয় তেতিয়া ছেভেনৰ পৰাই, তাত কেইজনমান শিক্ষক পালোঁ যি শিক্ষকে মানে তুমি অলপ আগতে কৈছা যে তেতিয়া ঘৰুৱা শিক্ষকৰ প্ৰশ্ন নাই, শিক্ষকসকলে কিন্তু স্কুলতেই ঘৰুৱা শিক্ষকৰ কাম কৰে, সেইটো পাইছিলোঁ। আৰু তেওঁলোকে ব্যক্তিগতভাৱে যত্ন লৈছিল, ব্যক্তিগতভাৱে যত্ন লৈ বিশেষকৈ ইংৰাজী, ইংৰাজী ইমান ভাল পঢ়াইছিল, গণিত, গণিতত মোৰ বৰ টান নালাগে, গণিত মোৰ লাইন লাগি গৈছিল, সাহিত্যত লাইন লাগি গৈছিল, সাহিত্য এই হাফিজুদ্দিন আহমেদ আৰু এজন আছিল ভৰত চন্দ্ৰ দাস বুলি সেই ছাৰে, তেনেকৈ আহি ছেভেনত যেতিয়া সংস্কৃত পঢ়িলোঁ, সংস্কৃতৰ প্ৰতি মোৰ কিন্তু বিশেষ এটা আগ্ৰহ হ'ল, তে সংস্কৃত পঢ়ি খুব ভাল লাগিল। সেইদৰে অষ্টম নৱম দশম পালোঁ আহি, তেতিয়া সংস্কৃতৰ কাৰণে তলৰ পৰীক্ষা দিয়া এটা নিয়ম আছিল, বৰপেটাত তল এখন আছিল নাৰায়ণ মিশ্ৰদেৱৰ
1: ডাঙৰ পণ্ডিত আছিল
0: পণ্ডিত, যিজন মানুহ কোনোদিন স্কুল কলেজত নপঢ়াকে বেনাৰসত বিদ্যাবাগীশ উপাধি পাইছিল তেওঁ সংস্কৃতত, ইমান ডাঙৰ পণ্ডিত।
1: তাৰমানে এইফালে আপুনি স্কুলীয়া সংস্কৃতটো পঢ়িছে আৰু সেইফালে তলতো আপুনি যোৱা,
0: তলত মানে তেতিয়া
1: মানে নিয়ম মাফিক যোৱা নাই আৰু।
0: নাৰায়ণ মিশ্ৰ হ'ল মাৰ মোমায়েক, আটা গতিকে আটাই ক'লে মই যেতিয়া টেন পালোঁ যে তুমি এই তলৰ পৰীক্ষা এটা দিবা দিয়া, আৰু নাৰায়ণ মিশ্ৰৰ এনে এটা ব্যক্তিত্ব আছিল তেওঁ কিবা এটা ক'লে না কৰিব নোৱাৰি, মই বোলো দিম এটা কোনো কথা নাই। তেতিয়া সেই তলত মোক পঢ়াব ল'লে, তলত পঢ়াবলৈ পণ্ডিতজনো ইমান হৰিশাস্ত্ৰী নলবাৰীৰ, ইমান গভীৰভাৱে পঢ়ালে যে সংস্কৃতৰ প্ৰতি মোৰ সঁচাকৈ ৰাপ এটা হ'ল, মই অংক নপঢ়িলে কিন্তু সংস্কৃত পঢ়িলোঁ হয়। সেইটো পঢ়াৰ পাছত তলত পৰীক্ষা দিলোঁ, প্ৰথম হ'লোঁ অসমৰ ভিতৰত, গ'ল্ড মেডেল পালোঁ। তাৰপিছত মধ্য দিলোঁ, মধ্যতো প্ৰথম হ'লোঁ। তে ইয়ে কিন্তু মোক ক'ব নোৱাৰাকৈ আজি যে মই এই লিখিব লৈছোঁ, এই লিখাত কিন্তু অৰিহণা তেতিয়াই কিন্তু বীজটো ৰোপণ কৰিছে।
1: আচ্ছা ছাৰ, মেট্ৰিক পৰীক্ষাৰ কথালৈকে আহোঁ, আপুনি মেট্ৰিক কোন কোন চনত পাছ কৰিলে?
0: মই 1956 চনত।
1: অকণমান মেট্ৰিক পৰীক্ষাত কেনেকৈ পাছ কৰিলে, কি কেনেকুৱা হ'ল মানে?
0: অসমতো খুব ভাল হেৰিয়ে কৰিলোঁ, ভাল, মই ষ্টেণ্ড কৰা নাছিলোঁ, মোৰ পজিশ্যন 14th আছিল।
1: আচ্ছা,
0: মই মানে এটা বিষয়ত বৰ বেয়া আছিলোঁ, সেই বিষয়টো তোমাৰ বিষয়ে, ভূগোলত মই 35 নম্বৰ পাইছিলোঁ মাত্ৰ।
1: হয় নেকি?
0: অঁ,
1: সেইটো বহুত তললৈকে নমাই আনিলে,
0: বহুত তললৈ নমাই।
1: অংকত কিমান পালে?
0: অংকত মই 87 পাইছিলোঁ। অঁ, অংকত 100 নাপালোঁ কিন্তু 87 পাইছিলোঁ।
1: আৰু কেইবাখনতো লেটাৰ পাইছিলোঁ?
0: এডিশ্যনেল মেথমেটিক্সত কিন্তু 97 পাইছিলোঁ,
1: 97 হয়।
0: তাৰপৰা সংস্কৃতত 57, সংস্কৃতত মই হাইষ্ট মাৰ্ক পাইছিলোঁ।
1: অঁ,
0: গতিকে এই তিনিটাত লেটাৰ পাই, তেতিয়া বৃত্তি কিন্তু আছিল 3 প্ৰকাৰ, প্ৰথম প্ৰকাৰ, দ্বিতীয় প্ৰকাৰ, তৃতীয় প্ৰকাৰ, মই প্ৰথম প্ৰকাৰৰ বৃত্তি পালোঁ। বৃত্তি পাই
1: ভূগোলে আপোনাক অকণমান দিগদাৰি কৰিলে, ভূগোলৰ প্ৰতি আপোনাৰতো বেয়া ভাৱ নাই বাৰু এতিয়া?
0: বেয়া ভাৱ নাই, বেয়া ভাৱ নাই। তাৰপিছত মই ভূগোল পঢ়াইছোঁ সোণাৰাম স্কুলত কাম কৰোঁতে।
1: মানে এই মেট্ৰিক পাছ কৰাটোতো আৰু তেতিয়া মানে আপোনাৰ গাঁৱে ভূঞে উৎসৱৰ নিচিনা আৰু কাৰ লৰাই।

0: এনেকুৱাকে পাছ
1: অঁ
0: কৰিলে।
1: সেইটো তুমি খুব ভাল কথাৰে মনত পেলাই দিছা, মোৰ হঠাৎ মনত পৰিছে। মই মেট্ৰিক পৰীক্ষা কোনদিনা ফলাফল দিব মই গম নাপাওঁ।
0: হয়
1: মই পেহীৰ ঘৰত গৈছিলোঁ সৰ্ভগুৰিত। পেহীৰ ঘৰৰ পৰা মই যেতিয়া আহি বৰপেটা বাছ ষ্টেচনত নামিছোঁ, কেইজনমান মহাজন আমাক সকলো, আমি সেই যে সত্ৰীয়া ঘৰ, সেইকাৰণে সকলোৱে কিন্তু সৰু হ'লেও আপুনি বুলি মাতে আমাক, আৰু বাপ বুলি কথা কয়। তে মোক নামাৰ পাছতে দুজন মহাজনে কৈছে, বাপ আপোনাৰ খুব ভাল খবৰ আছে, আপোনাক ঘৰত গৈ আমি মিঠা খুৱাম। আৰু আহিলোঁ, আৰু কেইজনমানে ক'লে, কিন্তু কথাটো কি মই গম পোৱা নাই। তাৰপিছত যেতিয়া মই ঘৰৰ ওচৰ পাইছোঁ, তেতিয়া মোৰ মামাৰ ল'ৰা এটাই কৈছে, বোলে দাদা দাদা তোমাৰ খুব ভাল খবৰ, তুমি খুব ভালকৈ পাছ কৰিছা। তাৰপিছত যে ঘৰ পালোঁ, ঘৰত দেউতাই গোটেই কথাখিনি ক'লে, কিন্তু দেউতা সন্তুষ্ট নহ'ল মই যে পজিশ্যন নাপালোঁ আচলতে সেইটো কাৰণত। আৰু ভূগোলে যে মোক এনেকৈ ঠগিব মই ভবা নাছিলোঁ। আচলতে কথাটো হ'ল এনেকুৱা, মই গণিত আৰু সাহিত্যত ইমান জোৰ দিলোঁ, ভূগোল বুৰঞ্জী খুব কম পঢ়িলোঁ। তে বুৰঞ্জীত কিন্তু ভাল নম্বৰেই পালোঁ, কিন্তু ভূগোল আচলতে গণিতৰ দৰে বস্তুটো, ফেক্ট কথাবিলাক তুমি।
0: কিন্তু আপোনাৰ এই যে গণিত আৰু সংস্কৃত ধৰক, এই দুটা বিষয়ত মানে সমান্তৰালভাৱে যোৱাটো কিন্তু অলপমান, অৱশ্যে তেতিয়াৰ সময়ত মানে অংক আৰু সংস্কৃতত লেটাৰ পোৱাটো আছিলেই, থাকিলেও কিন্তু সেই ভাষাটো আন্তৰিকতাৰে পঢ়া, তাৰমানে জনাৰ কাৰণে ভাল বুজি পেলাই পঢ়াটো কিন্তু গোটেই কম কথা নহয়। সাধাৰণতে অংকত খুব ভাল হ'লে, অংকত যদি মানুহজনৰ আগ্ৰহ থাকে অলপমান সেই অন্যফালে অলপ কমি যায় এনেকুৱা ধৰণৰ।
1: মোৰ কিন্তু সেইটো এই ঘৰুৱা পৰিৱেশতে সেইটো হৈ গ'ল। আৰু আচলতে বাবাৰ আমাৰ এটা দুখ আছিল, তেওঁ ক্লাছ অষ্টম, তেওঁ খুব ভাল আছিল পঢ়াত, অষ্টমমান শ্ৰেণীত থাকোঁতে ককা দেউতা ঢুকায়, আৰু তেতিয়া তেওঁ অষ্টমমান শ্ৰেণীৰ ছাত্ৰজনে গৈ সত্ৰাধিকাৰ হ'ব লগা হয়। গতিকে তেওঁৰ পঢ়া শুনা নহ'ল, সেই পঢ়া শুনা নোহোৱা দুখটো কিন্তু দেউতাৰ থাকি গ'ল, আৰু সেই কথাটো পূৰণ কৰিলে মোৰ তাত আচলতে। গতিকে এটা কথা বৰ সঁচা হ'বনে, যে ঘৰুৱা পৰিৱেশে কিন্তু চৰিত্ৰ আৰু শৈশৱ গঠন কৰে একদম। গতিকে তেওঁ সত্ৰখন যোৱাৰ পাছত, যদিও সত্ৰৰ পূজাৰী হৈ থাকিল বৰপেটাত, অধিক সময় কিন্তু কটাইছে মোক পঢ়োৱাৰ ক্ষেত্ৰত, সেইটো বৰ্তমান। আৰু তেওঁৰো স্মৃতিশক্তি অদ্ভুত আছিল, আৰু তেওঁ বৰপেটাৰ এজন নাম কৰা নাট্যকাৰ। এতিয়াও বৰপেটাত কীৰ্তনঘৰত যিবিলাক নাটক হয়, তাৰে 90% হয় আটাই লিখা, নহয় বাবাই লিখা।
0: সেইটো আপোনালোকৰ ঘৰত এটা
1: আমাৰ
0: আছে।
1: গতিকে মই মোক আৰু এবাৰ এই ৰেডিঅ'ত সোধোতে কৈছিলোঁ যে লিখাটো মোৰ তেজত আছে। গতিকে বাবাই কমেও 100খন ড্ৰামা লিখিছে বৰপেটাত একেবাৰে।
0: তাৰমানে তেখেতে লিখা মানে নাটকবিলাক মানে অভিনয় হৈছে, তেতিয়া সুন্দৰকৈ অভিনয় হৈছে, সেইবিলাক আপুনিও চাইছে সৰু কাল?
1: ময়ো চাইছোঁ।
0: আপুনিও ক'ব নোৱাৰাকৈ বোধহয় সেইফালে আপোনাৰো এটা
1: আছে, আছে ৰাপ আছে। আৰু নিজে বাবা অভিনয় কৰিছিল, ৰজা আৰু ঋষিৰ ভাও অইন কোনেও নকৰে বৰপেটা।
0: তেখেতেও আপোনাৰ নিচিনা অসবাসো আছিল নেকি?
1: বেচ অসবাস।
0: আপুনিতো মই আপোনাক যেতিয়া প্ৰথম দেখো তেতিয়া বৰ ধুনীয়া আছিলে, দেউতাও বোধহয় নিশ্চয়
1: বাবা
0: ভাল আছিলে।
1: বাবা মৃত্যুৰ সময়লৈ তেনেকুৱা চেহেৰা আছিল। মোৰ আচলতে এতিয়া সেই চেহেৰা নাই, কিন্তু বাবাৰ মৃত্যুৰ সময়লৈ চেহেৰা কিন্তু একেই আছিল।
0: তাৰমানে এই কথাখিনিৰ পৰা এইটোৱে বুজিলোঁ যে আপুনি এটা মানে অকণমান পৰম্পৰাৰ নিৰ্ভৰশীল এটা পৰিয়ালত আপোনাৰ জন্ম, আৰু সেই পৰম্পৰাৰ কিন্তু এটা আনুষ্ঠানিক ভিত্তি আছে, সত্ৰীয় ভিত্তি আছে, আৰু তাৰ যোগেদি এটা কেওকাষৰ সমাজখনৰ লগতো আপোনাৰ এটা সম্পৰ্ক
1: সম্বন্ধ হৈছে।
0: গতিকে ব্যক্তি পৰিয়াল সমাজ এই যিটো সংযোগ, এই সংযোগৰ মাজেৰে আপোনাৰ গোটেই শৈশৱ নাইবা স্কুলীয়া জীৱনটো গৈছে। আৰু ইতিমধ্যে ছাৰ আপুনি ক'লেই যে কেইগৰাকীমান শিক্ষকে আপোনাৰ জীৱনত এটা ডাঙৰ প্ৰভাৱ পেলাইছে,
1: একদম প্ৰভাৱ।
0: আৰু আপোনাৰ নিজৰ চেষ্টা, দেউতাৰ আপোনাৰ যোগেদি তেখেতৰ এটা ভিতৰত আশা পূৰণৰ যিটো চেষ্টা, আৰু আপোনাৰ নিজেও হয়তো সেইটো আপুনি খুব ভালদৰে বুজি পাই পেলাই আপুনি খুব ভালদৰে

0: মেট্রিক পাস করিলে আৰু
1: আমাৰ ঘৰত আমি স্কুললৈ
0: হয়
1: মানে প্ৰৱেশিকা পৰীক্ষা লৈ অন্ততঃ আমাৰ আচাৰ নীতি কেনেকুৱা আছিল তুমি ভাবিব নোৱাৰা। আমি যেতিয়া ঘৰৰ পৰা ওলাই যাম তেতিয়া আমাৰ কাপোৰ বেলেগ, কাপোৰ সলাই যাব লাগিব, সেই কাপোৰ পিন্ধি বাহিৰলৈ গ'লোঁ। বাহিৰত আমি এখন তামোলো নাখাওঁ, কাৰো ঘৰত কোনোদিন প্ৰৱেশিকা পৰীক্ষালৈ মই খাই পোৱা নাই, আমাৰ খোৱাটো নিষিদ্ধ। তাৰে পৰা আহি গা ধুব লাগিব, গা ধুই আকৌ ঘৰৰ প্ৰৱেশ কৰি বেলেগ ধৰণৰ কাপোৰ পিন্ধিব লাগিব। এই যে আচাৰ নীতি, এই সংযম, ইয়ে কিন্তু চৰিত্ৰ গঠনত যথেষ্ট
0: এটা বান্ধন এটা আছে। গতিকে আমি আপোনাৰ শৈশৱ আৰু হাইস্কুলীয়া জীৱন সম্পৰ্কে যথেষ্ট কথা জানিলোঁ। আমি ইয়াৰ পিছত আমি আপোনাৰ বিশেষকৈ আপুনি কটন কলেজত পঢ়িলে, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়িছে, এই সম্পৰ্কে আমি পিছত আলোচনা কৰিম। আৰু বৰ্তমানৰ আলোচনাখিনিৰ মাজেদি আমাৰ যিখিনি আপোনাৰ শৈশৱ আৰু স্কুলীয়া জীৱনৰ যিখিনি কথা আহিলে, সেইখিনি যথেষ্ট ভাল কথা। আৰু আজিকালিৰ স্কুলীয়া গোটেই ব্যৱস্থাটোৱেই বেলেগ হৈ গৈছে, গতিকে আপোনাৰ সেইখিনি কথা শুনি নিশ্চয় আপোনাৰ সমবয়সৰ নাইবা পৰৱৰ্তী বয়সৰ মানুহে সেই কথাবিলাকৰ প্ৰতি নিশ্চয় ভাল পাব। আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই অনুষ্ঠান উপভোগ কৰিব, তেওঁলোকে আকৌ সেই সময়ৰ স্কুলীয়া ব্যৱস্থাটো কেনেকুৱা আছিল জানিব পাৰিব। গতিকে আপোনাক ছাৰ নমস্কাৰ, ধন্যবাদ, আৰু আপোনাক আকৌ লগ পাম ছাৰ, ধন্যবাদ।
2: ইমান পৰে সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানত বিশিষ্ট গণিতজ্ঞ, শিক্ষাবিদ, লেখক আৰু গৱেষক ডক্টৰ বিজয়কৃষ্ণ দেৱশৰ্মাৰ অনাতাঁৰ আত্মকথাৰ প্ৰথম খণ্ড শুনিলে। কথা বতৰাত ভাগ ল'লে ডক্টৰ অৱনী কুমাৰ ভাগৱতীয়ে। ৰেডিঅ' আত্মকথা সোঁৱৰণিৰ বালিচৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
3: শ্ৰোতাই অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্জত।
4: প্ৰশ্ৰোতা, অহা 13 জুলাই সোমবাৰে আকাশবাণী নগাঁও কেন্দ্ৰৰ ষ্টুডিঅ'ত দিনৰ 10 বজাত উপস্থিত থাকিব নগাঁৱৰ বিশিষ্ট কণ্ঠশিল্পী নিৰ্মালী দেৱী বৰা।

0: নমস্কার, মই নির্মলী দেবী বৰা আহি আছো আপোনালোকের মাজলৈ 13 জুলাই সোমবারে দিনের 10 বজাত কথা পাতিম আপোনালোকের লগত। সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ নমস্কার।
1: সপোন সপোন লাগে।
2: ইচ্ছুক শ্রোতাই শিল্পীগৰাকীৰ সৈতে মত বিনিময় কৰাৰ উপৰিও মেসেজৰ জৰিয়তে শিল্পীগৰাকীক প্ৰশ্ন কৰিব পাৰিব। আমাৰ ফোন নম্বৰ 9435053214। ফোন নম্বৰটো পুনৰ কৈছো 9435053214। অনুষ্ঠানটিৰ পৰিকল্পনা আকাশবাণী নগাঁও কেন্দ্ৰৰ বাণিজ্যিক বিভাগৰ।
3: আকাশবাণী নগাঁও কেন্দ্ৰৰ জৰিয়তে আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিজ্ঞাপন প্ৰচাৰ কৰাৰ সুবিধা আছে। নতুনকৈ প্ৰকাশিত গ্ৰন্থ, কবিতা পুথি, গীতৰ সংকলন আৰু আপোনাৰ ইউটিউব চেনেলৰ সবিশেষ জনাই পাঠক আৰু শ্ৰোতা ৰাইজক অৱগত কৰাব পাৰিব। আকাশবাণী নগাঁৱে আগবঢ়াইছে সুবৰ্ণ সুযোগ। সবিশেষ জানিবলৈ যোগাযোগ কৰক 9864160507। নম্বৰটি পুনৰ কৈছোঁ 9864160507।

0: ৰাইজৰ সেৱাত চৰকাৰী আঁচনি আজি দিনৰ 10 বজাত শুনিবলৈ পাব মীন পালন সম্পৰ্কীয় কথা বতৰা। এয়া আকাশবাণী নগাঁও। এতিয়া 7 বজাত নিয়োগ বাতৰি আৰু 7:05 অসমীয়া বাতৰি শুনিবলৈ পাব।
1: 50টা স্পেচিয়েলিষ্ট অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ ল পদৰ সংখ্যা 20, দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 32 বছৰৰ ভিতৰত হ'ব লাগিব। ডেপুটি মেনেজাৰ ল পদৰ সংখ্যা 29, দৰমহাৰ নিৰিখ মাহে 64,820 টকাৰ পৰা 93,960 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 25 বছৰৰ পৰা 35 বছৰৰ ভিতৰত হ'ব লাগিব। দুয়োটি পদৰ ক্ষেত্ৰতে প্ৰাৰ্থী স্নাতক আৰু লগতে আইনৰ ডিগ্ৰী থকা হ'ব লাগিব অথবা আইনৰ স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 14 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয়লৈ, বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবিল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকন'লজি বা ইনফৰ্মেশ্যন টেকন'লজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। নিয়োগ বাতৰি ইমানে।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ মিনিটত।

0: গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাৰ্ছনৰ সৈতে অকলেণ্ডত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। দেশৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৃত্ৰিম বুদ্ধিমত্তাক সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত স্বদেশী ষ্টিল্থ ফ্ৰিগেট মহেন্দ্ৰগিৰি F-30I আনুষ্ঠানিকভাৱে নৌসেনাত অন্তৰ্ভুক্ত কৰিব আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাৰ্ছনৰ সৈতে অকলেণ্ডত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্কৰ সকলোবোৰ দিশত আলোকপাত কৰাৰ লগতে বিগত দুবছৰত বাণিজ্য আৰু উদ্যোগ তথা প্ৰতিৰক্ষা ক্ষেত্ৰত হোৱা উল্লেখনীয় অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰিব। বৈঠকৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে তেওঁৰ এই ভ্ৰমণে ভাৰত আৰু নিউজিলেণ্ডৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত ঐতিহাসিক মাইলৰ খুঁটিৰূপে পৰিগণিত হৈছে আৰু ই দেশ দুখনৰ মাজৰ সম্পৰ্কক নতুন গতি প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দেশখনৰ জনসাধাৰণ আৰু নেতাসকলক তেওঁলোকৰ আন্তৰিক আদৰণি আৰু সমৰ্থনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বিগত দুকুৰি বছৰত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্ৰমণে দেশ দুখনৰ মাজৰ সম্পৰ্ক তথা অংশীদাৰিত্বক শক্তিশালী কৰিছে।
2: और मेरी तरफ से मैं विशेष रूप से आपका आभार व्यक्त करता हूं और आपके मंत्री से पूरा समय मेरे साथ रहे रात को। मेरे लिए खुशी की बात है कि 40 साल के बाद भारत के प्रधानमंत्री का न्यूजीलैंड आना हुआ है।
1: প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে মুক্ত বাণিজ্য চুক্তি প্ৰক্ৰিয়া অতি কম সময়ৰ ভিতৰতে সম্পন্ন কৰাৰ বাবে প্ৰধানমন্ত্ৰী লাৰ্ছন আৰু তেওঁৰ চৰকাৰৰ নেতৃবৃন্দক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে দুয়োখন দেশে এতিয়া কৌশলগত অংশীদাৰিত্ব স্থাপনৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা উচিত, যিয়ে ভৱিষ্যতৰ সহযোগিতাক নিৰ্দেশনা দিব। ইপিনে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাৰ্ছনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ভ্ৰমণক ঐতিহাসিক মাইলৰ খুঁটি বুলি অভিহিত কৰি কয় যে বিগত 4টা দশকত এয়া হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দেশখনলৈ প্ৰথমবাৰলৈ আগমন। প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাই শ্ৰীলাৰ্ছনে কয় যে এইদৰে ভাৰতীয় প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ পোৱাটো তেওঁৰ বাবে আনন্দ আৰু সন্মানৰ কথা। এই ভ্ৰমণে দুয়োখন দেশৰ শক্তিশালী সম্পৰ্কক প্ৰতিফলিত কৰা বুলি প্ৰধানমন্ত্ৰী লাৰ্ছনে প্ৰকাশ কৰে। আজি বিয়লিৰ ভাগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশখনৰ আগশাৰীৰ ব্যৱসায়ী তথা ক্ৰীড়া ব্যক্তিত্বসকলৰ সৈতে বাৰ্তালাপত মিলিত হ'ব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে ভাৰতীয় মূলৰ লোকসকলৰ এখন বৃহৎ সমাৱেশতো অংশ লোৱাৰ কথা। দেশৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে বন্দৰ নিৰাপত্তা BOPS স্থাপনৰ ক্ষেত্ৰত হোৱা অগ্ৰগতিৰ পৰ্যালোচনাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই মন্তব্য কৰে। শ্ৰীশ্বাহে লগতে কয় যে কেৱল অনুজ্ঞাপত্ৰ থকা ব্যক্তিগত নিৰাপত্তা সংস্থাসমূহকহে বন্দৰ নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী CISF-ৰ দ্বাৰা প্ৰশিক্ষিত কৰ্মীকহে এই ক্ষেত্ৰত নিয়োজিত কৰিব লাগে। তেওঁ বন্দৰ নিৰাপত্তা প্ৰশিক্ষণ প্ৰতিষ্ঠানত বৰ্তমানৰ আন্তঃগাঁথনি ব্যৱহাৰ কৰি প্ৰশিক্ষণ আৰম্ভ কৰাৰ বাবে নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে BOPS-ৰ অধীনত নিয়োজিত হ'বলগীয়া সকলো নিৰাপত্তাৰক্ষীৰ বিস্তৃত তথ্যকোষ তৈয়াৰ কৰিবলৈকো বিষয়াসকলক নিৰ্দেশ দিয়ে। বিজ্ঞান আৰু সমাজ একেলগে বিকশিত হোৱাৰ ফলস্বৰূপে প্ৰযুক্তি বৰ্তমান মানুহৰ জীৱনৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে নতুন দিল্লীত কালি অনুষ্ঠিত গ্ৰন্থ মুকলি অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কয় যে কৃত্ৰিম বুদ্ধিমত্তাক সুযোগলৈ ৰূপান্তৰ কৰা আৰু ভাৰতীয় সভ্যতা তথা ইয়াৰ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাটো এতিয়া মূল প্ৰত্যাহ্বান হৈ পৰিছে। তেওঁ কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ সৰ্বাত্মক আৰু বহনক্ষম বিকাশত গুৰুত্ব দিয়া উচিত। তেওঁ লগতে কয় যে প্ৰযুক্তিগত উন্নতি ভাৰতৰ সাংস্কৃতিক মূল্যবোধ আৰু ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰপ্ৰাপ্ত বিষয়ৰ সৈতে সমন্বিত কৰা উচিত যাতে ই ৰাষ্ট্ৰ নিৰ্মাণৰ বৃহৎ লক্ষ্য পূৰণত সেৱা আগবঢ়াব পাৰে। এই অনুষ্ঠানতে অংশগ্ৰহণ কৰি মহিলা তথা শিশু বিকাশ মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী সাবিত্ৰী ঠাকুৰে কয় যে মহিলাসকলে নতুন প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰতেই আবদ্ধ হৈ থাকিব নালাগে, বৰং তেওঁলোকে নিজৰ বিকাশৰ ক্ষেত্ৰতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব লাগে। তেওঁ লগতে কয় যে প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত মহিলাসকল অধিক জড়িত হোৱাৰ প্ৰয়োজন আছে যাতে ইয়াৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সবল সমাজ গঢ়াৰ দিশত বৰঙণি আগবঢ়াব পাৰি। তেওঁ কয় যে ইণ্ডিয়া AI মিছনৰ অধীনত চৰকাৰে কৃত্ৰিম বুদ্ধিমত্তা সম্বন্ধীয় আন্তঃগাঁথনি শক্তিশালী কৰি সমগ্ৰ দেশতে শক্তিশালী কৃত্ৰিম বুদ্ধিমত্তাৰ পৰিৱেশতন্ত্ৰ গঢ়ি তুলিছে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এটা বিশেষ অনুষ্ঠানত ইয়াৰ ষষ্ঠ প্ৰজেক্ট 17A স্বদেশী ষ্টিলথ ফ্ৰিগেট মহেন্দ্ৰগিৰি F-38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তৰ্ভুক্ত কৰিব। এই নতুন যুদ্ধ জাহাজখনৰ নৌসেনাত অন্তৰ্ভুক্তি ভাৰতৰ আত্মনিৰ্ভৰশীল প্ৰতিৰক্ষা নিৰ্মাণ আৰু স্বদেশী সক্ষমতা বৃদ্ধি যাত্ৰাৰ আন এটি মাইলৰ খুঁটিৰূপে পৰিগণিত হ'ব। অনুষ্ঠানৰ পূৰ্বে নৌসেনাৰ জোৱানসকলক সম্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে ভাৰত মহাসাগৰীয় অঞ্চলত শান্তি আৰু সুস্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত ভাৰত প্ৰধান অংশীদাৰ। তেওঁ উল্লেখ কৰে যে দেশৰ সামগ্ৰিক বাণিজ্যৰ 90% অধিক সাগৰীয় পথেৰে পৰিবহণ হয় আৰু সেয়ে নৌ নিৰাপত্তা তথা দ্বীপসমূহৰ সুৰক্ষা ভাৰতৰ অৰ্থনৈতিক উন্নয়নৰ বাবে অতি গুৰুত্বপূৰ্ণ। বৰ্তমানৰ জটিল ভূ ৰাজনৈতিক পৰিস্থিতিত সাগৰীয় সীমান্ত সুৰক্ষিত কৰাৰ ক্ষেত্ৰত নৌসেনাৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ মন্তব্য কৰে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে যুদ্ধৰ পৰিৱৰ্তিত প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি সশস্ত্ৰ বাহিনীক নতুন প্ৰযুক্তিৰে নিজকে সাজু ৰাখিবলৈ আহ্বান জনায়। চৰকাৰে অতি শীঘ্ৰে E85 নামৰ এক নতুন ইন্ধন প্ৰৱৰ্তন কৰাৰ পৰিকল্পনা কৰিছে। কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰা অনুসৰি এই ইন্ধনবিধৰ দাম সাধাৰণ E20 পেট্ৰলতকৈ প্ৰতি লিটাৰত প্ৰায় 20% কম হ'ব। অৱশ্যে এই ইন্ধন কেৱল বিশেষভাৱে E85 ব্যৱহাৰৰ বাবে নিৰ্মাণ কৰা বাহনতহে ব্যৱহাৰ কৰিব পৰা যাব। এটা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰৰ এই পদক্ষেপৰ মূল লক্ষ্য হৈছে উপভোক্তাসকলক আৰ্থিক সকাহ দিয়াৰ লগতে চৰকাৰৰ ইথানল মিশ্ৰণ কাৰ্যসূচীক আগবঢ়াই নিয়া। স্পেইন ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কালি নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত দলটোৱে বেলজিয়ামক 2-1 পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে স্পেইনক অগ্ৰগতি দিয়ে যদিও 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে বেলজিয়ামৰ হৈ সমতা স্থাপন কৰে। 88 মিনিটত মিকেল মেৰিনোৱে স্পেইনৰ হৈ বিজয়সূচক গলটো কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মৰক্কোক 2-0 পৰাস্ত কৰি ফ্ৰান্সে ইতিমধ্যে ছেমিফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰিছে। আজি নিশা মিয়ামি গাৰ্ডেনছত অনুষ্ঠিত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ সন্মুখীন হ'ব। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ একক শাখাৰ ফাইনেলত আজি চেক গণৰাজ্যৰ কেৰলিনা মুছোভা নিজ দেশৰেই লিণ্ডা নস্কোভাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। লণ্ডনত আজি খেলুৱৈ দুগৰাকীয়ে নিজৰ কেৰিয়াৰৰ প্ৰথমটো উইম্বলডন খিতাপ জয়ৰ লক্ষ্যৰে কোৰ্টত নামিব। ছেমিফাইনেলত নস্কোভাই ইউক্ৰেইনৰ মাৰ্টা কষ্টিউকক আৰু মুছোভাই আমেৰিকাৰ ককো গফক পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰিছিল। ইপিনে পুৰুষৰ একক শাখাৰ ফাইনেলত কাইলৈ বিশ্ব শীৰ্ষস্থানৰ খেলুৱৈ জানিক সিনাৰ জাৰ্মানীৰ এলেকজেণ্ডাৰ জেভেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সিনাৰে ছেমিফাইনেলত 7 খিতাপজয়ী নোভাক জকোভিচক পৰাস্ত কৰাৰ বিপৰীতে জেভেৰেভে ব্ৰিটিছ খেলুৱৈ আৰ্থাৰ ফেৰিক পৰাস্ত কৰি নিজৰ কেৰিয়াৰৰ প্ৰথম উইম্বলডন ফাইনেলত স্থান সুনিশ্চিত কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাৰ্ছনৰ সৈতে অকলেণ্ডত প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হৈছে। দেশৰ উপকূলীয় নিৰাপত্তা সুনিশ্চিত কৰি ৰখাৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৃত্ৰিম বুদ্ধিমত্তাক সুযোগলৈ ৰূপান্তৰ কৰাৰ বাবে আহ্বান জনাইছে। ভাৰতীয় নৌসেনাই আজি বিশাখাপট্টনমত স্বদেশী ষ্টিলথ ফ্ৰিগেট মহেন্দ্ৰগিৰি F-38 আনুষ্ঠানিকভাৱে নৌসেনাত অন্তৰ্ভুক্ত কৰিব আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।

এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া আৰম্ভ কৰিছোঁ সুপ্ৰভাত অনুষ্ঠানটি। আগবঢ়াইছে নিৰ্মালী বৰা দত্তয়।

0: শ্রোতালৈ প্ৰীতি সম্ভাষণ জনাই আজিৰ সুপ্ৰভাত অনুষ্ঠান মুকলি কৰিছোঁ। বাৰ্ট্ৰাণ্ড ৰাছেলে উল্লেখ কৰিছে, যিসকল লোকে মহৎ জীৱন যাপন কৰে তেওঁলোকে নিজৰ জীৱনকালত কাৰো পৰা স্বীকৃতি নাপালেও এই কথা ভবা উচিত নহয় যে তেওঁলোকৰ জীৱন অথলে গ'ল। তেওঁলোকৰ জীৱনৰ পৰা এনে এটা পোহৰ বিকিৰিত হয় যি পোহৰে তেওঁলোকৰ বন্ধু বান্ধৱক আৰু ওচৰ চুবুৰীয়াক বাট দেখুৱায়, আনকি সুদূৰ ভৱিষ্যতৰ কাৰণেও যি পথ প্ৰদৰ্শক হৈ থাকে। আজি শনিবাৰ, 1948 চনৰ আহাৰ মাহৰ 26 তাৰিখ আৰু 2026 চনৰ জুলাই মাহৰ 11 দিন। আজি সূৰ্যোদয়ৰ সময় আছিল পুৱা 4:49 আৰু সূৰ্যাস্তৰ সময় বিয়লি 6:14:36। আজি কৃষ্ণা দ্বাদশী। আজি বিশ্ব জনসংখ্যা দিৱস। প্ৰতি বছৰে 11 জুলাইৰ দিনটো বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হয়। 1989 চনৰ পৰা ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিৰ কাৰ্যকৰী পৰিষদে 11 জুলাইৰ দিনটোক বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই দিৱসত জনসংখ্যা সম্পৰ্কীয় বিভিন্ন বিষয়ত বিশদভাৱে আলোকপাত কৰা হয়। ইয়াৰ ভিতৰত আছে জন্ম নিয়ন্ত্ৰণ, সাধাৰণ জনতাৰ স্বাস্থ্য, ভৱিষ্যৎ প্ৰজন্মক এক বাসোপযোগী পৰিৱেশ প্ৰদানৰ বাবে সাৰ্বজনীন প্ৰচেষ্টা চলোৱা ইত্যাদি। এই বছৰ বিশ্ব জনসংখ্যা দিৱসৰ মূল বিষয় ৰখা হৈছে যুৱ প্ৰজন্মৰ আশা আৰু আকাংক্ষাসমূহ বাস্তৱায়িত কৰা আজি আৰু ভৱিষ্যতৰ বাবে। এইখিনিতে বিশ্ব জনসংখ্যা দিৱস পালনৰ উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সম্পৰ্কে আমাক কিছু কথা অৱগত কৰিছে আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ সহযোগী অধ্যাপক প্ৰশান্ত কুমাৰ গগৈয়ে।
1: বিশ্ব জনসংখ্যা দিৱস এইবাৰ পালন কৰা হৈছে। প্ৰত্যেক বছৰে জনজাগৰণ বা জনমানসত সচেতনতা বৃদ্ধি কৰিবৰ কাৰণে এটা আপ্ৰাণ চেষ্টা গোটেই বিশ্বই কৰি আহিছে। আমাৰ ভাৰতবৰ্ষই বিভিন্ন সময়ত ইয়াৰ ব্যৱস্থা লৈছে, অসমো ইয়াৰ ব্যতিক্ৰম নহয়, এই ব্যৱস্থাবোৰ গ্ৰহণ কৰিছে আৰু এই বিভিন্ন যি বিষয়বস্তু আছে, বিভিন্ন যিটো উদ্দেশ্য আছে সেই সফল কৰিবৰ কাৰণে চেষ্টা কৰিছে। প্ৰধানতে ইয়াৰ উদ্দেশ্য এনেধৰণে ক'ব পাৰি, জনসংখ্যা সম্পৰ্কীয় বিষয়বস্তু আৰু ইয়াৰ প্ৰত্যাহ্বান আৰু উন্নয়নৰ সজাগতা বৃদ্ধি কৰাৰ বাবে আলোচনা কৰা, এইটো হৈছে ইয়াৰ প্ৰধান উদ্দেশ্য। আমাৰ যিটো উদ্দেশ্যৰে আগবাঢ়িব লাগিব আমি, জনসংখ্যা বৃদ্ধিৰ নেতিবাচক প্ৰভাৱ পৰিৱেশ আৰু অন্যান্য বিষয়সমূহত আলোচনা কৰাৰ বাবে আমি একত্ৰিত হ'ব লাগিব সেই দিনটোৰ মাধ্যমেৰে। আৰু তাৰ লগতে আৰু এটা সমস্যা ঘটিছে, সেইটো হৈছে লিংগ সমতা অৰ্থাৎ জেণ্ডাৰ ইকুৱেলিটি। সেই জেণ্ডাৰ ইকুৱেলিটি, পৰিয়াল পৰিকল্পনা, দাৰিদ্ৰতা নিৰ্মূলকৰণ আদি বিষয়বস্তুৰ ওপৰত আমি এই উদ্দেশ্য হৈছে, সেইখিনিও আমি আলোচনা কৰিব লাগিব। এতিয়া যে আপোনালোকক কৈছোঁ মই, জনসংখ্যা বৃদ্ধিৰ নেতিবাচক প্ৰভাৱ পৰিৱেশৰ ওপৰত কি পৰিছে, গতিকে গ্ৰাম্যাঞ্চলত যদি আপুনি যাওঁ, হঠাৎ গাঁওখনত আপুনি আগতে কিমান মানুহ আছিলে, যদি আপুনি কল্পনা কৰে যিমান জনসংখ্যা হৈছে, আপোনালোকে অনুধাৱন কৰিছে যে তাত জনসংখ্যা হঠাৎ বৃদ্ধি হৈছে। এই জনসংখ্যা বৃদ্ধিৰ ফলত আমি কেনেকুৱা হৈছে, অৰ্থাৎ এখন গাঁৱৰ পৰা নগৰলৈ পৰিৱৰ্তন হ'বলৈ লাহে লাহে গৈ আছে। নগৰ হোৱাৰ লগে লগে যিটো আমাৰ কৃষিভূমি আছে, কৃষিভূমি মানে সীমিত আছে, সেই কৃষিভূমিখিনিত বিভিন্ন ধৰণৰ বাণিজ্যৰ কাৰণে আমি অধিগ্ৰহণ কৰিবলগীয়া হৈছে। অৰ্থাৎ খেতিৰ পৰা যি শস্য উৎপাদন হ'ব সেই উৎপাদন মাত্ৰাটো কমি গৈছে। লগে লগে যিটো আমাৰ পৰিৱেশ আছে, গছ গছনিক আমি তহিলং কৰিবলগীয়া হৈছে, তাৰ ফলত আপোনালোকে বিৰূপ প্ৰভাৱ যিটো ইতিমধ্যে আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আলোচনা কৰি থকা হয়। গতিকে আৰু এটা সমস্যা ইয়াত হয়, জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰিব লাগিব। মৌলিক সমস্যা আমি যিটো আমাৰ বেচিক এমিউনিটিজ যিখিনি আমাক লাগে, স্বাস্থ্যজনিত আমাৰ শিক্ষা সকলোবোৰ, সেই সমস্যাবোৰৰ ওপৰত জনসংখ্যাৰ বৰ্ধিত যিটো নেতিবাচক প্ৰভাৱ তাৰ কিন্তু ইয়াৰ ওপৰত পৰিছে। গতিকে এতিয়া বিশ্ব জনস্বাস্থ্যৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবৰ কাৰণে

0: আজিৰ দিনটোতে সংকল্পবদ্ধ হয় যে আমি পৰৱৰ্তী সময়ত কেনেধৰণৰ এক আমি সংকল্প লৈ পেলাই কেনেধৰণে আমি সমস্যাসমূহ সমাধান কৰিব পাৰিম। গতিকে আজিৰ দিনটো কেৱল আগৰ বেলেগ বেলেগ দিৱসৰ দৰে কিন্তু এইটো দিৱস নহয়, এইটো হৈছে আজি উপলব্ধিৰ সময়। যি তেনেকৈ প্ৰথম পোনপ্ৰথমভাৱে 11 জুলাই তাৰিখে ভাবিছিল যে পৃথিৱীৰ জনসংখ্যা 500 কোটি হ'ল, ভৱিষ্যত কি হ'ব, এতিয়া আমি ভাবিব লাগিব যে এইধৰণে যদি বাঢ়ি গৈ থাকে কি হ'ব।
1: এগৰাকী ঔপন্যাসিক, প্ৰবন্ধকাৰ আৰু শিক্ষাবিদ অমিতাভ ঘোষ। ইংৰাজী ভাষাত লিখা মেলা কৰা ভাৰতীয় ঔপন্যাসিক অমিতাভ ঘোষৰ শৈশৱকাল পাৰ হয় কলকাতা, ঢাকা আৰু শ্ৰীলংকাত। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেওঁ ইংলেণ্ডলৈ যায় আৰু অক্সফৰ্ডৰ পৰা সামাজিক নৃতত্বত ডিফিল ডিগ্ৰী অৰ্জন কৰে। দিল্লী স্কুল অৱ ইকনমিক্সত কিছুদিন শিক্ষাদান কৰাৰ পাছত তেওঁ আমেৰিকালৈ যায় আৰু তাৰ বিভিন্ন বিশ্ববিদ্যালয়ত শিক্ষাদান কৰে। অবজাৰভাৰ, নিউয়ৰ্ক টাইমছ আদি কাকতত তেওঁ নিয়মিতভাৱে লিখিছিল। 1986 চনত তেওঁৰ প্ৰথম উপন্যাস দ্য চাৰ্কল অফ ৰিজন প্ৰকাশ পায়। 1988 চনত প্ৰকাশ হয় তেওঁৰ দ্বিতীয় উপন্যাস দি শ্বেড লাইনছ। এই গ্ৰন্থৰ বাবে 1989 চনত তেওঁ সাহিত্য একাডেমী বঁটা লাভ কৰে। তেওঁৰ আন দুখন বিখ্যাত উপন্যাস হ'ল দি কেলকাট্টা ক্ৰমজম আৰু দি গ্লাছ পেলেচ। 1992 চনত তেওঁৰ এটা ভ্ৰমণ বৃত্তান্ত ইন এন এণ্টিক লেণ্ড নামেৰে প্ৰকাশ পায়। তেওঁৰ আন দুখন গ্ৰন্থৰ নাম হৈছে ডেন্সিং ইন কম্বোডিয়া, এটলাৰ্জ ইন বাৰ্মা আৰু কাউণ্টডাউন। এগৰাকী সাহিত্যিক শিক্ষাবিদৰ 1956 চনৰ আজিৰ তাৰিখতে জন্ম হৈছিল। ১৯১৫ চনত ৰাৱলপিণ্ডিত জন্মগ্ৰহণ কৰা এগৰাকী বিশিষ্ট লেখক ভীষ্ম চাহানী। ৰাৱলপিণ্ডিতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা শেষ কৰি উচ্চ শিক্ষাৰ বাবে লাহোৰ কলেজত ভৰ্তি হোৱা ভীষ্ম চাহানী ইংৰাজী সাহিত্যৰ এম এ আছিল। তেওঁৰ প্ৰথম গল্প সংকলন ভাগ্যৰেখা প্ৰকাশ পায় 1953 চনত। ইয়াৰ পাছতে 1956 চনত দ্বিতীয় গল্প সংকলন পেহলা পথ প্ৰকাশ পায়। 1957 চনৰ পৰা প্ৰায় 7 বছৰ কাল তেওঁ কেইবাজনো ৰুছ গল্পকাৰৰ গ্ৰন্থ হিন্দীলৈ অনুবাদ কৰে। 1965 চনত তেওঁ নয়া কাহানিয়া নামৰ চুটিগল্পৰ এখন আলোচনীৰ সম্পাদকৰ দায়িত্ব লয়। 1967 চনত তেওঁৰ প্ৰথম উপন্যাস ঝাৰুখে প্ৰকাশ পায়। দেশ বিভাজনৰ সময়ত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ পটভূমিত ৰচিত তামাছ নামৰ উপন্যাসখনৰ বাবে চাহানীয়ে 1975 চনত সাহিত্য একাডেমী বঁটা লাভ কৰে। 1977 চনত তেওঁৰ প্ৰথম পূৰ্ণাংগ নাটক হানুচ প্ৰকাশ পায়। আলমগীৰ, ৰংৰে, বাসন্তীবালা, মাউজে চাহানীৰ আন কেইখনমান নাটক। ইয়াৰ উপৰি এখন প্ৰবন্ধ সংকলন আৰু তেওঁৰ জ্যেষ্ঠ ভাতৃ কথাছবি শিল্পী বলৰাজ চাহানীৰ এখন জীৱনীও তেওঁ ৰচনা কৰে। চাহানীয়ে সাহিত্য একাডেমীৰ বঁটা লাভ কৰাৰ উপৰিও 1976 চনত পাঞ্জাৱ চৰকাৰে তেওঁক বিশিষ্ট লেখক বঁটা প্ৰদান কৰে। তেওঁৰ কেইবাখনো গ্ৰন্থ ভাৰতীয় বিভিন্ন ভাষাৰ উপৰি ইংৰাজী, জাৰ্মান, ৰুছ, জাপানী আৰু কোৰিয়ান ভাষালৈ অনুদিত হৈছে। ভীষ্ম চাহানী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উপাধ্যক্ষ আছিল। এইগৰাকী শিল্পী সাহিত্যিকৰ 2003 চনৰ আজিৰ তাৰিখতে মৃত্যু হয়। এগৰাকী কৌতুক অভিনেত্ৰী আৰু নেপথ্য কণ্ঠশিল্পী উমাদেৱী খাত্ৰী, অৱশ্যে তেওঁ টুনটুন নামেৰেহে জনপ্ৰিয়। তেওঁক হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰথম কৌতুক অভিনেত্ৰী আখ্যা দিয়া হয়। 1946 চনত সংগীতৰ জগতত পদাৰ্পণ কৰা খাত্ৰীয়ে নুৰজাহা, ৰাজকুমাৰী, জোহৰাবাই আদি ছবিত গীত গাইছিল। 1950 চনত মুক্তিপ্ৰাপ্ত বাবুল বুল ছবিৰ জৰিয়তে তেওঁ অভিনয় জগতত প্ৰৱেশ কৰে আৰু পৰৱৰ্তী সময়ত টুনটুন নামে এগৰাকী কৌতুক অভিনেত্ৰী হিচাপে প্ৰখ্যাত হৈ পৰে। 5 দশকৰ কৰ্মজীৱনত তেওঁ হিন্দী, উৰ্দু, পাঞ্জাবী আদি বিভিন্ন ভাষাত প্ৰায় 200খন চলচ্চিত্ৰত অভিনয় কৰিছে। 2003 চনত মৃত্যু হোৱা এইগৰাকী অভিনেত্ৰী আৰু কণ্ঠশিল্পীৰ জন্ম হৈছিল 1923 চনৰ আজিৰ তাৰিখতে।

সকলো ছাত্রী আৰু সহকর্মীক নিকটাত্মীয়ৰ দৰে ব্যৱহাৰ কৰাটো তেওঁৰ বিশেষ গুণ আছিল। হিৰণ শইকীয়া নগাঁও জিলাভিত্তিক কৃতি শিক্ষয়িত্ৰীৰ বঁটাৰে সন্মানিত হৈছিল। 2014 চনত মৃত্যু হোৱা এইগৰাকী মমতাময়ী বিদুষী মহিলা হিৰণ শইকীয়াৰ জন্ম হৈছিল 1928 চনৰ আজিৰ তাৰিখতে উত্তৰ গুৱাহাটীৰ ৰংমহলত। এইখিনিতে অনিমা চক্ৰৱৰ্তীৰ কণ্ঠত এটি গীত শুনি লওঁ আহক।

এইখিনিতে বিশ্ব ইতিহাসত আজিৰ দিনটোৰ উল্লেখনীয় ঘটনা প্ৰবাহত এবাৰ আলোকপাত কৰোৱা হওক। আজি মংগোলীয়া ৰাষ্ট্ৰীয় দিৱস। প্ৰখ্যাত বিজ্ঞানী আলেকজেণ্ডাৰ মিখাইলোভিচ প্ৰখোৰভৰ অষ্ট্ৰেলিয়াত জন্ম হৈছিল 1916 চনৰ আজিৰ তাৰিখতে। 1964 চনত তেওঁ লাভ কৰে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা। 1982 চনৰ আজিৰ তাৰিখতে পশ্চিম জাৰ্মানীক 3-1 গ'লত পৰাস্ত কৰি ইটালী বিশ্বকাপ ফুটবলৰ চেম্পিয়ন হয়। 1973 চনৰ আজিৰ তাৰিখতে বিশ্ব দবা চেম্পিয়নশ্বিপ আৰম্ভ হয়। ভাৰতীয় দৃশ্যপটত ঐতিহাসিক দিল্লী লাহোৰ বাছ সেৱা পুনৰ আৰম্ভ হয় 2003 চনৰ আজিৰ তাৰিখৰ পৰা। অসমৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিজ্ঞান শিক্ষা জনপ্ৰিয়কৰণত সহায়ৰ বাবে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহটি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হয় 2013 চনৰ আজিৰ তাৰিখতে। শ্ৰোতা, আপোনালৈ পুনৰ শুভেচ্ছা জনাই মই নিৰ্মালী বৰদত্তই আজিৰ সুপ্ৰভাত ইমানতে সামৰিছোঁ। নমস্কাৰ।

সুপ্রভাত, অনুষ্ঠানটি শুনিলে? এয়া আকাশবাণী নগাঁও। অনুষ্ঠান প্রচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহার্জত। এতিয়া আৰম্ভ কৰিছোঁ মূৰ্ছনা।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জিডি নার্সিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।
1: মূৰ্চনা অনুষ্ঠানৰ প্ৰথমতে শুনাবলৈ লৈছোঁ দো বদন বুলছবিৰ এই গীতটি, শিল্পী আশা ভোছলেৰ।

প্ৰেম নগৰ বোলছবিৰ আশা ভোচলে আৰু সংগীসকলৰ কণ্ঠৰ গীতটিৰে বৰচনা অনুষ্ঠানটিৰ ইমান অন্ত পৰিল। এয়া অনুষ্ঠান শুনিছে আকাশবাণীৰ নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 MHz-ত। শ্ৰোতাকেইখিনিতে জনাই থওঁ, আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও কেন্দ্ৰ ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰিব। শ্ৰোতাসকলে আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰিব আৰু কোনটো গীত শুনিব বিচাৰে অনুৰোধ কৰিব পাৰিব। পুনৰ কৈছোঁ, শ্ৰোতাসকলে আমাৰ কেন্দ্ৰৰ সাতসৰী অনুষ্ঠানৰ বাবে আকাশবাণী নগাঁও ফেচবুক পেজৰ জৰিয়তেও গীতৰ অনুৰোধ কৰিব পাৰিব। আমাৰ পেজটিলৈ মেছেজ পঠিয়াব পাৰে কোনটো গীত শুনিব। এয়া আকাশবাণী নগাঁও। আমাৰ পিছৰ অনুষ্ঠান 9:20 বজালৈকে আকাশবাণী দিল্লী আৰু গুৱাহাটী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 9:20 বজাত আমাৰ কেন্দ্ৰৰ পৰা শুনিবলৈ পাব আপুনি বিচৰা গীত।

গীতিমালিকা অনুষ্ঠানত পুনতে শুনোৱা হওক ঋদীপ দত্ত আৰু অঞ্জু দেৱীৰ দ্বৈতকণ্ঠৰ গীতৰ কথা কীৰ্তিকমল ভূঞাৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: কীৰ্তিকমল ভূঞাৰ ৰচনাৰে ঋদীপ দত্ত আৰু অঞ্জুদেৱীৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজিয়ে ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ এয়া প্ৰভাত চৌধুৰীৰ কথাৰে জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: প্ৰভাত চৌধুৰীৰ কথাৰে জবা চক্ৰৱৰ্তীৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অনুপ হাজৰিকা আৰু ডেইজি দাসৰ দ্বৈতকণ্ঠৰ গীত, গীতিকাৰ জিতেন ডেকা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

সেয়া আছিল জিতেন ডেকাৰ কথাৰে অনুপ হাজৰিকা আৰু ডেজি দাসৰ দ্বৈতকণ্ঠৰ গীত। গীতিমালিকাৰ এইবাৰৰ শিল্পী মধুমিতা বৰা ভট্টাচাৰ্য, গীতিকাৰ পুষ্পকান্ত বৰা, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল মধুমিতা বৰা ভট্টাচাৰ্যৰ কণ্ঠত পুষ্পকান্ত বৰা ৰচিত গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেষত শুনো আহক ৰঞ্জিত কটকী আৰু মানিকী শৰ্মাৰ দ্বৈতকণ্ঠৰ গীত। গীতৰ কথা জিমনি চৌধুৰীৰ, প্ৰযোজনা অসীম হাজৰিকাৰ।

জীৱনী চৌধুৰীৰ ৰচনাৰে ৰঞ্জিত কটকী আৰু মাণিকী শৰ্মাৰ দ্বৈতকণ্ঠৰ গীতটি শুনিলে। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল: উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত, এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য, ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ, গুৱাহাটীসহ ৰাজ্যৰ ঠাই বিশেষে আজি আৰু পৰৱৰ্তী 2-3 দিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। নমস্কাৰ,

0: আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। ৰাজ্যিক মন্ত্ৰীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উড়ন সেতু নিৰ্মাণৰ বাবে 474.25 কোটি টকাৰ প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্ৰীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেনচাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পথসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমি নীতি 2019 সংশোধনৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1972 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত কেৱল সেইসকল লোককহে ভূমিহীন লোক হিচাপে গণ্য কৰা হ'ব যিসকলৰ পৰিয়াল অন্ততঃ 3টা প্ৰজন্ম ধৰি অসমত বাস কৰি আহিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰত থকা প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মন্তব্য কৰিছে। 2026-27 বৰ্ষৰ বাজেটৰ কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত কালি সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি ডঃ শৰ্মাই কয় যে এই বাজেটত কোনো নতুন কৰ আৰোপ নকৰাৰ ফলত ই এখন সম্পূৰ্ণ কৰ নিৰপেক্ষ বাজেট হৈছে। তেওঁ লগতে কয় যে বাজেটত প্ৰথমবাৰৰ বাবে সেউজ কৰ প্ৰস্তাৱ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে সংগৃহীত ধন ৰাজ্যজুৰি গছপুলি ৰোপণ কাৰ্যসূচীত ব্যয় কৰা হ'ব। এই পদক্ষেপে পৰিৱেশ সংৰক্ষণ, প্ৰদূষণ নিয়ন্ত্ৰণ আৰু এখন সেউজ তথা বহনক্ষম ৰাজ্য গঢ়াৰ দিশত বিশেষ ভূমিকা পালন কৰিব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। এই বাজেটক এখন সন্তুলিত, উন্নয়নমুখী আৰু জনকল্যাণক অগ্ৰাধিকাৰ দিয়া বাজেট বুলি উল্লেখ কৰি ডঃ শৰ্মাই এই বাজেটে ৰাজ্যত দ্ৰুত অৰ্থনৈতিক বিকাশক গতি প্ৰদানৰ লগতে ৰাজ্যবাসীৰ বাবে দীৰ্ঘম্যাদী বিকাশ আৰু নতুন উদ্যোগৰ পথ মুকলি কৰিব বুলি প্ৰকাশ কৰে। বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি দাখিল কৰা বাজেটক শাসকীয় মিত্ৰজোঁটৰ সহযোগী দলসমূহে এখন জনমুখী বাজেট বুলি অভিহিত কৰাৰ বিপৰীতে বিৰোধী দলে এয়া নতুনত্বহীন বাজেট বুলি প্ৰকাশ কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই এইবাৰৰ বাজেটক ৰাজ্যৰ ইতিহাসৰ অন্যতম বৃহৎ বাজেট বুলি মন্তব্য কৰে। বিজেপি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দল অগপৰ সভাপতি তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী অতুল বৰাই বাজেটখনক ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ বাজেট বুলি অভিহিত কৰি এইদৰে কয়।
1: অসমৰ ইতিহাসৰ অন্যতম এখন শ্ৰেষ্ঠ বাজেট বুলি মই অনুভৱ কৰোঁ আৰু তাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু মাননীয় বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দুয়োগৰাকীকে অভিনন্দন জনাইছো আৰু কৃতজ্ঞতা জনাইছো। এই বাজেটখন এখন জনমুখী বাজেট, ৰাজ্যখনৰ সৰ্বস্তৰৰ লোকক সামৰি লোৱা এখন বাজেট আৰু আমি ভাবো যে এই বাজেটে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ শক্তিশালী কৰাই নহয় নগৰ চহৰ সকলোকে সামৰি লৈছে, যুৱ আবাল বৃদ্ধ বনিতা শিশুলৈকে সকলোকে সামৰি লৈছে আৰু ইয়াৰ উপৰিও আমাৰ ওপৰত ন্যস্ত থকা যিকেইটা বিভাগ আছে বিশেষকৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই বিভাগলৈও যথেষ্ট ধন আবণ্টন দিছে, তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আমি চেষ্টা কৰিম যাতে 100% এই বাজেটৰ ধন সৎ ব্যৱহাৰ হয় আৰু গ্ৰাম্যাঞ্চলৰ ৰাইজে আশা কৰা ধৰণে উন্নয়ন সম্ভৱ হয়।
0: ইফালে বিৰোধী দলপতি ওৱাজেদ আলী চৌধুৰীয়ে বাজেটখনক সমালোচনা কৰি এখন গতানুগতিক বাজেট বুলি আখ্যা দিয়ে। একেদৰে উপ বিৰোধী দলপতি ডাঃ জয়প্ৰকাশ দাসেও বাজেটত একো নতুনত্ব নাই বুলি সমালোচনা কৰে। ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়েও এই বাজেটখনক এখন অদূৰদৰ্শী বাজেট বুলি অভিহিত কৰি এইদৰে কয়।
2: আশ্চৰ্যজনকভাৱে কোনো জিলাৰ কাৰণে কোনো ইয়াতে উন্নয়নমূলক প্ৰকল্প নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ প্ৰজেক্ট কেইটাকে ইয়াতে চিঞৰ বাখৰ কৰি কৈ আছে বোলে আমি কাজিৰঙাত এলিভেটেড কৰিডৰ বনাম, সেইটো হ'ল ফ'ৰ লাইন। ফ'ৰ লাইনত চেণ্ট্ৰেল গভৰ্ণমেণ্টে কি বনায়, তোমালোকৰ কি ঘোঁৰাৰ ঘাঁচ কাটিবলগীয়া আছে তাতে বাজেটত, কৈছে বোলে গহপুৰৰ পৰা নুমলীগড়লৈ এইটো কি কয় মাটিৰ তলেদি সুৰংগ পথ বনাম, সেইটো ফ'ৰ লাইনৰ পইচা লোৱা সুৰংগ পথ, পইচা লোৱা টোল টেক্স লোৱা সুৰংগ পথ, এইটো চীনলৈ ভয় কৰি ওপৰত ব্ৰিজ দিবলৈ ভয় কৰি মাটিৰ তলেদি ব্ৰহ্মপুত্ৰৰ তলেদি এখন ৰিং ৰোড দিব খুজিছে, তাৰ বাহিৰে অসমে তাত পাবলগীয়া একো নাই।
0: উল্লেখযোগ্য যে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কালি বিধানসভাত 1,56,714.88 কোটি টকা ব্যয়ৰ প্ৰস্তাৱেৰে 2026-27 বিত্তীয় বৰ্ষৰ পূৰ্ণাংগ বাজেট দাখিল কৰে। ইয়াৰ ভিতৰত ৰাজহ শিতানত 1,18,562.23 কোটি টকা আৰু মূলধনী শিতানত 38,152.65 কোটি টকা ব্যয়ৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বাজেটত ৰাজ্যিক মুঠ ঘৰুৱা উৎপাদনৰ 3% ভিতৰত বিত্তীয় ঘাটি সীমাবদ্ধ ৰখাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই বাজেটে অহা 5 বছৰৰ বাবে স্পষ্ট আৰু সুদূৰপ্ৰসাৰী কাৰ্যপন্থা নিৰ্ধাৰণ কৰিছে বুলি বিত্তমন্ত্ৰীয়ে উল্লেখ কৰে। আন্তঃগাঁথনি উন্নয়নৰ বাবে 10,000 কোটি টকা এইবাৰৰ বাজেটত ধাৰ্য কৰা হৈছে। অহা 5 বছৰত 800 কিলোমিটাৰ উন্নতমানৰ পথ নিৰ্মাণ কৰাৰ লক্ষ্যৰ লগতে বাইহাটা চাৰিআলি মিছন চাৰিআলি ফৰলেনযুক্ত পথো নিৰ্মাণ কৰা হ'ব বুলি উল্লেখ কৰে। একেদৰে গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ এলিভেটেড কৰিডৰ, মৰিগাঁও দৰং সংযোগী দলং নিৰ্মাণৰ লগতে মাজুলী যোৰহাট সংযোগী দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব। অমৰাংশলৈ ৰেল পথ সম্প্ৰসাৰণৰ লগতে শিলচৰৰ দৌলত গ্ৰীণফিল্ড বিমানবন্দৰ নিৰ্মাণ কৰা হ'ব বুলি বাজেটত উল্লেখ কৰা হৈছে। এই বাজেটত ভূমি বেংক গঠনৰ ঘোষণাৰ লগতে প্ৰতিখন জিলাত ঔদ্যোগিক উদ্যান স্থাপন কৰাৰো লক্ষ্য লোৱা হৈছে। আপোন ঘৰ আঁচনিৰ ম্যাদ আৰু 5 বছৰলৈ তথা আঁচনিৰ ঋণৰ সৰ্বোচ্চ সীমা 50,00,000 টকালৈ বৃদ্ধি কৰা হৈছে। পৰ্যটন খণ্ডত বিশেষ গুৰুত্ব প্ৰদান কৰি এইবাৰৰ বাজেটত হোমষ্টে স্থাপনৰ বাবে 30% মূলধনী ৰাজসাহায্য আৰু 2% সুদ ৰাজসাহায্য দিয়া হ'ব বুলি উল্লেখ কৰিছে। একেদৰে অমৰাংশু হাফলং আৰু মানসত 50-তৰাকাযুক্ত হোটেল স্থাপন কৰা হ'ব। স্বাস্থ্য খণ্ডতো বাজেটত গুৰুত্ব প্ৰদান কৰি 4খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ লগতে প্ৰতিটো মহকুমাত 50খন বিচনাযুক্ত এফ আৰ ইউ স্থাপনৰ ঘোষণা কৰা হৈছে। এইচ আই ভি আক্ৰান্ত শিশুসকলক 1,00,000 টকাকৈ সাহায্য দিয়াৰ কথাও বাজেটত উল্লেখ আছে। ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা হাতী মানুহৰ সংঘাত ৰোধৰ উদ্দেশ্যে 26খন জিলালৈ গজমিত্ৰ আঁচনিৰ সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু প্ৰায় 57,57,000 বিঘা ভূমিৰ খেতি নষ্ট হৈছে। বিধায়ক ৰেকিবুদ্দিন আহমেদে সোধা এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই কালি বিধানসভাত কয় যে ৰাজ্যত 2016 চনৰ পৰা 836 গৰাকী লোকে বানত, 93 গৰাকীয়ে ভূমিস্খলনত, 175 গৰাকীয়ে ধুমুহাত আৰু 372 গৰাকীয়ে বজ্ৰপাতত প্ৰাণ হেৰুৱাইছে। তেওঁ কয় যে জিলা আয়ুক্তসকলৰ পৰা লাভ কৰা প্ৰতিবেদন অনুসৰি বানসহ প্ৰাকৃতিক দুৰ্যোগৰ ফলত 2016 চনৰে পৰা 57,56,700 বিঘা ভূমিৰ শস্য নষ্ট হৈছে। এই সময়ছোৱাত প্ৰায় 2,31,100 বিঘা ভূমি খহনীয়াত জাহ যোৱা বুলি মন্ত্ৰীগৰাকীয়ে বিধানসভাক অৱগত কৰে। কেন্দ্ৰীয় সাহায্য সন্দৰ্ভত শ্ৰীমহন্তই কয় যে কেন্দ্ৰীয় চৰকাৰে 5ম বিত্ত আয়োগৰ পৰামৰ্শ অনুযায়ী ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 3,793.60 কোটি টকা আৰু ৰাজ্যিক দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 948.40 কোটি টকা অনুমোদন দিছে। ৰাজ্যই 2022 চনৰ বানৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 1,207.27 কোটি টকা, জলাশয়ৰ পুনৰুজ্জীৱিতকৰণৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ অধীনত 692.05 কোটি টকা আৰু গুৱাহাটীৰ বান প্ৰশমনৰ বাবে 200 কোটি টকা লাভ কৰা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ বান স্মাৰক লিপিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ পৰা 344.22 কোটি টকা অনুমোদন দিয়া বুলিও তেওঁ প্ৰকাশ কৰে। উচ্ছেদ অভিযান সন্দৰ্ভত শ্ৰীমহন্তই কয় যে 2016 চনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 24খন জিলাত অভিযান চলোৱা হৈছে। তেওঁ লগতে অসম ভূমি নীতি আৰু ভূমি ৰাজহ আইনৰ ব্যৱস্থা অনুযায়ী চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি আৰু পৰৱৰ্তী 2-3 দিনত গুৱাহাটী মহানগৰসহ ৰাজ্যৰ ঠাই বিশেষে বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে দিয়া তথ্য অনুসৰি মহানগৰখনৰ লগতে কেইবাখনো জিলাত 6 চেণ্টিমিটাৰ পৰ্যন্ত গাজনি ঢেৰেকনিৰে বৰষুণ হ'ব পাৰে। এই সময়ছোৱাত গুৱাহাটী আৰু ৰাজ্যৰ দক্ষিণ আৰু মধ্যপ্ৰান্তৰ জিলাসমূহত 7-12 চেণ্টিমিটাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে সকীয়াই দিছে। বৰষুণৰ ফলত ঠায়ে ঠায়ে পানী জমা হোৱাৰ দৰে সমস্যা, বান আৰু আকস্মিক বানৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত যান বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলন হোৱাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। জিলা প্ৰশাসন আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু সকলো ধৰণৰ জৰুৰীকালীন ব্যৱস্থা সক্ৰিয় কৰি ৰাখিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰাধিকৰণে গুৱাহাটী মহানগৰৰ বাসিন্দাসকলক সতৰ্ক হৈ থাকিবলৈ আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। দৈনিক আৰু দূৰণিবতীয়া যাত্ৰীসকলক ধাৰাষাৰ বৰষুণৰ সময়ত পৰিস্থিতি অনুযায়ী যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ আৰু জৰুৰী নহলে যাত্ৰা এৰাই চলিবলৈ আহ্বান জনোৱা হৈছে। দ আৰু পাহাৰৰ দাঁতি কাষৰীয়া এলেকাত বাস কৰা লোকসকলক বান আৰু ভূমিস্খলনৰ পৰা সতৰ্ক হৈ থাকিবলৈ কোৱা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে

0: ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন শীৰ্ষক এটি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক 2-1 পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে দিয়া গলেৰে স্পেইনে অগ্ৰগতি লাভ কৰে যদিও বেলজিয়ামে 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে দিয়া গলেৰে সমতা স্থাপন কৰে। স্পেইনৰ হৈ মিকেল মেৰিনোৱে 88 মিনিটত বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাত আজি নিশা মিয়ামি গাৰ্ডেনছত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ড সন্মুখীন হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰযোগে। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে কালি পূৰ্ণাংগ বাজেট দাখিল কৰে। এই বাজেট সম্পৰ্কীয় বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰতিখন কাকতেই প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি ৰূপে স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত ইয়াৰে এটা বাতৰিৰ শিৰোনাম 18 ধ্বজাবাহী আঁচনিৰে সমৃদ্ধ অসম গঢ়াৰ প্ৰতিশ্ৰুতি, সুৰক্ষিত বিকশিত অসমৰ লক্ষ্যৰে বাজেট। আমাৰ অসম কাকতে এটা বাতৰি 419 কোটি টকা বাজেট ঘাটি, 2 লাখ নিযুক্তিৰ প্ৰস্তাৱ, বিজেপিৰ সংকল্প পত্ৰৰ প্ৰতিধ্বনি, কৰবিহীন বাজেটত মূলধনী ব্যয় বৃদ্ধি শিৰোনামেৰে প্ৰকাশ কৰিছে দৈনিক অসম কাকতে। বাজেট সন্দৰ্ভত কেইবাটাও বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। লগতে কাকতখনে বাজেটক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সম্বোধন কৰা সংবাদমেলখনতো বিশেষভাৱে আলোকপাত কৰিছে। দি আছাম ট্ৰিবিউন কাকতত বাজেট সম্পৰ্কীয় এটা বাতৰি শীৰ্ষক ৰূপিজ 419 কৰোৰ ডেফিচিট বাজেট টেবলড ইন এছেম্বলি। ইপিনে এই বাজেটক লৈ বিৰোধীয়ে কৰা সমালোচনাৰ এটা খবৰ অসমীয়া প্ৰতিদিন কাকতে বাজেটক নতুনত্বহীন অবাস্তৱ আখ্যা বিৰোধী শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতেও বাহিৰে ৰংচং, ভিতৰি কোৱা ভাতুৰি আৰু পৰনিৰ্ভৰশীল বাজেট বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কৰা সমালোচনাক প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিয়েল কাকতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল'বলৈ কেন্দ্ৰৰ পৰা অহা প্ৰতিনিধি দলৰ ভ্ৰমণ সম্পৰ্কীয় এটা বাতৰি চেণ্ট্ৰেল টীম ৰেপছ আপ ফ্লাড এছেছমেণ্ট ভিজিট শিৰোনামেৰে প্ৰকাশ কৰিছে। ত্ৰিদেশীয় ভ্ৰমণসূচীৰ অন্তিম পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি নিউজিলেণ্ডত উপস্থিত হোৱাৰ এটা বাতৰি দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে ফুটবল বিশ্বকাপৰ এটা বাতৰিৰ প্ৰথম পৃষ্ঠাত উপজ্যুপৰি তৃতীয়বাৰলৈ ছেমি ফাইনেলত ফ্ৰান্স, পেনাল্টি নষ্ট কৰিও নায়ক এমবাপেই শিৰোনামেৰে প্ৰকাশ কৰিছে।
0: উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে মন্ত্ৰীসভাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইবাৰৰ বাজেটক চৰকাৰৰ সংকল্পপত্ৰৰ প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ দিশত সুদৃঢ় প্ৰতিফলন বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য। ৰাজ্যত 2016 চনৰ পৰা বানৰ ফলত মুঠ 836 গৰাকী লোকে প্ৰাণ হেৰুৱাইছে বুলি মন্ত্ৰী কেশৱ মহন্তৰ প্ৰকাশ। গুৱাহাটীসহ ৰাজ্যৰ ঠাই বিশেষে আজি আৰু পৰৱৰ্তী 2-3 দিনত বিজুলী ঢেৰেকনিৰে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আৰু স্পেইন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11:00 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলা ৰেহৰূপ অনুষ্ঠানত আজি শুনক মৰিগাঁও জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে মৰিগাঁও জিলাৰ সংবাদদাতা ডালিম ফুকন। নতুন শিক্ষানীতি 2020ৰ অধীনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিৰ্দেশমৰ্মে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ অধীনত মৰিগাঁও জিলা কৃষি বিভাগে নিৰ্বাচিত ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৃষিখণ্ডৰ ব্যৱহাৰিক শিক্ষা আগবঢ়োৱা আৰু দক্ষতা বিকাশৰ উদ্দেশ্যে আয়োজিত ইণ্টাৰ্ণশ্বিপ কাৰ্যসূচীৰ যোৱা 2 জুলাইত আৰম্ভ কৰে। এই বিষয়ে সবিশেষ কৈছে আমাৰ সংবাদদাতা ডালিম ফুকনে।
2: জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ প্ৰেক্ষাপটত অতিৰিক্ত জিলা আয়ুক্ত কৃষি ডক্টৰ ময়ূৰপংখী বৰাৰ উপস্থিতিত আৰু জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ সঞ্চালনাত এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয়। অনুষ্ঠানত মহকুমা কৃষি বিষয়া তথা নডেল বিষয়া গৌতম নাথে সমগ্ৰ কাৰ্যসূচীৰ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা আগবঢ়ায়। এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে জিলাখনৰ অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ঘনকান্ত বৰুৱা মহাবিদ্যালয় আৰু মৰিগাঁও মহাবিদ্যালয়ৰ প্ৰায় 60গৰাকী শিক্ষাৰ্থীক সামৰি কৃষিখণ্ডৰ বিভিন্ন বিষয়ত ব্যৱহাৰিক জ্ঞান আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ আগবঢ়োৱা হয়। এই কাৰ্যসূচীয়ে মৰিগাঁও জিলাৰ কৃষিখণ্ড, উদ্যান শস্য, ফুলৰ খেতি, কাষ্টম হায়াৰিং চেণ্টাৰ প্ৰদৰ্শন, কেঁচুসাৰ উৎপাদন, কাঠফুলা খেতি, কৃষক উৎপাদন কোম্পানী আদি বিভিন্ন বিষয় সামৰি লোৱাৰ লগতে কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন কাৰ্যসূচীৰ বিষয়ত প্ৰশিক্ষণ আগবঢ়োৱা হয়। ইয়াৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰত ধান খেতি ৰোপণৰ লগতে অন্যান্য কৃষিৰ বিভিন্ন প্ৰক্ৰিয়া সন্দৰ্ভত ব্যৱহাৰিক প্ৰশিক্ষণ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হয়। 15-দিনীয়া কাৰ্যসূচীৰে আয়োজিত এই ইণ্টাৰ্ণশ্বিপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ 120 ঘণ্টাৰ বাবে কৃষিখণ্ড আৰু ইয়াৰ সহযোগী বিভাগসমূহৰ ওপৰত বিশেষ প্ৰশিক্ষণ আগবঢ়োৱা হয়।
1: যোৱা 29 জুনত মৰিগাঁও জিলা শিক্ষা বিভাগৰ অভ্যাসন শৈক্ষিক উৎকৰ্ষৰ এক যাত্ৰা শীৰ্ষক পদক্ষেপৰ অধীনত মিছন বালিকা উদ্যোগৰ শুভাৰম্ভ অনুষ্ঠান মৰিগাঁও জিলা পুথিভঁৰালত উৎসাহ উদ্দীপনাৰে অনুষ্ঠিত হয়। অনুষ্ঠানত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী তথা শিক্ষা বিভাগৰ বিষয়ববীয়াসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। এই বিষয়ে অধিক জনাইছে আমাৰ মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে।
2: অনুষ্ঠানত মৰিগাঁও জিলাৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। মুখ্য বক্তা হিচাপে উপস্থিত থাকে নগাঁও মহাবিদ্যালয় প্ৰাক্তন অধ্যক্ষ ডক্টৰ শৰত বৰকটকী। অনুষ্ঠানৰ সভাপতিত্ব কৰে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক ডক্টৰ অপূৰ্ব ঠাকুৰীয়া। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল ছন্দ সময় শীৰ্ষক গ্ৰন্থখনৰ আনুষ্ঠানিক উন্মোচন। নাৰী ঋতুচক্ৰ, ঋতুস্ৰাৱকালীন স্বাস্থ্য, পৰিচ্ছন্নতা আৰু সচেতনতা বিষয়ক এই গ্ৰন্থখনৰ জৰিয়তে সমাজত এতিয়াও বিদ্যমান ঋতুস্ৰাৱ সম্পৰ্কীয় কুসংস্কাৰ আৰু সংকোচ দূৰ কৰি কিশোৰীসকলৰ মাজত স্বাস্থ্য সচেতনতা, শিক্ষামূলক জ্ঞান আৰু মুকলি আলোচনাৰ পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়োজনীয়তাৰ ওপৰত বক্তাসকলে গুৰুত্ব আৰোপ কৰে। সভাত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত শ্ৰীমতী অনামিকা তিৱাৰীয়ে সামগ্ৰিক শিক্ষা ব্যৱস্থা আৰু কিশোৰ কিশোৰীসকলৰ সুস্থ বিকাশৰ ক্ষেত্ৰত ঋতুস্ৰাৱকালীন স্বাস্থ্য শিক্ষাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। লগতে তেওঁ কিশোৰীসকলক জ্ঞান, সচেতনতা আৰু আত্মবিশ্বাসেৰে সবল কৰি তোলাৰ লক্ষ্যৰে শিক্ষা বিভাগে গ্ৰহণ কৰা এই পদক্ষেপক প্ৰশংসা কৰে। অনুষ্ঠানৰ মৰিগাঁও জিলাৰ একাডেমিক কাউন্সিলৰ সভাপতি আৰু সম্পাদক, জিলাখনৰ সকলো মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰধান শিক্ষক শিক্ষয়িত্ৰী, মিছন বালিকা উদ্যোগৰ নডল বিষয়া, শিক্ষক শিক্ষয়িত্ৰী, অভ্যাসন উদ্যোগৰ ৰিচাৰ্চ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু শিক্ষা বিভাগৰ বিষয়ববীয়াসকল আৰু বৃহৎ সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
1: যোৱা 2 জুলাইত বন অধিকাৰ আইন 2006ৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন জিলা পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বিষয়ে সবিশেষ জনোৱা হওক আমাৰ মৰিগাঁৱৰ সংবাদদাতাৰ পৰা।
2: বৈঠকত জিলা উন্নয়ন আয়ুক্ত শ্ৰীমতী অৰ্পা বাগলাৰী, অতিৰিক্ত জিলা আয়ুক্ত অনুসূয়া শৰ্মা, সহ জিলা আয়ুক্ত জাগিৰোদ্দিয়, হৃদয় কুমাৰ দাস, উপসংমণ্ডল কল্যাণ বিষয়া মৰিগাঁও, লগতে বনাঞ্চলত বসবাস কৰা লোকসকলৰ প্ৰতিনিধিসকলে উপস্থিত থাকে। বন অধিকাৰ আইন 2006ৰ ৰূপায়ণ, গাঁও পৰ্যায়ত বন অধিকাৰ সমিতি, ফৰেষ্ট ৰাইট কমিটি গঠন, ইয়াৰ কাৰ্যক্ৰম আৰু সদস্য পদ, লগতে উপসংমণ্ডল পৰ্যায়ৰ সমিতি আৰু জিলা পৰ্যায়ৰ সমিতিৰ গঠন, দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। ইয়াৰ উপৰিও বিভাগীয় বন বিষয়াই নিৰ্বাচিত গাঁওসমূহত গাঁও বুঢ়াৰ অধিসূচনা জাৰি কৰাৰ প্ৰক্ৰিয়া সম্পৰ্কে উপস্থিত সদস্যসকলক অৱগত।
1: জিলা ৰেহৰূপ অনুষ্ঠানত আজি শ্ৰোতাসকলে মৰিগাঁও জিলাৰ ৰেহৰূপ শুনিলে। যুগুতাই পঠিয়ালে মৰিগাঁৱৰ সংবাদদাতা ডালিম ফুকনে। জিলা ৰেহৰূপ অনুষ্ঠানত কাইলৈ নতুন এখন জিলাৰ ৰেহৰূপ লৈ পুনৰ আহিম। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
3: প্ৰিয় শ্ৰোতা, নিশ্চয় সকলো কুশলে আছে। প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আপোনালোকলৈ লৈ আহিছোঁ আপোনালোকৰ প্ৰিয় অনুষ্ঠান আপুনি বিচৰা গীত। শ্ৰোতা, ইতিমধ্যে আমালৈ ফোন অহা আৰম্ভ হৈছেই। আহকচোন আজিৰ অনুষ্ঠানৰ প্ৰথমটি ফোন কল গ্ৰহণ কৰোঁ। হেল্ল'
4: আকাশবাণী নগাঁও কেন্দ্ৰ।
3: হয় হয়, নমস্কাৰ। আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ। হয় নেকি বাইদেউ, বাৰু কওকচোন আপোনাৰ পৰিচয়টো, আপুনি ক'ৰ পৰা কৈ আছে?
4: মই নলৈ নামকুৰিৰ পৰা কৈ আছো। মোৰ নাম নিৰুপ্ৰভা শইকীয়া। মই জুবিন গাৰ্গৰ এটি ভক্তিমূলক গীত শুনিবলৈ অনুৰোধ।
3: নিশ্চয় আপোনাক আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিম। বাৰু কওকচোন কেনেদৰে ব্যস্ত আছে বৰ্তমান?
4: মই বৰ্তমান এগৰাকী গৃহিণী হওঁ।
3: হয়,
4: তাৰ মাজতে অকণমান গৰু ছাগলীও পোহপাল কৰোঁ সৰু সুৰাকে আৰু।
3: বাৰু আপুনি যিহেতু গৃহিণী বুলি কৈছে, গতিকে বৰ্তমানটো এতিয়া জুলাই মাহ, গৰমৰ বন্ধ নহয় জানো বাইদেউ? অকণমান বাৰু আমাৰ সৰু কালৰ সময়খিনি আপোনাৰ মনত পৰে নেকি, যে জুলাই মাহৰ গৰম বন্ধৰ দিনবোৰত আগতে কেনেদৰে আমি পাৰ কৰিছিলোঁ সময়বোৰ?
4: আমি স্কুল পঢ়ি থকা অৱস্থাত গৰম বন্ধ বুলি ক'লে বেছিকে মামা ঘৰত ফুৰিব যাওঁ।
3: হয়,
4: মামা ঘৰত ফুৰিব যাওঁ অকণমান ইফাল সিফাল, মাহটো তেনেকেই হয়। আজিকালিতো অলপ ব্যস্তই হয় বেছি ল'ৰা ছোৱালীভাগ। আমি যেনেকে অলপ ফুৰা চকা কৰিছিলো, আজি বৰ্তমান ল'ৰা ছোৱালীবিলাকে তেনেকে ফুৰা চকা কৰিব সুবিধা নাপায়।
3: হয়, ব্যস্ততাই শৈশৱখিনি কাঢ়ি লৈ গৈছে নেকি বাৰু, আপোনাৰ অনুভৱ তেনেকুৱা নেকি?
4: তেনেকুৱা নিচিনাই অকণমান লাগে, কিয়নো ল'ৰা ছোৱালীৰ লগতো আমি এতিয়া ব্যস্তই হৈ পৰিব লগা নিচিনাই হৈছে।
3: হয় বাৰু, আজি প্ৰথম কথা পাতিছে নহয় জানো বাইদেউ আমাৰ আকাশবাণীৰ সৈতে।
4: মোৰ মনটো ইমানেই ভাল লাগিছে, বহুত দিন ট্ৰাই কৰি আছো।
3: হয়, আমিও খুব সুখী আপোনাক আজি আমি কাষত পাই, আমাৰো ভাল লাগিছে বাইদেউ। আগবঢ়াইছো প্ৰিয় গীতটি, শুনকচোন।

0: বান্ধৱ কৃষ্ণ।
1: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ, আপুনি বিচৰা গীতৰ পৰা মই কৈ আছো।
2: হেল্ল' বাইদেউ, ভাল আছে নেকি? আপুনি
1: ভালে আছো? আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈ আছে বাৰু?
2: মই ঘৰাঘাটৰ পৰা একলাচ বাইদেউ।
1: হয় বাৰু, আপুনি আমাৰ একেবাৰে নিয়মীয়া শ্ৰোতা একেবাৰে, নহয় জানো?
2: সদায় আপোনাৰ চিন্তাত ফোন কৰি আছো আৰু আপোনালোকক ফোন কৰি আছো বাইদেউ।
1: হয় নেকি? বাৰু আজি কি গীত আপুনি শুনিবলৈ বিচাৰিব, অনুৰোধ কৰিব?
2: কুমাৰ চানু কায়ামত ফিল্ম আছে না বাইদেউ?
1: হয় বাৰু, আপোনাক শুনাই দিম।
2: যিকোনো গান দিলে হ'ব বাইদেউ। আৰু মোৰ লগত আৰু লগৰীয়া এজন বাইদেউ আছে।
1: নিশ্চয়, আপুনি নামটো জনাব পাৰে?
2: আজমল আৰু দেৱৰাজ আছে বাইদেউ।
1: আটাইলৈকে আমি গীতটি,
2: আজমল হয়,
1: আটাইলৈকে গীতটি আমি আগবঢ়াম, শুনি থাকিব। ধন্যবাদ।
2: হ'ব বাইদেউ, নমস্কাৰ।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ আপুনি বিচৰা গীতৰ পৰা কৈ আছো।
1: নমস্কাৰ দেই,
0: আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই কামপুৰৰ পৰা ক'লো, ফণীন্দ্ৰ নাথ।
0: ভালে আছেনে?
1: হয়, ভালে আছো দিয়ক। আপোনাৰ ভালনে?
0: হয়, ভাল ভাল, আমাৰো ভাল। আজি পিছে আপুনি কি গীতৰ অনুৰোধ কৰিব?
1: মহুৰা ফিল্মৰ আপোনাৰ কি কয়, পংকজ উদাস আৰু সাধনা সংগমৰ দ্বৈতকণ্ঠ গীতটি আপুনি বিচৰা গীতত অনুষ্ঠানত বজাই শুনালে নথৈ আনন্দিত হ'ম মেম।
0: ধন্যবাদ, ফোন কৰি থাকিব। আগবঢ়াইছো প্ৰিয় গীতটি, শুনকচোন।

0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছো। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈ আছে বাৰু?
1: নমস্কাৰ বাইদেউ, মই নগাঁও নিউজ পাটৰীৰ পৰা কৈছোঁ।
0: কোনে কৈছে বাইদেউ আপুনি?
1: মোৰ নাম ৰীমা হাজৰিকা।
0: কওকচোন, আজি কি গীতৰ অনুৰোধ কৰিব আপুনি আকাশবাণীৰ পৰা?
1: আপোন কেশৰৰ লোনা সোণোৱালৰ নুবুজিলো কিয়নো চেনা, এই গানটো মই শুনিব বিচাৰিছোঁ।
0: হয়, গীতটি শুনাম।
1: হয়
0: কওকচোন বাইদেউ, কেনেদৰে ব্যস্ত বাৰু বৰ্তমান?
1: মই বৰ্তমান মানে গৃহিণীও আৰু মই কাপোৰ চিলাওঁ, ঘৰতে মেচিন আছে।
0: হয় নেকি? এতিয়া ব্যৱসায় কেনে চলিছে বাৰু?
1: ব্যৱসায় মানে এতিয়া বিয়াও অলপ কম নহয়, বিয়াৰ চিজনবিলাক বা পূজা বিয়া এনেকুৱা সময়ত ব্যৱসায়টো ভাল হয়। আৰু আজিকালি যাতে অনলাইনতো কিছুমান আজিকালি বহুতখিনি শিকিব পাৰে, মানে অনলাইনৰ কাৰণে মাৰ্কেটবিলাক অকণমান বেয়া হৈছে আগতকৈ। ব্লাউজ এটা চিলাইছোঁ আৰু মোৰ মানে হাজবেণ্ড আছে আৰু ছোৱালীজনী আছে, পৰিয়াল মানে তিনিজনী আমাৰ।
0: হয়, ছোৱালীজনীয়ে বাৰু কি পঢ়ি আছে?
1: মেট্ৰিক দিব তাই।
0: গৰমৰ বন্ধ নহয় জানো?
1: হয় হয়, গৰমৰ বন্ধ।
0: কিহত ব্যস্ত কৰি ৰাখিছে বাৰু ছোৱালীক?
1: তাই মানে এতিয়া ধৰক আগবেলাও টিউচন থাকে, অংক ইংলিছ আৰু অংক থাকে, পিছবেলা ইংলিছ টিউচন থাকে।
0: বাৰু, ধন্যবাদ জ্ঞাপন কৰিছো, আকৌ ফোন কৰিব, আমি আকৌ কথা হ'ম।
1: ধন্যবাদ।
0: হয়, এয়া আগবঢ়াইছো আপোনাৰ প্ৰিয় গীতটি শুনক।

0: হেল্ল'
1: হেলো বাইদেউ, নমস্কাৰ।
0: নমস্কাৰ, আকাশবাণী নগাঁও কেন্দ্ৰ আপুনি বিচৰা গীতৰ পৰা মই কৈ আছোঁ। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈ আছে বাইদেউ?
1: মই ৰহাৰ মধ্যটোপা দীপালী কুমাৰ কৈ আছোঁ।
0: হয়, কওকচোন বাৰু কি গীতৰ অনুৰোধ
1: ভালে
0: কৰিব?
1: আছেনে বাইদেউ?
0: নিশ্চয় আমাৰ সকলোৰে ভাল, আপোনালোকৰ ভাল নহয়?
1: ভালে ভালে, মানে এতিয়া বৰষুণ নাই মানে মাটি ৰুবলৈ, সেইটো কাৰণে অলপ চিন্তাত পৰি আছো আৰু।
0: খেতিৰ পথাৰ নহয় জানো এতিয়া, পথাৰৰ দিন।
1: হয় হয়, খেতি ছিজন।
0: বাৰু খেতি বাতি কৰে তাৰমানে নহয় জানো?
1: খেতি কৰো
0: হয়
1: এতিয়া, মানে খাইছো বৈছো আছো আৰু, এতিয়া খেতি মাটি ৰুব পৰা নাই।
0: হয় হয় বাৰু যি কি নহওক, আজি কি গীতৰ অনুৰোধ কৰিব বাৰু?
1: আজি হেৰি হিন্দী চিনেমাৰ মানে অমিত কুমাৰ হেৰি গান এটা, প্যাৰিকা মন্দিৰ গানটো,
0: পিয়াৰকা মন্দিৰ, ঠিক আছে আপোনাৰ,
1: চিনেমাখনৰ গানটো অমিত কুমাৰ গোৱাটো হয়ে শুনাই দিব।
0: হয় শুনাই দিম নিশ্চয়। আবার ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ প্ৰিয় গীতটি আমি শুনাম, শুনি থাকিব।
1: হয়, নমস্কাৰ।
0: হয়।

0: হ্যালো,
1: হ্যালো,
0: হয় নমস্কার।
1: হয় নমস্তে, আকাশবাণী নগাঁও।
0: আকাশবাণী নগাঁও কেন্দ্ৰৰ আপুনি বিচৰা গীত অনুষ্ঠানৰ পৰা মই কথা পাতি আছোঁ আপোনাৰ সৈতে।
1: হয় হয়, মই মৃদুল বৰাই কৈছোঁ, ৰাইডিঙা নক্ষত্ৰৰ পৰা।
0: হয় ডাঙৰীয়া, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু কওকচোন আপোনাৰ অনুৰোধৰ গীতটিৰ বিষয়ে।
1: মই পুৰণা ৰাংঢালী ফিল্মখনৰ জাক জাক জাকৰীয়া ছোৱালী ধৰিলে বৰ ফল এজনীৰ গানটো শুনিব বিচাৰিছোঁ। বহুদিনে পুৰণা গীত শুনিবলৈ মন গৈ আছে।
0: হয় নিশ্চয়, আপোনাক শুনাই দিম গীতটি।
1: মই মানে এই বৰ্তমান এই ৰাইডিঙে হস্পিটেলত চাকৰি কৰি আছো, মোৰ লগত পৰিবাৰ আছে, মন নামটো মই ৰেডিঅ'টো মোৰ লগত থাকেই অনবৰত।
0: হয় নেকি, কৰ্মব্যস্ততাৰ মাজতো ৰেডিঅ'টো ৰাখে তাৰ মানে লগত, নহয় জানো?
1: মই চাকৰিৰ পৰা অহাৰ পিছত মই ভাতকেইটা খাই পেলাই ৰেডিঅ'টো লৈ শুই থাকোঁ 6টা বজালৈকে। বিবিধ ভাৰতীয় অনুষ্ঠানটো শুনো,
0: হয়,
1: আৰু মানে তাৰপিছতে আপোনালোকৰ এই যুৱ যুৱ তৰংগ শুনো, তাৰপিছত আমৈ শুনো, আকৌ বিবিধ ভাৰতী শুনো, তাৰপিছত কৃষি দৰ্শনটো শুনি পেলাই অকণমান গাঁৱলৈ ওলাই যাওঁ।
0: অনুষ্ঠানৰ কাৰ্যসূচী একেবাৰে আপোনাৰ মুখতে আৰু, গোটেইখিনি অনুষ্ঠান শুনে কাৰণে ক'ব পাৰিছে, নহয় জানো?
1: আকৌ 7:30 বজাত থাকিব আপোনাৰ
0: হুলহৰি। হয় হয়,
1: শুনিয়ে থাকো আৰু 10টালৈকে।
0: খুব ভাল লাগিলে, আপোনালোকৰ দৰে আগ্ৰহী শ্ৰোতা আমি পালে খুব আমাৰো ভাল লাগে, মনবোৰ ভাল লাগে আৰু ইমান আমাক আপোনালোকে মৰম দিয়ে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দুয়োলৈকে আমি গীতটি আগবঢ়াম, শুনি থাকিব।
1: ঠিক আছে, ঠিক আছে,
0: হয়
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, আপোনালৈ আগবঢ়াইছোঁ আপোনাৰ প্ৰিয় গীত, শুনক।

0: চাওঁতে চাওঁতে সময়ো হৈ আহিল আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। সেয়েহে এটি নতুন দিনত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই চিত্ৰলেখা বৰুৱাই বিদায় লৈছোঁ। নমস্কাৰ।
1: আপুনি বিচৰা গীত অনুষ্ঠানটি শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্জত। আমাৰ পিছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
2: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমি মীন পালন সম্পৰ্কে কথা পাতিম আৰু মীন পালনৰ লগত যিবিলাক চৰকাৰী আঁচনি জড়িত হৈ আছে এই সকলোখিনি কথা পাতিম। ইয়াৰ বাবে আমাৰ নগাঁও কেন্দ্ৰত উপস্থিত আছে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰ। নমস্কাৰ আপোনাক।
3: নমস্কাৰ।
2: হয়, আপুনি গমেই পাইছে যে আমি মীন পালন সম্পৰ্কে কথা পাতিম।
3: হয়,
2: প্ৰথমে মই এটা ক'ব বিচাৰিছোঁ আপোনাক, সৰু প্ৰশ্ন। মীন পালনৰ ক্ষেত্ৰত আমাৰ নগাঁও জিলাখন আন জিলাতকৈ কেনেধৰণৰ পৃথক বা কেনেধৰণৰ অৱস্থাটো?
3: নগাঁও জিলাখন এখন অগ্ৰণী জিলা হিচাপে মীন পালনত মানে প্ৰতিষ্ঠিত হৈছে আৰু অসমৰ যিমান মাছ উৎপাদন হয় প্ৰায় 1/4 মাছ নগাঁও জিলাৰ পৰা মানে উৎপাদন হয়। নগাঁও জিলাখনত ইতিমধ্যে আমি সকলোৱে অৱগত প্ৰায় 12,000 হেক্টৰ সৰু বৰ পুখুৰী আছে, 8,000 হেক্টৰ বিল আছে, তাৰপিছতে প্ৰায় পতিত জলাশয় 752 আছে আৰু নদী মাতৃৰ ফালৰ পৰাও আমি প্ৰায় 500-700 কিলোমিটাৰ আমাৰ নদীয়ে আমাক এৰিয়া দিছে। এই আটাইখিনি উৎসৰ পৰা আমাৰ যিটো বছৰে উৎপাদন হয়, যোৱা বছৰ আমাৰ উৎপাদন হৈছিলে প্ৰায় 79,500 মেট্ৰিক টন মাছ, কিন্তু নগাঁও জিলাৰ যিটো জনসংখ্যা, এই জনসংখ্যা মৰ্মে আমাক প্ৰায় 43,000 কেজিহে মাছ বছৰেকত প্ৰয়োজন হয় আৰু অসমৰ মানুহে গড়ে প্ৰায় 13.47 কেজি মাছ বছৰি খাই আছে, কিন্তু নগাঁও জিলাৰ মানুহে প্ৰায় 26 কেজিতকৈও ওপৰত মাছ বছৰি মানে ভক্ষণ কৰি আছে আৰু এইটো নগাঁও জিলাবাসীৰ কাৰণে শুভ লক্ষণ। লগতে নগাঁও জিলাৰ ওচৰ চুবুৰীয়া যিকেইখন জিলা আছে বা ওচৰ চুবুৰীয়া যিকেইখন ৰাজ্য আছে, এই ৰাজ্যখনলৈও প্ৰতি নিশাই নগাঁৱৰ পৰা প্ৰায় 200 বলেৰ'ত প্ৰায় 2.5 কুইণ্টলকৈ মাছ বহি জিলাবিলাকলৈ প্ৰেৰণ কৰি থকা হৈছে।
2: হয়, ইয়াৰ মূল কাৰণ হৈছে নগাঁও জিলাত খাল ডোং জলাশয়ৰ এটা উৎস।
3: নিশ্চয়কৈ, তাৰ লগে লগে নগাঁও জিলাৰ যিখিনি মীন পালক আছে, মীন পালকখিনিও যথেষ্ট আগ্ৰণুৱা,
2: কষ্ট কৰিব পাৰে।
3: হয়,
2: বিশেষকৈ ঢিং অঞ্চল,
3: ঢিং, ৰূপহী, মৈৰাবাৰী, বটদ্ৰৱা, জুৰিয়া, এইখিনিক এটা মানে আমি একুৱাকালচাৰৰ হাব হিচাপে নগাঁও জিলাত পৰিগণিত কৰিব পাৰোঁ।
2: হয়, আৰু এইসকলক আগুৱাই নিবলৈ আপোনালোক সদায় থিয় হৈ আছে, নহয় জানো?
3: নিশ্চয়কৈ।
2: আৰু তেখেতসকলৰ কাৰণে কেনেধৰণৰ সুবিধা আছে বাৰু?
3: চৰকাৰী সুবিধা বুলি ক'লে আমাৰ প্ৰতি বছৰে আঁচনিবিলাক মানে চেঞ্জ হৈ থাকে বিভিন্ন ধৰণৰ। এতিয়া বৰ্তমান সকলোৰে পৰিচিত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাটো চলি আছে। এতিয়া শেষ বছৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অন্তৰ্গত, ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 2.0 আহিব। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 1ত আমি নতুন পুখুৰী খনন, ৰেয়াৰিং পুখুৰী খনন, মাছৰ খাদ্য বনোৱা কাৰখানা, বায়'ফ্লক, তাৰপিছতে মাছৰ হেচাৰী স্থাপন, দুখীয়া মীন পালকলৈ চাইকেলৰ লগতে বৰফৰ বাকচ, তিনিচুকীয়া বাহনৰ লগত বৰফৰ বাকচ, চাৰিচুকীয়া বাহনৰ লগত বৰফৰ বাকচ ইত্যাদিবোৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 1ত সামৰি লোৱা হৈছে আৰু 2ত যিখিনি নিৰ্দেশাৱলী আহিব সেই নিৰ্দেশাৱলী মতে আমি আগুৱাই যাব পাৰিম। তাৰ লগতে অন্য এখন আঁচনি সমূহীয়া বীমাকৰণ, সমূহীয়া বীমাকৰণ বুলি ক'লে মাছৰ লগত যিখিনি জড়িত ব্যক্তি, অকল মাছমৰীয়াখিনি নহয়, পুখুৰী থকা মানুহজনো মাছৰ লগত জড়িত ব্যক্তি, হাণ্ডি বা চাইকেলত গাঁৱে গাঁৱে গৈ মাছৰ পোৱালি বা মাছ বিক্ৰী কৰাজনো মাছৰ লগত জড়িত ব্যক্তি, নদী বা বিলত মাছ মৰা মানুহজনো মাছৰ লগত জড়িত ব্যক্তি, এনেকুৱা প্ৰায় 2.5 লাখ মানুহ আমাৰ নগাঁও জিলাত আছে। এই মানুহখিনিৰ বীমাৰ সুবিধাৰ্থে যদি মানে ভগৱানে নকৰক কিবা এটা মানুহজনৰ হৈ যায়, তেতিয়াহ'লে ভাৰত চৰকাৰে এটা বৰ অভিলেখী আঁচনি কৰিছে, সেইটো হৈছে সমূহীয়া বীমাকৰণ আঁচনি। এই বীমাটো কৰিব লাগিলে মানুহজনে কোনো প্ৰিমিয়াম দিয়াৰ দৰকাৰ নাই, মাত্ৰ 84 টকা প্ৰিমিয়াম এটা হয়, সেইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে গ্ৰহণ কৰে। মানুহজনে ব্যক্তিজনে বীমাকৰণৰ নামত একো দিব নালাগে। আৰু যদি দুৰ্ঘটনাবশতঃ ভগৱানে নকৰক মানুহজনৰ যদি কিবা এক্সিডেণ্টত মাছৰ কাম কৰি থকা অৱস্থাতে মৃত্যু পৰ্যন্ত হ'ব লগা হয়, তেতিয়াহ'লে তেওঁৰ নমিনিয়ে 5 লাখ টকা পায় ভাৰত চৰকাৰৰ পৰা, আৰু এই পইচাটো দিয়ে আমাৰ নেশ্যনেল ফিছাৰিজ ডেভেলপমেণ্ট বৰ্ডে। যদি দুৰ্ঘটনাটোত মানুহজনৰ অংগ ক্ষত হয় বা পাৰ্মানেণ্ট ডিচেবিলিটি হয়, তেতিয়াহ'লে মানুহজনে 2.5 লাখ টকা পায়। আৰু যদি সৰু সুৰা কিবা দুৰ্ঘটনা হয় যাৰ কাৰণে হস্পিটেলাইজ কৰিব লগা হয়, তেতিয়াহ'লে 25,000 টকাৰ পৰা এই বীমাটোৰ পৰা লাভালাভ ল'ব পাৰে। অন্য এটা আঁচনি হৈছে কিষাণ ক্ৰেডিট কাৰ্ড। আমাৰ চৰকাৰী আঁচনিৰে আটাইবোৰ মীনপালকক সামৰি লোৱা সম্ভৱপৰ নহয়, সেইটো আমি সকলোৱে জানো। তাৰ কাৰণে ভাৰত চৰকাৰে কিষাণ ক্ৰেডিট কাৰ্ড কম সুতত মানুহলৈ ঋণৰ ব্যৱস্থা কৰি দিছে। এজন মানুহৰ যদি 1 বিঘা পুখুৰী আছে, পুখুৰীটো তেওঁৰ আছে কিন্তু তেওঁ দানা বা পোনা ইত্যাদি ক্ৰয় কৰিব পৰা সামৰ্থ নাই, তাৰ কাৰণে তেওঁ এখন আবেদন জনাব লাগে আমাৰ বিভাগত। আবেদন জনোৱাৰ পিছত সেইখন আমি বেংকলৈ ট্ৰেন্সফাৰ কৰি দিওঁ আৰু বেংকৰ মেনেজাৰে তেওঁলৈ সেই লোনটো গ্ৰাহ্য কৰে। বহুত বেছি নহয়, কিন্তু অসমৰ সাধাৰণ খেতিয়কৰ বাবে 1 বিঘা পানীকালিৰ পুখুৰীৰ বাবে প্ৰায় 48,000 টকাৰ ব্যৱস্থা আছে, আৰু সেই 48,000 টকাৰে 1 বিঘা পুখুৰীৰ দানা পোনাখিনি মানুহে ক্ৰয় কৰিব পাৰে। আৰু লোনটো লোৱাৰ পিছত তেওঁ এই লোনটো খুব কম সুতত, এনে আমাৰ নৰ্মেলি পাৰ্চনেল লোন ল'লে আমাৰ 9%, 10%, 11-12% যায়গৈ, কিন্তু এই KCC লোনত 7% লোনতে তেওঁ লোনটো পাব পাৰে, 7% ইণ্টাৰেষ্টত তেওঁ লোনটো পাব পাৰে। কিন্তু তাতো এটা কথা আছে, যদি তেওঁ সময়মতে ঘূৰাই দিয়ে তেতিয়াহ'লে ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি এটা কম্পনেণ্ট আছে, যাৰ সহায়ত তেওঁক 7%-4% আৰু বেংকে ৰেহাই দিয়ে। গতিকে ব্যৱহাৰিকভাৱে 3% ইণ্টাৰেষ্টতে তেওঁ লোনটো লয়। আৰু অন্য এটা সুবিধা হৈছে কি, যদি মানুহজনে লোনটো লৈ পেলাই ৰিপে'মেণ্টটো সময়মতে কৰিলে পিছৰ বছৰত তেওঁক কোনো ডকুমেণ্টেশ্যন কাগজ পত্ৰ নোহোৱাকৈ বেংকে আগৰ লোনটোৰ ডাবল লোন দিবলৈ বাধ্য থাকে বা দিয়া আমাৰ পৰিলক্ষিত হৈ আছে।
2: হয়, আপোনালোকে সজাগতা হিচাপে কি কৰে মানুহজনেখিনিয়েতো জানিব লাগিব।
3: হয়, সজাগতা হিচাপে আমি আমাৰ ব্লক পৰ্যায়ৰ বিষয়া আছে, মীন উন্নয়ন বিষয়া আছে, ফিছাৰী ডেমনষ্ট্ৰেটৰ আছে, এইবিলাকে গাঁও অঞ্চলত গৈ পেলাই সভা সমিতিত অংশগ্ৰহণ কৰি পেলাই মানুহক জনোৱা হয়, পোষ্টাৰ লিফলেট ইত্যাদি বিতৰণ কৰা হয়। তাৰপিছতো ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম গাঁৱে ভূঞে চলি থাকে। অলপতে আপুনি গম পাই জনকল্যাণ দিৱস হৈ গৈছে আমাৰ নগাঁও জিলাখনত। জনকল্যাণ দিৱসতো আমি প্ৰতিটো ব্লকতে আমাৰ মানুহে, মীন বিভাগৰ মানুহে অংশগ্ৰহণ কৰি সজাগতা সৃষ্টি কৰিছে, মানুহক কৈছে যে সমূহীয়া বীমাকৰণ কৰিব লাগে, কোনো প্ৰিমিয়াম দিব নালাগে, KCCৰ লাভালাভ আপোনালোকে লওক যিহেতু আপোনালোকৰ নামত ভাৰত চৰকাৰে এইটো আঁচনি আগবঢ়াইছে। এনেকুৱা বিভিন্ন ধৰণৰ সজাগতা লিফলেট পোষ্টাৰিং আদি কৰি পেলাই আমি ৰাইজৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছোঁ। 10 জুলাই আচলতে মীন ক্ষেত্ৰখনৰ কাৰণে এটা অতি শুভ দিন। এই 10 জুলাইটো যোৱাকালি পাৰ হৈ গ'ল আৰু 10 জুলাইক ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে উদযাপন কৰা হয়। আৰু এই 10 জুলাইটো ভাৰত চৰকাৰে 2001 চনত অফিচিয়েলি ঘোষিত কৰিছে যে 10 জুলাইটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হওক। ইয়াৰ অন্তৰালৰ কাহিনীটো এইটো হৈছে যে 1957 চনত ডক্টৰ হীৰালাল চৌধুৰী আৰু KH আলিকুনি নামৰ দুজন বিজ্ঞানীয়ে উৰিষ্যাৰ আঙ্গুল নামৰ মীন পাম এখনত কৃত্ৰিমভাৱে মাছৰ প্ৰজনন কৰি পেলাই মাছৰ পোনা উৎপাদন কৰিছিলে আৰু এইটো এটা যুগান্তকাৰী পদক্ষেপ আছিলে। তাৰ আগলৈকে বা 1957 চনৰ কিছু পিছলৈকেও এনেকুৱা এটা অৱস্থা আছিলে যে মাছৰ পোনাৰ কাৰণে মানুহে হাহাকাৰ কৰিব লগা অৱস্থা হৈছিলে আৰু বাৰিষা সময়তহে মাছৰ কণী পাৰে নদীত কণী পাৰে। তো নদীৰ পৰা মাছৰ পোৱালি সংগ্ৰহ কৰাটো যথেষ্ট কষ্টকৰ আছিলে। বতাহ বৰষুণ ধুমুহাৰ মাজত নদীৰ মাজত গৈ জাল পাতি মাছৰ মানে পোৱালি আহৰণ কৰিবলৈ, আৰু এই পোৱালিবিলাকৰ কেইটামান অসুবিধা আছিলে কি মিক্স প্ৰজাতিৰ পোৱালি আহে। আমি যিকেইটা মাছ পালন কৰোঁ ৰৌ বাহু ভকুৱা মিৰিকা ইত্যাদিত বাহিৰেও পুঠি শিঙৰা মোৱা দৰিকণা বৰালি আৰি খলি এইবিলাক যিবিলাক আমি পালন নকৰোঁ এইবিলাকৰ পোনা মিশ্ৰিত হৈ আহিছিলে। প্ৰথম অসুবিধাটো আছিলে এইটো। দুই নম্বৰ অসুবিধাটো আছিলে কি আমি যিখিনি মাছ যিমান ধৰণে বিচাৰোঁ, ৰৌ মাছৰ যদি মোক 1000 পোৱালি লাগে, সমজাতৰ সম পৰিমাণৰ ৰৌ মাছৰ পোৱালি পোৱাটো সেইখিনি সময়ত অসম্ভৱ আছিলে। কিন্তু এই দুজন বিজ্ঞানীয়ে যেতিয়া ক'লে কি যে আমি বন্ধ আচলতে মাছে কণী বোৱতী পানীত পাৰে, কিন্তু তেওঁলোকে বন্ধ পানীতে কৃত্ৰিমভাৱে বোৱতী পানীৰ সৃষ্টি কৰি পেলাই মাছক হৰমন ইনজেকশ্যন দি পেলাই মাছৰ পৰা পোৱালি জগাইছিলে। তো এতিয়া কি হ'ল, সেইখিনি কৰাৰ ফলত এতিয়া আপুনি দেখা পাইছে অসমৰ বিভিন্ন অঞ্চলত হেচাৰী স্থাপন হৈছে। এই হেচাৰীবিলাকক বিধে বিধে যিকোনো খেতিয়কক যি মাছ যেতিয়াই লাগে অৰ্ডাৰ কৰিলে সেইমতে যোগান দিব পৰা অৱস্থা এটা আহি গ'ল। তো সেইকাৰণে তেওঁলোকৰ অৱদানক স্বীকৃতি দিবৰ কাৰণে ভাৰত চৰকাৰে এই মীনপালক দিৱসটো ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে 2001 চনত ঘোষণা কৰিছে। আৰু এই মীনপালন দিৱসতে আমি দেশৰ বা ৰাজ্যৰ মীনপালনবিলাক মীনপালকসকল অগ্ৰণী মীনপালকসকল আমি সম্বৰ্ধনা জনাওঁ, সজাগতা শিবিৰ অনুষ্ঠিত কৰোঁ, কিবা যদি উন্নয়নমূলক আঁচনি শুভাৰম্ভ কৰিব লগা হয় চৰকাৰৰ তৰফৰ পৰা এই দিনটোতেই কৰা হয়, বা ছাষ্টেইনেবল একুৱাকালচাৰৰ কাৰণে যে বহনক্ষম মানে মাছ পালন আজিৰ দিনৰ কাৰণে নহয় ভৱিষ্যতৰ কাৰণেও যাতে মাছ পালনটো বহনক্ষম হৈ থাকে, আজিয়ে মাৰি আজিয়ে শেষ কৰি আজিয়ে যাতে শেষ নহয় ভৱিষ্যতলৈ যাতে এই পৰম্পৰাটো এই সজাগতাখিনি সৃষ্টি কৰাৰ কাৰণে এই মীনপালক দিৱসটো উদযাপন কৰা হয় 10 জুলাইত প্ৰতি বছৰে।
2: আৰু আমাৰ মীনপালকসকলক প্ৰশিক্ষণ দিয়াৰ কি ব্যৱস্থা থাকে আপোনালোকৰ?
3: মীনপালকসকলক আমি সাধাৰণতে প্ৰশিক্ষণৰ কাৰণে উন্নয়ন খণ্ডবিলাকত আমাৰ উন্নয়ন খণ্ড বিষয়া আছে, তো উন্নয়ন খণ্ড বিষয়াবিলাকে তেওঁলোকে নিজে নিজে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে ফিল্ডত আৰু তেওঁলোকক দিয়া হয়। আৰু যদি কোনোবাই বাহিৰত গৈ প্ৰশিক্ষণ ৰাজ্যৰ বাহিৰত প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াতে আবেদন কৰিব লাগে। এই আবেদন কৰাৰ পিছত বিভাগৰ সুবিধা অনুযায়ী বিভিন্ন সময়ত আমি ৰাজ্যৰ বাহিৰলৈও মীনপালকক প্ৰশিক্ষণৰ কাৰণে পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ।
2: হয়, আৰু এতিয়া আমাৰ যিখিনি মীনপালক আছে তেওঁলোকৰ কাৰণে সঁজুলি যোগান ধৰাৰ ক্ষেত্ৰত কি আছে, জাল মাছ ধৰা সা সঁজুলিৰ ক্ষেত্ৰত?
3: হয় হয়, ইতিমধ্যে মই আপোনাক ক'লোৱেই প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অন্তৰ গোটেইখিনি মোৰ কোৱা হোৱা নাছিলে। তো চাইকেলৰ লগত হান্দি মাছ তিনিচুকীয়া বাহনৰ লগত হান্দি তাৰপিছতে জাল ইত্যাদিত যোগান ধৰাৰ ব্যৱস্থা
2: কেনেকৈ পাব তাৰ কাৰণে কি কৰিব?
3: তাৰ কাৰণে প্ৰতি বছৰে আমাৰ প্ৰায় অক্টোবৰ নৱেম্বৰ মাহত আমি চৰকাৰীভাৱে বিভাগীয়ভাৱে বিজ্ঞাপন প্ৰকাশ কৰোঁ। বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছত তেওঁলোকে আবেদন কৰিব লাগে আৰু যোগ্যতাৰ ভিত্তিত সেই আবেদনখিনিৰ পৰা আমি হিতাধিকাৰী বাছনি কৰি পেলাই তেওঁলোকক আমি এই সাহাৰ্যবিলাক দিয়াৰ ব্যৱস্থা কৰোঁ।
2: মহিলা অন্তৰ্ভুক্ত হ'ব পাৰে?
3: নিশ্চয়কৈ নিশ্চয়কৈ, আৰু এতিয়া যিহেতু মহিলা সবলীকৰণৰ এটা যুগ চলি আছে, যুগ
2: টকাও দিছে
3: 10,000 চৰকাৰে টকাও দিছে, গতিকে মহিলাখিনি এতিয়া আমাৰ অলপতে মানে আমিতো মহিলাক প্ৰাধান্য দি আহিছে আৰু অলপতে আমাৰ এটা জাইকা আশাপালি নামৰ প্ৰজেক্ট এটা লঞ্চ হৈছে। এই প্ৰজেক্টটোত ইতিমধ্যে আমাক স্পষ্ট কৰি দিছে, নিৰ্দেশনা দিছে যে যিমানখিনি হিতাধিকাৰী হ'ব সিমানখিনি হিতাধিকাৰী 30% মহিলা হ'বই লাগিব বুলি এটা নিৰ্দেশনা জাৰি কৰিছে। গতিকে এতিয়াৰ পৰা এই আঁচনিটোত আমি 30% মহিলা অন্তৰ্ভুক্ত কৰিবই লাগিব।
2: ধৰক তেওঁ ঋণটো ল'লে নে বিনামূলীয়াকৈ পাব?
3: ন আমাৰ এইটো যিটো চৰকাৰী আঁচনি আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত, প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনাৰ এটা গাইডলাইন আছে কি যে যদি জেনেৰেল কেটেগৰীৰ বেনিফিচিয়াৰী হয় তেতিয়াহ'লে প্ৰজেক্ট কষ্ট যিমান হ'ব, আঁচনিৰ ধন যিমান হ'ব, আঁচনিৰ ধনৰ 40% তেওঁ চৰকাৰৰ পৰা পাব, 60% তেওঁ নিজে বহন কৰিব লাগিব। আকৌ যদি এছ চি কেটেগৰী বা এছ টি কেটেগৰী বা মহিলা হিতাধিকাৰী হয় তেতিয়াহ'লে 60% চৰকাৰে বহন কৰিব, 40% নিজে বহন কৰিব লাগিব। আৰু এইটো সব আঁচনিৰ কাৰণে একে নহয়। এতিয়া মই এইমাত্ৰ যিটো ক'লোঁ যে জাইকা আশাপালি প্ৰজেক্ট বুলি যিটো লঞ্চ হৈছে, এইটোত 80% চৰকাৰৰ পৰা খৰচ কৰিব লাগিব, 20% হিতাধিকাৰীৰ অংশ হ'ব।
2: হয়, সংখ্যালঘুসকলৰ কাৰণে
3: সংখ্যালঘুসকল জেনেৰেল কেটেগৰীত পৰিব, জেনেৰেল কেটেগৰীত পৰাৰ কাৰণে তেওঁলোকৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা হ'লে তেওঁলোকৰ 40% ৰেহাই হ'ব, কিন্তু জাইকা আছাপালিত এইটো সৰ্বসাধাৰণৰ কাৰণে একে, 80% চৰকাৰী ৰেহাই, 20% হিতাধিকাৰীৰ অংশ।
2: হয়, আৰু তেওঁলোকৰ শিক্ষাগত অৰ্হতা নে দৰিদ্ৰ সীমাৰেখাৰ তলত হ'ব লাগিব। নহয় এতিয়া কোনোবা এজনে কলেজত কৰি আছে, তেওঁ হৈছে মই মাছ পালন কৰোঁ আৰু চৰকাৰী আঁচনিৰ সুবিধা লওঁ, তেওঁৰ কাৰণে আছে নে নাই?
3: আছে আছে, আমাৰ ইয়াতে কোনো বাধ্যবাধকতা নাই যে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইমান পাছ হ'ব লাগিব, 8 পাছ হ'ব লাগিব, 9 পাছ হ'ব লাগিব, MA পাছ হ'ব লাগিব, এনেকুৱা কথা নাই। যদি কোনোবা নিৰক্ষৰ মানুহ এজনেও মৎস্য পালন কৰি আছে, মৎস্য পালনত তেওঁ স্বাৱলম্বী হৈছে, তেওঁ নিজৰ লগতে আন 10জনকো যদি নিযুক্তি প্ৰদান কৰিছে বা নিজৰ এৰিয়াটোৰ উন্নয়নৰ কাৰণে তেওঁ অহোপুৰুষাৰ্থ কৰি আছে, তেতিয়াহ'লে MA পাছ কৰাজনতকৈও তেওঁহে আমাৰ পৰা মানে প্ৰিফাৰেঞ্চটো বেছিকৈ পাব।
2: হয়, আৰু তেওঁ সেই টকাৰে পুখুৰী খান্দিব লাগিব, মাছ পালন কৰি
3: নিশ্চয়
2: উন্নয়নৰ দিশত আগবাঢ়ি যাব লাগিব। এই সম্পৰ্কে অকণমান কওকচোন।
3: প্ৰথম কথা হ'ল কি, তেওঁক যেতিয়া সাহাৰ্য এটা দিয়া হয়, সেই সাহাৰ্যটোৰ ফলত তেওঁ পুখুৰীটো খন্দাই লয়, পুখুৰীটো খন্দাই লোৱাৰ পিছত পুখুৰীত মাছ পালন কৰে, আমি তেওঁক প্ৰশিক্ষণ দিওঁ, প্ৰশিক্ষণ বৈজ্ঞানিক ভিত্তিত মাছ পালন কি আৰু পৰম্পৰাগত মাছ পালন কি আমি তেওঁক বিতংকৈ বুজাই দিওঁ যে বৈজ্ঞানিক ভিত্তি আৰু পৰম্পৰা ভিত্তিগত ভিত্তিত মাছ পালন কৰিলে কিমাননো ডিফাৰেঞ্চ পোৱা যায় সেইখিনি আমি তেওঁক বুজাই দিওঁ। ফলত তেওঁ কি হয়, আমাৰ আঁচনিটোৰ প্ৰতি আকৃষ্ট হয়, তেওঁ নিতেও ভাবে যে আগতেতো মই এনেকৈ কৰি আছিলোঁ, এতিয়া এওঁলোকে এনেকৈ কৰি আছে। কৰাৰ পিছত যেতিয়া তেওঁ এবছৰৰ মূৰত সুফল দেখিব, সুফল দেখাৰ পৰা যিটো পুখুৰীৰ পৰা তেওঁ গড়ে 500 কেজিকৈ উৎপাদন পাই আছিলে, সেই পুখুৰীটোৰ পৰা তেওঁ আমাৰ পদ্ধতি অৱলম্বন কৰি পেলাই 1500 কেজি উৎপাদন পাবলৈ সক্ষম হ'ল। গতিকে তেওঁৰ মনত এটা আগ্ৰহ জন্মে আৰু তেওঁ এটা মটিভেশ্যন পায় আৰু তেওঁক দেখা পাই পেলাই ওচৰ চুবুৰীয়া মানুহো মীন পালনৰ প্ৰতি আকৃষ্ট হয়। তো এই পৰিৱৰ্তনটো এতিয়া লাহে লাহে আহিব ধৰিছে অসমীয়া মীন পালকসকলৰ মাজত।
2: হয়, আপোনালোকৰ যি মীন পালনৰ কাৰণে চৰকাৰী আঁচনি আছে তাত আলংকাৰিক মাছৰ কাৰণে কি আছে?
3: আলংকাৰিক মাছৰ কাৰণে আমি ইতিমধ্যে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত আলংকাৰিক মাছৰ কাৰণে, আলংকাৰিক মাছৰ ব্যৱসায়টো কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ হিতাধিকাৰী নিৰ্বাচন হৈ গৈছে আৰু সেই হিতাধিকাৰীয়ে ঢিং অঞ্চলত সুন্দৰ কাম কৰি আছে আৰু আলংকাৰী মাছ তেওঁলোকে নিজে প্ৰাকৃতিক উৎসৰ পৰাও কালেকশ্যন কৰিছে আৰু লগতে কিছু কিছু আলংকাৰিক মাছ আছে যিখিনি আলংকাৰিক মাছৰ প্ৰজনন ঘটাই পেলাই পোনা উৎপাদন কৰিব পাৰি। এই পোনা ঢিং অঞ্চলৰ পৰা এতিয়া বাহিৰলৈও গৈ আছে, আমাৰ ঢিঙতে বিশেষকৈ এইটো কৰিছে। তাৰ উপৰি আমাৰ যিটো মুকুতাৰ খেতি, মুকুতাৰ খেতিৰ কাৰণেও আমাৰ ব্যৱস্থা কৰা হৈছে, শামুকৰ পেটত যিটো কৰা হয়, তো এই মুকুতাৰ খেতি কৰিও বহু মহিলা স্বাৱলম্বী হ'ব পাৰিছে।
2: হয়, গতিকে অতি যোগাত্মক কথাখিনি। গতিকে আমি আমাৰ শ্ৰোতাসকলে যিসকলে আজি আমাৰ এই অনুষ্ঠানটি শুনিছে তেওঁ এই ক্ষেত্ৰত আপোনালোকৰ লগত যোগাযোগ কৰিব পাৰিব আৰু তেওঁ কি কি ডকুমেণ্টছ দিব লাগিব?
3: বহুত বেছি ডকুমেণ্টছৰ দৰকাৰ নাই, আমাৰ যিখন আবেদন পত্ৰ থাকে এই আবেদন ক্ষেত্ৰখিনি আবেদন পত্ৰখন পূৰ কৰিব লাগিব, লগতে আমাৰ সকলোৰে লগত থকা যিকেইটা ডকুমেণ্টছ, আধাৰ কাৰ্ড, ভোটাৰ আই ডি কাৰ্ড আৰু মাটিৰ ডকুমেণ্টটো, মাটিৰ ডকুমেণ্টটো তেওঁৰ নিজৰ নামত থাকিলে ভাল, কিন্তু তেওঁৰ নিজৰ নামত যদি নাথাকে তেতিয়াহ'লে তেওঁৰ সম্পৰ্কীয় ব্যক্তি দেউতাকৰ নামত আছে, দেউতাকে এখন ন অবজেকশ্যন চাৰ্টিফিকেট দিব লাগে যে এই পুখুৰীটোত যদি এই মানুহজনে বা এই মাটিটুকুৰত যদি এই মোৰ ল'ৰাই চৰকাৰী আঁচনি পাই পেলাই পুখুৰী খান্দি মাছ পালন কৰে, মোৰ কোনো আপত্তি নাই। তাত বাহিৰে বহুত বেছি ডকুমেণ্টৰ পৰা, এনেকুৱা নহয় যে এনেকুৱা কিছুমান ডকুমেণ্ট বিচাৰিম যাৰ ফলত মানুহৰ মাছ খেতিয়কৰ হাৰাশাস্তি হ'ব, তেনেকুৱা ডকুমেণ্টৰ কোনো প্ৰয়োজন নাই। যিকেইটা ডকুমেণ্টৰ কথা ক'লোঁ এইকেইটা সৰ্বসাধাৰণৰ লগত থকাই ডকুমেণ্ট।
2: হয়, আৰু আপোনাৰ আপোনালোকৰ লগত যোগাযোগ কৰিব লাগিব, আপোনালোকে গোটেইখিনি বাট দেখুৱাই দিব কেনেকৈ মাছ পালন কৰিব, বজাৰ ক'ত পাব।
3: হয়, এতিয়া প্ৰথম কথা হৈছে, আৰু এটা কথা ক'ব মোৰ ৰৈ গৈছে, সেইটো হৈছে নেশ্যনেল ফিচাৰিজ ডিজিটেল প্লেটফৰ্ম। এইটোত মানে মানুহ আজিকালি মানুহবিলাক মাছ খেতিয়কবিলাকৰ বা মাছ পালনৰ লগত জড়িত ব্যক্তিবিলাকৰ ৰেজিষ্ট্ৰেশ্যনটো একেবাৰে আৱশ্যকীয় হৈ পৰিছে, আৰু আমাৰ আঁচনিত আবেদন কৰিবৰ কাৰণেও এই ৰেজিষ্ট্ৰেশ্যনটো এতিয়াৰ পৰা প্ৰযোজ্য কৰা হৈছে। তো নেচাৰেল ফিচাৰিজ ডিজিটেল প্লেটফৰ্মত ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰিলে যে ফিচাৰিজ চেক্টৰটো বহুত আনঅৰ্গেনাইজড হৈ আছিলে, ইটোৰ লগত সিটোৰ সম্পৰ্ক নাছিলে, ইটোৰ কিবা অসুবিধা হ'লে সেইজনে ক'ব নোৱাৰিছিলে, যে প্ৰডাকশ্যন একফালেদি হৈ আছে, মাৰ্কেটিং এটা বেলেগ চেনেলেদি গৈ আছে, তো
2: মধ্যস্থতাকাৰী
3: আছে। তো এইখিনিক এটা সংঘবদ্ধভাৱে এটা ছাতিৰ তলত আলিবৰ কাৰণে কি কৰিলে, যে প্ৰকৃত যিবিলাক মাছমৰীয়া আছে, প্ৰকৃত মাছমৰীয়া মানে মাছৰ লগত জড়িত ব্যক্তি, যিকোনো মাছৰ লগত জড়িত ব্যক্তি, আটাইৰে ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক কৰি দিছে। এই ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত তেতিয়া এটা কমন ফৰামত ভাৰত চৰকাৰে আলোচনা কৰিব পাৰিব যে এই মানুহখিনিৰ এইখিনি অসুবিধা হৈছে, এই মানুহখিনিৰ এইখিনি। তো তাৰ কাৰণে আমি ইতিমধ্যে কোৱাৰ দৰে যি সজাগতা সভাবিলাক আছে, সজাগতা সভাত আমি হেৰি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে মানুহবিলাকক বাৰ্তা প্ৰেৰণ কৰিছোঁ, আৰু ইতিমধ্যে মানুহবিলাকে মাছ খেতিয়কবিলাকে সঁহাৰিও প্ৰদান কৰিছে। আমাৰ প্ৰায় 21,000 ৰেজিষ্ট্ৰেশ্যন আজিৰ ডেটলৈকে সম্পূৰ্ণ হৈ গৈছে, আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কণ্টিনিউ হৈছে। আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মানুহজনে মোবাইলত নিজেও কৰিব পাৰে, নতুবা CSC চেণ্টাৰ এটাত গৈও কৰিব পাৰে, খুব সহজ প্ৰচিডিউৰ। NFDP নেশ্যনেল ফিচাৰিজ ডেভেলপমেণ্ট পৰ্টেলৰ ৱেবছাইটটোত যাব লাগে, ৱেবছাইটটোত গৈ পেলাই তেওঁ সাধাৰণ কেইটামান কথা এণ্ট্ৰি কৰিব লাগে, এণ্ট্ৰি কৰাৰ পিছত তেওঁ প্ৰভিজনেল চাৰ্টিফিকেটখন মোবাইলতে পাই যায়। আৰু ইয়াৰ এটা সুবিধা আছে কি, তেওঁ যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰে, ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ লগে লগে তেওঁ 70 টকা তেওঁৰ একাউণ্টত সোমাই যায়। তেওঁ যেতিয়া ফাইনেল চাৰ্টিফিকেটখন, প্ৰথমতে তেওঁৰ চাৰ্টিফিকেটখন আমাৰ অফিচত আহিব, জিলা মীন বিষয়াৰ কাৰ্যালয়ত, আমি তেওঁৰ এপ্লিকেশ্যনখন পুংখানুপুংখ পৰীক্ষা কৰি পেলাই আমি সঞ্চালকালয়ে প্ৰেৰণ কৰোঁ, সঞ্চালকালয়ে ভাৰত চৰকাৰৰ চেণ্ট্ৰেল মিনিষ্ট্ৰীলৈ প্ৰেৰণ কৰে, চেণ্ট্ৰেল মিনিষ্ট্ৰীয়ে যেতিয়া তেওঁৰ চাৰ্টিফিকেটখন এপ্ৰুভ কৰিব, এপ্ৰুভ কৰাৰ লগে লগে তেওঁৰ একাউণ্টত 100 টকা সোমাই যাব, যদিহে তেওঁ নিজে কৰে। কিন্তু যদি তেওঁ CSCৰ জৰিয়তে কৰে, তেতিয়াহ'লে CSCয়ে 30 টকা পাব আৰু মীনপালকজনে 70 টকা পাব।
2: অতিকৈ গুৰুত্বপূৰ্ণ কথা, আৰু ইয়াৰ কাৰণে জনসাধাৰণ সজাগ আৰু সচেতন হ'ব লাগিব
3: নিশ্চয়কৈ,
2: আৰু চৰকাৰী সুবিধা পাবলৈ হ'লে নিজেও অকণ
3: আগবাঢ়ি
2: যাব লাগিব। আৰু মীন পালনৰ ক্ষেত্ৰত আমাৰ আপোনালোকে কেতিয়াবা ছাৰ্ভেটো কেনেকৈ কৰে, ধৰক এতিয়া আমাৰ কিমান বিলত কি মাছ উৎপাদন হয়, কোনখন কলংখনত কেনেকুৱা কি, এই কামখিনি কেতিয়া কৰে বাৰু
3: আপোনাৰ? এইটো আমাৰ হেৰি, আমি প্ৰতি মাহতে ৰিপৰ্ট পঠাব লাগে গুৱাহাটীত, প্ৰতি কোৱাৰ্টাৰতে ৰিপৰ্ট পঠাব লাগে। এতিয়া কথা হৈছে কি, ইয়াত অলপমান হিন্দেৰি থাকিব, কিন্তু আমি হিন্দেৰিখিনি যথেষ্ট কমাব চেষ্টা কৰিছোঁ। আমাৰ যিকেইখন মাৰ্কেট আছে, গোটেই মাছখিনি আহি পেলাইতো মাৰ্কেটতে আহিব, কিছুমান কাটা আছে য'ত হোলচেল কৰে, অকশ্যন কৰে, সেই অকশ্যন
2: চেণ্টাৰ বৰবজাৰতে
3: হয়, বৰবজাৰত হয়, ৰাঙলুত হয়, তাৰপিছত আমাৰ চলচলিত হয়, তাৰ কাকতি গাঁও আছে ৰহাত, চুলুং বজাৰ আছে, এনেকুৱাকৈ কেইটামান নিৰ্দিষ্ট ঠাই আছে, পকেট আছে, য'ত মেজৰ মাছখিনি, জিলাখনৰ মেজৰ মাছ মাছখিনি তাত আহে। আৰু তাত আমাৰ মীন প্ৰদৰ্শক আছে, মীন উন্নয়ন বিষয় আছে, প্ৰতি 3-4 দিনৰ মূৰে মূৰে ভিজিট কৰি, সদায় যোৱাটোতো সম্ভৱ নহয়, প্ৰতি 3 দিনৰ মূৰে মূৰে ভিজিট কৰি উইকলি এভাৰেজ এটা উলিয়াই লয়, উইকলি এভাৰেজ উলিয়াই লৈ সেই উইকলি এভাৰেজৰ পৰা আমি জিলাখনৰ মাছ উৎপাদন কিমান সেইটো আমি অনুধাৱন কৰোঁ। তাত বাহিৰেও, এইকাৰণে মই হিন্দেৰি হ'ব বুলি কৈছোঁ, সেইখিনিত বাহিৰেও চুকে কোণে 2 আলি, 3 আলি, 4 আলি, 5 আলিবিলাকত সৰু সৰুকৈ অলপ অলপ মাছ, সেইটোও এটা গৈ পেলাই মানে এটা ডাঙৰ অংশ হয়গৈ। তো সেইখিনিও আমি কনচিডাৰেশ্যনত ৰাখি পেলাই আমি উৎপাদনটো মানে ঠাৱৰ কৰোঁ।
2: হয়, আৰু মীন পালনৰ ক্ষেত্ৰত পুখুৰীৰ পৰা মাছটো অনাৰ ক্ষেত্ৰত আজিকালি আধুনিক যন্ত্ৰ পাতিৰে তাক কাটিং কৰা আমি দেখা পাওঁ, তেনেকুৱা সঁজুলি আপোনালোকৰ তাত যোগান ধৰে নেকি?
3: আমাৰ বিভাগৰ ফালৰ পৰা কাটিং কৰা সঁজুলি যোগান ধৰা হোৱা নাই, কিন্তু আপুনি কোৱা কথাটো একেবাৰে সত্য কথা, যে মাছ এটা আচলতে যদি একেবাৰে পৰিপুষ্টিৰ গুণটো তাৰ একেবাৰে আমি ভাত খোৱা থাল আহি পোৱালৈ যদি পৰিপুষ্টি গুণটো মজুত থাকিব লাগে, তেতিয়াহ'লে পানীৰ পৰা মাছটো উঠোৱাৰ লগে লগে আমি মাছটো বৰফত দিব লাগে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত এতিয়াও হৈ উঠা নাই, লাহে লাহে কিছুমান ঠাইত হ'ব আৰম্ভ কৰিছে। আৰু বৰফৰ মাজেৰেই আহি পেলাই ঠাণ্ডা অৱস্থাতে মানে আমাৰ যি কাষ্টমাৰ ঘৰ আহি পাব লাগে, তেতিয়াহে মাছৰ গুণাগুণটো মানে অটুট থাকে। তো এইটো লাহে লাহে হৈ আছে। আমাৰ ইতিমধ্যে মই কোৱাৰ দৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত আমি আইচ প্লেণ্টৰ ব্যৱস্থা কৰি দিছোঁ। চুলুং বজাৰত এটা আইচ প্লেণ্ট আছে, সেই আইচ প্লেণ্টটোৱে সুন্দৰ কাম কৰি আছে। গতিকে চুলুং বজাৰত যিখিনি মাছ ৰাতিপুৱাই আহে অকশ্যনৰ কাৰণে, গোটেই মাছখিনিক বৰফ দিয়াৰ ব্যৱস্থা কৰা আছে। আমি আইচ প্লেণ্ট বিভাগীয়ভাৱে বৰফ বজাৰত দিব পৰা নাই, কিন্তু হ'লেও প্ৰাইভেট ছেক্টৰত আইচ প্লেণ্ট আছে, সেই বৰফ ব্যৱহাৰ কৰি পেলাই তাক ৰাখে। আৰু কাটিং কৰিবৰ কাৰণে আমাৰ যিখিনি ট্ৰেডিশ্যনেল সঁজুলি আছে, ট্ৰেডিশ্যনেল সঁজুলিখিনিয়ে ব্যৱহাৰ হৈ আছে এতিয়া।
2: হয়, সেই সেইখিনি পাওঁতে আমাৰ কোনো সময় লাগিব?
3: আমাৰ সময় ডিপাৰ্টমেণ্টে সেইখিনি বিবেচনা কৰি আছে, নিশ্চয় সময়ত সেইখিনি পোৱা যাব।
2: নতুন মীনপালক সৃষ্টি কৰিবৰ কাৰণে আপোনালোকে কি কৰে?
3: নতুন মীনপালক সৃষ্টি কৰিবৰ কাৰণে আমি যিটো আমাৰ বিভিন্ন য'ত স্কীম আমি কৰোঁ, স্কীম কৰাৰ পিছত তাত আমি মাল্টিপ্লায়াৰ এফেক্ট বুলি এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰোঁ। মাল্টিপ্লায়াৰ এফেক্ট মানে কি, এজনক দেখি যাতে আনজনে কৰিব পাৰে। এনেকুৱাও নহয় যে চব মানুহকে চৰকাৰী সাহাৰ্য লাগে, নিৰ্দিষ্ট দিক নিৰ্দেশনাটো তেওঁ পোৱা নাই। তো দিক নিৰ্দেশনাটোৰ কাৰণে আমি নতুন মীনপালক উৎপক এই যিবিলাক ছাকচেছ প্ৰতিষ্ঠিত মীনপালক, প্ৰতিষ্ঠিত মীনপালকৰ লগত সংযোগ কৰাই দিওঁ, বোলে চাওক এখেতে মীনপালন কৰি পেলাই যোৱা পাঁচটা বছৰ আগতে তেওঁৰ এই অৱস্থা আছিলে, আজি 5 বছৰ পিছত তেওঁ এই পৰ্যায় পাইছে। তেতিয়া সেই যিজন মানুহ যিজনক চৰকাৰী সাহাৰ্য নাই, অৰ্থনৈতিকভাৱে তেওঁ স্বচ্ছল, কিন্তু তেওঁক এটা
2: টেকনিকেল
3: কাৰিকৰী দিশ এটা লাগে, মনোবল এটা বৃদ্ধি লাগে। তো এই মাল্টিপ্লায়াৰ এফেক্ট কৰি পেলাই আমি নতুন মীনপালক সৃষ্টি কৰিব চেষ্টা কৰি আছো।
2: আৰু আমি এইখিনিতে মহিলাসকলৰ কথা পাতিলোঁ, এইখিনিতে আৰু এটা কথা সংযোগ কৰিব পাৰি, কটা বচাত আমাৰ মহিলাসকল কিন্তু পাৰ্গত।
3: নিশ্চয়, তাৰ কাৰণেও আমি মহিলাসকলৰ কাৰণেও কিছুমান আঁচনি আছে, আপুনি কথাটো ওলাইছে, ভালেই হৈছে। এতিয়া আমাৰ যিটো মাছৰ পৰা মূল্য সংযোজিত দ্ৰব্য, যেনে মাছৰ আচাৰ, মাছৰ পাপৰ, মাছৰ কাটলেট,
2: চকলেটো হৈছে, মাছৰ
3: চকলেটো হৈছে, এতিয়া আপুনি শুনি ভাল পাব, আমাৰ প্ৰতিষ্ঠিত এটা ছেল্ফ হেল্প গ্ৰুপ আমাৰ

0: চেৱৈ, বিৰিয়ানী, সামোচা, বিভিন্ন ধৰণৰ তো তেনেকুৱা ধৰণৰ ষ্টল যদি আমি লগাই দিব পাৰোঁ, যে এইখন মাছৰ বিশেষ ষ্টল য'ত মাছৰ ফ্ৰেছ কাটলেট পোৱা যায়, চিতল মাছৰ কাটলেট পোৱা যায়, ৰৌ মাছৰ কাটলেট পোৱা যায়, তো তেনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা চলি আছে। সেইখিনি যদি আমি কৰিব পাৰোঁ, ইভিনিঙত সময়ত ওলাই আহি পেলাই মানুহে সেইটো খাব, লগ নিজে আত্মতৃপ্তিও লাভ কৰিব, অন্য হাতেদি দোকানীজনৰ আৰ্থিক অৱস্থাটোতো মানে অৰিহণা যোগাব
1: হয়।
0: উন্নতিত।
1: আপুনি আপুনি যিখিনি কথা ক'লে, ইয়াৰ কাৰণে কিন্তু প্ৰচাৰ মাধ্যমৰ অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে, আৰু প্ৰচাৰ মাধ্যমৰ লগতে আমাৰ নগৰে চহৰে থকা নেতৃস্থানীয় ব্যক্তিসকলৰ যথেষ্টখিনি ভূমিকা আছে, কি ক'ব আপুনি?
0: নিশ্চয় নিশ্চয় প্ৰচাৰ মাধ্যমৰ ভূমিকা আছে। প্ৰচাৰ মাধ্যম আজিকালিতো
1: ছ'চিয়েল মিডিয়াই হওক,
0: ছ'চিয়েল মিডিয়াই হওক, বাতৰি কাকতেই হওক, গোটেইখিনিৰ
1: আমাৰ সাধাৰণ
0: আছে।
1: আজিকালি আমি দেখা পাওঁ যে আমি সদায় কি কৰোঁ, পৰ্টেলবিলাকক কিন্তু যথেষ্ট ভূমিকা আছে,
0: নিশ্চয়কৈ নিশ্চয়কৈ,
1: আমি ওলাই কৰিব নোৱাৰোঁ,
0: ওলাই কৰিব নোৱাৰোঁ, হয় হয়। তেনেকুৱা প্ৰচাৰৰ যদি ব্যৱস্থা কৰা হয় বা প্ৰচাৰ হয়, তেতিয়াহ'লে বাকী যিখিনি মানে কৰিব ইচ্ছা কৰি আছিলে, মনত খুদুৱাই আছিলে, কৰিম নে নকৰিম কৰিম, তেওঁলোকৰ অলপ মনোবল বৃদ্ধি পাব, তেওঁলোক আগবাঢ়ি আহিব পাৰিব নিশ্চয়।
1: আৰু সমাজত কিছুমান এটা বান্ধোন থাকে, এওঁ মাছ বেচে, এওঁক অকণমান আমাৰ কি হয় যে এওঁ মাছৰ কাৰবাৰ কৰে, আমি তেওঁক অকণমান পিছত ৰাখোঁ, এই বান্ধোনবিলাক কিন্তু আমি ছিঙিব লাগিব এতিয়া।
0: এতিয়া চাওক, আজিৰ পৰা যদি 10 বছৰ 15 বছৰ আগলৈ যায়, 15 বছৰ আগলৈকে অসমৰ মৎস্যক্ষেত্ৰখনৰ যিটো অৱস্থা আছিল, তো এতিয়াৰ মৎস্যক্ষেত্ৰখনৰ পৰিৱৰ্তন বহুত হৈছে।
1: পানীটো অকণ ইফাল ইফাল হ'লেই,
0: ইফাল ইফাল হ'লে মানে অলপ মানে, কিন্তু এনেকুৱা এতিয়া উদাহৰণ অসমত ওলাইছে যে প্ৰতিষ্ঠিত, এসময়ৰ প্ৰতিষ্ঠিত মানুহ আছিল, যিটোক আমি কৈছিলোঁ যে আগতে চিডিউল কাষ্টৰ মানুহখিনিহে মাছ ব্যৱসায়ৰ লগত জড়িত আছে, কিন্তু এতিয়া ধাৰণাটো সম্পূৰ্ণ চেঞ্জ হৈছে। এতিয়া বহুত উদাহৰণ তেনেকুৱা অসমত ওলাই গৈছে, আৰু এইটো এটা শুভ বতৰা, তেওঁলোকক দেখি পেলাই নিশ্চয় অন্য শ্ৰেণীৰ মানুহখিনিও এই ব্যৱসায়টোত মানে
1: তেনেকৈ বাটটো দেখুৱাই দিছে,
0: বাটটো দেখুৱাই দিছে, তেওঁলোকে
1: বাটটো দেখুৱাই দিছে, গতিকে সকলো উৎসাহিত হৈছে। আজিকালি দেখা যায় যে কলেজত পাছ কৰাৰ পিছত, ডিগ্ৰী লোৱাৰ পিছত কি কৰিব, তেওঁক যদি এই বাটটো দেখুৱাই দিয়া হয়, তেওঁ নিশ্চয় পুখুৰী এটা খান্দি নিজে স্বাৱলম্বী হ'ল, নিজৰ ইচ্ছামতে তেওঁ টকা ঘটিব পৰা হ'ল
0: নিশ্চয়কৈ। আৰু লগতে মই এটা কথা লগ কৰিব বিচাৰিছোঁ, এইটো যিটো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি 1.02 হৈ গ'ল আৰু 2.02 আৰম্ভ হ'ল, এতিয়া প্ৰশিক্ষণ আৰম্ভ হ'ব প্ৰশিক্ষাৰ্থীখিনিৰ। আপুনি শুনি ভাল পাব, নগাঁও জিলাত 1.0ত ফিছাৰীৰ হিতাধিকাৰী আছিলে 281গৰাকী, আৰু তেওঁলোকে 1,00,000 টকাকৈ ইতিমধ্যে পাই পেলাই আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰি লৈছে। আৰু CM3 অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত যিটো দ্বিতীয় সংস্কৰণত মুঠ বেনিফিচিয়াৰী আছিলে প্ৰায় 4,200, আৰু 4,200ৰ ভিতৰত 820জনেই হৈছে মীন বিভাগৰ হিতাধিকাৰী, মানে 4 ভাগৰ 1 ভাগ মীন বিভাগৰ হিতাধিকাৰী, গোটেই হিতাধিকাৰীৰ 4 ভাগৰ 1 ভাগ মীন বিভাগৰ হিতাধিকাৰী। তো এই 820জনে ইতিমধ্যে তেওঁলোকে চৰকাৰৰ পৰা 75,000 টকাকৈ পাইছে, আৰু ট্ৰেইনিং সমাপ্ত কৰাৰ পিছত তেওঁলোকে 25,000 টকাকৈ পাব। তো এই 820জন হিতাধিকাৰীও যদি প্ৰকৃততে মীন পালন কৰিব পাৰে, তেতিয়াহ'লে মীন পালন নগাঁও জিলাতে বুলি নহয়, গোটেই অসমতে এটা অভূতপূৰ্ব চেঞ্জ এটা আহিব বা পৰিৱেশ এটা আহিব বুলি মই অনুধাৱন কৰিব বিচাৰিছোঁ।
1: আৰু আমি এই বতৰাখিনি আমি ইজনৰ পৰা সিজনলৈ, সিজনৰ পৰা সিজনলৈ কিন্তু আমি বিয়পাই দিব।
0: মই যিটো ক'লোঁ মাল্টিপ্লায়াৰ এফেক্টত আমি যিটো কাম কৰি আছোঁ, তাত অকল মীন বিভাগৰ মুঠি সংখ্যক কৰ্মচাৰী এইটো নোৱাৰিবও পাৰে। আপুনি যিটো কথা কৈছে যে ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া, ফেচবুকেই হওক বা বাতৰি কাকত প্ৰচাৰ মাধ্যমৰ সহায় আমাক নিশ্চয় লাগিব।
1: হয়, আজি আমাৰ আকাশবাণীত যিখিনিয়ে শুনিছে, তেওঁ নুশুনাজনক যদি গৈ এই বাৰ্তাটো দিব,
0: এজনে যদি 10জনক কয়, 10জনে যদি আৰু 10জনে 100জন হৈ গ'ল, তো এই বাৰ্তাটো যদি বিয়পি যায়, তেতিয়াহ'লে নিশ্চয় এটা মাছ লেভেলত কমিউনিকেশ্যন হ'ব।
1: হয়, আৰু আজি আমি কথা বতৰা সামৰিব লাগিব। সদৌশেষত আমাৰ নগাঁও জিলাৰ মীন পালকসকলক, বিশেষকৈ যিসকলে আজি আমাৰ আকাশবাণী শুনি আছে, কি ক'ব আপুনি?
0: তেওঁলোকক মই এটাই বতৰা দিব বিচাৰিছোঁ যে মানে মাছ পালন এটা খুব লাভজনক ব্যৱসায়, আৰু পৰিসংখ্যাৰ পৰা দেখা গৈছে যে কৃষিৰ বিশেষকৈ মাছ পালন পাঁচগুণে অধিক লাভজনক ব্যৱসায়, লাগিব আমাক, কৃষিও লাগিব। মই কোৱা নাই ধাননি পথাৰ বিনষ্ট কৰি পেলাই

0: পুখুৰী খান্দি মাছ পাৰিব। কিন্তু য'ত সম্ভাৱনীয়তা আছে, এই সম্ভাৱনীয়তাখিনি যিমানখিনিলৈকে পাৰি সিমানখিনিলৈকে আমি উদ্ধাৰ কৰিব লাগে, উদ্ধাৰ কৰি আত্মনিয়োগ কৰিব লাগে। আৰু আমাৰ ইতিমধ্যে দেখা গৈছে চৰকাৰী চাকৰি সীমিত, গতিকে আমাৰ যিহেতু অসম নদীমাতৃক দেশ আৰু আমাৰ যিহেতু ৰিচোৰ্চ বা সম্পদ যথেষ্ট আছে, এই সম্পদখিনি যদি আমি সকলোৱে সদ্ব্যৱহাৰ কৰি আগবাঢ়ি আহিব পাৰোঁ, নিশ্চয় ৰাজ্যৰ GDPত ফিচাৰী এটা অভূতপূৰ্ণ অৰিহণা আগবাঢ়িব পাৰিব।
1: হয়, ভাল লাগিলে আজি আমি মীন পালন সম্পৰ্কে ভালেমান কথা পাতিলোঁ। আপুনি খুব সুন্দৰকৈ চৰকাৰী আঁচনিসমূহৰ কথা বুজাই দিলে। এই কথাৰ পৰা আমাৰ মীন পালকসকলে বহু কথা জানিব পাৰিব। আৰু আপোনাকো আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: ইমান পৰে ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানত মীন পালনৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ আঁচনি হাতত লৈছে এই সম্পৰ্কে হোৱা কথোপকথনটি শুনিলে। ইয়াত ভাগ ল'লে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে। আজিৰ কথোপকথন অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ।
2: ৰাইজৰ সেৱাত চৰকাৰী আঁচনি অনুষ্ঠানটি শুনিলে। এয়া অনুষ্ঠান শুনিছে আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে FM বেণ্ডৰ 102.7 মেগাহাৰ্টজত। এতিয়া শুনাবলৈ লৈছোঁ কেইটিমান অসমীয়া গীত। অনুষ্ঠানৰ প্ৰথম শিল্পী দিগেন মহন্ত।

তেওঁ কয় যে ৰাজ্য চৰকাৰৰ বান স্মাৰক লিপিৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে 2016 চনৰ পৰা 344,22,00,000 টকা অনুমোদন দিছে। উচ্ছেদ অভিযান সন্দৰ্ভত শ্ৰীমহন্তই কয় যে 2016 চনৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 24খন জিলাত অভিযান চলোৱা হৈছে। তেওঁ লগতে অসম ভূমি নীতি আৰু ভূমি ৰাজহ আইনৰ ব্যৱস্থা অনুযায়ী চৰকাৰী ভূমি দখলমুক্ত কৰা হৈছে বুলি স্পষ্ট কৰি দিয়ে। ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত খোৱাপানীত আৰ্চেনিকৰ উপস্থিতি পোৱা গৈছে। ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়িকা বেবী বেগমে বিধানসভাত উত্থাপন কৰা এটা প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালে দিয়া উত্তৰত এই তথ্য পোহৰলৈ আহে। মন্ত্ৰী শ্ৰীপালে প্ৰদান কৰা তথ্য অনুসৰি ধুবুৰী জিলাত মুঠ 18,377টা পানীৰ নমুনা পৰীক্ষণত 13টা নমুনাত আৰ্চেনিকৰ উপস্থিতি পোৱা গৈছে। উল্লেখযোগ্য যে অনুমোদিত মাত্ৰাতকৈ অধিক পৰিমাণৰ আৰ্চেনিক থকা পানী দীৰ্ঘদিন ধৰি সেৱন কৰিলে হৃদযন্ত্ৰ, কৰ্কট ৰোগ আদি বিভিন্ন বেমাৰ হোৱাৰ সম্ভাৱনা আছে। জিলাখনত জলজীৱন মিছন আঁচনিৰ অধীনত ধুবুৰী জিলাৰ বাবে অনুমোদিত 1,515খন খোৱাপানী যোগান আঁচনিৰ 1,477খন সম্পূৰ্ণ হোৱা বুলি মন্ত্ৰী শ্ৰীপালে সদৰি কৰে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে পৰহিলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ ৰাখিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি, কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰ প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। পৰিৱেশৰ সুৰক্ষা আৰু স্বচ্ছতা বজাই ৰখাৰ লক্ষ্যৰে যোৰহাটৰ তৰাজান পুখুৰী পুনৰুদ্ধাৰ আৰু পৰিষ্কাৰকৰণৰ বাবে আজি পুৱাৰে পৰা বিশেষ অভিযান চলোৱা হৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উপ নিয়ন্ত্ৰক সীমান্ত শৰ্মাৰ প্ৰত্যক্ষ নেতৃত্বত বিভাগৰ তাৎক্ষণিক সঁহাৰি বাহিনীৰ এটা দলে এই অভিযান চলাইছে। এই কাৰ্যসূচীৰ জৰিয়তে দুৰ্যোগ সঁহাৰি বাহিনীৰ জোৱানসকলে পুখুৰীটোৰ আৱৰ্জনা আঁতৰাই জলভাগ পৰিষ্কাৰ কৰাৰ লগতে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাৰ বাবে ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: नमस्कार, आकाशवाणी समाचार के साथ मैं जागृति शर्मा। प्रधानमंत्री नरेंद्र मोदी और न्यूजीलैंड के प्रधानमंत्री क्रिस्टोफर लक्सन के बीच आज ऑकलैंड में द्विपक्षीय वार्ता हुई। दोनों देशों के बीच रक्षा, पशुपालन और डेयरी, पर्यटन, खेल तथा आपदा प्रबंधन से जुड़े 5 महत्वपूर्ण समझौता ज्ञापनों पर हस्ताक्षर किए गए। वार्ता के दौरान प्रधानमंत्री मोदी ने कहा कि ये दोनों देशों के संबंधों में एक ऐतिहासिक पड़ाव है। प्रधानमंत्री मोदी ने मुक्त व्यापार समझौते को द्विपक्षीय संबंधों को नई गति देने वाला ऐतिहासिक कदम बताया।
1: इस वर्ष दोनों देशों के बीच 9 महीनों के रिकॉर्ड समय में फ्री ट्रेड एग्रीमेंट किया है। यह आप सभी के लिए मार्केट एक्सेस, इन्वेस्टमेंट, सर्विसेज, टेक्नोलॉजी और टैलेंट मोबिलिटी के नए अवसर लेकर आएगा। मुझे विश्वास है हम 2030 तक द्विपक्षीय व्यापार को दोगुना बढ़ाएंगे।
0: विदेश मंत्रालय में पूर्वी देशों के प्रभारी सचिव रुद्रेंद्र टंडन ने ऑकलैंड में बताया कि दोनों देश द्विपक्षीय संबंधों को रणनीतिक साझेदारी तक बढ़ाने पर सहमत हुए हैं। श्री टंडन ने बताया कि आगामी 4 वर्षों में साझा रूप से काम करने के लिए भारत न्यूजीलैंड रणनीतिक साझेदारी 2030 तक की रूपरेखा को भी मंजूरी दी गई। इसका उद्देश्य द्विपक्षीय संबंधों को और मजबूत करना है। प्रधानमंत्री आज भारतीय समुदाय को संबोधित करेंगे। इससे पहले गवर्नमेंट हाउस में श्री मोदी का औपचारिक स्वागत किया गया, उन्हें गार्ड ऑफ ऑनर भी दिया गया। उन्होंने उद्योग और खेल जगत की प्रमुख हस्तियों से भी मुलाकात की। रक्षा मंत्री राजनाथ सिंह ने कहा है कि भारत पारंपरिक रक्षा क्षमताओं और उन्नत प्रौद्योगिकियों को मजबूत करके एक सशक्त, आत्मनिर्भर और भविष्य के लिए तैयार रक्षा बल का निर्माण कर रहा है। उन्होंने कहा कि भविष्य के युद्धों में एआई और अन्य उभरती प्रौद्योगिकियों का उपयोग हो सकता है, लेकिन उन्हें दृढ़ संकल्प और सेना के साहस के साथ ही जीता जा सकता है। विशाखापट्टनम में नौसेना के बेड़े में प्रोजेक्ट 17A के 6 स्वदेशी स्टील्थ फ्रिगेट INS महेंद्र गिरी का आज जलावतरण किया गया। उन्होंने कहा कि भारत की समुद्री ताकत को बढ़ाने और स्वदेशी रक्षा क्षमता को मजबूत करने की दिशा में ये एक महत्वपूर्ण कदम है। उन्होंने कहा कि इसमें उन्नत स्वदेशी तकनीकों का उपयोग किया गया है।
2: INS महेंद्रगिरी में मल्टी फंक्शन राडार के साथ लॉन्ग रेंज सरफेस टू एयर मिसाइल्स का कॉम्बिनेशन है, जो आकाश से आने वाले किसी भी खतरे को दूर से ही पहचान कर नष्ट कर सकते हैं। और इसमें इंडिजिनस रॉकेट लॉन्चर है, टॉरपीडो लॉन्चर्स है, एक इंटीग्रेटेड एंटी सबमरीन डिफेंस सिस्टम है, इलेक्ट्रॉनिक वारफेयर सूट है और क्लोज इन वेपन सिस्टम भी है। ये तमाम चीजें INS महेंद्रगिरी को महेंद्रगिरी पर्वत के समान ही अभेद और मजबूत बनाती हैं।
0: गृहमंत्री अमित शाह ने कहा है कि सरकार देश की तटीय सुरक्षा सुदृढ़ करने के लिए पूरी तरह प्रतिबद्ध है। श्री शाह ने पत्तन, पोत परिवहन और जलमार्ग मंत्री सर्बानंद सोनोवाल के साथ पत्तन सुरक्षा ब्यूरो के कार्यों में हुई प्रगति की समीक्षा के दौरान ये बात कही। गृहमंत्री ने कहा कि पत्तन सुरक्षा का दायित्व केवल लाइसेंस प्राप्त निजी सुरक्षा एजेंसियों को ही सौंपा जाना चाहिए। सड़क परिवहन और राजमार्ग मंत्री नितिन गडकरी आज नागपुर में ब्रिक्स देशों के परिवहन मंत्रियों की बैठक की अध्यक्षता करेंगे। बैठक में ब्रिक्स देशों के बीच परिवहन क्षेत्र में सहयोग बढ़ाने और साझा परिवहन रणनीति पर चर्चा की जाएगी। मौसम विभाग ने बिहार, उत्तर प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम, त्रिपुरा, पश्चिम बंगाल के तराई वाले क्षेत्र और सिक्किम में अगले 3 दिन मूसलाधार वर्षा का अनुमान व्यक्त किया है। हरियाणा, चंडीगढ़, पंजाब, अरुणाचल प्रदेश, हिमाचल प्रदेश, उत्तराखंड, लद्दाख और जम्मू कश्मीर में अगले 5 दिन भारी बारिश की संभावना है। लंदन के लॉर्ड्स में भारत के साथ पहले महिला क्रिकेट टेस्ट मैच के दूसरे दिन आज इंग्लैंड पहली पारी में 1 विकेट पर 21 रन से आगे खेलेगा। कल भारतीय टीम ने पहली पारी में 285 रन बनाए। स्पेन फीफा फुटबॉल विश्व कप में तीसरे क्वार्टर फाइनल में आज देर रात 2:30 बजे इंग्लैंड के साथ खेलेगा। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
3: এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যত বৰ্তমানলৈকে 4,81,000 লোকলৈ ভূমি পট্টা প্ৰদান, ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি ব্যৱস্থাটোৰ ডিজিটেলকৰণৰ সিদ্ধান্ত, মিজোৰামত 2টা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। মিছন বসুন্ধৰাৰ অধীনত বৰ্তমানলৈ অসমত কিমান পৰিয়ালক ভূমি আবণ্টন আৰু পট্টা দিয়া হৈছে সেই সন্দৰ্ভত ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ এটা তৰাবিহীন প্ৰশ্নৰ উত্তৰত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত 31,918গৰাকী আবেদনকাৰীক ভূমি পট্টা দিয়া হোৱা বুলি প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে বিধানসভাত মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ অধীনত মুঠ 2,29,659 আবেদনকাৰী বন্দোবস্তিৰ প্ৰস্তাৱ দিয়া হৈছিল বুলি উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰে 2,09,761গৰাকী আবেদনকাৰীয়ে কিস্তি পৰিশোধ কৰিছে আৰু তেওঁলোকৰ ভূমি বন্দোবস্তিৰ অনুমোদন জনোৱা হৈছে। মিছন বসুন্ধৰা তৃতীয় পৰ্যায়ৰ অধীনত নতুন সেৱাসমূহৰ যোগেৰে ভূমি বন্দোবস্তিৰ আবেদনত অনুমোদন জনোৱা হৈছে। ইয়াৰ ভিতৰত পূৰ্বৰ ভূদান, গ্ৰামদান ভূমিৰ বন্দোবস্তি আৰু স্বমিত্ৰ আঁচনিৰ অধীনত জৰীপ নোহোৱা গাঁৱৰ ভূমি বন্দোবস্তিৰ আবেদন গ্ৰহণ কৰা হ'ব। তদুপৰি মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ আঁচনিৰ অন্তৰ্গত মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ পূৰ্বে নাকচ হোৱা বন্দোবস্তিৰ আবেদনসমূহৰ পুনৰীক্ষণ প্ৰক্ৰিয়াৰ লগতে মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ চিৰস্থায়ীৰূপে সূচিত কৰা বন্দোবস্তি সেৱাসমূহৰ প্ৰক্ৰিয়াকৰণ চলি থকা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এতিয়ালৈকে এই প্ৰক্ৰিয়াত মুঠ 61,897খন আবেদনত অনুমোদন জনোৱা হৈছে আৰু মিছন বসুন্ধৰা দ্বিতীয় পৰ্যায়ৰ চিৰস্থায়ীৰূপে সূচিত কৰা সেৱাসমূহৰ এতিয়ালৈকে মুঠ 76,205খন আবেদনত অনুমোদন জনোৱা হৈছে। উল্লেখযোগ্য যে অসম ভূমি নীতি 2019 অনুসৰি যোগ্য খিলঞ্জীয়া ব্যক্তিক পৰ্যায়ক্ৰমে পট্টন দিয়াৰ ব্যৱস্থা চলি আছে। ৰাজ্য চৰকাৰে বিনামূলীয়া পাঠ্যপুথি বিতৰণ ব্যৱস্থাটোৰ ডিজিটেলকৰণ কৰিব বিচাৰিছে। এই ব্যৱস্থাটোৰ ডিজিটেলকৰণ কৰাৰ লগে লগে অনলাইনযোগে ই বুক হিচাপে সকলো পাঠ্যপুথি পৰ্যাপ্ত হ'ব। বিধানসভাত BPFৰ বিধায়ক মহেশ্বৰ বড়োৱে যোৱা 18 জুনত এখন বাতৰি কাকতত এটা বাতৰিৰ প্ৰতি শিক্ষামন্ত্ৰীৰ মনোযোগ আকৰ্ষণ কৰি বক্তব্য ৰখাৰ পিছত ডাঃ পেগুৱে কালি বিষয়টোৰ উত্তৰত এই কথা ঘোষণা কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে ই বুক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত থকা সমস্যাসমূহ সমাধান কৰাৰ পিছত এতিয়াৰ পৰা নতুন আৰ্হিৰ পাঠ্যপুথিসমূহৰ DTP কৰা হ'ব। ইয়াৰ ফলত ই বুকসমূহ মোবাইল, টেবলেট, স্মাৰ্ট টিভি, কম্পিউটাৰ আদি যিকোনো সঁজুলিৰ জৰিয়তে পঢ়িব পৰা যাব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। বড়ো মাধ্যমৰ পাঠ্যপুথি বিতৰণ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰাৰ লগতে বড়ো মাধ্যমত শিক্ষকসকলৰ প্ৰশাসনিক নিয়ন্ত্ৰণৰ দায়িত্ব বড়ো আৰু অন্য জনজাতীয় ভাষা সঞ্চালকালয়লৈ হস্তান্তৰ কৰাৰ সিদ্ধান্তৰ কথাও শিক্ষামন্ত্ৰীগৰাকীয়ে সদৰি কৰে। তেওঁ কয় যে পাঠ্যপুথি বিতৰণৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ তুলনাত অসমৰ সমস্যা অধিক, কিয়নো ৰাজ্যত 14টা মাধ্যমত 3.5 কোটি ছপাই বিতৰণ কৰিবলগীয়া হয়। বড়ো মাধ্যমত বিদ্যালয়সমূহে যাতে সম্পূৰ্ণ মনোযোগ লাভ কৰে তাৰ প্ৰতি চৰকাৰ দায়বদ্ধ বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিজ্ঞানীসকলে মিজোৰামত 2টা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত কৰিছে। চিৰাংস্থিত ভাৰতীয় প্ৰাণী বৈজ্ঞানিক জৰীপৰ গৱেষকসকলৰ নেতৃত্বত দেশৰ আন কেইবাটাও গৱেষণা প্ৰতিষ্ঠান আৰু হাংগেৰীৰ নেচাৰেল হিষ্ট্ৰী মিউজিয়ামৰ বিজ্ঞানীসকলৰ সহযোগত সম্পন্ন এটা অধ্যয়নত মিজোৰামত ইণ্ডো চাইনিজ থিক থাম্বড বেট আৰু ইণ্ডো চাইনিজ মাউচ ইয়াৰ্ড বেট নামৰ 2টা নতুন প্ৰজাতিৰ বাদুলিৰ উপস্থিতি নিশ্চিত কৰিছে। ৰাজ্যখনৰ বিভিন্ন অঞ্চলত 2023ৰ পৰা 2025 চনত চলোৱা বিস্তৃত ক্ষেত্ৰ সমীক্ষাৰ সময়ত এই প্ৰজাতিদ্বয় চিনাক্ত কৰা হয়। আকৃতিগত বৈশিষ্ট্য, আণৱিক জিনীয় বিশ্লেষণ আৰু ইকোলেশ্যন অধ্যয়নৰ জৰিয়তে প্ৰজাতিসমূহৰ পৰিচয় চিনাক্ত কৰা হৈছে। গৱেষণা অনুসৰি পূৰ্বে কম্বোডিয়া, ভিয়েটনাম, থাইলেণ্ড আৰু ম্যানমাৰত পোৱা ইণ্ডো চাইনিজ থিক টাম্বড বেট মিজোৰামৰ চেৰচিপ জিলাৰ চিয়াহ টলাঙত আৰু ভিয়েটনাম, লাওছ, দক্ষিণ চীনত সীমাবদ্ধ বুলি ধৰা ইণ্ডো চাইনিজ মাউচ ইয়াৰ্ড বেট মিজোৰামৰ ৰেয়েক অঞ্চলত পোৱা গৈছে। ৰাজ্যিক মন্ত্ৰীসভাই উন্নত আন্তঃগাঁথনি, শক্তিশালী শিক্ষা ব্যৱস্থা, সুশৃংখলিত ভূমি প্ৰশাসন আৰু শৈক্ষিক মানৱ সম্পদৰ বিকাশৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্ত্ৰীসভাই কালিৰ বৈঠকত তেজপুৰৰ মিছন চাৰিআলি উৰণ সেতু নিৰ্মাণৰ বাবে 474.25 কোটি টকাৰ প্ৰশাসনিক অনুমোদনৰ পুনৰ বৈধতা প্ৰদানত মঞ্জুৰি দিয়ে। একেদৰে মন্ত্ৰীসভাই অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ পুনৰ গঠনৰ প্ৰস্তাৱতো অনুমোদন জনায়। ইয়াৰ উপৰি বৈঠকত অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সেৱা প্ৰাদেশিকীকৰণ আইন 2011 আৰু 2013 চনৰ সংশোধিত ব্যৱস্থাৰ অধীনত সৃষ্টি কৰা পদসমূহ স্থায়ীভাৱে বাহাল ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। মন্ত্ৰীসভাই চৰকাৰী ভূমি বন্দোবস্তৰ ক্ষেত্ৰত ভূমিহীন লোকৰ যোগ্যতাৰ সংজ্ঞা পুনৰ নিৰ্ধাৰিত কৰিবলৈ অসম ভূমি নীতি 2019 চনত সংশোধনৰ প্ৰস্তাৱতো অনুমোদন দিয়ে। সংশোধনী আইন অনুসৰি বৈধ নথিপত্ৰৰ ভিত্তিত 1972 চনৰ 24 মাৰ্চৰ পূৰ্বে শৰণাৰ্থী হিচাপে অসমলৈ অহা লোকসকলক বাদ দি চৰকাৰী ভূমি আবণ্টনৰ ক্ষেত্ৰত অসমত কমেও 3টা প্ৰজন্ম ধৰি বাস কৰি অহা লোককহে ভূমিহীন লোক হিচাপে গণ্য কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শিৱসাগৰ জিলাত ক্ৰমাৎ বৃদ্ধি পোৱা ড্ৰাগছৰ প্ৰচলন আৰু ইয়াৰ নেতিবাচক প্ৰভাৱক লৈ জিলাখনৰ সচেতন নাগৰিকৰ একাংশই এণ্টি ড্ৰাগছ স্কোৱাড গঠন কৰিছে। এই স্কোৱাডে কালি শিৱসাগৰ উকিল সন্থাৰ ড্ৰাগছ সৰবৰাহ আৰু সেৱনৰ সৈতে জড়িত গোচৰসমূহ গ্ৰহণ নকৰিবলৈ শিৱসাগৰ উকিল সন্থালৈ পত্ৰ প্ৰেৰণ কৰিছে। ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ স্বাৰ্থত সকলো শ্ৰেণীৰ লোকৰ একান্ত সহযোগিতাৰ প্ৰয়োজন আছে বুলি সংগঠনটোৰ সদস্যসকলে প্ৰকাশ কৰে। এই উদ্দেশ্যেৰে তেওঁলোকে উকিল সন্থাকো ড্ৰাগছমুক্ত অসম গঢ়াৰ সামাজিক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। ইফালে শিৱসাগৰ উকিল সন্থাই এণ্টি ড্ৰাগছ স্কোৱাডৰ অনুৰোধ পত্ৰ গ্ৰহণ কৰি পৰৱৰ্তী বৈঠকত আলোচনা মৰ্মে উপযুক্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানস প্ৰতিম মহন্ত আৰু কৃষক তথা সাংবাদিক বগা তপনয়। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে পৰহিলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ অহা সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। ডিব্ৰুগড় জিলা মৰাণ স্পৰ্টছ কমপ্লেক্স খেলপথাৰত কালি মৰাণ জিলা ক্ৰীড়া সন্থাৰ 10ম বৰ্ষৱৰ্তী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। সন্থাৰ উপসভাপতি সোভিত কুমাৰ ছেত্ৰীয়ে পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ উপসভাপতি অজয় কুমাৰ মহনে সভাপতিত্ব কৰে। এই অনুষ্ঠানত বিভিন্ন ক্ৰীড়াত বিজয়ী হোৱা খেলুৱৈসকলক সম্বৰ্ধনা জনোৱা হয়। অসমৰ 4গৰাকী খেলুৱৈয়ে মহাৰাষ্ট্ৰৰ পুণেত অনুষ্ঠিত 5ম ইণ্ডিয়া টাইকোৱাণ্ডো পম্পছে ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। ছিনিয়ৰ শাখাত বেনলা কেম্প্ৰাই, দলীয় শাখাত পল্লৱী সন্দিকৈ আৰু ঋতিকা আলেমানে সোণৰ পদক হস্তগত কৰিবলৈ সমৰ্থ হৈছে। একেদৰে সৰস্বতী দেৱী কাৰাগামে কেৰেট শাখাত সোণৰ পদক লাভ কৰিছে। ইয়াৰ উপৰি মহিলাৰ ব্যক্তিগত পম্পছে শাখাত অৰণ্যা দত্তই ব্ৰঞ্জৰ পদক লাভ কৰিছে। স্পেইন ফিফা ফুটবল বিশ্বকাপ প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে যোৱা নিশা আমেৰিকাৰ লছ এঞ্জেলছ ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত বেলজিয়ামক 2-1 গ'লত পৰাস্ত কৰে। খেলৰ 30 মিনিটত ফেবিয়ান ৰুইজে দিয়া গলেৰে স্পেইনে অগ্ৰগতি লাভ কৰে যদিও বেলজিয়ামে 40 মিনিটত চাৰ্লছ ডি কেটেলাৰে দিয়া গলেৰে সমতা স্থাপন কৰে। স্পেইনৰ হৈমিকিলে মেৰিনোৱে 88 মিনিটত বিজয়সূচক গলটো দিয়ে। প্ৰতিযোগিতাত আজি নিশা মিয়ামি গাৰ্ডেনছত হ'বলগীয়া তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত নৰৱে ইংলেণ্ডৰ সন্মুখীন হ'ব। মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যত বৰ্তমানলৈকে 4,81,000 লোকলৈ ভূমিপট্টা প্ৰদান, ৰাজ্য চৰকাৰৰ বিনামূলীয়া পাঠ্যপুথি ব্যৱস্থাটোৰ ডিজিটেলকৰণৰ সিদ্ধান্ত, মিজোৰামত 2টা নতুন প্ৰজাতিৰ বাদুলি চিনাক্ত আৰু স্পেইনৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।

0: जिन श्रोताओं ने, वो ये गाने हैं, रूठे सैया मनाऊं कैसे, रूठा है तो मना लूंगा, और एक श्रोता ने लिखा है तुम रूठी रहो मैं मनाता रहूं, ये गाना बहुत सारे श्रोताओं ने लिखा है, रूठा है तो मना लेंगे, रूठे रूठे पिया मनाऊं कैसे, ओ दिलवर जानिया रूठने मनाने में बीत न जाए जवानियां, और रूठो ना हमसे ओ बच्चों की नानी, और एक श्रोता ने लिखा है देखो रूठा न करो अजी रूठ कर अब कहाँ जाइएगा। भाई ये सारे गाने तो आप अक्सर सुनते रहते हैं, लेकिन ये वाला गाना पिछली बार कब सुना था, जरा याद हो तो बताइएगा। फिल्म का नाम अगर बता सके तो बताइए। गीतकार का नाम भी बताइए। फिल्म का नाम, गीतकार का नाम आपको बूझना है, पहेली जरा कठिन है।
1: या आकाशवाणी, ভাৰত আৰু নিউজিলেণ্ডে দুই দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। দেশে পৰম্পৰাগত প্ৰতিৰক্ষা সামৰ্থ্য আৰু অত্যাধুনিক প্ৰযুক্তি সুদৃঢ় কৰি শক্তিশালী আৰু আত্মনিৰ্ভৰ প্ৰতিৰক্ষা বাহিনী গঠনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি নাগপুৰত ব্ৰিক্স ৰাষ্ট্ৰগোষ্ঠীৰ পৰিবহণ মন্ত্ৰীসকলৰ তৃতীয়খন বৈঠকৰ অধ্যক্ষতা কৰে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। ভাৰত আৰু নিউজিলেণ্ডে দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। একে সময়তে দুয়োখন দেশে 2030 চনৰ ভিতৰত সামগ্ৰী আৰু সেৱা সম্পৰ্কীয় দ্বিপাক্ষিক বাণিজ্যৰ বাৰ্ষিক পৰিমাণ দুগুণলৈ বৃদ্ধি কৰি 35,000 কোটি টকাত উপনীত কৰোৱাৰ লক্ষ্য গ্ৰহণ কৰিছে। অকলেণ্ডত দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী দুগৰাকীৰ মাজত অনুষ্ঠিত এই বৈঠকত গ্ৰহণ কৰা আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত অন্যতম হ'ল পৰৱৰ্তী 4 বছৰৰ ভিতৰত দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণ ঘটোৱাৰ পৰিকল্পনা, ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সামুদ্ৰিক পথত সহযোগিতাৰ লগতে ভাৰতীয় নৌসেনা আৰু নিউজিলেণ্ডৰ প্ৰতিৰক্ষা বাহিনীৰ মাজত পাৰস্পৰিক সহায় সমৰ্থনৰ ব্যৱস্থা। এই বৈঠকৰ পাছত এটা যুটীয়া বিবৃতিত দুয়োগৰাকী নেতাই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল সন্দৰ্ভত তেওঁলোকৰ দৃষ্টিভংগীৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে অঞ্চলটোক মুক্ত তথা মুকলিমূৰীয়া আৰু সমৃদ্ধিশালী অঞ্চল হিচাপে গঢ়ি তোলাৰ দায়বদ্ধতাক দোহাৰে। তদুপৰি তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় সীমান্তত সাৰ্বভৌমত্বক, আঞ্চলিক সংহতি আৰু নিয়মানুৱৰ্তিতা অক্ষুণ্ণ ৰখাৰ পোষকতা কৰে। সাগৰ সম্পৰ্কীয় আইনক লৈ ৰাষ্ট্ৰসংঘৰ 1982 চনৰ সন্মিলনত গৃহীত সিদ্ধান্ত মানি চলাৰ লগতে উভয় দেশে ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সহযোগিতা, সমন্বয় আৰু তথ্যৰ আদান প্ৰদান শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে পৰস্পৰৰ মাজত নিৰাপত্তা সম্পৰ্কীয় বৈঠক অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে। একে সময়তে নেতা দুগৰাকীয়ে সমতাপূৰ্ণ তথা পৰস্পৰৰ বাবে লাভজনক ভাৰত নিউজিলেণ্ড মুক্ত বাণিজ্য চুক্তি সম্পন্ন হোৱাৰ বিষয়টোকো আদৰণি জনায়। আনহাতে পশ্চিম এছিয়াৰ সংঘৰ্ষজনিত পৰিস্থিতি সন্দৰ্ভত অঞ্চলটোত নতুনকৈ উত্তেজনা বৃদ্ধি পোৱাৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি সংযমৰ জৰিয়তে সকলো শ্ৰেণীৰ নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ শ্ৰীমোদী আৰু শ্ৰীলাক্সন উভয়ে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়। হৰ্মুজ প্ৰণালীৰে জাহাজৰ চলাচলত বাধা আৰোপ কৰা যিকোনো ধৰণৰ পদক্ষেপৰ বিৰোধিতা কৰাৰ লগতে অঞ্চলটোৰে বাণিজ্যিক জাহাজৰ মুক্ত চলাচল সুচল কৰি ৰখাৰ বিষয়তো তেওঁলোকে গুৰুত্ব আৰোপ কৰে। একে সময়তে সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে আলোচনা অনুষ্ঠিত কৰাৰ বাবেও তেওঁলোকে আহ্বান জনায়। তদুপৰি নেতা দুগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ কাৰ্যকৰী সংস্কাৰ সাধনৰ হকে মত পোষণ কৰাৰ লগতে নিৰাপত্তা পৰিষদৰ সম্প্ৰসাৰণৰ প্ৰতিও সমৰ্থন ব্যক্ত কৰে। প্ৰধানমন্ত্ৰী মোদীৰ নিউজিলেণ্ড ভ্ৰমণ সন্দৰ্ভত প্ৰাচ্যৰ দেশসমূহৰ দায়িত্বত থকা কেন্দ্ৰীয় সচিব ৰুদ্ৰেন্দ্ৰ টেণ্ডনে আজি অকলেণ্ডত এখন সংবাদমেল অনুষ্ঠিত কৰে। এই সংবাদমেলত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক কৌশলগত সহযোগিতালৈ উন্নীত কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি তেওঁ কয় যে এই সিদ্ধান্তই পৰস্পৰৰ মাজৰ সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব। ইয়াৰ ফলত দ্বিপাক্ষিক আৰু বহুপাক্ষিক উভয় দিশতে অধিক সহযোগিতাৰ পথ প্ৰশস্ত হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি

0: নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ আৰু জাতীয় নেতা, যি দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতিশয় প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভঁৰালসমূহৰ ভূমিকাত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক শিক্ষাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত দেশৰ সংস্কৃতি আৰু জ্ঞান বিয়পোৱাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰ হৈছে এটা শক্তিশালী মাধ্যম। শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলো কামেই জ্ঞানৰ সৈতে সম্পৰ্কিত আৰু গ্ৰন্থাগাৰসমূহ এনে জ্ঞানৰ অতি প্ৰয়োজনীয় উৎস। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ গ্ৰন্থাগাৰসমূহক বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰতিখন গাঁৱতে গ্ৰন্থাগাৰ মুকলি কৰা হৈছে আৰু প্ৰতিটো গ্ৰন্থাগাৰতে 3-4 হাজাৰ পৰ্যন্ত গ্ৰন্থ আছে। শ্ৰীশ্বাহে দিল্লী চৰকাৰক লোকনায়ক জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা পুথিভঁৰালক বিদ্যালয়ৰ সৈতে সংযোগ কৰিবলৈ আহ্বান জনায়।
1: एक प्रमुख और प्रखर सेनानी थे, समाजवादी कांग्रेस की स्थापना की, विनोबा भावे के अनुयायी बने, भूदान यज्ञ के साथ जुड़े और सर्वोदयी विचारधारा को देश के गांव गांव में फैलाने का काम किया। जेपी विदेशी विचारों को जरूर पढ़े, मगर धरातल पर जीने वाला वो भारतीय व्यक्ति जब इस देश पर इंदिरा जी की सत्ता पिपासा ने इमरजेंसी डाल दी, जेपी ने डटकर विरोध किया।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশে পৰম্পৰাগত প্ৰতিৰক্ষা সামৰ্থ্য আৰু অত্যাধুনিক প্ৰযুক্তি সুদৃঢ় কৰি শক্তিশালী, আত্মনিৰ্ভৰ আৰু ভৱিষ্যতৰ বাবে সক্ষম প্ৰতিৰক্ষা বাহিনী গঠনৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। বিশাখাপট্টনমত আজি INS মহেন্দ্ৰগিৰি নামৰ 17A প্ৰকল্পৰ অধীনত থলুৱাভাৱে নিৰ্মিত ষষ্ঠখন যুদ্ধ জাহাজ নৌসেনা বাহিনীত আনুষ্ঠানিকভাৱে অন্তৰ্ভুক্তিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে। তেওঁ কয় যে ভৱিষ্যতৰ যুদ্ধত কৃত্ৰিম বুদ্ধিমত্তা আৰু অন্য নতুন প্ৰযুক্তি ব্যৱহাৰ হোৱাৰ সম্ভাৱনা আছে যদিও দৃঢ় সংকল্প, অদম্য সাহস আৰু সামৰিক শক্তিৰে এনে যুদ্ধত জয়লাভ কৰিব পৰা যায়। তেওঁ কয় যে মহেন্দ্ৰগিৰি নামৰ জাহাজখনৰ অন্তৰ্ভুক্তি দেশৰ সামুদ্ৰিক শক্তি আৰু থলুৱা প্ৰতিৰক্ষা সামৰ্থ্য সুদৃঢ় কৰাৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। এই যুদ্ধ জাহাজখন আকাশমাৰ্গ, জলপথ আৰু পানীৰ তলেৰে অহা ভাবুকিক প্ৰতিহত কৰিবলৈ সক্ষম বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে কয় যে এই জাহাজখনে ভাৰত মহাসাগৰ অঞ্চলত দেশৰ সামুদ্ৰিক শক্তি বৃদ্ধিত সহায় কৰিব।
2: INS महेंद्रगिरि में मल्टी फंक्शन राडार के साथ लॉन्ग रेंज सरफेस टू एयर मिसाइल्स का कॉम्बिनेशन है जो आकाश से आने वाले किसी भी खतरे को दूर से ही पहचान कर नष्ट कर सकते हैं और इसमें इंडिजिनस रॉकेट लॉन्चर है, टॉरपीडो लॉन्चर्स है, एक इंटीग्रेटेड एंटी सबमरीन डिफेंस सिस्टम है, इलेक्ट्रॉनिक वारफेयर सूट है और क्लोज इन वेपन सिस्टम भी है। ये तमाम चीजें INS महेंद्रगिरि को महेंद्रगिरि पर्वत के समान ही अभेद और मजबूत बनाती है।
0: কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ দপ্তৰৰ মন্ত্ৰী নীতিন গাডকাৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ পৰিবহন মন্ত্ৰীসকলৰ তৃতীয়খন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীগাডকাৰীয়ে কয় যে বৈঠকত প্ৰতিনিধিসকলে বিকল্প জৈৱ ইন্ধন আৰু প্ৰদূষণমুক্ত প্ৰযুক্তিৰ ব্যৱহাৰেৰে পথ, ৰেলপথ, বিমান আৰু জলপথত কাৰ্বন নিৰপেক্ষ পৰিবহন ব্যৱস্থা গঢ়াৰ দিশত বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। তেওঁ কয় যে অধিক সংযুক্ত, স্থিতিস্থাপক আৰু বহনক্ষম পৰিবহন খণ্ডৰ বাবে সহযোগিতা শক্তিশালী কৰাৰ দিশত ব্ৰিক্ছৰ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত শেহতীয়া প্ৰযুক্তি আৰু উদ্ভাৱনসমূহ ভাগ বতৰা কৰা হৈছে। তদুপৰি এই দেশসমূহৰ মাজত সহযোগিতা সুদৃঢ় কৰাৰ বাবে এই বৈঠকতে ব্ৰিক্ছৰ মন্ত্ৰীসকলৰ ঘোষণা প্ৰস্তাৱ 2026 গ্ৰহণ কৰা হয়। ছিকিম পুনৰ জনমূৰি আয়ৰ দিশৰ পৰা দেশৰ ভিতৰত সবাতোকৈ চহকী ৰাজ্য হিচাপে পৰিগণিত হৈছে। শেহতীয়া তথ্য অনুসৰি 2024-2025 বিত্তীয় বৰ্ষত ৰাজ্যখনৰ জনমূৰি আয় 6,46,000 টকা আৰু এই পৰিমাণ ৰাষ্ট্ৰীয় গড়তকৈ প্ৰায় 3 গুণ অধিক। উল্লেখযোগ্য যে ছিকিমে কমেও এটা দশক ধৰি জনমূৰি আয়ৰ দিশৰ পৰা দেশৰ সবাতোকৈ সমৃদ্ধিশালী ৰাজ্যৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন

Iya, Akagbani. বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। গুৱাহাটীৰ জালুকবাৰীত থকা ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক বিশ্ব বন্দিত শিল্পীগৰাকীৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সালসলনি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী আজি ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে এই সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি ভাৰ্চুৱেল ৰিয়েলিটিৰ সৈতে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যুতিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্ৰশাসনিক আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে গুণগত উচ্চ শিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে 2019 চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা পূৰ্বৰ মাধৱদেৱ মহাবিদ্যালয়খনৰ বৰ্তমানৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে। বিশ্ববিদ্যালয়খনত সম্প্ৰতি 15টা স্নাতক আৰু 11টা স্নাতকোত্তৰ পাঠ্যক্ৰম, PhD গৱেষণাৰ সুবিধা আছে। ডাঃ পেগুৱে 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত বিশ্ববিদ্যালয়খনৰ বাবে অতিৰিক্ত আন্তঃগাঁথনি উন্নয়নৰ 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ভূমি, নতুন বিভাগ মুকলি কৰা তথা ল'ৰা ছোৱালীৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ সংখ্যা বৃদ্ধিৰ দৰে বিষয়সমূহ অতি সোনকালে বিধায়ক ভূপেন বৰাৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অৰূপ জ্যোতি চৌধুৰী, পঞ্জীয়ক ডঃ ক্ষীৰপদ দত্তকে ধৰি অন্যান্য অধ্যাপকসকলে সংগ দিয়ে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহজোৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰী দৈমাৰীয়ে এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা তথা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামোলপুৰৰ বাণিজ্য মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। নাগালেণ্ডৰ মুকক্সুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি যোৰহাট আৰু মুকক্সুং জিলাৰ মাজত থকা এখন সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত হয়। মুকক্সুং জিলা আয়ুক্ত যোৰহাট জিলা আয়ুক্ত জয় শ্ৰীপাঠীক আদৰণি জনায়। বৈঠকত অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ মাজত শান্তি সম্প্ৰীতি বজাই ৰখা, বিবাদ নিষ্পত্তি তথা পাৰস্পৰিক মিলাপ্ৰীতি অক্ষুণ্ণ ৰখা আদি বিষয়ত আলোচনা কৰা হয়। এই ক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি অহা স্বেচ্ছাসেৱী নাগৰিক সংগঠন সীমান্ত শান্তি সমন্বয় সমিতিৰ সদস্যসকল এই বৈঠকত উপস্থিত থাকে। তদুপৰি মৰিয়নী সমজিলা আৰু তিতাবৰ সমজিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট চৰকাৰী বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 বজাত কৃষক পঞ্জীয়ন সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানস প্ৰতিম মহন্ত আৰু কৃষক তথা সাংবাদিক বগা টপ্পয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামি ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।

ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ছাউথহেম্পটনৰ ইউটিলিটা বাউটলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে 3খন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: পৰিয়ালৰ মৰম, এখন সমাজৰ শক্তি আৰু এখন দেশৰ মূল্যৱান সম্পদ। কিন্তু যেতিয়া জনসংখ্যা বৃদ্ধিৰ গতি, উপলব্ধ সম্পদ, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থান আৰু পৰিৱেশ সংৰক্ষণৰ গতিতকৈ অধিক দ্ৰুত হয়, তেতিয়া উন্নয়নৰ সন্মুখত বহু নতুন প্ৰত্যাহ্বান আহি থিয় দিয়ে। সেইবাবেই আজিৰ বিশ্বত জনসংখ্যাৰ কেৱল সংখ্যা নহয়, মানৱ সম্পদৰ গুণগত মান অধিক গুৰুত্বপূৰ্ণ। যুৱ বন্ধু, কেতিয়াবা ভাবিছেনে এটা পৰিয়াল সুখী হ'বলৈ কি প্ৰয়োজন বাৰু? কেৱল আৰ্থিক স্বচ্ছলতাই জানো যথেষ্ট? নিশ্চয় নহয়, নহয়নে? সুস্বাস্থ্য, শিক্ষা, পৰিকল্পিত জীৱন, নাৰী পুৰুষৰ সম অধিকাৰ, সন্তানৰ সঠিক লালন পালন আৰু সচেতন সিদ্ধান্ত, এই সকলোবোৰৰ ওপৰত ভিত্তি কৰিয়েই এটা সুস্থ পৰিয়াল গঢ় লৈ উঠে। ঠিক সেইদৰে এখন দেশৰ উন্নয়নৰ মূল চালিকা শক্তিও হৈছে সুস্থ, শিক্ষিত আৰু দক্ষ জনসংখ্যা। এই কথাৰ উপলব্ধিৰ বাবেই প্ৰতি বছৰে 11 জুলাই তাৰিখে বিশ্বজুৰি পালন কৰা হয় বিশ্ব জনসংখ্যা দিৱস। বিশ্ব জনসংখ্যা দিৱসৰ আৰম্ভণিৰ আঁৰত আছে এক তাৎপৰ্যপূৰ্ণ ইতিহাস। 1987 চনৰ 11 জুলাইত বিশ্বৰ জনসংখ্যাই প্ৰায় 500 কোটিৰ সীমা অতিক্ৰম কৰিছিল। এই ঘটনাই বিশ্বজুৰি এটা নতুন চিন্তাৰ জন্ম দিয়ে। যদি জনসংখ্যা এইদৰে বৃদ্ধি পাই থাকে, তেন্তে ভৱিষ্যতে খাদ্য, পানী, বাসস্থান, স্বাস্থ্যসেৱা, শিক্ষা, কৰ্মসংস্থান আৰু পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিব? এই প্ৰশ্নৰ উত্তৰ বিচাৰিবলৈ আৰু বিশ্ববাসীক সচেতন কৰিবলৈ 1989 চনত ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰেমে 11 জুলাই তাৰিখে বিশ্ব জনসংখ্যা দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰ পিছৰে পৰা প্ৰতি বছৰে এই দিৱস পালন কৰি অহা হৈছে। বহু সময়ত মানুহে ভাবে যে বেছি জনসংখ্যা মানেই সমস্যা, কিন্তু কথাটো সম্পূৰ্ণ সত্য নহয়। জনসংখ্যা নিজেই সমস্যা নহয়। যদি এখন দেশৰ মানুহ সুস্থ, শিক্ষিত, দক্ষ আৰু কাৰ্যক্ষম হয়, তেন্তে সেই জনসংখ্যাই দেশৰ আটাইতকৈ মূল্যৱান সম্পদ। জাপান, দক্ষিণ কোৰিয়া, ছিংগাপুৰ আদিৰ দৰে উন্নত দেশসমূহলৈ মন কৰকচোন। তেওঁলোকে মানুহক শিক্ষিত আৰু দক্ষ কৰি অৰ্থনৈতিক উন্নয়নৰ নতুন ইতিহাস সৃষ্টি কৰিছে। আনহাতে যদি শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপনৰ সুযোগ সীমিত হয়, তেন্তে দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতা, নিবনুৱা, অপুষ্টি, পৰিৱেশ ধ্বংস আৰু সামাজিক বৈষম্য বৃদ্ধি কৰিব পাৰে। সেয়েহে আজিৰ বিশ্বত জনসংখ্যা নিয়ন্ত্ৰণতকৈ জনসংখ্যা পৰিচালনা আৰু মানৱ সম্পদ উন্নয়নত অধিক গুৰুত্ব দিয়া হয়। বৰ্তমান পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিৰ অভূতপূৰ্ব উন্নতি হৈছে। এইবোৰৰ ভিতৰত কিছুমান ইতিবাচক পৰিৱৰ্তন ঘটিছে। চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিৰ ফলত মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে, শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। কিন্তু একে সময়তে নগৰীকৰণ, সম্পদৰ ওপৰত চাপ, জলবায়ুৰ পৰিৱৰ্তন, খাদ্য সুৰক্ষা, বিশুদ্ধ পানীৰ সংকট আৰু পৰিৱেশ সংৰক্ষণৰ দৰে বিষয়সমূহ অধিক গুৰুত্বপূৰ্ণ হৈ পৰিছে। এই সকলোবোৰ ক্ষেত্ৰতেই জনসংখ্যা আৰু উন্নয়নৰ মাজত এক গভীৰ সম্পৰ্ক আছে। যুৱ বন্ধু, জনসংখ্যা বৃদ্ধি, পৰিয়াল পৰিকল্পনা, মাতৃ আৰু শিশুৰ স্বাস্থ্য, নাৰী শিক্ষা আদি বিভিন্ন দিশ সামৰি কিছু কথা বতৰা হৈছিল খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ মুখ্য সেৱিকা শ্ৰীযুতা ৰুলে বৰা বাইদেউৰ সৈতে। আহকচোন তাৰে বাণীবদ্ধ ৰূপটি শুনো। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: প্ৰথমতে আহিছোঁ, বৰ্ধিত জনসংখ্যাই এখন দেশৰ উন্নয়নত কিদৰে সুপ্ৰভাৱ

0: প্ৰভাৱ পেলায়, এই বিষয়ে আপুনি কি ক'ব?
1: বৰ্ধিত জনসংখ্যাৰ বিষয়ে ক'বলৈ যোৱাৰ আগতে মই 11 জুলাই কথাটো উল্লেখ কৰিব লাগিব, যিহেতু 11 জুলাইটো 1989 চনৰ পৰাই বিশ্ব জনসংখ্যা দিৱস হিচাপে পালন কৰা হৈছে। এইটো ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিলে। ইয়াৰ মূল উদ্দেশ্য আছিলে মাতৃসকলৰ স্বাস্থ্য, পৰিয়াল পৰিকল্পনা আদিৰ বিষয়ে বা লিংগ সমতা আদিৰ বিষয়ে সমাজৰ মাজত সচেতনতা বৃদ্ধি কৰিব। গতিকে আমি এই গোটেইকেইটা বিষয় সামৰি যদি জনসংখ্যা বৃদ্ধিৰ কুপ্ৰভাৱ আৰু সুপ্ৰভাৱ অথবা ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে ক'বলৈ যাওঁ, তেতিয়াহ'লে আমি প্ৰথমতেই ক'ব লাগিব ইয়াৰ সুপ্ৰভাৱৰ কথা। জনসংখ্যা বৃদ্ধিৰ পিছত সেই জনসংখ্যা যদি আমাৰ গুণগতভাৱে মানৱ সম্পদলৈ ৰূপান্তৰিত হয়, তেতিয়া সেই জনসংখ্যা বৃদ্ধিয়ে আমাৰ এখন দেশ বা এখন সমাজত অৰ্থনৈতিক দিশত বহুতো সুপ্ৰভাৱ পেলাব, কিয়নো ইয়াৰ জৰিয়তে মানৱ সম্পদৰ সৃষ্টি হ'ব, বজাৰৰ চাহিদা বাঢ়িব আৰু ক্ষুদ্ৰ উদ্যোগবিলাকে গা কৰি উঠিব, আৰু সেই ক্ষুদ্ৰ উদ্যোগবিলাক যদি সঁচাকৈ গুণগত মানদণ্ডৰ বস্তু উৎপাদন কৰিব পাৰে, বজাৰখন যদি সঁচাকৈ গুণগতভাৱে তাৰ চাহিদা পূৰণ কৰিব পাৰে, তেতিয়াহ'লে তাৰ সুপ্ৰভাৱ নিশ্চিতভাৱে আমাৰ সকলোৰে ওপৰত পৰিব। আৰু কুপ্ৰভাৱৰ বিষয়ে যদি ক'বলৈ যাওঁ, সেই কুপ্ৰভাৱটো মেইনলি আমাৰ প্ৰধানকৈ আমাৰ পৰিৱেশৰ লগত জড়িত হৈ আছে। ইয়াৰ কুপ্ৰভাৱৰ ফলত আমাৰ দেশত কি হ'ব, কেইটামান বস্তুৰ অভাৱ হ'ব। সেইকেইটা বস্তু হৈছে বাসস্থানৰ অভাৱ হ'ব, খাদ্যৰ সংকট হ'ব, ভূমিৰ অভাৱ হ'ব, মানে আমাৰ প্ৰাকৃতিক সম্পদবোৰ কমি যাব। এই প্ৰাকৃতিক সম্পদবোৰ যেতিয়া কমি যাব জনসংখ্যা বিস্ফোৰণৰ লগে লগে, তেতিয়া কি হ'ব, বনাঞ্চলবোৰৰ ধ্বংস আৰম্ভ হ'ব, কাৰণ বনাঞ্চলসমূহত আমাৰ খেতি কৰিবলৈ ল'ব বা বাসস্থানৰ উপযোগী কৰিবলৈ বিচাৰিব, যাৰ ফলত আমাৰ কিছুমান বন্যপ্ৰাণীৰ প্ৰজাতিবোৰ বিলুপ্তিৰ পথেৰে যাব। গতিকে যিটো আমাৰ জনসংখ্যা বৰ্ধিত জনসংখ্যা, সেই বৰ্ধিত জনসংখ্যাৰ কুপ্ৰভাৱে আমাৰ ওপৰত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰিব। আনহাতে আমাৰ শিক্ষা স্বাস্থ্য এইবিলাকতো আমাৰ প্ৰভাৱ পেলাবই। শিক্ষা মানে স্কুলবিলাকত ভিৰ কম বেছি হৈ যাব, স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি স্বাস্থ্যসেৱা পাব লাগে সেই স্বাস্থ্যসেৱা সেইদৰে নাপাব, জনমূৰি আয় কমি যাব যদি আচল অৰ্থত মানৱ সম্পদৰ সৃষ্টি নহয়।
0: শান্তু বাইদেউ, এইবাৰ আহিছোঁ পৰিয়াল পৰিকল্পনাই সমাজ আৰু পৰিয়ালৰ জীৱন মান উন্নত কৰাত কিদৰে সহায় কৰিছে বুলি আপুনি ভাবে?
1: এইটো খুব ভাল প্ৰশ্ন কৰিছে আপুনি। পৰিয়াল পৰিকল্পনাই আচলতে আমাৰ এটা পৰিয়ালৰ হওক বা এখন সমাজৰ জীৱন মান যথেষ্ট উন্নত কৰে। স্বামী স্ত্ৰীয়ে যেতিয়া নিজৰ সন্তানৰ সংখ্যা আৰু ব্যৱধান নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয়, তেতিয়া কি হ'ব, সঠিক ব্যৱধানত মাতৃগৰাকীৰ শাৰীৰিক আৰু আৱেগিকভাৱে সুস্থ হৈ থাকিব। আৰু মাতৃগৰাকী যিবিলাক গৰ্ভাৱস্থাত জটিল ৰোগৰ দ্বাৰা আক্ৰান্ত হয়, সেই জটিল ৰোগবিলাক নহ'ব আৰু শিশু এটাও কি হ'ব, সেই সুস্থ ব্যৱধানৰ ফলত, পৰিয়াল পৰিকল্পনাৰ সুস্থ ব্যৱধানৰ ফলত শিশু এটাও কি হ'ব যে ভালদৰে পুষ্টি পাব আৰু শিশুৰ মৃত্যুহাৰ বা গৰ্ভাৱস্থাৰ জটিলতা বা গৰ্ভৱতীৰ মৃত্যুহাৰ যথেষ্টভাৱে কমি যাব, বা যিবিলাক অনাকাংক্ষিত গৰ্ভপাত মানে যিটো দম্পতীয়ে বিচৰা নাছিলে অনাকাংক্ষিতভাৱে যিটো গৰ্ভ অৱস্থা হয়, সেই গৰ্ভপাত তাৰ ফলত গৰ্ভপাত কৰিবলগীয়া হয়, তাৰ সংখ্যাৰো কমি যাব। আৰু সমাজত প্ৰভাৱ কি বুলি কৈছিলে আপুনি, আৰু এটা কথা কৈছিলে সমাজত কেনেকুৱা প্ৰভাৱ পৰে, সমাজত কেনেকুৱা প্ৰভাৱ পৰে বুলি ক'বলৈ গ'লে আমি বিশেষকৈ মহিলাসকলে শিক্ষিত যদি হৈ যায়, মহিলাসকল যদি শিক্ষিত হয় তেতিয়াহ'লে উচ্চ শিক্ষাৰে শিক্ষিত হৈ তেখেতসকলে বিয়াৰ বয়সটো মানে বাঢ়ি যাব, আৰু বিয়াৰ বয়সটো বাঢ়ি যাব যেতিয়া তেখেতসকলে উচ্চ শিক্ষা শিক্ষিত এটা কৰ্মসংস্থাপনৰ কাৰণে তেখেতসকলে আগ্ৰহী হ'ব, আৰু কৰ্মসংস্থানৰ কাৰণে যেতিয়া আগ্ৰহী হ'ব তেতিয়া তেওঁলোকৰ কি হ'ব, সেই প্ৰভাৱটো আমাৰ সমাজৰ ওপৰত পৰিব।
0: মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাত পৰিয়াল পৰিকল্পনাৰ ভূমিকা কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে?
1: মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়াল পৰিকল্পনাৰ ভূমিকা যথেষ্ট আছে। মই অকণমান আগত কৈছোঁ, যদি পুনশ্চিত পৰিয়াল পৰিকল্পনা কৰে তেতিয়াহ'লে কি হ'ব, আমাৰ ব্যৱধানটো বাঢ়ি যাব, আৰু কেইটা সন্তান বিচাৰিব দম্পতীয়ে তেতিয়া সেইটো তেওঁলোকে নিশ্চিত কৰিব পাৰিব, যাৰ ফলত মাতৃগৰাকীয়ে নিজৰ যদি গৰ্ভাৱস্থাৰ ব্যৱধানটো বাঢ়ি যায় তেতিয়া মাতৃগৰাকীৰ যিটো স্বাস্থ্য সেই স্বাস্থ্যটো অটুট থাকিব আৰু শিশু এটাও এটা প্ৰামাণিক উজ্জনৰ শিশু জন্ম দিবলৈ সক্ষম হ'ব, যিটো শিশু আমাৰ ভৱিষ্যৎ দেশৰ নাগৰিক।
0: নাৰী শিক্ষা আৰু নাৰীৰ সশক্তিকৰণে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিদৰে সহায় কৰে?
1: নাৰী শিক্ষা আৰু নাৰীৰ সশক্তিকৰণে জনসংখ্যা বৃদ্ধি ৰোধ কৰে, কাৰণ মই আগতেও কৈছোঁ, অকণমান আগত কৈ গৈছোঁ, কাৰণ শিক্ষিত মহিলাসকলে উচ্চ শিক্ষা আৰু কেৰিয়াৰ গ্ৰহণ কৰাৰ ইচ্ছা থাকে আৰু সেয়ে বিবাহত বিলম্ব কৰে আৰু পৰিয়াল পৰিকল্পনা আৰু প্ৰজন স্বাস্থ্যৰ সেৱা সম্পৰ্কে তেওঁলোক সেই ভালদৰে জ্ঞাত হ'ব পাৰে আৰু পিছত নিজৰ স্বতন্ত্ৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে।
0: বৰ্তমান সময়ত কিশোৰ কিশোৰীসকলৰ মাজত যৌন শিক্ষা আৰু প্ৰজনন সম্পৰ্কীয় শিক্ষা কিমান প্ৰয়োজন?
1: এইটো খুব ভাল প্ৰশ্ন কৰিছে। যিহেতু আজিৰ কিশোৰ কিশোৰী ভৱিষ্যতৰ আমাৰ পিতৃ মাতৃ, নহয়নে? ভৱিষ্যত প্ৰজন্মৰ পিতৃ মাতৃ। আপোনালোকে সকলোৱে জানো আমি যে কিশোৰ কিশোৰীসকলৰ মাজত খুব কৌতূহল প্ৰৱণতা থাকে, কিউৰিয়চিটি থাকে। তেওঁলোকে এইটো কি হ'ল, সেইটো কি হ'ল, বা আমিনো কেনেকৈ পৃথিৱীলৈ আহিলোঁ, এই বিষয়ে কিউৰিয়চিটিটো সম্পূৰ্ণ থাকে। আৰু সেই কিউৰিয়চিটিটো থকাৰ কাৰণে তেওঁলোকে আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ বা ইণ্টাৰনেটৰ যুগ, নহয়নে? নেটত বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হয়। আৰু যিবিলাক তথ্যৰ জৰিয়তে কেতিয়াবা কিশোৰ কিশোৰী কিহৰ বিপথেও পৰিচালিত হয়, যদি আমি ছেক্স এডুকেশ্যনটো, যৌন শিক্ষাটো বা প্ৰজনন স্বাস্থ্যৰ শিক্ষাটো যদি আমি ঘৰৰ পৰাই, পিতৃ মাতৃয়ে কোনো দিদ্ধাবোধ নকৰি ঘৰৰ পৰাই আৰম্ভ কৰে বা স্কুলতো এই বিষয়ে ভালদৰে আলোচনা কৰে, তেতিয়াহ'লে তেওঁলোকৰ এনেকুৱা ধৰণৰ কিউৰিয়চিটিবোৰ নাথাকে। যিবিলাক কিউৰিয়চিটিৰ কাৰণে তেওঁলোকে ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটত গৈ পেলাই বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰি বিপথে পৰিচালিত হৈ পেলাই ভৱিষ্যত এক অনাকাংক্ষিত মানে প্ৰজন্মক আমালৈ লৈ আহে, যিটো আচলতে কেৰুণ লগা বুলি ক'ব লাগিব। গতিকে আমি ছেক্স এডুকেশ্যনটো দিব লাগিব। আৰু এতিয়া আমি পাইছোঁ, মই ক'ত পঢ়িছিলোঁ ঠিক মোৰ মনত নাই, 12 বছৰীয়া ল'ৰায়ো ধৰ্ষণ কৰিছে। কিয় কৰিছে 12 বছৰীয়া ল'ৰাই ধৰ্ষণ? এই এনেকুৱা ধৰণৰ কিউৰিয়চিটিবোৰ থকাৰ কাৰণেই 12 বছৰীয়া ল'ৰায়ো আজি ধৰ্ষণ কৰিবলৈ আগবাঢ়ি গৈছে। আৰু আমি যদি আমাৰ যদি পিতৃ মাতৃ এই ক্ষেত্ৰত ফ্ৰী হ'লহেঁতেন, মুকলিমূৰীয়াকৈ যদি সন্তানৰ লগত আলোচনা কৰিলেহেঁতেন, তেতিয়াহ'লে তেওঁলোকে এই কাৰ্য কৰিবলৈ নগ'লহেঁতেন। আৰু এই ক্ষেত্ৰত কি হয়, কিশোৰ কিশোৰীয়ে যদি ছেক্স এডুকেশ্যনটো ভালকৈ নাপায়, তেতিয়াহ'লে ভৱিষ্যতে তেওঁলোক পিতৃ মাতৃ হোৱাৰ পৰাও বঞ্চিত হ'ব পাৰে। কাৰণ তেওঁলোকে ভিডিঅ'ৰ যোগেদি এনেকৈ তেওঁলোক উৎসাহিত হয় যে তেওঁলোকে চৰম মুহূৰ্তত উপনীত হয় আৰু যাৰ ফলত কিছুমান তেওঁলোকে নজনাকৈ কিছুমান ব্যৱস্থা গ্ৰহণ কৰে আৰু যি ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ভৱিষ্যতে তেওঁলোকক পিতৃ মাতৃ হোৱাৰ পৰা বঞ্চিত কৰে।
0: বাল্য বিবাহ জনসংখ্যা আৰু স্বাস্থ্যৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায়?
1: এইটোতো যথেষ্ট গুৰুত্বপূৰ্ণ কথা। বাল্য বিবাহে জনসংখ্যা আৰু স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়। মই কৈছোঁৱেই, কিশোৰ কিশোৰী বাল্য বিবাহ বুলি ক'লে আমি 18 বছৰ তলত হৈছে কিশোৰীগৰাকী, গতিকে তেওঁলোক কিশোৰী হৈ আছে, কিশোৰ কিশোৰীয়ে হৈ আছে। গতিকে সেই মুহূৰ্তত যেতিয়া বিয়া হ'ব, তেওঁলোকৰ কোনো যৌনতাৰ বিষয়ে কোনো ধৰণৰ তেওঁলোকৰ শিক্ষা নাই, প্ৰজনন স্বাস্থ্যৰ বিষয়ে তেওঁলোকৰ কোনো শিক্ষা নাই, কোনো ধৰণৰ শিক্ষা নোহোৱাকৈ তেওঁলোক পিতৃ মাতৃ হ'বলৈ আগবাঢ়ি যাব। আৰু যাৰ ফলত তেওঁলোকে যিটো মহিলাগৰাকীয়ে ছোৱালী কিশোৰীগৰাকীয়ে যিটো গৰ্ভধাৰণ কৰিব, সেই সন্তানটো কিন্তু উপযুক্তভাৱে তেওঁলোকে প্ৰামাণিক ওজনেৰে জন্ম দিব নোৱাৰিব। তাৰ ফলত মাতৃগৰাকীৰ ওপৰতো মাতৃগৰাকীৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পৰিব আৰু শিশুটোৰ ওপৰতো প্ৰভাৱ পৰিব আৰু মাতৃগৰাকী কি হ'ব, ৰোগীয়া হ'ব আৰু শিশুটো পুষ্টিহীনতা পৰিব।
0: বৰ্তমান সময়ত চৰকাৰে জন্ম নিয়ন্ত্ৰণৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে?
1: বৰ্তমান সময়ত চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰতে আমি ক'ব লাগিব গৰ্ভনিৰোধক যিবিলাক বড়ী, তাৰপিছত প্ৰজনন স্বাস্থ্য শিক্ষা, বন্ধ্যাকৰণ বা IUDS, এনেকুৱা ধৰণৰ ব্যৱস্থাবিলাক গ্ৰহণ কৰিছে। আৰু এটা বেজী আছে যিটো অন্তৰা বেজী বুলি কোৱা হয়, সেই বেজীটো মহিলাসকলে ল'ব পাৰে। আৰু বিশেষকৈ আৰু এটা কথা আমাৰ সকলোৱে জনা উচিত যে যেতিয়া তেওঁলোকে দম্পতীয়ে বন্ধ্যাকৰণ কৰিব, তেতিয়া আৰ্থিক ক্ষতিৰো চৰকাৰে ব্যৱস্থা কৰিছে, আৰ্থিক ক্ষতিপূৰণ দিবৰ কাৰণে।
0: জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী, সমাজকৰ্মী বা সমাজৰ সাধাৰণ লোকসকলৰ ভূমিকা কেনেধৰণৰ কি?
1: জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী, সমাজকৰ্মী, শিক্ষক বা সমাজৰ ভূমিকা যথেষ্ট আছে। কাৰণ স্বাস্থ্যকৰ্মী, সমাজকৰ্মী, শিক্ষক আদিয়ে কি কৰিব লাগিব, জনসংখ্যাৰ ফলত আমাৰ যিটো সমস্যাৰ সন্মুখীন হওঁ সেই কথাখিনি সজাগতা সমাজলৈ লৈ যাব লাগিব। কেনেকুৱা ধৰণৰ সমস্যাৰ আমি সন্মুখীন লাগিব, আমি কিদৰে আমাৰ

0: শিক্ষা নিয়ন্ত্ৰণ কৰিব লাগিব, কিদৰে এটা শিশুৰ পৰা আন এটা শিশুলৈ আমি ব্যৱধান ৰাখিব লাগিব, এই কথাখিনি এই আগশাৰীৰ সমাজকৰ্মীসকলে আমাৰ জনসাধাৰণৰ মাজলৈ লৈ যাব লাগিব।
1: সাধাৰণ মানুহৰ মাজত জনসংখ্যা সম্পৰ্কীয় কিছুমান ভুল ধাৰণা দেখা যায় বা অন্ধবিশ্বাসো দেখা যায়, এই ক্ষেত্ৰত আপুনি কি ক'ব?
0: আচলতে এইখিনিতে মই ক'ব লাগিব লিংগ সমতাৰ কথাটো। লিংগ সমতাৰ যিমানে আমি কৈছোঁ, লিংগ সমতাৰ ওপৰত যিমানে আমি সজাগতা আনিবলৈ বিচাৰিছোঁ, কিন্তু আমাৰ মাজত সজাগতাটো এতিয়াও সম্পূৰ্ণভাৱে হৈ উঠা নাই। এতিয়াও লিংগ বৈষমতাক এতিয়াও গুৰুত্ব দিয়ে, এতিয়াও আমাৰ মাজত ল'ৰা হ'ব বুলি মন যোৱালৈ শৰাই আগবঢ়াত এতিয়াও সেইখিনি আছেই যে ছোৱালী এজনী হ'লে যিমানখিনি আনন্দে প্ৰথম ছোৱালীজনী গ্ৰহণ কৰে, দ্বিতীয়জনী যদি ছোৱালী হয় পৰিয়ালৰ লোকে, কিন্তু যিমানে শিক্ষিত নহওক তাৰ মাজত দুই এক ব্যতিক্ৰমী পৰিয়াল আছে, যিমানে শিক্ষিত নহওক কিন্তু ইমান আগ্ৰহেৰে ল'ব নোৱাৰে। আৰু এই শিক্ষাৰ ক্ষেত্ৰতো দেখা পোৱা যায় যে ল'ৰা এটাক যিমানেই পঢ়াবলৈ বিচাৰে, ছোৱালী এজনী কিন্তু অকণমান যেন তেওঁ মানে সীমিতভাৱে পঢ়িলেই হৈ গ'ল, চাকৰি এটা বিচাৰিলেও বিচাৰিছে, পালেও পাইছে, বিয়া দিব পাৰিলে আজৰি হয়, তেনেকুৱা থাকে। আৰু এটা দেখা পোৱা যায় নিম্ন মধ্যবিত্ত শ্ৰেণীৰ ভিতৰত শ্ৰেণীৰ মাজত মানে তেওঁলোকে সন্তান জন্ম হ'লে বৰ বেয়া নাপায়, কাৰণ সেই সন্তানটো তেওঁলোকৰ আৰ্থিক উপাৰ্জনৰ আহিলা হিচাপে ব্যৱহাৰ কৰে। কাৰণ আজি মোৰ যদি তিনিটা ল'ৰা থাকে, তেতিয়াহ'লে তিনিটা ল'ৰা আৰ্থিকভাৱে মোক সবল কৰিব, তিনিটাই কাম কৰিব, পঢ়িলে কি পঢ়ি শুনিলে কি কৰিব, আমাৰ কাম কৰা মানুহ আমি কাম কৰিয়ে খাম, ঠিক এনেকুৱা ধৰণৰ কিছুমান ভুল ধাৰণা আছে।
1: পৰিয়াল পৰিকল্পনা সম্পৰ্কীয় সেৱাসমূহ গ্ৰহণ কৰিবলৈ বা পৰামৰ্শ গ্ৰহণ কৰিবলৈ ক'ত কেনেদৰে যোগাযোগ কৰিব লাগিব?
0: আমাৰ যিখিনি গ্ৰাম্য মানে গাঁৱত আমাৰ VHND হয়, VHND মানে ভিলেজ হেলথ নিউট্ৰিশ্যন ডে, স্বাস্থ্য গ্ৰাম্য স্বাস্থ্য পুষ্টি সভা, তাতে প্ৰতি মাহতেই হয়। তাতে আমাৰ গৰ্ভৱতী মহিলাসকল আহে বা নতুনকৈ বিয়া হোৱা দম্পতীসকলকো আমাৰ মাতি অনা হয় বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় আলোচনা কৰিবৰ কাৰণে। তাতে আমাৰ ANM বাইদেউ থাকে, আশা বাইদেউ থাকে, আমাৰ অংগনবাদী কৰ্মী থাকে, তাতেই গম পাব পাৰিব, স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰিলে গম পাব আৰু আমাৰ অংগনবাদী কৰ্মী আশা কৰ্মীৰ লগত যোগাযোগ কৰিলে গম পাব।
1: শেষত বিশ্ব জনসংখ্যা দিৱস উপলক্ষে আপুনি শ্ৰোতাসকলে কি ক'ব বিচাৰে?
0: সঁচা অৰ্থত যাতে জনসাধাৰণে জনসংখ্যা সম্পৰ্কীয় সমস্যাসমূহ বুজি উঠে, পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব বুজি উঠে আৰু যুৱসকলৰ অধিকাৰ সুৰক্ষিত কৰি মাতৃ আৰু শিশুৰ স্বাস্থ্য উন্নতিৰ জৰিয়তে সমাজৰ উন্নয়নৰ লগতে সামাজিক সমতা নিশ্চিত কৰে, এই মোৰ জনসাধাৰণলৈ আহ্বান।
1: ধন্যবাদ বাইদেউ, আপোনাক আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ময়ো আজি আপোনালোকে এইখন সুবিধা দিয়াৰ কাৰণে আপোনালোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। নমস্কাৰ।
1: প্ৰিয় শ্ৰোতা, এইবাৰ শুনক পুনম বৰাৰ এটি কবিতা পাঠ।
2: কবিতাৰ শিৰোনাম ভাং ভাং ভাং ভাং, কবি বিষ্ণুপ্ৰসাদ ৰাভা। ভাং ভাং ভাং ভাং, লোহাৰ শিকলি ভাং। চিং চিং চিং চিং, দাসৰ বান্ধোন চিং। খোল খোল খোল খোল, কাৰাৰ ফাটক খোল। ভাং ভাং দুৱাৰৰ ডাং। শুন সৌৱা শুন শুন, ঘুষিছে ৰণ বিষান। মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান। ৰক্তেৰে ৰঞ্জিত সুৰুচ উদীয়মান। শুন মুকুতিৰ তুজ্জৰ আহ্বান। হালোৱা হজোৱা হেৰৌ মজদুৰ কিষাণ। মুক্তিমান মুক্তিমান মুক্তিমান। নমস্কাৰ।
1: সপোন দেখিবলৈ সাহস লাগে, কিন্তু সেই সপোনক বাস্তৱত ৰূপ দিবলৈ লাগে একাগ্ৰতা, অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু নিজৰ ওপৰত অটল বিশ্বাস। আজিৰ যুৱ প্ৰজন্ম কেৱল ভৱিষ্যতৰ আশা নহয়, তেওঁলোকেই বৰ্তমানৰ শক্তি, উদ্ভাৱনৰ উৎস আৰু সমাজ পৰিৱৰ্তনৰ অন্যতম চালিকা শক্তি। গাঁৱৰ সৰু মঞ্চখন

0: পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰলৈকে অসমৰ বহু যুৱক যুৱতীয়ে সংগীত, নৃত্য, সাহিত্য, চিত্ৰকলা, বিজ্ঞান, ক্ৰীড়া, উদ্যোগ, সমাজসেৱা আৰু বিভিন্ন সৃষ্টিশীল ক্ষেত্ৰত নিজৰ মেধা আৰু প্ৰতিভাৰ স্বাক্ষৰ ৰাখিছে। তেওঁলোকৰ সফলতাৰ কাহিনী কেৱল ব্যক্তিগত সাফল্যৰ গাথা নহয়, বৰঞ্চ অসংখ্য যুৱ হৃদয়ৰ বাবে অনুপ্ৰেৰণাৰ উৎস। যুৱবন্ধু, সংগীতৰ ক্ষেত্ৰখনৰ লগত জড়িত তেনে এগৰাকী যুৱ প্ৰতিভা অংকুৰ কলিতাৰ সৈতে কিছু কথা পাতোঁ আহকচোন। তোমাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ।
1: নমস্কাৰ।
0: তোমাৰ এই সংগীতৰ যাত্ৰাটো কেনেদৰে আৰম্ভ হৈছিল?
1: মোৰ সংগীতৰ যাত্ৰাটো ক'বলৈ গ'লে সৰু থাকোঁতে আগতে স্কুলত প্ৰগ্ৰেম চগ্ৰেম হ'লে গোৱা হয় আৰু ঘৰতে গোৱা হয়। তাৰপিছত লাহে লাহে গীটাৰত ইণ্টাৰেষ্ট আহিলে, তাৰপিছত দেউতাই গীটাৰখন কিনি দিয়াৰ পিছত তেনেকৈ গীটাৰ বজাই গাঁৱতে গাঁৱতে তেনেকৈ আৰম্ভ হৈছে।
0: তুমি গীটাৰো বজোৱা?
1: গীটাৰো বজাওঁ।
0: ক'ত শিকিছিলা গীটাৰ প্ৰথমে?
1: গীটাৰ শিকিছিলোঁ ছাৰ এজনৰ তাত, ছাৰজনৰ নাম মুকুল ছাৰ, এই ভূঞাপতিতে শিকিছিলোঁ।
0: হয়, তোমাৰ শিক্ষা জীৱন ক'ৰ পৰা আৰম্ভ হৈছিলে?
1: শিক্ষা জীৱন আৰম্ভ হৈছিলে শংকৰদেৱৰ পৰা।
0: এতিয়া কি পঢ়ি আছা?
1: এতিয়া মই BBA কৰি আছোঁ, BBA ফাৰ্ষ্ট ছেম।
0: প্ৰথমতে আমাক কি শুনাবা এবাৰ?
1: এতিয়া কোৰে জাকটো শুনাওঁ জুবিনদাৰ।

0: সঁচাকৈ বৰ সুন্দৰ লাগিল গীতটো শুনি। আৰু এনেদৰেই যাতে তুমি আগুৱাই যোৱা, তোমাৰ এই যাত্ৰাটোত মা দেউতাই কেনেদৰে সহায় কৰিছে?
1: মা দেউতাই বহুখিনিয়ে সহায় কৰিছে, প্ৰতিটো মুহূৰ্তত মা দেউতাই ছাপোৰ্ট কৰিছে। ক'ৰবাত প্ৰগ্ৰেম হওক বা কিবা হওক, মায়ে হওক বা দেউতাই হওক লৈ কৰি যায়, ছাপোৰ্ট কৰি আছে ধুনীয়াকৈ।
0: তুমি এই যাত্ৰাটোত আদৰ্শ হিচাপে কাক লৈছা?
1: আদৰ্শ হিচাপে জুবিন গাৰ্গ দাকে লৈছোঁ। জুবিন দাৰ গানে সৰুৰ পৰা শুনি আহিছোঁ যিহেতু, তেওঁৰ গানেই ভাল পাওঁ, তেওঁকে আদৰ্শ হিচাপে।
0: নিশ্চয়। এইবাৰ আমাক কি শুনাবা?
1: এইবাৰ মই বিশ্ৰুতাৰ উপহাৰ গানটো শুনাম।

0: সঁচাকৈ বৰ সুন্দৰ হৈছে। আকাশবাণী নগাঁও কেন্দ্ৰৰ তৰফৰ পৰা তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, সময়ে ইংগিত দিছে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। আজিৰ অনুষ্ঠানটি শুনি কেনে পালে আমাক জনাবলৈ নাপাহৰিব। আমাৰ যোগাযোগৰ নম্বৰ 9435053214। নম্বৰটি আকৌ কৈছোঁ 9435053214। শেষত সকলোৰে কুশল মংগল কামনা কৰি মই দেৱাশ্ৰী কলিতাই আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

যুৱ তৰংগ শুনিলে যুগতে আগবঢ়ালে দেৱাশ্ৰী কলিতায়ে। আকাশবাণী নগাঁও, এতিয়া 5 বজাত হিন্দী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

0: বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সালসলনি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বিশ্ব জনসংখ্যা দিৱস উপলক্ষে অসমতো বিস্তৃত কাৰ্যসূচীৰ আয়োজন। আৰু 21 সংখ্যক অসম ৰাজ্যিক শ্বুটিং প্ৰতিযোগিতাত বজালীৰ পৰিবায়নৰ 3টা ভিন্ন শাখাত সোণৰ পদক অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়ন প্ৰকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ডঃ ভূপেন হাজৰিকাৰ সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সালসলনি কৰা হ'ব। ডঃ শৰ্মাই কয় যে এই সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যুতিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।
1: আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ
2: সৈতে
1: মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই অলপ নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। যেনেকৈ বিমানবন্দৰৰ পৰা কোনোবা যদি আহে, সুধিব নালাগে এইটো কি, দেখিলে গম পাব যে এইটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। তেওঁ কয় যে 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীত 600+ আৰক্ষী পৰিদৰ্শক, উপ পৰিদৰ্শক আৰু জোৱানৰ বাবে থকাৰ সুবিধা থাকিব। তদুপৰি এখন বিদ্যালয়, এটা মন্দিৰ, এটা নামঘৰ আৰু এখন খেলপথাৰো থাকিব। এই প্ৰকল্পৰ অংশ হিচাপে পাণবজাৰত 42 গৰাকী আৰক্ষী বিষয়া থাকিব পৰা এটা আৱাসিক ভৱন নিৰ্মাণ কৰি থকা হৈছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ পাছত তেওঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণৰ নামত পৰ্যালোচনা কৰে। তেওঁ লগতে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়। আজি বিশ্ব জনসংখ্যা দিৱস। দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRU-ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই এই দিৱসৰ কাৰ্যসূচী মুকলি কৰে। কাৰ্যসূচীত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 3গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। অহা 18 জুলাইলৈকে চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ আশাকৰ্মীসকলে সম্ভাৱ্য দম্পতীৰ ঘৰে ঘৰে গৈ পৰিয়াল পৰিকল্পনাৰ অস্থায়ী সামগ্ৰীৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব। বৰপেটা জিলাৰ চেঙাখণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা পৰ্যায়ত এই দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্য, পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। দক্ষিণ হালমৰা মানকাছৰ জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়তো এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি জিলা স্বাস্থ্য বিভাগৰ সহযোগত মাতৃ আৰু শিশুৰ কল্যাণ বিষয়ত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পৰিয়াল পৰিকল্পনা সেৱা শক্তিশালীকৰণত উৎকৃষ্ট প্ৰদৰ্শন কৰা কেইবাটাও স্বাস্থ্য কেন্দ্ৰক সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও মহাবিদ্যালয়তো জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয়। 70 গৰাকী NCC কেডেটে পৰিয়াল পৰিকল্পনাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশগ্ৰহণ কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো দিনজোৰা কাৰ্যসূচীৰে আজি এই দিৱস পালন কৰা হয়। এই উপলক্ষে দিয়া ভাষণত স্বাস্থ্য বিষয়া ডাঃ দুৰ্গেশ্বৰ ইংতিয়ে পৰিয়াল পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীৰ পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱনশৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কালিৰে পৰা হাফলং হ্ৰদৰ সমীপত ডিমা হাছাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী স্থাপন কৰা হৈছে। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী, শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি শ্ৰীগাৰ্লোচাই আশা প্ৰকাশ কৰে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহজোৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী দৈমাৰীয়ে এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা তথা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।
2: সমষ্টিত আমাৰ যিসকল যুৱক যুৱতী আছে তেওঁলোকৰ কাৰণে এডিআৰই পৰীক্ষাৰ বাবে মই এটা ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰিছোঁ গৰম বন্ধ, কাৰণ বহুত ল'ৰা ছোৱালী আছে, আমাক মানে ৰুম লাগে, হল লাগে, আৰু 1200 ল'ৰা ছোৱালীয়ে ৰেজিষ্টাৰ কৰিছে এই কোচিংটো লোৱাৰ কাৰণে। আজি বৰষুণ দিলে অপেনিং প্ৰায় আধা আধি আহি পাইছে আৰু বহুত বাকী আছে, গতিকে এই এক মাহত তেওঁলোকক মানে এডিআৰই পৰীক্ষা কেনেকুৱা হয়, ইয়াৰ প্ৰশ্নবিলাক কেনেকুৱা আহিছিলে বিগত দিনবিলাকত, আৰু তাৰ কাৰণে কোন কোন ছাবজেক্ট পঢ়িব লাগে, ল'ৰা ছোৱালীয়ে কেনেকৈ পঢ়িলে মানে আমি সেই এডিআৰই পৰীক্ষা আৰাম দিব পাৰোঁ, আৰু জেনেৰেল নলেজত কোনটো মেগাজিন কোনটো নিউজ পেপাৰ পঢ়িলে তেওঁলোকে এই ইণ্টাৰভিউত অহা প্ৰশ্নৰ উত্তৰবিলাকো মানে পাই থাকিব বা দিব পাৰিব, এইখিনি তেওঁলোকক আইডিয়া এটা এই এক মাহত দিয়া হ'ব।
0: আজিৰ অনুষ্ঠানত সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামোলপুৰ বাণিজ্য মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। চিৰাঙৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ তিনিজনীয়া এটা প্ৰতিনিধি দল আজি জিলাখনত উপস্থিত হয়। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহকাৰী সচিব প্ৰভাত কুমাৰ আৰু কেন্দ্ৰীয় পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ৰ মাণ্ডলী বিষয়া ধীৰাজক লৈ গঠিত প্ৰতিনিধি দলটোৱে আজি পুৱাৰ ভাগত জিলাখনৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সভাত জিলাখনত প্ৰতিবছৰে হোৱা বানৰ উৎস, জনসাধাৰণৰ সমস্যা, ক্ষয় ক্ষতি আদি দিশৰ লগতে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। তেওঁলোকে লগতে বানত ক্ষতিগ্ৰস্ত ওদালগুৰি আৰু শিশুবাৰী অঞ্চলো পৰিদৰ্শন কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানৱপ্ৰতি মহন্ত আৰু কৃষক তথা সাংবাদিক বগা তপনয়। অনুষ্ঠানটিৰ আগ ধৰিব অৰূপ কুমাৰ শৰ্মাই। 21 সংখ্যক অসম ৰাজ্যিক শ্বুটিং প্ৰতিযোগিতাত বজালী জিলাৰ অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমীৰ পৰিবায়নে 3টা ভিন্ন শাখাত সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কাহিলীপাৰাত থকা 4th অসম আৰক্ষী বেটেলিয়নৰ শ্বুটিং ৰেঞ্জত যোৱা 5 জুলাইৰ পৰা 9 জুলাইলৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শ্বুটাৰে অংশগ্ৰহণ কৰে। পৰিয়ে প্ৰতিযোগিতাৰ ছাব ইউথ, ইউথ আৰু জুনিয়ৰ 3টা শাখাতেই সোণৰ পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সালসলনি কৰা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। বিশ্ব জনসংখ্যা দিৱস উপলক্ষে অসমতো বিস্তৃত কাৰ্যসূচীৰ আয়োজন আৰু 21 সংখ্যক অসম ৰাজ্যিক শ্বুটিং প্ৰতিযোগিতাত বজালীৰ পৰিবায়নৰ 3টা ভিন্ন শাখাত সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:00 শুনিবলৈ পাব।
3: এয়া আকাশবাণী নগাঁও আগবঢ়াইছো আমি।

নমস্কাৰ প্ৰিয় শ্ৰোতা, আপুনি য'তেই আছে নিশ্চয় কুশলে আছে আৰু শান্তিৰে আছে, আৰু শুনি আছে আকাশবাণী নগাঁও কেন্দ্ৰৰ অনুষ্ঠান। প্ৰিয় শ্ৰোতা, আমাৰ মহিলাসকলৰ মৰমৰ অনুষ্ঠান আমৈ সজাই এয়া ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখত মই হিৰণ্যপ্ৰভা দিহিঙীয়া। আমৈসকল, বিয়লিৰ এই ধুনীয়া সময়খিনিত আপোনালোক হয়তো বিভিন্ন ব্যস্ততাৰ মাজত ব্যস্ত হৈ আছে আৰু কাষতে ৰাখিছে আপোনাৰ ৰেডিঅ'টো আৰু শুনি আছে আমাৰ অনুষ্ঠান। অকণমান সময় ভাল লগাকৈ আপোনালোকৰ সৈতে কটাবলৈ পুনৰ আপোনালোকৰ কাষত মই উপস্থিত হৈছোঁহি। আৰু আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এমুঠি সুমধুৰ গীত, আৰু লগতে আমাৰে এগৰাকী শ্ৰোতা, আমাৰ আদৰৰ আমৈয়ে আমালৈ পঠিওৱা কেইবাটাও কবিতা। তেখেতৰ নাম হৈছে দীপালী লাহন দিহিঙীয়া। আমি তেখেতলৈ কৃতজ্ঞতা জনাইছোঁ। আমৈসকল, আপোনালোকৰ বাবে আজি মই লৈ আহিছোঁ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত আৰু দীপালী বৰঠাকুৰে কণ্ঠদান কৰা কেইবাটাও সুমধুৰ গীত। আমি গীতৰ মাজলৈ যাম, কিন্তু প্ৰথমে মই হাতত তুলি লৈছোঁ দীপালী লাহন দিহিঙীয়াৰ কবিতা কেইটি। কবিতাৰ শিৰোনাম শৰত। শৰতৰ সান্নিধ্যত বকুলৰ বুকুত ভুমুৰাৰ গুণগুণ, মধুৰ গুঞ্জনত তলমল হৃদয়ৰ বহু গোপন গাথাৰ ছন্দময় সেন্দুলনি, জোনবাইৰ এমুখ হাঁহি আৰু প্ৰকৃতিৰ বুকুৰ শ্যামলী গহীন সাজত সদ্যস্নাতা নাৰীৰ বেশভূষাত হেঁপাহৰ ৰামধেনু হৈ উজ্বলে বিনন্দীয়া পৃথিৱী, সেউজীয়া বননিৰ কুঞ্জে কুঞ্জে সুবাসিত কুসুমৰ সৌন্দৰ্যত আপোন বিভোৰ হয় প্ৰকৃতি ৰাণীৰ নিচুপ হৃদয়ৰ বাণী, সুনিৰ্মল জলধিৰ মৃদুল তৰংগত শত নাচোনৰ খেলাৰে ডুবৰীৰ দলিচাত হৰিণীৰ চঞ্চল গতি, শেৱালিৰ সৌৰভ আৰু জোনৰ ৰূপালী কিৰণত ৰিবৰিব মলয়াৰ মৃদু শিল্লোলত উদ্ভাসিত সেউজীয়া লক্ষ্মী, চুনা শীতল আকাশত শান্তিৰ সুবাস ঢালি নিশাৰ অন্তত নিয়ৰৰ মুকুতাসৰা ডুবৰীৰ দুপাতত শেৱালিৰ সৌন্দৰ্যই ৰচে তৰাৰ দীপাৱলী। আমৈসকল, আহক এইখিনিতে এটি গীত শুনি লওঁ।

দীপালী লাহন দিহিঙীয়াৰ এবাৰৰ কবিতাটিৰ শিৰোনাম ফাগুন। নুবুজা মৰমৰ এনাজৰিয়ে সিক্ত ফাগুন, ৰাতিৰ কোমলতাত চিনাকি সুৰ, যেন উৰি আহিব মদাৰ আৰু পলাশৰ এনিশাৰ সপোন। সৰাপাতৰ কুঁৱৰী, চঞ্চলা ফাগুনী, মিচিকীয়া হাঁহিৰ মিচিলত বিৰিঙে ধৰাৰ বৰ্ণালী, উতলা ফাগুনৰ মিঠা চুম্বনত পলাশৰ ৰাগিনী, ফাকুহেন ৰ'দৰ দলিচাত শিমলুৰ আভা, আৰু শুকান বতাহৰ সুহুৰিত সাৰ পাই ধৰণী। আকাশ চোৱাৰ চলে তৰাৰ চিকমিকনি, বেলিৰ ভুমুকিত ডাৱৰৰ বোলনি, পাহাৰৰ সীমনাত অজান পক্ষীৰ কাকলি, শয়নে সপোনে ফাগুনৰ উচুপনিত প্ৰেমৰ সেন্দুলনি। আমৈসকল, আপোনালোকে নিশ্চয় কবিতা শুনি ভাল পাইছে। কবিতা আৰু গীতৰ মাজেৰে আমি এই ধুনীয়া সময়খিনি একেলগে পাৰ কৰিছোঁ। আহক আমি পুনৰ এটি গীত শুনি লওঁ। গীতৰ কথা নিৰ্মলপ্ৰভা বৰদলৈ আৰু কণ্ঠশিল্পী দীপালী বৰঠাকুৰ।

শ্রোতাসকলে আময় অনুষ্ঠানটি শুনি আছে আকাশবাণী নগাঁও কেন্দ্রৰ পৰা। আময়সকল, এইবাৰ আগবঢ়াইছো দীপালী লাহন দিহিঙীয়াৰ অন্তিমটি কবিতা। কবিতাৰ শিৰোনাম বহাগ। ৰঙালী

ৰঙেৰে দুঠ বোলাই গালে মুখে ৰঙৰ ফাকু ছটিয়াই বহাগে আনে এচোতাল মৰম, ভালপোৱা আৰু জীৱনৰ প্ৰাচুৰ্য। প্ৰাণৰ ৰঙা নীলা ঢৌৰ খলকনিত সাৰ পায় জীৱনৰ দেৱধ্বনি, মনৰ জড়তা ভাঙি পাৰ হৈ যায় আলেখ্যময় সপোন কাৰেং। কুলি কেতেকী, বালিমাহী আৰু বিহুৱতীৰ হিয়া ভগা বিননিয়ে কঢ়িয়াই আনে শান্তি আৰু সম্প্ৰীতিৰ জোৱাৰ। কপৌ, তগৰ, কামিনী, কাঞ্চন, আম, কঁঠাল আৰু মাহ হালধিৰ পুৰাতন গোন্ধত তগমগাই উঠে এবুকু হেঁপাহ আৰু অনুৰাগৰ বতৰা। দীঘলতি, মাখিয়তি আৰু তৰালি পঘাৰে শৃংখলিত হৈ গৰু বিহুৰ মাদকতা, বুকুৰ স্পন্দন আৰু ভাৱৰ তাৰণাৰে সদা আপ্লুত হয় জনজীৱন। ঐক্য আৰু সংহতিৰ জোৱাৰত চিৰ প্ৰবাহিত হয় আনন্দ, প্ৰেম আৰু মিলনৰ সুঁতি। প্ৰতিভাত হয় দিব্য কাননত সমন্বয়ৰ সেতুৰে গ্ৰহা জীৱনৰ সঁচা বুনিয়াদ। আমৈসকল, আগবঢ়াইছো অনুষ্ঠানৰ পৰৱৰ্তী গীতটি।

শ্ৰোতাসকলে ইমান পৰে আজিৰ আমৈ অনুষ্ঠানত নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত আৰু দীপালী বৰঠাকুৰে কণ্ঠদান কৰা কেইবাটাও সুমধুৰ গীত আৰু লগতে দীপালী লাহন দিহিঙীয়াই আমালৈ পঠিওৱা কবিতা শুনিলে। আশা কৰিছোঁ আজিৰ অনুষ্ঠানটি আপোনালোকে ভাল পাইছে।

কথা, কবিতা আৰু গীতৰ মাজেৰে সময়বোৰ কেনেকৈ পাৰ হৈ যায় গমকেই পোৱা নাযায়। আৰু এতিয়া ঘড়ীৰ কাঁটাডালে ইংগিত দিছে আজিৰ অনুষ্ঠান সামৰাৰ। আমৈসকল, আপোনালোকে কিন্তু আমাৰ অনুষ্ঠান শুনি থাকিব আৰু আমাৰ অনুষ্ঠান সম্পৰ্কে আপোনাৰ মতামত, দিহা পৰামৰ্শ আমালৈ প্ৰেৰণ কৰিবলৈ নাপাহৰিব। লগতে আপুনিও যদি লিখা মেলাৰ সৈতে জড়িত গীত, কবিতা ইত্যাদি লিখে বা আপোনাৰ দৈনন্দিন জীৱনৰ সম্পৰ্কে আমাৰ সৈতে ভাগ বতৰা কৰিবলৈ নাপাহৰিব। আমাৰ ফোন নম্বৰটো হৈছে 9435053214। পুনৰ কৈছোঁ, 9435053214। আজিলৈ মই হিৰণ্যপ্ৰভা দিহিঙীয়াই ইমানতেই অনুষ্ঠান সামৰিছোঁ। নমস্কাৰ, কুশলে থাকক, শান্তিৰে থাকক।

আমৈ অনুষ্ঠানটি শুনিলে যুগুতাই আগবঢ়ালে হিৰণ্যপ্ৰভা দিহিঙীয়াই। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ পৰাণচন্দ্ৰ দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম।

0: পৰাণচন্দ্ৰ দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীৰ মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন, ডিব্ৰুগড়ত বিজেপিৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ, শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক প্ৰশাসনিক আৰু আন্তঃগাঁথনিৰ পৰ্যালোচনা, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয় যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ'ব। ডক্টৰ শৰ্মাই এই সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যুৰ তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব বুলি উল্লেখ কৰে।
2: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
1: মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ চৌহদ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। তেওঁ কয় 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীত 600 আৰক্ষী পৰিদৰ্শক, উপ পৰিদৰ্শক আৰু জোৱানৰ বাবে থকাৰ সুবিধা থাকিব। তদুপৰি এখন বিদ্যালয়, এটা মন্দিৰ, এটা নামঘৰ আৰু এখন খেলপথাৰো থাকিব। এই প্ৰকল্পৰ অংশ হিচাপে পাণবজাৰত 42 গৰাকী আৰক্ষী বিষয়া থাকিব পৰা এটা আৱাসিক ভৱন নিৰ্মাণ কৰি থকা হৈছে বুলি ডক্টৰ শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ পাছত তেওঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীসোণোৱালে এই মহাঅভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনক সাৰোগত কৰি জনমুখী ৰাজনীতিৰ পৰা আগুৱাই গৈছে বুলি উল্লেখ কৰে। এনে প্ৰশিক্ষণ কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলক সেৱা আৰু সমৰ্পণৰ প্ৰতি অধিক দায়বদ্ধ কৰি তোলাত সহায় কৰিব বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তেৰজ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱনশৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কালিৰে পৰা হাফলং হ্ৰদৰ সমীপত ডিমা হাছাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। মহোৎসৱত বিভিন্ন জনগোষ্ঠীৰ পৰম্পৰাগত খাদ্য, সাজ পোছাক, হস্তশিল্পৰ সামগ্ৰী আদিৰ বিপণী স্থাপন কৰা হৈছে। তদুপৰি বিভিন্ন জনজাতীয় সম্প্ৰদায়ৰ লোকনৃত্য আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ জৰিয়তে স্থানীয় উদ্যোগী শিল্পী আৰু ব্যৱসায়ীসকলক বিপণনৰ সুযোগ প্ৰদান কৰি আৰ্থিক বিকাশত সহায়ৰ লগতে জিলাখনৰ পৰ্যটন উদ্যোগ শক্তিশালী হৈ উঠিব বুলি শ্ৰীগাৰ্লছাই আশা প্ৰকাশ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি লখিমপুৰৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি বিশ্ববিদ্যালয়খনৰ শৈক্ষিক, প্ৰশাসনিক আৰু আন্তঃগাঁথনিৰ অগ্ৰগতি পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে গুণগত উচ্চশিক্ষাৰ সম্প্ৰসাৰণৰ লক্ষ্যৰে 2019 চনত বিশ্ববিদ্যালয়লৈ উন্নীত কৰা পূৰ্বৰ মাধৱদেৱ মহাবিদ্যালয়খনৰ বৰ্তমানৰ আন্তঃগাঁথনি যথেষ্ট উন্নত হৈছে। বিশ্ববিদ্যালয়খনত সম্প্ৰতি 15টা স্নাতক আৰু 11টা স্নাতকোত্তৰ পাঠ্যক্ৰম, PhD গৱেষণাৰ সুবিধা আছে। ডাঃ পেগুৱে 2026-27 বৰ্ষৰ ৰাজ্যিক বাজেটত বিশ্ববিদ্যালয়খনৰ অতিৰিক্ত আন্তঃগাঁথনি উন্নয়নৰ বাবে 50 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ ৰখা হৈছে বুলি বিশ্ববিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰে। তেওঁ লগতে বিশ্ববিদ্যালয়খনৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত ভূমি, নতুন বিভাগ মুকলি তথা ল'ৰা ছোৱালীৰ ছাত্ৰাবাস আৰু ছাত্ৰীনিবাসৰ সংখ্যা বৃদ্ধিৰ দৰে বিষয়সমূহক তেওঁ অতি সোনকালে বিধায়ক ভূপেন বৰাৰ সৈতে আলোচনা কৰিব বুলি আশ্বাস দিয়ে। শিক্ষামন্ত্ৰীগৰাকীক মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক অৰূপজ্যোতি চৌধুৰী, পঞ্জীয়ক ডঃ ক্ষীৰপদ দত্তকে ধৰি অন্যান্য অধ্যাপকসকলে সংগ দিয়ে। আজি বিশ্ব জনসংখ্যা দিৱস। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ প্ৰয়োজনীয়তাক মূলমন্ত্ৰ হিচাপে লৈ দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRU-ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত পৰিকল্পনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 3 গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। অহা 18 জুলাইলৈকে চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। জিলাখনৰ আশাকৰ্মীসকলে সম্ভাৱ্য দম্পতীৰ ঘৰে ঘৰে গৈ পৰিয়াল পৰিকল্পনাৰ অস্থায়ী সামগ্ৰীৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব। শোণিতপুৰ জিলাৰ বিহগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গটলং পঞ্চায়তৰ সন্মিলন কক্ষত জিলা পৰ্যায়ত আজি এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰা হয়। পৰিয়াল পৰিকল্পনা সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 18 জুলাইলৈ চলিবলগীয়া এই কাৰ্যসূচীত জিলা প্ৰশাসনে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়তো আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে এই দিৱস অনুষ্ঠিত হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় নগৰ অঞ্চলৰ 3 গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও মহাবিদ্যালয়টোৰ জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয়। 70 গৰাকী NCC কেডেটে পৰিয়াল পৰিকল্পনাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশ লয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডাংকামুকাম খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। মুকলি ভাষণত স্বাস্থ্য বিষয়া ডাঃ দুৰ্গেশ্বৰ ইংতিয়ে পৰিয়াল পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। জিলাখনৰ উম্পানাই, জিৰিকেণ্ডেং আৰু হামৰেণতো এই দিৱস পালন কৰা হয়। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব বুলি উল্লেখ কৰে। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীবৰগোহাঁয়ে আজি ডিমৌ পৌৰসভাই নতুনকৈ স্থাপন কৰা খোৱাপানী যোগান প্ৰকল্পটো মুকলি কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামি ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন। ডিব্ৰুগড়ত বিজেপিৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ। শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ শৈক্ষিক, প্ৰশাসনিক আৰু আন্তঃগাঁথনিৰ পৰ্যালোচনা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।
0: এয়া আকাশবাণী নগাঁও, আগবঢ়াইছো কৃষক বাণী।

0: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আৰম্ভ কৰিছোঁ কৃষকবাণী। ঘৰুৱা কাম বনৰ উপৰিও নিজৰ আগ্ৰহৰ জৰিয়তে উদ্যমিতা বিকাশ কৰা এগৰাকী মহিলা ইলোৰা ভূঞা বৰাৰ লগত হোৱা কিছু কথা বতৰা আজি আপোনালোকক শুনাবলৈ লৈছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই শিতানত আলোচনা কৰিবলৈ লৈছোঁ আমাৰ অসমৰ যিসকল জীয়ৰী বোৱাৰী আছে, যিসকল গৃহিণী আছে, সেইসকলে কিদৰে উদ্যমিতা বিকাশ কৰিছে বা তেওঁলোকৰ যিখিনি সময় সেই সময়খিনিক ব্যৱহাৰ কৰি কেনেকৈ ইয়াক আৰু বেছি মূল্যৱান কৰি তুলিছে, এই কথাখিনি আমি আজি পাতিম। আৰু তাৰ কাৰণে আজি আমি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ নগাঁৱৰ নিচেই ওচৰতে থকা কুজিদাহৰ এগৰাকী মহিলা ইলোৰা ভূঞা বৰাক।
1: নমস্কাৰ।
0: নমস্কাৰ। পোনপ্ৰথমে মই আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আৰু আমাৰ এই অনুষ্ঠানটো মূলতঃ যিহেতু আমি কৃষিৰ কথা পাতোঁ, গতিকে আপোনাৰ লগত আমি কৃষিৰ কথাই পাতিম।
1: হয়।
0: মই এই কথাটো এইকাৰণেই কৈছোঁ যে আপুনি আপোনাৰ যিবোৰ কৰ্ম কৰি আছে সেইবোৰ আচলতে বহুমুখী প্ৰতিভাৰে আপুনি বিকাশ কৰি আছে, আপোনাৰ বহুবিলাক কাম কৰি আছে, কিন্তু গোটেই কথাখিনি পাতিব পাৰিলে যদিও বা আমাৰ ভাল লাগিলেহেঁতেন, তথাপিও আমাৰ সিমানখিনি সময় নাথাকিব। সেইকাৰণে আমি পোনপ্ৰথমেই আমি আপোনাক সুধিবলৈ বিচাৰিছোঁ যে আপুনি কৃষিৰ লগতো জড়িত। আমি জানো যে আমাৰ এই পৃথিৱীখনত মাটিৰ পৰিমাণ কম থাকে আৰু সেই মাটিখিনিতে আমি থাকিবও লাগিব, আমাৰ প্ৰয়োজনীয় খাদ্যও আমি ইয়াৰ পৰা মানে উৎপন্ন কৰিব লাগিব বা গছ গছনিও ইয়াত আমি ৰাখিব লাগিব। বৰ্তমান সময়ত সেউজীয়াকৰণৰ কাৰণে এটা ধৰক ৰিভলিউশ্যনেৰী পদক্ষেপ কিছুমান লোৱা হৈছে আৰু সেইটোৰ আধাৰতে আমি গছপুলি ৰোপণ কৰিছোঁ বা বিভিন্ন ধৰণৰ উদ্ভিদ আমি সংৰক্ষণ কৰিছোঁ, এই কামখিনি আমি কৰি আছোঁ। এতিয়া আপুনি ধৰক এই কৃষিৰ ক্ষেত্ৰখনত কিয় আহিলে আৰু কেতিয়াৰ পৰা আহিলে?
1: মই 1998 চনত বিবাহ হৈছিলে মোৰ, আৰু লাহে লাহে মোৰ মানে যিখন ঘৰত বিয়া হৈছে তেওঁলোক আচলতে কৃষিৰ লগত জড়িত, তেওঁলোকৰ বহুত মাটি আছিলে, খেতি বাতি কৰিছিলে। লাহে ধীৰে মই খেতি বাতিলে হেৰি কৰোৱা নাছিলোঁ, কিন্তু শাক পাচলি মানে মই ভাবিছিলোঁ যে শাক পাচলিখিনি যদি আমি ঘৰৰ পৰা খাব পাৰোঁ তেতিয়া সাৰ দিয়া শাকটোৱে যিহেতু শাক পাচলিখিনি আমাৰ যিহেতু শৰীৰত অনিষ্ট কৰে, আমি ঘৰুৱা যিটো মানে শাক পাচলি উৎপাদন কৰিব পাৰোঁ তাৰে দুটা আমি বেচিবও পাৰোঁ, বেচি পেলাই আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ, তাৰ উপৰি মানে আমি ধৰক নিজে খায়ো কিছু কিছু লোকক এনেও দিছোঁ, তেনেকৈ আমি চলিছোঁ।
0: হয়। এতিয়া ধৰক এই যিটো কথা, এই আপুনি যিটো মানে কৃষিৰ যিটো যাত্ৰা, এইটো এটা মই যিমানখিনি আপোনাক দেখিলোঁ সেইটো এটা দীঘলীয়া পৰিক্ৰমা। আপুনি এই দুটা আঢ়ৈটা দশক ধৰি পেলাই এই কামখিনি কৰি আছে আৰু এগৰাকী মহিলা হিচাপে মানে মহিলা মানে গৃহিণী আৰু গৃহিণী হিচাপে তেওঁৰ গৃহিণীৰ কামখিনিতো থাকেই, ঘৰুৱা কামখিনি, সেইটোৰ উপৰিও আপুনি উপৰুৱা সময় দি পেলাই বা উপৰুৱা এটা চিন্তা কৰি পেলাই কৃষিৰ ক্ষেত্ৰখনত কিছু মানে আগুৱাই যাবলৈ চেষ্টা কৰিছে বা সেইধৰণে গৈও আছে। আপুনি এই ধৰণৰ কামখিনি কৰোঁতে মনত শান্তি পায় নে নাপায় বা আপুনি এই কামটো কৰিবলৈ বাধ্য নেকি?
1: মই এইটো কাম কৰিবলৈ আচলতে বাধ্য নহয়, কিন্তু মই এনেকুৱা কাম মই এনেই থাকি বেয়া পাওঁ। প্ৰথম কথা হ'ল মই এনেই থাকিব নোৱাৰোঁ, কিবা এটা নহয় কিবা এটা কামত ব্যস্ত হৈ থাকোঁ। যদি ৰাতিপুৱা খুব সোনকালে উঠোঁ, উঠি পেলাই ঘৰুৱা সেই কামখিনি কৰি ল'লোঁ, তাৰপিছত ওলাই দেখিলোঁ যে নাই এতিয়া এইটো পাচলিৰ ছিজন, গতিকে মই এইখিনি পাচলিৰ ব্যৱস্থা কৰোঁ, এইখিনি পাচলি এনেকৈ কেনেকুৱা ধৰণে কৰিব লাগে। মই অকণমান মোবাইলত চাই পেলাই দুই এটা হেৰি লওঁ বাৰু, টিপছ লওঁ, কিন্তু সেই তেনেকৈ কৰি পেলাই মানে ঘৰখনৰ মানুহখিনিয়ে ধৰক কিনা পাচলি খোৱাতকৈ ঘৰৰ যেতিয়া পাচলি মই ছিঙি লৈ যাওঁ তেতিয়া দেখি পেলাই সকলোৱে ভালো পায়, মোৰো আনন্দ লাগে যে এনেকুৱা এটা কাম মই কৰিব পাৰিছোঁ, মোৰ নিজৰে বহুত ফূৰ্তি লাগে। মানে যেতিয়া ছিঙি মানে খৰাহিটোত পাচলিখিনি ছিঙি নিওঁ, জিকা ছিঙি নিওঁ, ধৰক বেঙেনা ছিঙি নিওঁ, লেচেৰা তাৰপিছত তিয়ঁহ, এই নতুনকৈ এতিয়া তিয়ঁহ লাগিছে, তিয়ঁহ ছিঙি নিওঁ, তেতিয়া মানে ঘৰৰ মানুহখিনি এতিয়া ভালেই পায় বাৰু, আৰু মোৰ নিজৰো মনটোত খুব ভাল লাগে।
0: হয়, আচলতে এই সৃষ্টিৰ যিটো মানুহৰ মানে উৎসাহ, সৃষ্টিত যিটো উৎসাহ থাকে, সেইটো সঁচাকৈ খুব এটা
1: অতি আনন্দ,
0: যিকোনো কোনোবাই হয়তো ছবি আঁকিছে, কোনোবাই হয়তো গান গাইছে, সকলোতে নতুন যিটো সৃষ্টি, সেই সৃষ্টিটোত এটা মানে অনাবিল আনন্দ থাকে, আৰু সেই অনাবিল আনন্দটো যদি উপভোগ কৰিব পৰা যায় তেতিয়াহ'লে সকলো বস্তুৱেই বৰ সুখৰ হৈ উঠে আৰু সকলো বস্তুৱেই মানে উপভোগ্য হৈ উঠে, নহয়নে বাৰু? আৰু আপুনিও ঠিক সেই কামটোৱে কৰিছে। আপুনি শিক্ষা দীক্ষা লোৱাৰ পাছত আপুনি ধৰক গৃহস্থ হ'ল, হোৱাৰ পিছত আপুনি ভাবিলে যে মই এই পৰিয়ালটোৰ লগতে খোজ মিলাই গৈ থাকোঁ, যিহেতু সেই পৰিয়ালটো কৃষিৰ লগত বিশেষভাৱে জড়িত আছিল। আৰু ক'বলৈ আচলতে আমাৰ এটা কথা ভালো লাগে যে আমাৰ অসমৰ প্ৰায় প্ৰত্যেকটো পৰিয়ালেই বা প্ৰত্যেকজন লোকেই আজন্মভাৱে কৃষক, নহয়নে বাৰু? আমি সৰুৰ পৰাই সেই কথাখিনি আমি দেখি আহিছোঁ, শুনি আহিছোঁ, শিকি আহিছোঁ, আৰু সেইকাৰণে আমি প্ৰত্যেকেই অলপ হ'লেও কৃষিৰ লগত জড়িত হৈ থাকোঁ।
1: বিশেষকৈ মানে মোৰ শহুৰৰ দেউতাক জয় বৰা বুলি ক'লে যে গোটেই অঞ্চলতেই চিনি পায়, তেখেতৰ শ শ বিঘা মাটি আছিলে, গতিকে তেওঁলোক কৃষিৰ লগত বহুত বেছিকৈ জড়িত আছিলে। মই সেইকাৰণে মানে ভাবিলোঁ যে মই অলপ মানে খেতি বাতি কিবা অলপ যদি শাক পাচলিখিনিকে যদি ঘৰত কৰিব পাৰোঁ তেতিয়াও ভাল লাগে, সেইকাৰণেহে মই এইবিলাক কামত আগবাঢ়িলোঁ। আৰু মোৰ বিশেষকৈ মানুহজনে কুজিদা হায়াৰ ছেকেণ্ডেৰীত শিক্ষক কৰে।
0: এই যে যিটো ধৰক যিকোনো এটা ফচল গজোৱা বা তাক বৃদ্ধি কৰা, এইখিনি কিন্তু এটা ইয়াত বৈজ্ঞানিক কিছুমান ধাৰণা কিছুমান সোমাই থাকে, আৰু সেইবিলাক যদি আমি জানিব পাৰোঁ তেতিয়াহ'লেহে সেই কামটোত আমি নিপুণ হ'ব পাৰিম বা কামটো আমি আগুৱাই নিবলৈ সহজ হ'ব। যেনেকৈ যে বৰ্তমান সময়ত আমি কিবা এটা পুলি গজাব লাগে, এতিয়া ধৰক পুলি গজোৱাৰ বিভিন্ন ধৰণৰ উপায় থাকে, যেনেকৈ আমি গুটি দিও পুলি গজাব পাৰোঁ, বা গছৰ পৰা ডাল কাটি আনিও পুলি গজাব পাৰোঁ, আজিকালি পাতৰ পৰা বনোৱা কিছুমান পদ্ধতিও ওলাইছে, যদিও বা আগতেও আমাৰ পাতে গজা কিছুমান উদ্ভিদ আছিলে, কিন্তু তথাপিও বৰ্তমান সময়ত কিন্তু পাতৰ পৰা উলিওৱা বিভিন্ন ধৰণৰ কিছুমান প্ৰযুক্তি কিছুমান ওলাইছে। আপুনি হয়তো দেখিছেই যে আজিকালি G9 যিবিলাক কলপুলি আছে, হয়নে বাৰু? সেই তেনেকুৱা কিছুমান গছ আছে যিবিলাক আমি খুব ক্ষুদ্ৰ ক্ষুদ্ৰ এটা কলাৰ পৰা, যিবিলাক আমাৰ উদ্ভিদ কলা থাকে, সেইবিলাকৰ পৰাই আমি তাক ডাঙৰ কৰি পেলাই এজোপা গছলৈ পৰিণত কৰিব পাৰোঁ। আৰু এই গোটেই কামখিনি কৰিবৰ কাৰণে এটা প্ৰশিক্ষণ যদি ল'ব পৰা যায় তেতিয়াহ'লে খুব ভাল হয়। আপুনি এনেকুৱা প্ৰশিক্ষণৰ বাটেৰে গৈছিল নে কেতিয়াবা?
1: মই তেনেকুৱা প্ৰশিক্ষণ লোৱা নাছিলোঁ, কিন্তু মোৰ মানে দেখিছিলোঁ মোৰ বৰদেউতাই খেতি বাতি কৰিছিলে মোৰ ঘৰত, গতিকে সেই বৰদেউতাই শাক পাচলিৰ লগত মানে হেৰি কৰি থাকোঁতে বৰদেউতাৰ লগত থাকোঁ, আৰু মোৰ দেউতা স্বৰ্গীয় খগেন্দ্ৰনাথ ভূঞা বৰা, দেউতাই বিশেষকৈ খেতি বাতিৰ বিষয়ে বিশেষ নাজানিছিলে, কিন্তু বৰদেউতাহঁতৰ লগত আমি মানে একেখন ঘৰতে ডাঙৰ দীঘল হোৱা যে বৰতাৰ পিছে পিছে যাওঁ, তাৰমানে কেনেকুৱা কি কৰে, কেতিয়াবা ধৰক বৰতাই মৈ মাৰিলে আমাক উঠাই দিয়ে, মই উঠাই দি মানে বৰতাই কয় আৰু পাৰিবি, এই যে হাঁহ পালোঁ, হাঁহ পাই পেলাই মানে তেনেকৈহে আগবাঢ়ি গ'লো।
0: সেইটো এটা মনৰো ফূৰ্তি হ'ল, আৰু সেই ফূৰ্তিৰ লগে লগে এটা কথা এটা শিকাও হ'ল, নহয়নে? আমাক যেনেকৈ কয় দেখি শিকে, ঠেকি শিকে, নহয়নে বাৰু? পঢ়িও শিকে, গতিকে কৰি শিকে, গতিকে আপুনি সেই বস্তুটো ধৰক কৰিছে, কৰি পেলাই শিকিছে, নহয়নে? সেইধৰণে কিন্তু আমি আগবাঢ়ি গৈ থাকিব পাৰোঁ। এতিয়া কৃষিৰ ক্ষেত্ৰত এটা কথা হ'ল, প্ৰথম কথা হ'ল আমি আমাৰ যিটুকুৰা মাটি, সেই মাটিটুকুৰা খুব ধুনীয়া হ'ব লাগে। অৰ্থটো এইটোৱে যে মাটিটুকুৰা সাৰুৱা হ'ব লাগে, মাটিটুকুৰা সাৰুৱা হ'ব লাগে। তাৰপিছত আমি যিটো গছপুলি ৰুম, সেই গছপুলিটোৰ যিটো বীজ, যদি আমি ডালেই ৰুওঁ, নহ'লে বা পাতেই ৰুওঁ, নহ'লে বা আমি যদি গুটিয়ে ৰুওঁ, সি উৎকৃষ্ট মানদণ্ডৰ হ'ব লাগে। তাৰমানে তাৰ যিটো মাতৃগছ আছিলে সেইটো যাতে খুব ভাল হয়, ভাল উৎপাদন দিব পৰা হয়, সেই ধৰণৰ কথাখিনি আমি আগতীয়াকৈ নিশ্চিত কৰি ল'ব লাগে, হয়নে? এই দুটা কথা চাগে আপোনালোকে কৰি লয়। তাৰপিছত মাটিত যিবিলাক জৈৱিক অনুজীৱ থাকে সেইবিলাকৰ কথাও আমি অলপ অচৰপ জানিব লাগে। এতিয়া কেতিয়াবা কেতিয়াবা মাটিৰ কি হয়, থাকিবলগীয়া গুণাগুণবিলাক নাইকিয়া হৈ যায়, সেই যেতিয়া মাটিৰ গুণাগুণ নাইকিয়া হৈ যায় তেতিয়াহ'লে মাটি টুকুৰা পুনৰাই আৰু সেই গুণাগুণ বিশিষ্ট কৰি ল'ব লাগিব আৰু সেই কামটো কৰিবৰ কাৰণে আমি বাহিৰৰ পৰা কি কৰিব লাগিব উৰ্বৰতা দিব লাগিব কেনেকৈ দিম বাহিৰৰ পৰা গতিকে আমি সাৰ প্ৰয়োগ কৰিম
1: সেই ক্ষেত্ৰত মই সাৰ বিশেষকৈ মানে ঘৰুৱা শাক পাচলি যি আমি মানে কাটো প্ৰতিদিনাই কাটো ধৰক সেইখিনিহে মই ব্যৱহাৰ কৰোঁ মানে সেইখিনি ধৰক গাঁত খান্দি থৈ দিওঁ থৈ দি দি লাহে লাহে যেতিয়া সেইখিনি পচি পেলাই পচন সাৰ হয় সেই বস্তুখিনিহে মই দিওঁ এনেই কিনা সাৰ মই ব্যৱহাৰ নকৰোঁ এই বস্তুটো মোৰ বৰমাই কৰে মোৰ বৰমা বহুত কাজী মানুহ আছিলে মইনা বৰা স্বৰ্গীয় মইনা বৰা সেই বৰমাই মানে কৰিছিলে তেনেকুৱাবিলাক কৰিছিলে বৰমাৰ পৰা বহুত শিকিছিলোঁ মানে বহুত কামেই শিকিছিলোঁ বৰমাৰ পৰা মোৰ প্ৰতিটো খোজতেই বৰমাৰ অৱদান আছে বুলি ক'ব লাগিব গতিকে মানে সেই তেনেকেই শিকিছিলোঁ শিকি পেলাই যেতিয়া সাৰখিনি হেৰি হয় তেতিয়া নি পেলাই সেইখিনি দি লৈ অলপ দিনৰ পিছত
0: কিমান দিন ৰাখিব লাগে সেই ধৰক পেলনীয়া যিখিনি বস্তুখিনি
1: পেলনীয়া কিমান দিন বুলি মানে তাৰ পচাৰ লগত কথা আৰু বস্তুখিনি কিমান দিনত পচে সেইটো লগত কথা কাৰণ কেতিয়াবা বৰষুণৰ দিন হয় কেতিয়াবা ৰ'দ হয় সেই নিৰ্দিষ্ট দিন দিব নোৱাৰি আপোনাৰ তাৰমানে
0: তাৰমানে ধৰক এইটো কৰাৰো এটা নিয়ম থাকে
1: হয়নে
0: বাৰু কেতিয়াবা কোনোবাই হয়তো কিবা এটা বাকচত কৰিব পাৰে কোনোবাই মাটিত গাঁত খান্দি
1: মই গাঁত খান্দি লওঁ
0: গাঁত খান্দি কৰিব পাৰে আকৌ এইটো এটা ধৰক আগতে নাদেৱ কম্প'ষ্ট বুলি এটা বস্তু আছিলে সেই ধৰণেও কৰিব পাৰে নতুবা পাইপ কম্প'ষ্ট আছে এটা পাইপত সেই কামটো কৰিব পাৰি এই ধৰণেও কৰিব পাৰি বিভিন্ন ধৰণৰ কম্পষ্ট সৃষ্টি কৰাৰ কিছুমান তৰিকা আছে ধাৰণা আছে সেইবিলাকৰ ভিতৰত আপুনি যেতিয়া গাঁতত কৰে তে গাঁতত কৰিলে তাত বস্তুটো পচি যায় সেই পচিবৰ কাৰণে তাত তাৰ লগত কেতিয়াবা আমি গোবৰ মিহলি কৰি দিওঁ নহয়নে আৰু কাৰণ যদিহে তাত জীৱ থাকে এইবিলাক সেই জীৱটোৱেহে জীৱ থকা বস্তুবিলাক সোনকালে পচে আচলতে নহয়নে বাৰু তাত গতিকে সেই যদিহে আমি তেনেকুৱা ধৰণৰ জৈৱিক কিবা ব্যৱস্থা কৰোঁ তাত এটা সময় এটা লাগে কিন্তু ই তৎক্ষণাত নহয় সেই কামটো কৰিবৰ কাৰণে আপোনাক দুই তিনিমাহ সময় লাগেনে এবাৰ যদি আপুনি ধৰক আপোনাৰ ঘৰুৱা যিখিনি পেলনীয়া শাক পাচলি
1: দুমাহমান লাগে
0: গতিকে সেই ধৰণেৰে আপুনি সেই যিটো জৈৱিক সাৰ সেইটো প্ৰস্তুত কৰি ল'ব পাৰে আৰু তাৰোপৰি যদিহে আপোনাক খুব খৰতকীয়াকৈ লাগে কেতিয়াবা বা তেনেকুৱা যদি অনুভৱ কৰা যায় বা সৰহীয়া হিচাপে যদি কৰিবলগীয়া হয় তেতিয়াহ'লে তাত এক ধৰণৰ বেক্টেৰিয়া বা বীজাণু আমি তাত দি দিব পাৰোঁ সেইটো দি দিব পাৰোঁ সেইটো তেনেকুৱা এটা ব্যৱস্থাও থাকে আৰু সেইবিলাক আমি কিনিবলৈও পাওঁ গতিকে তেনেকুৱা যদি অলপমান কিনি আনি পেলাই তাৰ নিৰিখ থাকে মই সেইকাৰণেই কৈছোঁ যে এই কামখিনি কৰিবৰ কাৰণে এটা ভাল যদি সেই জোখটো জানিবৰ কাৰণে আমাৰ এটা ট্ৰেইনিং প্ৰয়োজন আছে নহয়নে বাৰু সেই কামখিনি যদি কৰোঁ এইবিলাক তেতিয়া আমি বেছি সুন্দৰ কৰিব পাৰিম আৰু যিমানেই সুন্দৰ কৰিব পাৰিম তেতিয়া তাৰ পৰা আমাৰ উৎপাদনটো বেছি হ'ব আৰু যিটো আমাৰ ধৰক ইক' ফ্ৰেণ্ডলি কম খৰচ হ'ব নহয়নে আৰু আমাৰ যিটো পৃথিৱীখন ধুনীয়া কৰি ৰখাৰ যিটো সপোন সেই সপোনটো সহজতে পূৰ হ'ব গতিকে সাৰৰ ক্ষেত্ৰত আপোনাৰ যিটো ধাৰণা সেইটো আমি শুনি খুব ভাল পালোঁ যে আমাৰ সাৰ সাধাৰণতে দুই ধৰণৰ আমি
1: ব্যৱহাৰ
0: জৈৱিক আৰু অজৈৱিক সাৰ যিটো আমি ৰাসায়নিক সাৰ বুলি কওঁ ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলে ইয়াৰ ফলাফলটো বহু সময়ত খুবেই ভাল কিন্তু যদিও বা ভাল হয় তাৰ কিছুমান পাৰ্শ্বক্ৰিয়া থাকে আৰু সেই
1: শৰীৰৰ পক্ষে ক্ষতিকাৰক যিটো
0: ক্ষতিকাৰক হয় শৰীৰৰ ক্ষতিকাৰক হয় তাৰ লগে লগে মাটিৰো
1: ক্ষতি
0: হয় আৰু মাটিডৰা যিহেতু আমি যুগ যুগান্তৰৰ কাৰণে ৰাখিব লাগিব আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে আমি এটুকুৰা সুস্থ মাটি যিহেতু দি থৈ যাব লাগিব গতিকে মাটিটোৰ স্বাস্থ্যও আমি চাব লাগিব
1: এই ক্ষেত্ৰত মই অৱশ্যে BSc পাছ কৰা BSc কিন্তু সেই তেতিয়া মানে বায়'লজিত পাইছিলোঁ এইখিনি কেনেকুৱা ধৰণে মাটিখিনি প্ৰস্তুত কৰিব লাগে সেইবোৰৰ পৰাও সহায় পাইছিলোঁ কিছু
0: হয় হয় আপোনাৰ যিটো শৈক্ষিক জ্ঞান আছে সেইটোও কিন্তু আপোনাৰ এই কামখিনি কৰাত অলপ সহায় কৰিছে আৰু কৰিবই গতিকে এইটো এটা কথা যে সাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত আমি সদায় যদি জৈৱিক সাৰ প্ৰয়োগ কৰোঁ তেতিয়াহ'লে মাটি টুকুৰাও ভাল হৈ থাকিব আৰু আমাৰ স্বাস্থ্যও ভালে থাকিব এতিয়া তাৰ লগতে আৰু এটা কথা আমাৰ চৰকাৰে কিন্তু কি কৰিছে মাটিৰ স্বাস্থ্য ভালে আছেনে নাই পৰীক্ষা কৰিবৰ কাৰণে মাটি পৰীক্ষা কৰা কিছুমান কেন্দ্ৰ আছে বা ঠাই আছে সেইধৰণে আমি মাটিটো পৰীক্ষা কৰি ল'ব পাৰোঁ যেনেকৈ ধৰক মাটিত কোনটো সাৰৰ
1: পৰিমাণটো
0: কিমান আছে নহয়নে তাৰোপৰি ধৰক এই মাটিটো আমলি নে মাটিটো বেছি বা নহয় কেতিয়াবা ধৰক মাটিটো বেছি খাৰুৱা হৈ যায়
1: কেতিয়াবা বালিয়া হ'ব
0: পাৰে, সেই ধৰণৰ যিখিনি গুণাগুণ সেইখিনিও পৰীক্ষা কৰি ল'ব পাৰে। তাৰ কাৰণে চৰকাৰে যদি আপোনাৰ মাটিটুকুৰা আপুনি পৰীক্ষা কৰে তেতিয়াহ'লে এখন ছয়েল হেল্থ কাৰ্ড বুলি এটা এখন কাৰ্ড মানে এখন চাৰ্টিফিকেট মানপত্ৰ এখন প্ৰদান কৰে। যদি সেই মানপত্ৰখন আমি লওঁ তেতিয়াহ'লেও মাটিৰ স্বাস্থ্যৰ বিষয়ে আমি জানিব পাৰোঁ, বা চৰকাৰী যিখিনি পিছত যদি সেই মাটিটুকুৰা ব্যৱহাৰ কৰিবলগীয়া হয় সেই ক্ষেত্ৰতো আমাৰ কিছু লাভ হয়। গতিকে মই আশা কৰিছোঁ আপোনালোকে এই ধৰণে মাটি পৰীক্ষা কৰি ল'ব যাতে মাটিৰ স্বাস্থ্যটো ভালে থাকে। আমি ভালকৈ ব্যৱহাৰ কৰিছোঁৱে, তথাপিও যদি আমি এই ধৰণে আৰু অলপ মানে সচেষ্ট হওঁ তেতিয়াহ'লে মাটিটুকুৰা যুগ যুগান্তৰৰ কাৰণে বেছি ভাল হৈ থাকিব। তাৰ উপৰিও আৰু এটা কথা আমি বৰ্তমান সময়ত অতি সহজভাৱে কৰিব পাৰোঁ যে মাটিৰ যিটো পিএইচ লেভেল বা যিটো আৰ্দ্ৰতা সেইটো পৰীক্ষা কৰিবৰ কাৰণে কিছুমান ডিভাইচ পায়, সৰু সৰু যন্ত্ৰ পায়। সেই যন্ত্ৰবিলাক অনলাইনতো উপলব্ধ বা ক'ৰবাৰ পৰা আপোনালোকে পোনপটীয়াভাৱেও কিনি আনিব পাৰে। গতিকে সেইটো যদি ল'ব পাৰোঁ, তাত দুডাল দণ্ড থাকে, এডাল তামৰ আৰু এডাল চিলভাৰৰ থাকে। গতিকে সেই দণ্ড দুডাল মাটিত সুমুৱাই দিয়াৰ লগে লগে সেই মাটিটুকুৰাত আপুনি যিহেতু ফুলৰটো আপোনাৰ ৰাপ আছে, গতিকে তাপ এটা যেতিয়া আপুনি প্ৰতিপালন কৰে ফুল এজোপা তাপত, তেতিয়া সেই তাপটোত পানীৰ পৰিমাণ কিমান আছে সেই কথাটো আপুনিতো জানিব লাগিব। বা আমাৰ ফুলবিলাকৰ কিছুমান ইনডোৰ থাকে, কিছুমান আউটডোৰ থাকে। ইনডোৰ যিবিলাক প্লান্ট থাকে সেইবিলাকত পানীৰ পৰিমাণটো কিমান লাগে আৰু আউটডোৰবিলাকত কিমান লাগে, বা বৰ্তমান সময়ত সেই তাপটোত কিমান পৰিমাণৰ জলীয় বাষ্প আছে, সেই কথাখিনি আমি জানিব লাগিব। সেই জানিবৰ কাৰণে তেনেকুৱা এটা ডিভাইচ পোৱা যায়, সেইটো দি পৰীক্ষা কৰিব পাৰি। অলপমান যদি মাটিত সুমুৱাই দিয়া যায় তেতিয়াহ'লে সেই তৎক্ষণাতেই তাত পোহৰ কিমান আছে, তাত আৰ্দ্ৰতা কিমান আছে আৰু সেই ধৰণৰ বা পিএইচ যিটো লেভেল সেই লেভেলটো পৰীক্ষা কৰি দি দিয়ে। গতিকে অহা সময়বিলাকত আপুনি তেনেকৈ যদি বৈজ্ঞানিকভাৱে যদি সেই কথাখিনি চিন্তা কৰে তেতিয়াহ'লে খুব ভাল লগা কথা হ'ব। গতিকে কৃষিৰ যাত্ৰাটো আপোনাৰ গম পালোঁ, এই ধৰণে আপুনি আপোনাৰ পৰিয়ালৰ পৰা সংস্কাৰ লৈছে বা আপোনাৰ নিজৰ পঢ়া শুনাৰ সময়ত আপুনি যিখিনি শিকিছে এই গোটেইখিনি একেলগ কৰি আপোনাৰ এই যিটো যাত্ৰা সেইটো আপুনি আগুৱাই লৈ গৈছে। আৰু সেইধৰণে কৰিয়ে আপুনি আজি এগৰাকী কৃষক হিচাপে বা এগৰাকী উদ্যমী মহিলা হিচাপে অঞ্চলটোত হওক গাঁওখনত হওক আপুনি জনাজাত হৈছে। গতিকে ভাল লাগিল আপোনাৰ কৃষিৰ কথাখিনি শুনি। এইবাৰ আহোঁ আপুনি কৰা আন এটা কামৰ কথা পাতিবৰ কাৰণে। সেইটো হৈছে আমি শুনামতে আপুনি পিঠা পনাৰ বনায় বা পিঠা পনাৰ ব্যৱসায়ো কৰে, তাৰমানে বেচা বিক্ৰীও কৰে। গতিকে এই কামখিনি কেনেকৈ কৰে বা কি কি পিঠা বনায় এই কথাখিনি আমাক থুলমূলকৈ কওকচোন।
1: মই আমাৰ অসমীয়া যিবোৰ থলুৱা পিঠা পনা সেই গোটেইখিনিয়ে মই বনাওঁ। আৰু সেই হিচাপে মই ধৰক প্ৰথম পদক্ষেপ হিচাপে মই ঘৰৰ মানে মা আৰু বৰমা আমি একেলগে আছিলোঁ যে দুয়োগৰাকী সেই সৰুৰে পৰা দেখিছিলোঁ। তেওঁলোকে মাৰ স্কুল আছিল যদিও বিভিন্ন ধৰণৰ পিঠা পনা জলপানৰ পৰা আৰম্ভ কৰি দুয়োগৰাকী লগ লাগি মানে সেইখিনি কাম কৰিছিলে। গতিকে ময়ো মানে এই আমাৰ যি নগাঁও ভোগালী মেলা তাত পিঠা পনাৰ কম্পিটিশ্যন হয় নহয়, মই এই যোৱা বছৰহে যোৱা নাই, এনেই তাত মই প্ৰতি বছৰে মানে পুৰস্কাৰ পাবলৈ সক্ষম হৈছোঁ। আৰু ঠিক তেনেকৈ দক্ষিণপাটত মহিলা সবলীকৰণে পাতিছিলে এটা অনুষ্ঠান, পিঠা পনাৰ কম্পিটিশ্যন পাতিছিলে, থলুৱা খাদ্য আৰু মানে থলুৱা পিঠা পনাৰ কম্পিটিশ্যন পাতিছিলে। তাত মাষ্টাৰ চেফ শান্তা শৰ্মা আছিলে, জাজ আছিলে, তেখেতে মোক মানে খুবেই বুজাইছিলে আৰু যে আপোনাৰ মানে বস্তুখিনি ইমান ভাল লাগিছে। তেখেতে মোক তাত প্ৰথম পুৰস্কাৰ দিছিলে আৰু কথাখিনি মানে কৈছিলে, মই মানে টেবুলখন খুব ধুনীয়াকৈ সজাইছিলোঁ, পানী দিয়া ভাতখিনি কেনেকৈ দিব লাগিছিলে বা কেনেকুৱা কি কৰিব লাগিছিলে গোটেইখিনি কথা মোক বুজাই দিছিলে আৰু তেখেতে মোক তাত প্ৰথম পুৰস্কাৰ দিছিলে। আৰু মই সেইফালৰ পৰা উৎসাহিত হৈয়ে কিন্তু মই ভাবিলোঁ যে মই ইয়াত কৰি চাওঁচোন বাৰু মোৰ কেনেকুৱা নহয়, কাৰণ মোৰ কুজিদা হায়াৰ ছেকেণ্ডেৰীখন ওচৰতে আছে জাজৰী হায়াৰ ছেকেণ্ডেৰী, তাৰপিছত আমাৰ তাত আছে পোষ্ট অফিচ, বেংক, তাৰপিছত কলেজ আছে, হাতীচুং কলেজ আছে। গতিকে মই ভাবিলোঁ মই ঘৰতে এই বস্তুটো আৰম্ভ কৰোঁ। ঠিক সেই 24 চনত মই মেট্ৰিক পৰীক্ষাৰ আৰম্ভ হওঁতে মই বাহিৰত মানে হেৰি দি স্ক্ৰীণ দি পেলাই মই দোকানখন আৰম্ভ কৰিছিলোঁ, হোটেল এম এছ জলপান বুলি মই তাতেই আৰম্ভ কৰিছিলোঁ। আৰু আৰম্ভ কৰিছিলোঁ মোৰ এওঁৰ ককা দেউতাক জয় বৰাৰ নামেৰে, মানে জয়ালয় বুলি লিখি পেলাই আৰম্ভ কৰিছিলোঁ মই। গতিকে সেই তেনেকৈ আৰম্ভ কৰোঁতে তেতিয়া মোৰ মানে খুব চেল হ'ল, চেল হোৱাৰ পিছত মোৰ মনটো মানে খুব ভাল লাগিল, ভাল লাগি পেলাই আৰু উৎসাহিত হৈ মই সেই বস্তুটো ৰাখিয়ে থ'লোঁ। এতিয়া বৰ্তমান মই ধৰক মানে পিঠা পনা অৰ্ডাৰ লওঁ, বিয়াৰ অৰ্ডাৰ, বিয়াৰ পিঠা পনা অৰ্ডাৰ লওঁ বা এনেকুৱা জন্মদিনৰ যাক যেনেকৈয়ে লাগে তেনেকৈয়ে দিওঁ বা শ্ৰাদ্ধ অনুষ্ঠানৰ এনেকুৱা লওঁ। তাৰোপৰি মই ভাত মাছ মাংস পোলাও মানে হোটেল এখনত সাধাৰণতে যিবোৰ পোৱা যায় বা ৰেষ্টুৰেণ্টবোৰত যিবোৰ চলে মাছ মাংস পোলাও ৰুটি মাংস যি বিচাৰে মই সকলোখিনি মানে মোক খালি অৰ্ডাৰটো দিলে বোলে টাইমটো লাগিব খালি বোলে মোক আমুক দিনা ইমান টাইমত লাগিব মই লগে লগে মানে
0: কিমান প্লেট লাগিব
1: প্লেট লাগে মই পেকিং মানে দি দিব পাৰোঁ, পেকিং কৰোঁ। কেতিয়াবা মোৰ ঘৰত খাবলৈও যায়, বেংকলৈ অহা মানুহবোৰ কষ্ট হয় নহয়, গৈয়ে ফোন কৰে, মই মানে কৈছোঁ যে আপোনালোকে আহিলে মোক এটা ফোন কৰিব, গৰম গৰম পিঠা খোৱাম, মই ভাপত দিয়া পিঠা খায়, চচ পিঠা খায়, বৰ পিঠা খায়, মানে যিয়ে খায় মই মানে ধৰক বনাই দিব পাৰোঁ, মই বনাই দিওঁ।
0: এইটো সেইবিলাক বনাবৰ কাৰণেতো আপোনাৰ হা সৰঞ্জামো লাগিব আৰু লগে লগে তাৰ যিবিলাক যিটো যিটো কেঁচা সামগ্ৰী, কেঁচা সামগ্ৰীটো লাগিব,
1: সম্পূৰ্ণ মোৰ মানুহজনে যোগান ধৰে আৰু মোৰ বিশেষকৈ ভণ্টি যুগস্মিতা ভূঞা বৰাই মোক এই ক্ষেত্ৰত বহুত সহায় কৰিছে।
0: গতিকে
1: বা ভণ্টি ভিনদেউ দাদা বৌ সকলোৱে মোক উৎসাহিত কৰিছে, মোৰ মানুহখন আৰু মানুহজন আৰু মানে মোৰ ল'ৰা ছোৱালী দুটা সিহঁত দুটাই মোক যথেষ্ট সহায় কৰিছে।
0: গতিকে গোটেইখিনিয়ে মিলি আপুনি এই কামখিনি আচলতে কৰি আছে, এটো সেইটোৱে মানে দলবদ্ধভাৱে কৰা কাম এটা।
1: আৰু এওঁলোকৰ ঘৰৰ ফালে পৰা ধৰক খুৰী শাহু মানে এনেকুৱা এটা উৎসাহ মানে ইমান উৎসাহিত কৰে, খুৰীয়ে কয় কিয় খুৰীয়ে মানে মই কৈছিলোঁ যেতিয়া মই শান্তা শৰ্মাৰ সেই হেৰিয়াত যাবলৈ ধৰিছিলোঁ, তাৰপিছত মই বোলে খুৰী ইমান অসুবিধা দক্ষিণ পাতত পাতিছে, কৈছে তোমাক মই কৈছোঁ নহয় তুমি যোৱা, যাবই লাগিব যাবই লাগিব। তাৰপিছত গৈ যেতিয়া ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ তেতিয়া খুৰীয়ে মানে মোক কৈছে কৈছে সেয়া মই তোমাক কৈছিলোঁ নহয় তুমি পাবাই। গতিকে তেনেকৈ মই ধৰক পিঠা পনা বিক্ৰী কৰিও মোৰ মানে নিজৰ হাত খৰচটো ওলাই থাকে,
0: হাত খৰচটো ওলাই থাকে আৰু এইটো এটা ভাল কথা।

0: সংস্কৰণ কৰিব খোজোঁ, তেতিয়াহ'লে এই কামবোৰৰ এটা উপায় হ'ব পাৰে, এইবোৰ কাম এটা এটা কাম হ'ব পাৰে। উদ্যমী বহুমুখী প্ৰতিভা থকা মহিলা ইলোৰা ভূঞা বৰাৰ লগত হোৱা কথা বতৰা শুনিলে। এইবাৰ আহিছোঁ আজিৰ কৃষক শিতানলৈ। এই শিতানত আজিৰ আমাৰ কৃষক বন্ধুগৰাকী হ'ল খেনচুৱা কুমাৰ গাঁৱৰ নিতুমণি শইকীয়া। তেখেতৰ লগত হোৱা কথা বতৰাত ভাগ লৈছে আমাৰ প্ৰতিনিধি ইনুমণি মহন্তই।
1: প্ৰিয় কৃষক বন্ধু, আমি আজি উপস্থিত হৈছোঁহি খেনচুৱাৰ কুমাৰ গাঁৱত। ইয়াত আমি এজন কৃষকৰ ওচৰলৈ আগবাঢ়িছোঁ। নমস্কাৰ।
2: নমস্কাৰ।
1: হয়, আপুনি কি খেতিৰ লগত জড়িত হৈ আছে বৰ্তমান?
2: মই এতিয়া বৰ্তমান মৰা খেতিৰ লগত জড়িত হৈ আছোঁ। মই এজন গাড়ী চালক, চন্দীপনী স্কুলৰ ড্ৰাইভাৰ হয়। এতিয়া বৰ্তমান মৰা খেতিকে কৰিছোঁ, 6 বিঘামান হ'ব মৰা।
1: এই মৰাপাত খেতিটো কৰিবলৈ আপুনি প্ৰথমে মাটিখিনিৰ যিটো প্ৰস্তুতি কৰিব লাগিছিলে, সেইটো কেনেধৰণে কৰিছিলে?
2: প্ৰথম এক্সাৰ হাল মাৰিলোঁ, তাৰপিছত অলপ দিন ৰখাৰ পিছত আকৌ 2 নম্বৰ চাহ মাৰিলোঁ। 3 নম্বৰ চাহত গুটি ৰোপণ কৰি পেলাই 3 নম্বৰ চাহ মাৰি ফিনিচিং চাহ মাৰিলোঁ। মাৰি গুটি অলৰেডি পেলাই দিয়া হৈ গ'ল। এতিয়া বৰ্তমান মানুহজনতকৈ ওখ হৈ গ'ল আৰু মৰা খেতিটো। আৰু ধৰি লওক 2 মাহ আৰু 1.5 মাহৰ পিছত কাটিব পৰা অৱস্থাত
1: আছে। হয়, এতিয়া আপোনালোকৰ ইয়াতো পানীৰ সুবিধা একেবাৰে ওচৰতে, অসুবিধা নাই?
2: হয়, সোলাৰ এটা আছে, চৰকাৰৰ ফালৰ পৰা সোলাৰ এটা পাইছোঁ, সোলাৰটো পাই পানী দিবলৈ সুবিধা হয়।
1: হয়, আৰু যেতিয়া আপুনি 3 চাহত আপুনি গুটিখিনি পেলাইছিলে, আৰু বীজটো ক'ৰ পৰা আনিছিলে?
2: বীজটো আমাৰ এগ্ৰিকালচাৰ দিছিলে, এগ্ৰিকালচাৰৰ ফালৰ পৰা বীজটো সংগ্ৰহ কৰিছোঁ, ফ্ৰী বীজ পাইছোঁ। আৰু বৰ্তমান বীজটো বেয়া নহয়, ভালেই বীজ পাইছোঁ, এইবাৰ সম্পূৰ্ণ গজিছে, এটাও মিছ মৰা নাই।
1: আৰু সেইখিনি ফ্ৰী পোৱাৰ কাৰণে আপোনাৰ যথেষ্টখিনি পইচা,
2: যথেষ্টখিনি পইচা ধৰি লওক 1 বিঘা মাটিত ধৰি লওক 150 টকামান বীজ প্ৰয়োজন হয়। এতিয়া 6 বিঘা মাটিৰ বীজ, 6.5 বিঘামান বীজটো ফ্ৰী পাইছোঁ আৰু মই।
1: তাৰপিছত যেতিয়া চিকুণাবলগীয়া হৈছিলে,
2: চিকুণাবলৈ মানে ধৰি লওক এতিয়া লেবাৰৰ প্ৰয়োজন বেছি হয় আৰু পইচাটো অভাৰ যায়গৈ, গতিকে লেবাৰৰ খৰচাটো নকৰাকৈ আমি এটা মানে বিজ্ঞান পদ্ধতিত এটা স্প্ৰে মেচিনৰ পদ্ধতি পাইছোঁ। স্প্ৰে কৰিলে 2 বিঘা মাটিত এটা ছেট লাগে, এটা ছেটৰ দাম আপোনাৰ 1200-1250 টকাৰ ভিতৰত আহি যায়। 2 বিঘা মাটি সম্পূৰ্ণ ঘাঁহটো ক্লিয়াৰ হৈ মৰি যায় আৰু তাৰপিছত অলপ অলপ লাহে লাহে গজে, গজিলেও ইমান এফেক্ট নকৰে, মৰাটো উঠি যায়গৈ। গতিকে 2 বিঘা মাটিত এটা ছেটত 1200 টকাত কাম হৈ যায়। ধৰি লওক লেবাৰ যদি লগোৱা যায়, লেবাৰত মিনিমাম 3500-3500 টকা বিঘাত লাগি যায়গৈ। গতিকে 2 বিঘা মাটিত মানে 1200 টকাতে কামটো হৈ যায়গৈ আৰু, স্প্ৰে মেচিনটো স্প্ৰে কৰি দিলে কামটো চলি যায়।
1: এতিয়া মৰাপাতত কিবা সাৰ, কি সাৰ প্ৰয়োগ কৰিছে?
2: বৰ্তমান ইউৰিয়াকে মাৰিছোঁ আৰু, এতিয়া ইউৰিয়া 6 বিঘা মাটিত 2 বেগ ইউৰিয়া মাৰিলোঁ আৰু বৰ্তমান নেমাৰোঁ আৰু, 2 বেগে চাফিচিয়েণ্ট আৰু। 6 বিঘা মাটিত 2 বেগ মানে 80 কেজিমান ইউৰিয়া মাৰা হ'ল আৰু, আৰু ইউৰিয়া এতিয়া প্ৰয়োজন নাই আৰু।
1: প্ৰতি বছৰে খেতিটো কৰেনে?
2: প্ৰতি বছৰে মানে যোৱা বছৰ নকৰাৰ কাৰণে ঠগন খালোঁ, যোৱা বছৰ আপোনাৰ 3500 টকামান মোন হৈ গৈছিলে, নকৰাৰ কাৰণে ঠগন খালোঁ, গতিকে এইবছৰ অকণ বেছিকৈ কৰিছোঁ। যদি কিবা কাৰণে পানী নাহে তেনেহ'লে ছাকচেছফুল হ'ম বুলি ভাবিছোঁ আৰু, কিয়নো তলগৰাত কলঙৰ পৰা মাটি, যদি কিবা কাৰণে পানী নাহে, পানী আহি গ'লেতো শেষ, পানী নাহিলে পাম বুলি আশা এটা আছে আৰু।
1: যদি পানীটো নাহে তেতিয়াহ'লে আপোনালোকৰ মানে খেতিটো ধুনীয়াকৈ উঠাব পাৰিব,
2: উঠাব পাৰিম আৰু। এতিয়ালৈকে বৰ্তমান পানী নাই, আৰু 1 মাহমান পানীটো নাহিলেই বাচি গৈছোঁ আৰু।
1: এনেই এইখিনি মাটিত পানী হয় নেকি?
2: পানী হয়, পানী হয়। এতিয়া মানুহ তল যোৱা পানী হয়, যিমানটো মৰা হয় মৰা ওপৰতে পানী গুচি যায়গৈ। পানী হোৱাৰ দিনত মৰা ওপৰত মানে মৰা যিমান ওখ হয় তাতকৈ ওপৰত পানী থাকে,
1: তেতিয়া অলপ অসুবিধা হয়,
2: অসুবিধাৰ সৃষ্টি হয়।
1: এতিয়া যি কাটাৰ সময়ত আপুনিতো মানুহ লগাব লাগিব,
2: মানুহ লগাব লাগিব, যথেষ্টখিনি মানুহ লাগিব, কাটাৰ পৰা ভোৰ দিয়ালৈকে মানুহ লাগিব, বখিলোৱাটো মানুহ লাগিব, যিখিনি বখিলে কৰি নিয়াৰ পিছত সেইখিনি ঘৰৰ কাম মই নিজে কৰোঁ আৰু।
1: আৰু যোৱা বছৰহে নকৰিলে,
2: আগৰ বছৰ তাৰ 3 নম্বৰ বছৰ কৰিছিলোঁ,
1: তেতিয়া ভাল
2: ফলাফল মানে ৰেট মানে 1500-2500 টকালৈকে বেচিলোঁ আৰু, মোন 2500 টকালৈকে বেচিলোঁ, হাইষ্ট 2500 টকালৈকে গ'লগৈ আৰু, 3 বছৰ আগৰ কথা কৈ আছোঁ। এইবাৰতো 3500 টকা মোন গৈছেগৈ, 3 বছৰ আগত 2500 টকা মোন আছিলে, এইবাৰ আৰু দামটো অকণ কমি আৰু, সকলো ৰাইজে কৰিছে দেখা পাইছোঁ আৰু, মানে ইয়াতো প্ৰায়খিনি যথেষ্টখিনি খেতি কৰিছে ৰাইজে, যদি পানী নহয় আৰু ভাল ফলাফলেই পাব আৰু ৰাইজে, ৰেটটোহে অলপ এইবাৰ ডাউন মাৰিব পাৰে আৰু যিখিনি ৰাইজে খেতি কৰিছে।
1: তাৰোপৰি আপুনি মৰা খেতি কৰাৰ উপৰি আৰু কি খেতি

0: কৰে?
1: মৰা খেতি কৰাৰ উপৰি মৰাৰ পিছতে সৰিয়হ পেলাম যিমানখিনি,
0: এইখিনি মাটিটো সৰিয়হ হ'ব নহয়?
1: এতিয়া সৰিয়হ ধুনীয়া হয়, মৰা খেতি কৰাৰ পিছত যিমানখিনি মৰা কৰিছে তাতকৈ অকণ বেছিকৈ সৰিয়হ কৰা হ'ব। তাতে আলু 1 বিঘামান আলু লগোৱা হয়, ঘৰত খাবৰ কাৰণে হয়, তাৰে অলপ 50% বিক্ৰী কৰা হয়, 50% ঘৰত ৰাখি দিওঁ।
0: মানে
1: প্ৰতি বছৰে জেনেৰেলি খেতিটো কৰা হয়। এতিয়া ধৰি লওক জলকীয়া খেতি, জলকীয়া লগালোঁ, কুলা তুলসী জলকীয়া মিনিমাম 200মান জোপা গছ আছে। এতিয়া বৰ্তমান ঘৰতে খাবলৈ হৈ আছে আৰু, এইটো প্ৰডাকশ্যনটো মানে বৰষুণ নাই যে প্ৰডাকশ্যনটো কমি আছে। বাৰিষা বৰষুণটো আহিলে প্ৰডাকশ্যনটো বাঢ়িল হয়, কিন্তু বৰষুণ নথকাৰ কাৰণে গছৰ চেহেৰা কম। সাৰ চাৰবোৰ তেনেকুৱা একো দিয়া নাই, গোবৰ অলপ দিছোঁ আৰু, সেয়া তেনেকৈ কৰিছোঁ আৰু খেতিটো।
0: আৰু ভৱিষ্যত কেনেকুৱা খেতি কৰাৰ মন আছে আপোনাৰ?
1: খেতি মানে এতিয়া ছিজনত যিটো খেতি হয় সেইটো খেতিয়ে কৰা হয়। এতিয়া ধৰি লওক হবগাঁও বজাৰৰ মুখৰ পৰা কেঁচা বাদাম 1 পোৱামান কিনি আনি লগাইছিলোঁ, পালোঁ মিনিমাম 2.5 কেজিমান প্ৰডাকশ্যন কৰিলোঁ আৰু। কেঁচা বাদামটো মানে ভাজি ভাজি বিক্ৰী কৰিছে, কেঁচা বাদামো পালোঁ, প্ৰায় 1 পোৱামান আনি লগালোঁ, মিনিমাম 2 কেজিমান বাদাম উৎপাদন হ'ল আৰু।
0: ঠিক আছে, আপুনি যিখিনি কথা ক'লে আমাৰ কৃষক বন্ধুসকলে নিশ্চয় উপকৃত হ'ব। আজিৰ কথা বতৰা ইমানতে সামৰিছোঁ। নমস্কাৰ।
1: নমস্কাৰ।
2: শ্ৰোতাই আজিৰ কৃষক নিতুমণি শইকীয়াৰ লগত হোৱা কৃষি সম্পৰ্কীয় কথা বতৰা শুনিলে। আজিলৈ আমাৰ সময়ো হৈ আহিল, সেয়েহে সমূহ শ্ৰোতালৈ ধন্যবাদ জ্ঞাপন কৰি মই ডম্বৰুধৰ গোস্বামীয়ে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।

আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হৈবৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকু ৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হৈবৰ গাঁৱৰ জি ডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই 2টা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ, 6000-6783-83।

শ্রোতাক, এইখিনিতে জানাইছো আমাৰ আজিৰ পৰৱৰ্তী অনুষ্ঠানসূচী। আজি সন্ধিয়া 7:05 শুনিবলৈ পাব এটি বৃন্দগীত। আধুনিক গীতৰ অনুষ্ঠানত ৰাগিনী ভট্টাচাৰ্যৰ কণ্ঠত শুনিবলৈ পাব কমলানন্দ ভট্টাচাৰ্য ৰচিত দুটি গীত সন্ধিয়া 7:20। হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰী আজি সন্ধিয়া 7:30। ৰাইজৰ সেৱাত চৰকাৰী আঁচনি শীৰ্ষক অনুষ্ঠানটি শুনিবলৈ পাব সন্ধিয়া 8:02।

সন্ধিয়া 8:32 বজাত শাস্ত্ৰীয় বাদ্য সংগীতৰ অনুষ্ঠানত আগবঢ়োৱা হ'ব প্ৰভাত শৰ্মাই কৰা বাঁহীবাদনত ৰাগ য়মন। 8:45 বজাত সমাচাৰ সন্ধ্যা আৰু 9:00 বজাত News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 বজাত জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠত তফজ্জল আলী ৰচিত দুটি গীত শুনিবলৈ পাব। নিশাৰ আঞ্চলিক বাতৰি 9:25 বজাত আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

9:30-ত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনিবলৈ পাব প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ খেয়ালত ৰাগ পুৰীয়া কল্যাণ। আজি আমাৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব নিশা 10 বজাত।

0: নগাঁওবাসীৰ বাবে সুখবৰ।
1: 1991 চনতেই প্ৰতিষ্ঠিত হোৱা বৰা হাৰ্ডৱেৰৰ নৱতম সংযোজন টাটা ষ্টীল আছিয়ানা।
0: ইয়াত আছে টাটা কোম্পানীৰ দ্বাৰা নিৰ্মিত ৰড, টিনপাত, দৰ্জা, খিৰিকী ইত্যাদি ঘৰ নিৰ্মাণৰ প্ৰতিটো সামগ্ৰীৰ লগতে কৃষি সঁজুলি, উন্নত মানদণ্ডৰ ফেন্সিং আৰু বহুতো।
1: ক'ত আছে জানেনে?
0: নগাঁৱৰ এলফিন ষ্টোন চাৰিআলিৰ দক্ষিণপাত বাছ আস্থানৰ সমীপত টাটা ষ্টীল আছিয়ানা। যোগাযোগৰ নম্বৰ 9101772513।
1: নম্বৰটি পুনৰ কৈছো 9101772513।
0: ঘৰ সজাৰ কথা যেতিয়াই ভাবিব টাটা ষ্টীল আছিয়ানাৰ বস্তুহে ব্যৱহাৰ কৰিব। যদিহে বিচাৰিছে উন্নত মানদণ্ডৰ লোহা তেন্তে এটাই ঠিকনা, টাটা ষ্টীল আছিয়ানা। এতিয়া 5% ৰেহাই মূল্যত।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন, ডক্টৰ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস পালন, শিলঘাটৰ অসম সমবায় মৰাপাটকল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা, আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে নিৰূপমা বৰঠাকুৰ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ডক্টৰ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল সলনি কৰা হ'ব বুলি অৱগত কৰে। ডক্টৰ শৰ্মাই এই সমন্বয়ৰ ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব বুলি প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীৰ ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্ম সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডক্টৰ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয়ৰ ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যুতিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব বুলি উল্লেখ কৰে।
1: আজি আমাৰ সাংস্কৃতিক বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ বিষয়াসকলৰ সৈতে মই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, যাক আমি সমন্বয় তীৰ্থ নাম দিছোঁ, আজি মই পৰ্যবেক্ষণ কৰিবলৈ আহিছিলোঁ। ইয়াতে আমি কিছু নতুন ব্যৱস্থা কৰাৰ কথা চিন্তা কৰিছোঁ। সমাধিৰ যিটো মেইন আমাৰ স্তম্ভ বা যিটো সৌধ, তাক আমি আৰু অলপ সময়ৰ লগত লগ লগাই নতুন ধৰণে কৰিব খুজিছোঁ, যাতে বাহিৰৰ পৰাই সমাধিটো দেখিলে ডক্টৰ ভূপেন হাজৰিকাৰ লগত তাৰ এটা সংগতি আহি পৰে। সমাধি ক্ষেত্ৰৰ ভিতৰত আমি কিছুমান ডিজিটেল ফেক্টৰ আনিব খুজিছোঁ, যাতে নতুন ল'ৰা ছোৱালীয়ে ভূপেন হাজৰিকাকো জানিব পাৰে আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ বিষয়েও জানিব পাৰে।
0: মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষীৰ ৰিজাৰ্ভ চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। 606 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী ছাউনীৰ বিভিন্ন সুবিধাৰ বিষয়ে ডক্টৰ শৰ্মাই সাংবাদিকৰ আগত এইদৰে প্ৰকাশ কৰে।
1: গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভ, য'ত আগতে প্ৰায় 100-150 পুলিচৰ বিষয়া বা কনিষ্টবলসকল থাকিছিলে, এই গোটেই প্ৰকল্পটো আমি এটা ৰিডেভেলপমেণ্ট কৰি আছিলোঁ 600 কোটি টকা ব্যয় কৰি। ইয়াতে প্ৰায় 600 পুলিচৰ ইনস্পেক্টৰ, ছাব ইনস্পেক্টৰ আৰু জোৱান থাকিব পাৰিব, এটা স্কুল থাকিব, এটা মন্দিৰ থাকিব, এটা নামঘৰ থাকিব আৰু এখন খেলপথাৰ থাকিব আৰু গুৱাহাটী পুলিচ ৰিজাৰ্ভৰ কাৰ্যালয় থাকিব। এই প্ৰজেক্টটোৰে অংশ হিচাপে পাণবজাৰত আমি 42 গৰাকী পুলিচ বিষয়া থাকিব পৰা অফিচাৰ মেচো আমি তাতে বনাই আছোঁ। এই গোটেই প্ৰকল্পটো ডিচেম্বৰ জানুৱাৰী মাহত শেষ কৰাৰ বাবে আমি চেষ্টা কৰি আছোঁ আৰু তাৰ কাৰণে আজি মই প্ৰকল্পটো চাব আহিছিলোঁ।
0: মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে 360 কোটি টকা ব্যয় সাপেক্ষে চলি থকা আধুনিকীকৰণ কৰাৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা 3টা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়। আজি বিশ্ব জনসংখ্যা দিৱস। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ অনিশ্চাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ প্ৰয়োজনীয়তাক মূলমন্ত্ৰ হিচাপে লৈ দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হৈছে। এই সন্দৰ্ভত এয়া আমাৰ বিশেষ প্ৰতিবেদন।
2: কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRUত অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই আজি বিশ্ব জনসংখ্যা দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা 3গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। অহা 18 জুলাইলৈকে চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বিহাগুৰি ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গত পাটলং পঞ্চায়তৰ সন্মিলন কক্ষত আজি এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰা হয়। পৰিয়াল পৰিকল্পনা সম্পৰ্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে 18 জুলাইলৈ চলিবলগীয়া এই কাৰ্যসূচীত জিলা প্ৰশাসনে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালয়তো আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে এই দিৱস অনুষ্ঠিত হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি আজি ডিব্ৰুগড় নগৰৰ 3 গৰাকী আশাকৰ্মীক সম্বৰ্ধনা জনোৱা হয়। বৰপেটা জিলাৰ চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ জিলা পৰ্যায়ত এই দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্য, পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়। দক্ষিণ হালমাৰা মানকাছৰৰ জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়তো এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি জিলা স্বাস্থ্য বিভাগৰ সহযোগত মাতৃ আৰু শিশুৰ কল্যাণ বিষয়ক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পৰিয়াল পৰিকল্পনা সেৱা শক্তিশালীকৰণত উৎকৃষ্ট প্ৰদৰ্শন কৰা কেইবাটাও স্বাস্থ্য কেন্দ্ৰক সম্বৰ্ধনা জনোৱা হয়। মৰিগাঁও মহাবিদ্যালয়তো জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই দিৱসৰ কাৰ্যসূচীত 70 গৰাকী NCC কেডেটে পৰিয়াল পৰিকল্পনাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশ লয়। পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামুকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। স্বাস্থ্য বিষয়া ডাঃ দুৰ্গেশ্বৰ ইংটিয়ে পৰিয়াল পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। জিলাখনৰ উম্পানাই, জিৰিকেণ্ডেং আৰু হামৰেণতো এই দিৱস পালন কৰা হয়। আকাশবাণীৰ সংবাদদাতা হেমন্ত বৰা, ৰজত ভৰদ্বাজ, যাদৱ গগৈ, অৰূপজ্যোতি মহন্ত, জেচমিনাৰা পাৰ্বিন, ডালিম ফুকন আৰু টুটু কোঁৱৰৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই পৰিস্মিতা দিহিঙীয়া।
0: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰীসোণোৱালে এই মহাভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে। তেওঁ ভাৰতীয় জনতা পাৰ্টীয়ে পণ্ডিত

0: উপাধ্যায়ৰ দৰ্শনক সাৰোগত কৰি জনমুখী ৰাজনীতিৰ পৰা ধাৰা আগুৱাই লৈ গৈছে বুলি উল্লেখ কৰে। এনে প্ৰশিক্ষণ কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলক সেৱা আৰু সমৰ্পণৰ প্ৰতি অধিক দায়বদ্ধতা কৰি তোলাত সহায় কৰিব বুলি উল্লেখ কৰে। অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমা বৰঠাকুৰৰ পৰা।
1: কলিয়াবৰৰ শিলঘাটত থকা অসম সমবায় মৰাপাট কল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মৰাপাটৰ আমদানীৰ অভাৱত কলটোৰ কাম কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে অসম সমবায় মৰাপাট কলত সংঘটিত দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত কলটোৰ পৰিচালন সঞ্চালক গুণমণি গগৈক ৰাজ্য চৰকাৰে সাময়িকভাৱে পদবীৰ পৰা নিলম্বন কৰিছে বুলিও শ্ৰীমহন্তই লগতে জানিবলৈ দিয়ে।
2: অসম সমবায় মৰাপাট কলটো সাময়িকভাৱে এতিয়া বন্ধ হৈ আছিলে আৰু আমি অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰাৰ কাৰণে আমাৰ পৰিচালন সঞ্চালক মণ্ডলীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে। ইয়াৰ পূৰ্বে আমাৰ এম ডি গুণ গগৈ ডাঙৰীয়াৰ ক্ষেত্ৰত কিছু অভিযোগ আহিছিলে। সেই অভিযোগসমূহ আমি আগৰ বোৰ্ডৰ সিদ্ধান্ত মৰ্মে সমবায়সমূহৰ পঞ্জীয়কক ইয়াৰ এনকোৱাৰী কৰিবৰ কাৰণে দিয়া হ'ল আৰু তেখেতসকলে এক এনকোৱাৰী কৰি এখন প্ৰতিবেদন বোৰ্ডৰ ওচৰত দাখিল কৰিলে। সেই প্ৰতিবেদন বোৰ্ডত পুংখানুপুংখৰূপে আলোচনা কৰাৰ পিছত তেখেতক সাময়িকভাৱে নিলম্বন কৰা হৈছে।
1: উল্লেখযোগ্য যে গুণমণি গগৈৰ কাৰ্যকালত কলটোত বিয়াগুণ বিত্তীয় কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁৰ কাৰ্যকালত ৰাষ্ট্ৰীয় সমবায় বিকাশ নিগমৰ পৰা লাভ কৰা 44,40,00,000 টকাৰ বিত্তীয় সাহায্য পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপিত হৈছিল। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে পৌৰসভাৰ প্ৰতিটো ৱাৰ্ড আৰু প্ৰতিটো ঘৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ বাবে সুসংগঠিত পৰিকল্পনা ৰূপায়ণ কৰা হ'ব। অভিযানৰ অন্তত স্বচ্ছতাৰ মানৰ ভিত্তিত শ্ৰেষ্ঠ ৱাৰ্ড আৰু শ্ৰেষ্ঠ পৰিয়ালক ডিমৌ পৌৰসভাৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত খাদ্য সুৰক্ষা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিক ফলপ্ৰসূ কৰি তোলাৰ লগতে জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ আদি সন্দৰ্ভত আলোচনা কৰা হয়। মন্ত্ৰী দুগৰাকীয়ে বৈঠকত দুয়োখন ৰাজ্যৰ অভিজ্ঞতা আৰু পদ্ধতিসমূহ সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত ৰায়ে কয় যে আন্তঃৰাজ্যিক সহযোগিতা আৰু পাৰস্পৰিক শিক্ষাৰ জৰিয়তে জনকল্যাণমূলক সেৱাসমূহ অধিক ফলপ্ৰসূভাৱে জনসাধাৰণলৈ আগবঢ়াই নিয়াত সুবিধা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমন্বিত প্ৰচেষ্টা আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ জৰিয়তে অন্ত্যোদয় আঁচনিৰ লক্ষ্য সাৰ্থক কৰাৰ দিশত চৰকাৰ দৃঢ়প্ৰতিজ্ঞ বুলিও তেওঁ কয়। খাদ্য আৰু গ্ৰাহক কল্যাণ সম্পৰ্কীয় কাৰ্যসূচীসমূহ অধিক সুসংগতভাৱে ৰূপায়ণ কৰাৰ লগতে অসম আৰু ত্ৰিপুৰাৰ মাজৰ সহযোগিতামূলক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বৈঠকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামোলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহজোৰা বিনামূলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামোলপুৰৰ বিধায়ক তথা মন্ত্ৰী বিশ্বজিৎ দৈমাৰী উদ্যোগত আয়োজিত এই প্ৰশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন বিভাগ আদিকে ধৰি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ ছাত্ৰীসকলক সাজু কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। এই শিবিৰ উদ্বোধন কৰি মন্ত্ৰী শ্ৰীদৈমাৰীয়ে এই বিনামূলীয়া প্ৰশিক্ষণে স্থানীয় ছাত্ৰ ছাত্ৰীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱা তথা স্বাৱলম্বী হোৱাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। আজিৰ অনুষ্ঠানত সেনাবাহিনীৰ ব্ৰিগেডিয়াৰ অনুপম শৰ্মা, তামোলপুৰ বাণিজ্য মহাবিদ্যালয় আৰু স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্ত্ৰী বিমল বৰাই আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত গ্ৰীষ্মকালীন প্ৰশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ, বিশ্বব্যাপী সুযোগ আৰু যোগাযোগ দক্ষতাৰ গুৰুত্ব সম্পৰ্কে অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনেধৰণৰ বাস্তৱমুখী অভিজ্ঞতাই শিক্ষাৰ্থীসকলক বিশ্বমানৰ দক্ষতা, আত্মবিশ্বাস, যোগাযোগ আৰু আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ বাবে নিজকে সাজু কৰাত সহায় কৰিব বুলি মন্ত্ৰী শ্ৰীবৰাই আশা প্ৰকাশ কৰে। চিৰাঙৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰৰ 3জনীয়া এটা প্ৰতিনিধি দল আজি জিলাখনত উপস্থিত হয়। কেন্দ্ৰীয় জলসম্পদ মন্ত্ৰালয়ৰ সঞ্চালক সঞ্জীৱ কুমাৰ সুমন, গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ সহকাৰী সচিব প্ৰভাত কুমাৰ আৰু কেন্দ্ৰীয় পৰিবহণ তথা ঘাইপথ মন্ত্ৰালয়ৰ মাণ্ডলিক বিষয়া ধীৰাজক লৈ গঠিত প্ৰতিনিধি দলটোৱে আজি পুৱাৰ ভাগত জিলাখনৰ কাজলগাঁৱত থকা জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। সভাত জিলাখনত প্ৰতিবছৰে হোৱা বানৰ উৎস, জনসাধাৰণৰ সমস্যা, ক্ষয়ক্ষতিৰ দিশ আদিৰ লগতে শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। তেওঁলোকে লগতে বানত ক্ষতিগ্ৰস্ত ওদালগুৰি আৰু শিশুবাৰী অঞ্চলো পৰিদৰ্শন কৰে।
0: ডিমাহাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতিৰ লোক পৰম্পৰা আৰু জীৱনশৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ কছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত কালিৰে পৰা হাফলং হ্ৰদৰ সমীপত ডিমাহাচাও জনজাতি মহোৎসৱ অনুষ্ঠিত হৈছে। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰলোচাই কালি এই অনুষ্ঠান উদ্বোধন কৰে। উল্লেখযোগ্য যে গ্ৰীষ্ম বন্ধৰ সময়ত জিলাখনত পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত পৰ্যটনক অধিক আকৰ্ষণ কৰি তোলাৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। অহা 17 আৰু 18 জুলাইত ডিমাহাচাও ভিউ পইণ্ট আৰু জাতিংগাত, 24 আৰু 25 জুলাইত উমৰাংছ গল্ফ খেলপথাৰত আৰু 31 জুলাই আৰু 1 আগষ্টত জাতিংগা পৰ্যটন কেন্দ্ৰত এই মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 কৃষক পঞ্জীয়ন সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ নডেল বিষয়া মানসপ্ৰতিম মহন্ত আৰু কৃষক তথা সাংবাদিক বগাটপ্পই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্মাই। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:00 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ 5ম তথা অন্তিমখন খেল আজি ছাউথহাম্পটনৰ ইউটিলিটা বাউলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া 7 বজাৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল যদিও কোনো কাৰণত খেলখন পিছুৱাবলগীয়া হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস পালন। শিলঘাটৰ অসম সমবায় মৰাপাট কল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তৰ ঘোষণা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। শ্ৰোতাক এইখিনিতে জনাই থওঁ আমাৰ কাইলৈৰ অনুষ্ঠানসূচী। কাইলৈ আমাৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:55। পুৱা 6:00 হিন্দী আৰু 6:05 ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। ভক্তিমূলক গীতৰ অনুষ্ঠান উপাসনা শুনিবলৈ পাব পুৱা 6:15। পুৱা 6:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। 7:00 নিয়োগ বাতৰি আৰু 7:05 অসমীয়াত বাতৰি ৰিলে কৰি শুনোৱা হ'ব। পুৱা 7:15 সুপ্ৰভাত।

7:30 হিন্দী বুলছবিৰ গীত কেইটিমান শুনিবলৈ পাব। পুৱা 8 বজাৰ পৰা ক্ৰমে সমাচাৰ প্ৰভাত, মৰ্ণিং নিউজ, গীতিমালিকা আৰু পুৱাৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। চেমনীয়াসকলৰ অনুষ্ঠান সেউজী পাত শুনিবলৈ পাব কাইলৈ পুৱা 9:15। গৃহলক্ষী আগবঢ়োৱা হ'ব পুৱা 10 বজাত। দিনৰ 11 বজাৰ পৰা ক্ৰমে আকাশবাণী গুৱাহাটী, আকাশবাণী দিল্লী আৰু আকাশবাণী মুম্বাই কেন্দ্ৰৰ অনুষ্ঠানসমূহ ৰিলে কৰি শুনোৱা হ'ব।

যুৱ তৰংগ শুনিবলৈ পাব বিয়লি 4:30 বজাত। বিয়লি 5:30 মিনিটত শুনিবলৈ পাব গঞা ৰাইজৰ চোৰা। আয়তী আগবঢ়োৱা হ'ব সন্ধিয়া 6:10 মিনিটত। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 মিনিটত আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। সন্ধিয়া 7:05 মিনিটত এটি বৃন্দগীত শুনিবলৈ পাব। আধুনিক গীতৰ অনুষ্ঠানত আগবঢ়োৱা হ'ব সন্ধিয়া 7:20 মিনিটত। কাইলৈৰ অনুষ্ঠানৰ শিল্পী ৰীতা বৰা অধিকাৰী।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰলহৰি শুনিবলৈ পাব কাইলৈ সন্ধিয়া 7:30। শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান সাতসৰী আগবঢ়োৱা হ'ব সন্ধিয়া 8:02। কেইটিমান পুৰণি অসমীয়া গীত শুনিবলৈ পাব কাইলৈ সন্ধিয়া 8:32। 8:45 সমাচাৰ সন্ধ্যা আৰু 9:00 নিউজ এট 9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

কাইলৈ নিশা 9:15 শুনিবলৈ পাব দুটি গজল। নিশাৰ আঞ্চলিক বাতৰি 9:25 ৰিলে কৰি শুনোৱা হ'ব। 9:30 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত হীৰাবাই বৰদেকাৰৰ কণ্ঠত খেয়ালত ৰাগ য়মন আৰু উস্তাদ ইমৰাত খাঁৰ সুৰবাহাৰ বাদনত ৰাগ মধুবন্তী শুনিবলৈ পাব। কাইলৈ আমাৰ অনুষ্ঠান প্ৰচাৰৰ অন্ত পৰিব নিশা 10:00।

0: বৃন্দগীতটি শুনিলে। গীতৰ কথা আছিল ইন্দু বৰপূজাৰীৰ। আকাশবাণী নগাঁও, এতিয়া অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে গণতন্ত্ৰত বিভিন্ন মতবাদ থকাটো স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ভিয়েটনামৰ ফুকুৱক দ্বীপত ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ 15 লোকৰ মৃত্যু হয়। গৃহমন্ত্ৰী অমিত শ্বাহে ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোজিত হ'বলৈ আহ্বান জনাইছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া ঐতিহাসিক নিউজিলেণ্ড ভ্ৰমণ সামৰি স্বদেশলৈ ৰাওনা হৈছে। 4 বিৰতিৰ মূৰত প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ নিউজিলেণ্ড ভ্ৰমণে দ্বিপাক্ষিক সম্পৰ্কৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছনৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই পৰ্যটন, প্ৰতিৰক্ষা, ক্ৰীড়া, দুৰ্যোগ ব্যৱস্থাপনা, দুগ্ধ আৰু পশুপালন খণ্ডসহ অন্যান্য খণ্ড সামৰি 5 বুজাবুজিৰ চুক্তিত উপনীত হয়। স্বদেশলৈ ৰাওনা হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে অকলেণ্ডৰ স্পাৰ্ক এৰেনাত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে আয়োজন কৰা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰে। অকলেণ্ডত এটা সমূহীয়া অনুষ্ঠানত ভাৰতীয় লোকসকলক উদ্দেশ্যি দিয়া ভাষণত প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে কয় যে উভয় ৰাষ্ট্ৰৰ মাজৰ সম্পৰ্ক, অতীজৰে পৰা চলি অহা বন্ধুত্ব, সাৰ্বজনীন মূল্যবোধ, উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰতিশ্ৰুতিবদ্ধতাৰ জৰিয়তে গঢ় লৈ উঠিছে। শ্ৰীমোদীয়ে লগতে কয় যে নতুনত্বৰ লক্ষ্যৰে চলা নিউজিলেণ্ডৰ পৰম্পৰাৰ সৈতে দুয়োখন দেশৰ মাজত একেধৰণৰ সুযোগ সুবিধা বিদ্যমান আৰু তেওঁলোকৰ অংশীদাৰিত্বক এক বিশেষ শিখৰলৈ লৈ যোৱাৰ বাবে দুয়োখন ৰাষ্ট্ৰ প্ৰতিশ্ৰুতিবদ্ধ। অকলেণ্ডৰ পৰা ৱেলিংটনলৈ তথা ক্ৰিষ্ট চাৰ্চৰ পৰা কুইন্সটাউনলৈ বিয়পি থকা ভাৰতীয় মূলৰ লোকসকলে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত উপস্থিত থকাৰ বাবে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী ক্ৰিষ্টোফাৰ লাকছন আৰু নিউজিলেণ্ড চৰকাৰৰ অন্যান্য সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁলোকৰ উপস্থিতিয়ে উভয় ৰাষ্ট্ৰৰ মাজৰ শক্তিশালী দ্বিপাক্ষিক সমৰ্থনকে প্ৰতিফলিত কৰে বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। 4 পাছত এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে নিউজিলেণ্ড ভ্ৰমণ কৰি ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক 140 কোটি দেশবাসীৰ হৈ শুভেচ্ছা জ্ঞাপন কৰা বুলিও শ্ৰীমোদীয়ে কয়। শ্ৰীমোদীৰ নেতৃত্বত আন্তঃৰাষ্ট্ৰীয় স্তৰত ভাৰতৰ বৰ্ধিত স্থিতি সম্পৰ্কে তথা নিউজিলেণ্ডৰ বিকাশত ভাৰতীয় সম্প্ৰদায়ৰ উল্লেখযোগ্য বৰঙণিৰ বিষয়ে প্ৰশংসা কৰাৰ লগে লগে নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীগৰাকীক দৰ্শকসকলে উষ্ম সম্ভাষণ জনায়। তেওঁ ভাৰতক প্ৰধান অংশীদাৰ হিচাপে বৰ্ণনা কৰাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কক নতুন উচ্চতা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথাও দোহাৰে। ভাৰতীয় সম্প্ৰদায়ৰ 10,000তকৈও অধিক সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে গণতন্ত্ৰত বিভিন্ন মতবাদ স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত বুলি মত প্ৰকাশ কৰিছে। গয়াত থকা বিহাৰ ৰাজহুৱা প্ৰশাসন আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে 18 বিহাৰ বিধানসভাৰ সদস্যসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰি তেওঁ এইদৰে প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এনেধৰণৰ কাৰ্যসূচীয়ে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক সবল কৰাৰ লগতে ৰাজহুৱা প্ৰশাসকসকলক সাংবিধানিক দায়িত্বসমূহ কাৰ্যক্ষমভাৱে ৰূপায়ণ কৰিবলৈ সংকল্পবদ্ধ কৰি তোলে। ভাৰতৰ গণতান্ত্ৰিক যাত্ৰাত বিহাৰক পথ প্ৰদৰ্শক বুলি উল্লেখ কৰি তেওঁ প্ৰশাসকসকলক এই গৌৰৱৰ যাত্ৰা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়। তেওঁ বিহাৰক উন্নত আৰু নিয়োগ সৃষ্টি কৰা ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁলোকৰ প্ৰতি আহ্বান জনায়। বিধানসভাৰ প্ৰশ্নোত্তৰ কাল, শূন্যকাল আৰু কাৰ্যকৰী সমিতিৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি তেওঁ বিধানসভাৰ কাম কাজ অৰ্থপূৰ্ণ আৰু নিয়াৰিকৈ চলাই নিয়াটো সুনিশ্চিত কৰিবলৈ সদস্যসকলৰ প্ৰতি আহ্বান জনায়। ভিয়েটনামৰ ফুকুৱক দ্বীপত কেইবাগৰাকীও ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন দ্ৰুতবেগী নাও দুৰ্ঘটনাত পতিত হোৱাৰ ফলত 15 লোকৰ মৃত্যু হয়। 21 লোকক উদ্ধাৰ কৰা হৈছে বুলি হানয়ত থকা ভাৰতীয় দূতাবাসে প্ৰকাশ কৰিছে। নাওখনত 32 ভাৰতীয় পৰ্যটকৰ লগতে 4 চালক আছিল। হোন মে ৰুট নাগৈ দ্বীপৰ পৰা প্ৰায় 400 মিটাৰ দূৰত্বত নাওখন লুটি খাই যোৱাৰ ফলত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। হু চি মিন মহানগৰত ঘটনা সম্পৰ্কে তথ্য আৰু ভুক্তভোগী লোকৰ পৰিয়ালবৰ্গক সকলো ধৰণৰ সাহায্য আগবঢ়োৱাৰ বাবে এটা নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা হেল্পলাইন নম্বৰকেইটা হৈছে +84 36 281 7930, +84 91 55 23714 আৰু +84 33 45 20 414। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ ফুকুৱক দ্বীপত সংঘটিত নাও দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। এটা বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। এই শোকাবহ দুৰ্ঘটনাৰ ভুক্তভোগী পৰিয়ালবৰ্গক সাহস আৰু শক্তিৰে এই কঠিন সময়ৰ সন্মুখীন হবলৈ তেওঁ প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে এই দুৰ্ঘটনাত নিজৰ আত্মীয়ক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ ক্ষীপ্ৰ আৰোগ্য কামনা কৰে। ভিয়েটনামত থকা ভাৰতীয় দূতাবাসে দেশখনৰ প্ৰশাসনৰ সৈতে একেলগে ভুক্তভোগীসকলক সাহায্য আগবঢ়াবলৈ ঘনিষ্ঠভাৱে কাম কৰি আছে বুলি প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে যিকোনো ব্যক্তিৰ ব্যক্তিত্ব গঢ়াৰ ক্ষেত্ৰত গ্ৰন্থাগাৰৰ ভূমিকাত আলোকপাত কৰি নৱপ্ৰজন্মক গ্ৰন্থাগাৰৰ সৈতে সংযোগ স্থাপনৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি জয়প্ৰকাশ নাৰায়ণ ৰাজহুৱা গ্ৰন্থাগাৰ উদ্বোধন কৰি শ্ৰীশ্বাহে কয় যে লোকনায়ক জয়প্ৰকাশ নাৰায়ণ হৈছে এগৰাকী মহান স্বাধীনতা সংগ্ৰামী, চিন্তাবিদ আৰু জাতীয় নেতা, যি দেশৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। দেশ আৰু ইয়াৰ জনসাধাৰণক বুজাৰ বাবে অধ্যয়ন অতি প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে। ৰাষ্ট্ৰ নিৰ্মাণত পুথিভঁৰালসমূহৰ ভূমিকাত আলোকপাত কৰি গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আধুনিক শিক্ষাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত দেশৰ সংস্কৃতি আৰু জ্ঞান বিয়পোৱাৰ ক্ষেত্ৰত গ্ৰন্থাগাৰ হৈছে এটা শক্তিশালী মাধ্যম। শ্ৰীশ্বাহে কয় যে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগোৱা আৰু দেশলৈ গৌৰৱ কঢ়িয়াই অনা সকলো কামেই জ্ঞানৰ সৈতে সম্পৰ্কিত আৰু গ্ৰন্থাগাৰসমূহ এনে জ্ঞানৰ অতি প্ৰয়োজনীয় উৎস। চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিবলৈ গ্ৰন্থাগাৰসমূহক বিদ্যালয়ৰ সৈতে সংযোগ কৰাৰ প্ৰচেষ্টা চলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰতিখন গাঁৱতে গ্ৰন্থাগাৰ মুকলি কৰা হৈছে আৰু প্ৰতিটো গ্ৰন্থাগাৰতে 3,000-4,000 গ্ৰন্থ আছে। শ্ৰীশ্বাহে লগতে এই গ্ৰন্থাগাৰসমূহক এটা কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ সৈতে সংযোজিত কৰা হয় আৰু ইয়াত 1,25,000তকৈও অধিক গ্ৰন্থ সংগ্ৰহীত হৈ আছে বুলি উল্লেখ কৰে। তেওঁ দিল্লী চৰকাৰক মহানগৰখনৰ সকলো গ্ৰন্থাগাৰকে আন্তঃসংযোজিত কৰাৰ লগতে ইয়াক বিদ্যালয়সমূহৰ সৈতে সংযুক্ত কৰাৰ বাবে এটা সৰ্বাত্মক পৰিকল্পনা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আজি বিশ্ব জনসংখ্যা দিৱস। এই উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয় যে বিশ্ব জনসংখ্যা দিৱসে স্বেচ্ছামূলক পৰিয়াল পৰিকল্পনা তথা স্বাস্থ্যৱান পৰিয়ালক অন্তৰ্ভুক্তি আৰু বহনক্ষম বিকাশৰ ভেটি হিচাপে গুৰুত্ব আৰোপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনড্ডাই কয় যে সন্তানৰ মাজত যদি সঠিক অন্তৰাল থাকে তেতিয়া পৰিয়ালসমূহ সুস্থ আৰু সুখী হৈ পৰে। তেওঁ গুণগত স্বাস্থ্যসেৱা নিশ্চিত কৰা, এখন সুস্থ, শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰত গঢ়ি তোলাৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰতিবছৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে বিশ্ব জনসংখ্যা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিযান চলাই আহিছে। ভাৰতৰ সবাতোকৈ পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ কাপৰ 135 সংখ্যক সংস্কৰণৰ অংশ হিচাপে আজি শ্বিলঙত ইয়াৰ ট্ৰফী প্ৰদৰ্শন কৰা হয়। এই প্ৰতিযোগিতা অহা 31 জুলাইত আৰম্ভ হ'ব। 23 আগষ্টত ফাইনেল খেল অনুষ্ঠিত হ'ব। 31 জুলাইৰ পৰা 20 আগষ্টলৈ শ্বিলঙৰ বিভিন্ন স্থানত 6খন লীগ পৰ্যায়ৰ খেলৰ লগতে এখন কোৱাৰ্টাৰ ফাইনেল আৰু এখন ছেমি ফাইনেলসহ 8খন খেল অনুষ্ঠিত হ'ব। 3টা ফুটবল ক্লাব শ্বিলং লাজং এফ চি, নংছে স্পৰ্টছ এণ্ড কালচাৰেল ক্লাব আৰু লেংচনিং ক্লাবে মেঘালয়ক প্ৰতিনিধিত্ব কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। ভাৰতীয় মূলৰ লোকসকল ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ বৰ্ধিত অংশীদাৰিত্বৰ মূল স্তম্ভ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কৈছে যে গণতন্ত্ৰত বিভিন্ন মতবাদ থকাটো স্বাভাৱিক যদিও সংবিধান আৰু জনসাধাৰণৰ কল্যাণৰ প্ৰতি দায়বদ্ধতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া উচিত। ভিয়েটনামৰ ফুকুৱক দ্বীপত ভাৰতীয় পৰ্যটকক কঢ়িয়াই নিয়া এখন নাও দুৰ্ঘটনাত পতিত হৈ 15 লোকৰ মৃত্যু হয়। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
0: এয়া আকাশবাণী নগাঁও। আগবঢ়াইছো আধুনিক গীতৰ অনুষ্ঠান। আজি শুনক ৰাগিনী ভট্টাচাৰ্যৰ কণ্ঠ দুটি গীত। প্ৰথম গীতৰ কথা কমলানন্দ ভট্টাচাৰ্যৰ।

আধুনিক গীতৰ অনুষ্ঠানত ৰাগিনী ভট্টাচাৰ্যৰ কণ্ঠত দুটি গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে কমলানন্দ ভট্টাচাৰ্য আৰু নিহাৰেন্দু ভট্টাচাৰ্যৰ। এয়া আকাশবাণী নগাঁও। এতিয়া আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান সুৰ লহৰীৰ।

0: আপুনি বাৰু চকুৰ বিভিন্ন সমস্যাত ভুগি আছে নেকি? এতিয়া আৰু চকুৰ চিকিৎসাৰ বাবে বাহিৰলৈ যোৱাৰ প্ৰয়োজন নাই। নগাঁৱৰ হয়বৰ গাঁৱত অৱস্থিত অকুলাছ আই হস্পিটেলত অহা 11 আৰু 12 জুলাই শনি আৰু ৰবিবাৰে উপস্থিত থাকিব কলিকতাৰ প্ৰখ্যাত চকুৰোগ বিশেষজ্ঞ তথা শল্য চিকিৎসক ডাক্তৰ তাৰকনাথ পাল। ইতিমধ্যে 5,000ৰো অধিক চকুৰ অস্ত্রোপচাৰ সফলতাৰে সম্পন্ন কৰা বিশেষজ্ঞ চিকিৎসক ডাক্তৰ তাৰকনাথ পালক সাক্ষাৎ কৰিবলৈ যোগাযোগ কৰক 6000-6783-83 এই নম্বৰত। অকুলাছ আই হস্পিটেলৰ ঠিকনাটি হ'ল হয়বৰ গাঁৱৰ জিডি নাৰ্ছিং হোমৰ সন্মুখত। সময়টো মনত ৰাখিব, 11 জুলাই শনিবাৰে বিয়লি 3:30 বজাৰ পৰা 7:30 বজালৈ আৰু 12 জুলাই ৰবিবাৰে পুৱা 9:30 বজাৰ পৰা সন্ধিয়া 5:30 বজালৈ। এই দুয়োটা দিনতে অতিথি চিকিৎসকগৰাকীয়ে ৰোগীসকলক পৰামৰ্শ আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় অস্ত্ৰোপচাৰ সম্পন্ন কৰিব। আগতীয়া পঞ্জীয়নৰ বাবে অকুলাছ আই হস্পিটেলৰ ফোন নম্বৰটি পুনৰ কৈছোঁ 6000-6783-83।
1: সৌৰহৰি অনুষ্ঠানত প্ৰথমে শুনক হম তোমাৰে হে সনম বুলছবিখনৰ এটি গীত সোনু নিগমৰ কণ্ঠত।

সুৰসৰী অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী নগাঁও। এতিয়া অসমীয়া মুখ্য বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পুলক গগৈয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। ডঃ ভূপেন হাজৰিকাৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ নতুন ৰূপত সজাই তোলা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। ৰাজ্যজুৰি আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰ বিশ্ব জনসংখ্যা দিৱস পালন কৰা হৈছে। শিলঘাটৰ অসম সমবায় মৰাপাটকল অহা 1 আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ'ব বুলি মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কাৰ্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত প্ৰতিঘৰ স্বচ্ছ প্ৰতিঘৰ সুস্থ শীৰ্ষক 4 মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে মুকলি কৰে। ডিমাহাচাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমাহাচাও স্বায়ত্তশাসিত পৰিষদে পৰ্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্ৰতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পৰ্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। 21 সংখ্যক অসম ৰাজ্যিক শ্বুটিং প্ৰতিযোগিতাত বজালী জিলাৰ অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমীৰ পৰিবায়নে 3টা ভিন্ন শাখাত সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আকাশবাণী নগাঁও আগবঢ়াইছো ৰাইজৰ সেৱাত চৰকাৰী আঁচনি।
1: শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আমি মীন পালন সম্পৰ্কে কথা পাতিম আৰু মীন পালনৰ লগত যিবিলাক চৰকাৰী আঁচনি জড়িত হৈ আছে এই সকলোখিনি কথা পাতিম। ইয়াৰ বাবে আমাৰ নগাঁও কেন্দ্ৰত উপস্থিত আছে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰ। নমস্কাৰ আপোনাক।
2: নমস্কাৰ।
1: হয়, আপুনি গমেই পাইছে যে আমি মীন পালন সম্পৰ্কে কথা পাতিম।
2: হয়,
1: প্ৰথমে মই এটা ক'ব বিচাৰিছোঁ আপোনাক, সৰু প্ৰশ্ন, মীন পালনৰ ক্ষেত্ৰত আমাৰ নগাঁও জিলাখন আন জিলাতকৈ কেনেধৰণৰ পৃথক বা কেনেধৰণৰ অৱস্থাটো?
2: নগাঁও জিলাখন এখন অগ্ৰণী জিলা হিচাপে মীন পালনত মানে প্ৰতিষ্ঠিত হৈছে আৰু অসমৰ যিমান মাছ উৎপাদন হয় প্ৰায় 1/4 মাছ নগাঁও জিলাৰ পৰা মানে উৎপাদন হয়। নগাঁও জিলাখনত ইতিমধ্যে আমি সকলোৱে অৱগত প্ৰায় 12,000 হেক্টৰ সৰু বৰ পুখুৰী আছে, 8,000 হেক্টৰ বিল আছে, তাৰপিছতে প্ৰায় পতিত জলাশয় 752টা আছে আৰু নদী মাতৃৰ ফালৰ পৰাও আমি প্ৰায় 500-700 কিলোমিটাৰ আমাৰ নদীয়ে আমাক এৰিয়া দিছে। এই আটাইখিনি উৎসৰ পৰা আমাৰ যিটো বছৰে উৎপাদন হয়, যোৱা বছৰ আমাৰ উৎপাদন হৈছিলে প্ৰায় 79,500 মেট্ৰিক টন মাছ, কিন্তু নগাঁও জিলাৰ যিটো জনসংখ্যা, এই জনসংখ্যা মৰ্মে আমাক প্ৰায় 43,000 কেজিহে মাছ বছৰেকত প্ৰয়োজন হয় আৰু অসমৰ মানুহে গড়ে প্ৰায় 13.47 কেজি মাছ বছৰি খাই আছে, কিন্তু নগাঁও জিলাৰ মানুহে প্ৰায় 26 কেজিতকৈও ওপৰত মাছ বছৰি মানে ভক্ষণ কৰি আছে আৰু এইটো নগাঁও জিলাবাসীৰ কাৰণে শুভ লক্ষণ। লগতে নগাঁও জিলাৰ ওচৰ চুবুৰীয়া যিকেইখন জিলা আছে বা ওচৰ চুবুৰীয়া যিকেইখন ৰাজ্য আছে, এই ৰাজ্যখনলৈও প্ৰতি নিশাই নগাঁৱৰ পৰা প্ৰায় 200খন বলেৰ'ত প্ৰায় 2.5 কুইণ্টলকৈ মাছ বহি জিলাবিলাকলৈ প্ৰেৰণ কৰি থকা হৈছে।
1: হয়, ইয়াৰ মূল কাৰণ হৈছে নগাঁও জিলাত খাল ডোং জলাশয়ৰ এটা উৎস।
2: নিশ্চয়কৈ, তাৰ লগে লগে নগাঁও জিলাৰ যিখিনি মীন পালক আছে, মীন পালকখিনিও যথেষ্ট আগ্ৰণুৱা, ঢিং, ৰূপহী, মৈৰাবাৰী, বটদ্ৰবা, জুৰিয়া, এইখিনিক এটা মানে আমি একুৱাকালচাৰৰ হাব হিচাপে নগাঁও জিলাত পৰিগণিত কৰিব পাৰোঁ।
1: হয়, আৰু এইসকলক আগুৱাই নিবলৈ আপোনালোক সদায় থিয় হৈ আছে, নহয় জানো?
2: নিশ্চয়কৈ।
1: আৰু তেখেতসকলৰ কাৰণে কেনেধৰণৰ সুবিধা আছে বাৰু?
2: চৰকাৰী সুবিধা বুলি ক'লে আমাৰ প্ৰতি বছৰে আঁচনিবিলাক মানে চেঞ্জ হৈ থাকে বিভিন্ন ধৰণৰ। এতিয়া বৰ্তমান সকলোৰে পৰিচিত প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাটো চলি আছে। এতিয়া শেষ বছৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অন্তৰ্গত, ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 2.0 আহিব। প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 1ত আমি নতুন পুখুৰী খনন, ৰেয়াৰিং পুখুৰী খনন, মাছৰ খাদ্য বনোৱা কাৰখানা, বায়ুফ্লক, তাৰপিছতে মাছৰ হেচাৰী স্থাপন, দুখীয়া মীন পালকলৈ চাইকেলৰ লগতে বৰফৰ বাকচ, তিনিচকীয়া বাহনৰ লগত বৰফৰ বাকচ, চাৰিচকীয়া বাহনৰ লগত বৰফৰ বাকচ ইত্যাদিবোৰ প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনা 1ত সামৰি লোৱা হৈছে আৰু 2ত যিখিনি নিৰ্দেশাৱলী আহিব সেই নিৰ্দেশাৱলী মতে আমি আগুৱাই যাব পাৰিম। তাৰ লগতে অন্য এখন আঁচনি সমূহীয়া বীমাকৰণ। সমূহীয়া বীমাকৰণ বুলি ক'লে মাছৰ লগত যিখিনি জড়িত ব্যক্তি, অকল মাছমৰীয়াখিনি নহয়, পুখুৰীত থকা মানুহজনো মাছৰ লগত জড়িত ব্যক্তি, হান্দি বা চাইকেলত গাঁৱে গাঁৱে গৈ মাছৰ পোৱালি বা মাছ বিক্ৰী কৰাজনো মাছৰ লগত জড়িত ব্যক্তি, নদী বা বিলত মাছ মৰা মানুহজনো মাছৰ লগত জড়িত ব্যক্তি, এনেকুৱা প্ৰায় 2.5 লাখ মানুহ আমাৰ নগাঁও জিলাত আছে। এই মানুহখিনিৰ বীমাৰ সুবিধাৰ্থে যদি মানে ভগৱানে নকৰক কিবা এটা মানুহজনৰ হৈ যায় তেতিয়াহ'লে ভাৰত চৰকাৰে এটা বৰ অভিলেখী আঁচনি কৰিছে, সেইটো হৈছে সমূহীয়া বীমাকৰণ আঁচনি। এই বীমাটো কৰিব লাগিলে মানুহজনে কোনো প্ৰিমিয়াম দিয়াৰ দৰকাৰ নাই, মাত্ৰ 84 টকা প্ৰিমিয়াম এটা হয়, সেইটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে যৌথভাৱে গ্ৰহণ কৰে। মানুহজনে ব্যক্তিজনে বীমাকৰণৰ নামত একো দিব নালাগে। আৰু যদি দুৰ্ঘটনাবশতঃ ভগৱানে নকৰক মানুহজনৰ যদি কিবা এক্সিডেণ্টত মাছৰ কাম কৰি থকা অৱস্থাতে মৃত্যু পৰ্যন্ত হ'ব লগা হয় তেতিয়াহ'লে তেওঁৰ নমিনিয়ে 5 লাখ টকা পায় ভাৰত চৰকাৰৰ পৰা, আৰু এই পইচাটো দিয়ে আমাৰ নেশ্যনেল ফিছাৰিজ ডেভেলপমেণ্ট বৰ্ডে। যদি দুৰ্ঘটনাটোত মানুহজনৰ অংগক্ষত হয় বা পাৰ্মানেণ্ট ডিচেবিলিটি হয় তেতিয়াহ'লে মানুহজনে 2.5 লাখ টকা পায়, আৰু যদি সৰু সুৰা কিবা দুৰ্ঘটনা হয় যাৰ কাৰণে হস্পিটেলাইজ কৰিব লগা হয় তেতিয়াহ'লে 25,000 টকাৰ পৰা এই বীমাটোৰ পৰা লাভালাভ ল'ব পাৰে। অন্য এটা আঁচনি হৈছে কিষাণ ক্ৰেডিট কাৰ্ড। আমাৰ চৰকাৰী আঁচনিৰে আটাইবোৰ মীনপালকক সামৰি লোৱা সম্ভৱপৰ নহয়, সেইটো আমি সকলোৱে জানো। তাৰ কাৰণে ভাৰত চৰকাৰে কিষাণ ক্ৰেডিট কাৰ্ড কম সুতত মানুহলৈ ঋণৰ ব্যৱস্থা কৰি দিছে। এজন মানুহৰ যদি 1 বিঘা পুখুৰী আছে, পুখুৰীটো তেওঁৰ আছে কিন্তু তেওঁ দানা বা পোনা ইত্যাদি ক্ৰয় কৰিব পৰা সামৰ্থ্য নাই, তাৰ কাৰণে তেওঁ এখন আবেদন জনাব লাগে আমাৰ বিভাগত। আবেদন জনোৱাৰ পিছত সেইখন আমি বেংকলৈ ট্ৰেন্সফাৰ কৰি দিওঁ আৰু বেংকৰ মেনেজাৰে তেওঁলৈ সেই লোনটো গ্ৰাহ্য কৰে। বহুত বেছি নহয়, কিন্তু অসমৰ সাধাৰণ খেতিয়কৰ বাবে 1 বিঘা পানীকালিৰ পুখুৰীৰ বাবে প্ৰায় 48,000 টকাৰ ব্যৱস্থা আছে, আৰু সেই 48,000 টকাৰে 1 বিঘা পুখুৰীৰ দানা পোনাখিনি মানুহে ক্ৰয় কৰিব পাৰে। আৰু লোনটো লোৱাৰ পিছত তেওঁ এই লোনটো খুব কম সুতত, এনে আমাৰ নৰ্মেলি পাৰ্চনেল লোন ল'লে আমাৰ 9%, 10%, 11-12% যায়গৈ, কিন্তু এই KCC লোনত 7% লোনতে তেওঁ লোনটো পাব পাৰে, 7% ইণ্টাৰেষ্টত তেওঁ লোনটো পাব পাৰে। কিন্তু তাতো এটা কথা আছে, যদি তেওঁ সময়মতে ঘূৰাই দিয়ে তেতিয়াহ'লে ইণ্টাৰেষ্ট ছাবভেনশ্যন বুলি এটা কম্পনেণ্ট আছে, যাৰ সহায়ত তেওঁক 7%-4% আৰু বেংকে ৰেহাই দিয়ে। গতিকে ব্যৱহাৰিকভাৱে 3% ইণ্টাৰেষ্টতে তেওঁ লোনটো লয়। আৰু অন্য এটা সুবিধা হৈছে কি, যদি মানুহজনে লোনটো লৈ পেলাই ৰিপে'মেণ্টটো সময়মতে কৰিলে পিছৰ বছৰত তেওঁক কোনো ডকুমেণ্টেশ্যন কাগজ পত্ৰ নোহোৱাকৈ বেংকে আগৰ লোনটোৰ ডাবল লোন দিবলৈ বাধ্য থাকে বা দিয়া আমাৰ পৰিলক্ষিত হৈ আছে।
1: হয়, আপোনালোকে সজাগতা হিচাপে কি কৰে মানুহজনে এইখিনিটো জানিব লাগিব?
2: হয়, সজাগতা হিচাপে আমি আমাৰ ব্লক পৰ্যায়ৰ বিষয়া আছে, মীন উন্নয়ন বিষয়া আছে, ফিছাৰী ডেমনষ্ট্ৰেটৰ আছে, এইবিলাকে গাঁও অঞ্চলত গৈ পেলাই সভা সমিতিত অংশগ্ৰহণ কৰি পেলাই মানুহক জনোৱা হয়, পোষ্টাৰ লিফলেট ইত্যাদি বিতৰণ কৰা হয়। তাৰপিছতো ভাৰত চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম গাঁৱে ভূঞে চলি থাকে। অলপতে আপুনি গম পাই জনকল্যাণ দিৱস হৈ গৈছে আমাৰ নগাঁও জিলাখনত। জনকল্যাণ দিৱসতো আমি প্ৰতিটো ব্লকতে আমাৰ মানুহে, মীন বিভাগৰ মানুহে অংশগ্ৰহণ কৰি সজাগতা সৃষ্টি কৰিছে, মানুহক কৈছে যে সমূহীয়া বীমাকৰণ কৰিব লাগে, কোনো প্ৰিমিয়াম দিব নালাগে, KCCৰ লাভালাভ আপোনালোকে লওক যিহেতু আপোনালোকৰ নামত ভাৰত চৰকাৰে এইটো আঁচনি আগবঢ়াইছে। এনেকুৱা বিভিন্ন ধৰণৰ সজাগতা লিফলেট পোষ্টাৰিং আদি কৰি পেলাই আমি ৰাইজৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিছোঁ। 10 জুলাই আচলতে মীন ক্ষেত্ৰখনৰ কাৰণে এটা অতি শুভ দিন। এই 10 জুলাইটো যোৱাকালি পাৰ হৈ গ'ল আৰু 10 জুলাইক ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে উদযাপন কৰা হয়। আৰু এই 10 জুলাইটো ভাৰত চৰকাৰে 2001 চনত অফিচিয়েলি ঘোষিত কৰিছে যে 10 জুলাইটো ৰাষ্ট্ৰীয় দিৱস হিচাপে পালন কৰা হওক। ইয়াৰ অন্তৰালৰ কাহিনীটো এইটো হৈছে যে 1957 চনত ডক্টৰ হীৰালাল চৌধুৰী আৰু KH আলিকুনি নামৰ দুজন বিজ্ঞানীয়ে উৰিষ্যাৰ আঙ্গুল নামৰ মীনপাম এখনত কৃত্ৰিমভাৱে মাছৰ প্ৰজনন কৰি পেলাই মাছৰ পোনা উৎপাদন কৰিছিলে, আৰু এইটো এটা যুগান্তকাৰী পদক্ষেপ আছিলে। তাৰ আগলৈকে বা 1957 চনৰ কিছু পিছলৈকেও এনেকুৱা এটা অৱস্থা আছিলে যে মাছৰ পোনাৰ কাৰণে মানুহে হাহাকাৰ কৰিব লগা অৱস্থা হৈছিলে, আৰু বাৰিষা সময়তহে মাছৰ কণী পাৰে নদীত, ত' নদীৰ পৰা মাছৰ পোৱালি সংগ্ৰহ কৰাটো যথেষ্ট কষ্টকৰ আছিলে। বতাহ বৰষুণ ধুমুহাৰ মাজত নদীৰ মাজত গৈ জাল পাতি মাছৰ মানে পোৱালি আহৰণ কৰিবলৈ, আৰু এই পোৱালিবিলাকৰ কেইটামান অসুবিধা আছিলে কি মিক্স প্ৰজাতিৰ পোৱালি আহে। আমি যিকেইটা মাছ পালন কৰোঁ ৰৌ বাহু ভকুৱা মিৰিকা ইত্যাদিৰ বাহিৰেও পুঠি শিঙৰা মোৱা দৰিকণা বৰালি আৰি খলি এইবিলাক যিবিলাক আমি পালন নকৰোঁ এইবিলাকৰ পোনা মিশ্ৰিত হৈ আহিছিলে। প্ৰথম অসুবিধাটো আছিলে এইটো। দুই নম্বৰ অসুবিধাটো আছিলে কি আমি যিখিনি মাছ যিমান ধৰণে বিচাৰোঁ, ৰৌ মাছৰ যদি মোক 1000 পোৱালি লাগে, সমজাতৰ সম পৰিমাণৰ ৰৌ মাছৰ পোৱালি পোৱাটো সেইখিনি সময়ত অসম্ভৱ আছিলে। কিন্তু এই দুজন বিজ্ঞানীয়ে যেতিয়া ক'লে কি যে আমি বন্ধ আচলতে মাছে কণী বোৱতী পানীত পাৰে, কিন্তু তেওঁলোকে বন্ধ পানীতে কৃত্ৰিমভাৱে বোৱতী পানীৰ সৃষ্টি কৰি পেলাই মাছক হৰমন ইনজেকশ্যন দি পেলাই মাছৰ পৰা পোৱালি জগাইছিলে। তো এতিয়া কি হ'ল, সেইখিনি কৰাৰ ফলত এতিয়া আপুনি দেখা পাইছে অসমৰ বিভিন্ন অঞ্চলত হেচাৰী স্থাপন হৈছে। এই হেচাৰীবিলাকক বিধে বিধে যিকোনো খেতিয়কক যি মাছ যেতিয়াই লাগে অৰ্ডাৰ কৰিলে সেইমতে যোগান দিব পৰা অৱস্থা এটা আহি গ'ল। তো সেইকাৰণে তেওঁলোকৰ অৱদানক স্বীকৃতি দিবৰ কাৰণে ভাৰত চৰকাৰে এই মীনপালক দিৱসটো ৰাষ্ট্ৰীয় মীনপালক দিৱস হিচাপে 2001 চনত ঘোষণা কৰিছে। আৰু এই মীনপালন দিৱসতে আমি দেশৰ বা ৰাজ্যৰ মীনপালনবিলাক মীনপালকসকল অগ্ৰণী মীনপালকসকল আমি সম্বৰ্ধনা জনাওঁ, সজাগতা শিবিৰ অনুষ্ঠিত কৰোঁ, কিবা যদি উন্নয়নমূলক আঁচনি শুভাৰম্ভ কৰিব লগা হয় চৰকাৰৰ তৰফৰ পৰা এই দিনটোতেই কৰা হয়, বা ছাষ্টেইনেবল একুৱাকালচাৰৰ কাৰণে যে বহনক্ষম মানে মাছ পালন আজিৰ দিনৰ কাৰণে নহয় ভৱিষ্যতৰ কাৰণেও যাতে মাছ পালনটো বহনক্ষম হৈ থাকে, আজিয়ে মাৰি আজিয়ে শেষ কৰি আজিয়ে যাতে শেষ নহয় ভৱিষ্যতলৈ যাতে এই পৰম্পৰাটো এই সজাগতাখিনি সৃষ্টি কৰাৰ কাৰণে এই মীনপালক দিৱসটো উদযাপন কৰা হয় 10 জুলাইত প্ৰতি বছৰে।
1: আৰু আমাৰ মীনপালকসকলক প্ৰশিক্ষণ দিয়াৰ কি ব্যৱস্থা থাকে আপোনালোকৰ?
2: মীনপালকসকলক আমি সাধাৰণতে প্ৰশিক্ষণৰ কাৰণে উন্নয়ন খণ্ডবিলাকত, আমাৰ উন্নয়ন খণ্ড বিষয়া আছে, তো উন্নয়ন খণ্ড বিষয়াবিলাকে তেওঁলোকে নিজে নিজে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰে ফিল্ডত আৰু তেওঁলোকক দিয়া হয়। আৰু যদি কোনোবাই বাহিৰত গৈ প্ৰশিক্ষণ ৰাজ্যৰ বাহিৰত প্ৰশিক্ষণ ল'ব বিচাৰে তেতিয়াহ'লে আমাৰ ইয়াতে আবেদন কৰিব লাগে। এই আবেদন কৰাৰ পিছত বিভাগৰ সুবিধা অনুযায়ী বিভিন্ন সময়ত আমি ৰাজ্যৰ বাহিৰলৈও মীনপালকক প্ৰশিক্ষণৰ কাৰণে পঠোৱাৰ ব্যৱস্থা কৰি আছোঁ।
1: হয়, আৰু এতিয়া আমাৰ যিখিনি মীনপালক আছে তেওঁলোকৰ কাৰণে সঁজুলি যোগান ধৰাৰ ক্ষেত্ৰত কি আছে, জাল মাছ ধৰা সা সঁজুলিৰ ক্ষেত্ৰত?
2: হয় হয়, ইতিমধ্যে মই আপোনাক ক'লোৱে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অন্তৰ্গত গোটেইখিনি মোৰ কোৱা হোৱা নাছিলে। তো চাইকেলৰ লগত হান্দি, মাছ তিনিচুকীয়া বাহনৰ লগত হান্দি, তাৰপিছতে জাল ইত্যাদিত যোগান ধৰাৰ ব্যৱস্থা
1: কেনেকৈ পাব তাৰ কাৰণে কি কৰিব?
2: তাৰ কাৰণে প্ৰতি বছৰে আমাৰ প্ৰায় অক্টোবৰ নৱেম্বৰ মাহত আমি চৰকাৰীভাৱে বিভাগীয়ভাৱে বিজ্ঞাপন প্ৰকাশ কৰোঁ। বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছত তেওঁলোকে আবেদন কৰিব লাগে আৰু যোগ্যতাৰ ভিত্তিত সেই আবেদনখিনিৰ পৰা আমি হিতাধিকাৰী বাছনি কৰি পেলাই তেওঁলোকক আমি এই সাহাৰ্যবিলাক দিয়াৰ ব্যৱস্থা কৰোঁ।
1: মহিলা অন্তৰ্ভুক্ত হ'ব পাৰে?
2: নিশ্চয়কৈ নিশ্চয়কৈ, আৰু এতিয়া যিহেতু মহিলা সবলীকৰণৰ এটা যুগ চলি আছে, যুগ বুলি
1: টকাও দিছে,
2: 10,000 কে চৰকাৰে টকাও দিছে, গতিকে মহিলাখিনি এতিয়া আমাৰ অলপতে মানে আমিতো মহিলাক প্ৰাধান্য দি আহিছে আৰু অলপতে আমাৰ এটা জাইকা আশাপালি নামৰ প্ৰজেক্ট এটা লঞ্চ হৈছে। এই প্ৰজেক্টটোত ইতিমধ্যে আমাক স্পষ্ট কৰি দিছে, নিৰ্দেশনা দিছে যে যিমানখিনি হিতাধিকাৰী হ'ব সিমানখিনি হিতাধিকাৰীৰ 30% মহিলা হ'বই লাগিব বুলি এটা নিৰ্দেশনা জাৰি কৰিছে। গতিকে এতিয়াৰ পৰা এই আঁচনিটোত আমি 30% মহিলা অন্তৰ্ভুক্ত কৰিবই লাগিব।
1: ধৰক তেওঁ ঋণটো ল'লে নে বিনামূলীয়াকৈ পাব?
2: ন, আমাৰ এইটো যিটো চৰকাৰী আঁচনি আছে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত, প্ৰধানমন্ত্ৰীৰ মৎস্য সম্পদা যোজনাৰ এটা গাইডলাইন আছে কি যে যদি জেনেৰেল কেটেগৰীৰ বেনিফিচিয়াৰী হয় তেতিয়াহ'লে প্ৰজেক্ট কষ্ট যিমান হ'ব, আঁচনিৰ ধন যিমান হ'ব, আঁচনিৰ ধনৰ 40% তেওঁ চৰকাৰৰ পৰা পাব, 60% তেওঁ নিজে বহন কৰিব লাগিব। আকৌ যদি SC কেটেগৰী বা ST কেটেগৰী বা মহিলা হিতাধিকাৰী হয় তেতিয়াহ'লে 60% চৰকাৰে বহন কৰিব, 40% নিজে বহন কৰিব লাগিব। আৰু এইটো সব আঁচনির কারণে একে নয়। এটা মই এইমাত্র যেটু কলো যে জাইকা আশাপালি প্রজেক্ট বলে যেটু লঞ্চ হয়েছে এইটুত 80% সরকারের পরা খরচ করিব লাগিব, 20% হিতাধিকারীর অংশ হব।
1: হয় সংখ্যালঘু সকলের কারণে,
2: সংখ্যালঘু সকল জেনারেল ক্যাটেগরিত পড়ব, জেনারেল ক্যাটেগরিত পড়ার কারণে তেওঁলোকৰ প্রধানমন্ত্রী মৎস্য সম্পদা হলে তেওঁলোকৰ 40% রেহাই হব, কিন্তু জাইকা আশাপালিত এইটো সর্বসাধারণের কারণে এতে 80% সরকারি রেহাই আর 20% হিতাধিকারীর অংশ।
1: হয় আর তেওঁলোকৰ শিক্ষাগত অর্হতা নে দরিদ্র সীমারেখা তলাত হব লাগবে নহয়। এটা কোনোবা এজনে কলেজত করে আছে, তেওঁ হয়েছে মই মাছ পালন করো আর সরকারি আঁচনির সুবিধা লও, তেওঁৰ কারণে আছে নাই?
2: আছে আছে, আমার ইয়াতে কোনো বাধ্যবাধকতা নাই যে এডুকেশনেল কোয়ালিফিকেশন ইমান পাস হব লাগিব, 8 পাস হব লাগিব, 9 পাস হব লাগিব, এম এ পাস হব লাগিব, এনেকুৱা কথা নাই। যদি কোনোবা নিরক্ষর মানুহ এজনেও মৎস্য পালন করে আছে, মৎস্য পালনত তেও স্বাবলম্বী হয়েছে, তেও নিজের লগতে আন 10 জনকো যদি নিযুক্তি প্রদান করেছে বা নিজের এরিয়াটোর উন্নয়নের কারণে তেও অহপুরুষার্থ করে আছে, তেতিয়া হলে এম এ পাস জনতকৈও তেওহে আমার পৰা মানে প্রিফারেন্সটো বেশিকৈ পাব।
1: হয় আর তেও সেই টকাৰে পুখুরি খান্দিব লাগিব, মাছ পালন করি
2: নিশ্চয়
1: উন্নয়নের দিকত আগবাহি যাব লাগিব, এই সম্পর্কে অকমান কক।
2: প্রথম কথা হল কি, তেওক যেতিয়া সাহায্য এটা দিয়া হয় সেই সাহায্যটোর ফলত তেও পুখুরীটো খন্দাই লয়, পুখুরীটো খন্দাই লওয়ার পিছত পুখুরীত মাছ পালন করে, আমি তেওক প্রশিক্ষণ দিওঁ, প্রশিক্ষণ বৈজ্ঞানিক ভিত্তিত মাছ পালন কি আর পরম্পরাগত মাছ পালন কি আমি তেওক বিতংকৈ বুঝাই দিও যে বৈজ্ঞানিক ভিত্তি আর পরম্পরাগত ভিত্তিত মাছ পালন করলে কিমাননো ডিফারেন্স পোৱা যায় সেইখিনি আমি তেওক বুঝাই দিও, ফলত তেওক কি হয় আমার আসনিটোর প্রতি আকৃষ্ট হয়, তেও নিতেও ভাবে যে আগতে তো মানে এনেকে করে আসিল, এটা এওলোকে এনেকে করে আছে, করার পিছত যেটা এবছরের মূরত সুফল দেখিব, সুফল দেখার পর যেটু পুখুরীর পরা তেও গড়ে 500 কেজিকে উৎপাদন পাই আসলে সেই পুখুরীটোর পরা তেও আমার পদ্ধতি অবলম্বন করে পেলাই 1500 কেজি উৎপাদন পাবলে সক্ষম হল, গতি তেওর মনত একটা আগ্রহ জন্মে আর একটা মোটিভেশন পায় আর তেওক দেখা পাই পেলাই ওসর সুবুরিয়া মানুষও মীন পালনের প্রতি আকৃষ্ট হয়। তো এই পরিবর্তনটি এতিয়া লাহে লাহে আহিব ধরেছে অসমিয়া মীন পালক সকলের মাজত।
1: হয় আপনার যে মীন পালনের কারণে সরকারি আসনি আছে তাতে আলংকারিক মাছের কারণে কি আছে?
2: আলংকারিক মাছের কারণে আমি ইতিমধ্যে প্রধানমন্ত্রী মৎস্য সম্পদা যোজনাত আলংকারিক মাছের কারণে আলংকারিক মাছের ব্যবসায়ী করবর কারণে ইতিমধ্যে আমার হিতাধিকারী নির্বাচন হয়ে গেছে আর সেই হিতাধিকারীয় ঢিং অঞ্চলত সুন্দর কাম করে আছে আর আলংকারী মাছ নিজে প্রাকৃতিক উৎসর পরাও কালেকশন করেছে আর কিছু কিছু আলংকারিক মাছ আছে যেখানে আলংকারিক মাছের প্রজনন ঘটাই পেলাই পোনা উৎপাদন করব পারে, এই পোনা ঢিং অঞ্চলের পর এটা বাইরলৈও গৈ আছে, আমার ঢিঙতে বিশেষকে এই করা আছে, তার উপরই আমার যে মুকুতার খেতি, মুকুতার খেতির কারণেও আমার ব্যবস্থা করা হয়েছে শামুকর পেটত যেটু করা হয়, তো এই মুকুতার খেতি করেও বহু মহিলা স্বাবলম্বী হব পারিছে।
1: হয় গতি অতি যুগাত্মক কথাখিনি, গতি আমি আমার শ্রোতাসকলে যিসকলে আজি আমার এই অনুষ্ঠানটি শুনেছে এই ক্ষেত্রে আপনার যোগাযোগ করব
2: আর
1: কি কি ডকুমেন্টস দিব লাগবে?
2: বহুত বেশি ডকুমেন্টসর দরকার নাই, আমার যখন আবেদন পত্র থাকে এই আবেদন ক্ষেত্রখিন আবেদন পত্র পূর করব লাগিব, লগতে আমার সকলরে লগত থাকা যিকেটা ডকুমেন্টস আধার কার্ড ভোটার আইডি কার্ড আর মাটির ডকুমেন্টটো, মাটির ডকুমেন্টটো তেওঁৰ নিজৰ নামত থাকিলে ভাল, কিন্তু তেওঁৰ নিজৰ নামত যদি নাথাকে তেতিয়াহলে তেওঁৰ সম্পর্কীয় ব্যক্তি দেউতাকৰ নামত আছে, দেউতাকে এখন ন অবজেকশন সার্টিফিকেট দিব লাগে যে এই পুখুরীটোত যদি এই মানুহজনে বা এই মাটিটুকুরত যদি এই মোৰ লড়াই সরকারি আসনি পাই পেলাই পুখুরী খান্দি মাছ পালন করে মোৰ কোনো আপত্তি নাই, তাত বাহিরে বহুত বেশি ডকুমেন্টের পরে এনেকুৱা নহয় যে এনেকুৱা কিছুমান ডকুমেন্ট বিচারিম যার ফলত মানুহৰ মাছ খেতিয়কৰ হাৰাশাস্তি হব, তেনেকুৱা ডকুমেন্টৰ কোনো প্রয়োজন নাই, যিকেইটা ডকুমেন্টৰ কথা কলো এইকেইটা সর্বসাধারণের লগত থকাই ডকুমেন্ট।
1: হয় আর আপনার যোগাযোগ করব আপনার গোটেখিন বাদ দেখাই দিব কেনেকে মাছ পালন করব বজার কত পাব।
2: হয় এতিয়া প্রথম কথা হয়েছে আর একটা কথা কব মানে রই গেছে সেইটা হয়েছে ন্যাশনাল ফিশারিজ ডিজিটাল প্লেটফর্ম, এইটুত মানে মানুষ আজিকালি মানুহ মাছ খেতিয়কবিলাকৰ বা মাছ পালনের লগত জড়িত ব্যক্তিবিলাকৰ রেজিস্ট্রেশনটো একেবারে আবশ্যকীয় হয়ে পড়েছে আর আমার আসনিত আবেদন করিবর কারণেও এই রেজিস্ট্রেশনটো এতিয়ার পৰা প্রযোজ্য করা হয়েছে, তো ন্যাচারেল ফিশারিজ ডিজিটাল প্লেটফর্মত ভাৰত চৰকাৰে চিন্তা চৰ্চা কৰিলে যে ফিছাৰিজ চেক্টৰটো বহুত আনঅৰ্গেনাইজ হৈ আছিলে, ইটোৰ লগত সিটোৰ সম্পৰ্ক নাছিলে, ইটোৰ কিবা অসুবিধা হ'লে সেইজনে ক'ব নোৱাৰিছিলে, যে প্ৰডাকশ্যন একফালেদি হৈ আছে, মাৰ্কেটিং এটা বেলেগ চেনেলেদি গৈ আছে, তো
1: মধ্যস্থতাকাৰী আছে,
2: মধ্যস্থতাকাৰী আছে, তো এইখিনিক এটা সংঘবদ্ধভাৱে এটা ছাতিৰ তলত আলিবৰ কাৰণে কি কৰিলে, যে প্ৰকৃত যিবিলাক মাছমৰীয়া আছে, প্ৰকৃত মাছমৰীয়া মানে মাছৰ লগত জড়িত ব্যক্তি, যিকোনো মাছৰ লগত জড়িত ব্যক্তি আটাইৰে ৰেজিষ্ট্ৰেশ্যনটো বাধ্যতামূলক কৰি দিছে। এই ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ পিছত তেতিয়া এটা কমন ফৰামত ভাৰত চৰকাৰে আলোচনা কৰিব পাৰিব যে এই মানুহখিনিৰ এইখিনি অসুবিধা হৈছে, এই মানুহখিনিৰ এইখিনি, তো তাৰ কাৰণে আমি ইতিমধ্যে কোৱাৰ দৰে যি সজাগতা সভাবিলাক আছে, সজাগতা সভাত আমি হেৰি ৰেজিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে মানুহবিলাকক বাৰ্তা প্ৰেৰণ কৰিছোঁ আৰু ইতিমধ্যে মানুহবিলাকে, মাছ খেতিয়কবিলাকে সঁহাৰিও প্ৰদান কৰিছে। আমাৰ প্ৰায় 21,000 ৰেজিষ্ট্ৰেশ্যন আজিৰ ডেটলৈকে সম্পূৰ্ণ হৈ গৈছে আৰু ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো কণ্টিনিউ হৈছে, আৰু এই ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো মানুহজনে মোবাইলত নিজেও কৰিব পাৰে, নতুবা CSC চেণ্টাৰ এটাত গৈও কৰিব পাৰে, খুব সহজ প্ৰচিডিউৰ। NFDP নেশ্যনেল ফিছাৰিজ ডেভেলপমেণ্ট পৰ্টেলৰ ৱেবছাইটটোত যাব লাগে, ৱেবছাইটটোত গৈ পেলাই তেওঁ সাধাৰণ কেইটামান কথা এণ্ট্ৰি কৰিব লাগে, এণ্ট্ৰি কৰাৰ পিছত তেওঁ প্ৰভিজনেল চাৰ্টিফিকেটখন মোবাইলতে পাই যায়। আৰু ইয়াৰ এটা সুবিধা আছে কি, তেওঁ যেতিয়া ৰেজিষ্ট্ৰেশ্যনটো কৰে, ৰেজিষ্ট্ৰেশ্যনটো কৰাৰ লগে লগে তেওঁ 70 টকা তেওঁৰ একাউণ্টত সোমাই যায়। তেওঁ যেতিয়া ফাইনেল চাৰ্টিফিকেটখন, প্ৰথমতে তেওঁৰ চাৰ্টিফিকেটখন আমাৰ অফিচত আহিব, জিলা মীন বিষয়াৰ কাৰ্যালয়ত, আমি তেওঁৰ এপ্লিকেশ্যনখন পুংখানুপুংখ পৰীক্ষা কৰি পেলাই আমি সঞ্চালকালয়ে প্ৰেৰণ কৰোঁ, সঞ্চালকালয়ে ভাৰত চৰকাৰৰ চেণ্ট্ৰেল মিনিষ্ট্ৰীলৈ প্ৰেৰণ কৰে, চেণ্ট্ৰেল মিনিষ্ট্ৰীয়ে যেতিয়া তেওঁৰ চাৰ্টিফিকেটখন এপ্ৰুভ কৰিব, এপ্ৰুভ কৰাৰ লগে লগে তেওঁৰ একাউণ্টত 100 টকা সোমাই যাব, যদিহে তেওঁ নিজে কৰে। কিন্তু যদি তেওঁ CSCৰ জৰিয়তে কৰে, তেতিয়াহ'লে CSCয়ে 30 টকা পাব আৰু মীনপালকজনে 70 টকা পাব।
1: অতিকৈ গুৰুত্বপূৰ্ণ কথা, আৰু ইয়াৰ কাৰণে জনসাধাৰণ সজাগ আৰু সচেতন হ'ব লাগিব
2: নিশ্চয়কৈ,
1: আৰু চৰকাৰী সুবিধা পাবলৈ হ'লে নিজেও অকণ
2: আগবাঢ়ি
1: যাব লাগিব। আৰু মীন পালনৰ ক্ষেত্ৰত আমাৰ, আপোনালোকে কেতিয়াবা ছাৰ্ভেটো কেনেকৈ কৰে, ধৰক এতিয়া আমাৰ কিমান বিলত কি মাছ উৎপাদন হয়, কোনখন কলংখনত কেনেকুৱা কি, এই কামখিনি কেতিয়া কৰে বাৰু
2: আপোনাৰ? এইটো আমাৰ হেৰি, আমি প্ৰতি মাহতে ৰিপৰ্ট পঠাব লাগে গুৱাহাটীত, প্ৰতি কোৱাৰ্টাৰতে ৰিপৰ্ট পঠাব লাগে। এতিয়া কথা হৈছে কি, ইয়াত অলপমান হিন্দেৰি থাকিব, কিন্তু আমি হিন্দেৰিখিনি যথেষ্ট কমাব চেষ্টা কৰিছোঁ। আমাৰ যিকেইখন মাৰ্কেট আছে, গোটেই মাছখিনি আহি পেলাইতো মাৰ্কেটতে আহিব, কিছুমান কাটা আছে য'ত হোলচেল কৰে, অকশ্যন কৰে, সেই অকশ্যন
1: চেণ্টাৰ বৰবজাৰতে আছে, বৰবজাৰতে
2: হয়, বৰবজাৰত হয়, ৰাঙলুত হয়, তাৰপিছত আমাৰ চলচলিত হয়, তাৰ কাকতি গাঁও আছে ৰহাত, চুলুং বজাৰ আছে, এনেকুৱাকৈ কেইটামান নিৰ্দিষ্ট ঠাই আছে, পকেট আছে, য'ত মেজৰ মাছখিনি, জিলাখনৰ মেজৰ মাছ মাছখিনি তাত আহে। আৰু তাত আমাৰ মীন প্ৰদৰ্শক আছে, মীন উন্নয়ন বিষয় আছে, প্ৰতি 3-4 দিনৰ মূৰে মূৰে ভিজিট কৰি, সদায় যোৱাটোতো সম্ভৱ নহয়, প্ৰতি 3 দিনৰ মূৰে মূৰে ভিজিট কৰি উইকলি এভাৰেজ এটা উলিয়াই লয়, উইকলি এভাৰেজ উলিয়াই লৈ সেই উইকলি এভাৰেজৰ পৰা আমি জিলাখনৰ মাছ উৎপাদন কিমান সেইটো আমি অনুধাৱন কৰোঁ। তাত বাহিৰেও, এইকাৰণে মই হিন্দেৰি হ'ব বুলি কৈছোঁ, সেইখিনিত বাহিৰেও চুকে কোণে 2-আলি, 3-আলি, 4-আলি, 5-আলিবিলাকত সৰু সৰুকৈ অলপ অলপ মাছ, সেইটোও এটা গৈ পেলাই মানে এটা ডাঙৰ অংশ হয়গৈ, তো সেইখিনিও আমি কনচিডাৰেশ্যনত ৰাখি পেলাই আমি উৎপাদনটো মানে ঠাৱৰ কৰোঁ।
1: হয়, আৰু মীন পালনৰ ক্ষেত্ৰত পুখুৰীৰ পৰা মাছটো অনাৰ ক্ষেত্ৰত আজিকালি আধুনিক যন্ত্ৰ পাতিৰে তাক কাটিং কৰা আমি দেখা পাওঁ, তেনেকুৱা সঁজুলি আপোনালোকৰ তাত যোগান ধৰে নেকি?
2: আমাৰ বিভাগৰ ফালৰ পৰা কাটিং কৰা সঁজুলি যোগান ধৰা হোৱা নাই, কিন্তু আপুনি কোৱা কথাটো একেবাৰে সত্য কথা, যে মাছ এটা আচলতে যদি একেবাৰে পৰিপুষ্টিৰ গুণটো তাৰ একেবাৰে, আমি ভাত খোৱা থাল আহি পোৱালৈ যদি পৰিপুষ্টি গুণটো মজুত থাকিব লাগে, তেতিয়াহ'লে পানীৰ পৰা মাছটো উঠোৱাৰ লগে লগে আমি মাছটো বৰফত দিব লাগে। কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত এতিয়াও হৈ উঠা নাই, লাহে লাহে কিছুমান ঠাইত হ'ব আৰম্ভ কৰিছে, আৰু বৰফৰ মাজেৰেই আহি পেলাই ঠাণ্ডা অৱস্থাতে মানে আমাৰ যি কাষ্টমাৰ ঘৰ আহি পাব লাগে, তেতিয়াহে মাছৰ গুণাগুণটো মানে অটুট থাকে। তো এইটো লাহে লাহে হৈ আছে। আমাৰ ইতিমধ্যে মই কোৱাৰ দৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাত আমি আইচ প্লেণ্টৰ ব্যৱস্থা কৰি দিছোঁ, চুলুং বজাৰত এটা আইচ প্লেণ্ট আছে, সেই আইচ প্লেণ্টটোৱে সুন্দৰ কাম কৰি আছে, গতিকে চুলুং বজাৰত যিখিনি মাছ ৰাতিপুৱাই আহে অকশ্যনৰ কাৰণে, গোটেই মাছখিনিক বৰফ দিয়াৰ ব্যৱস্থা কৰা আছে। আমি আইচ প্লেণ্ট বিভাগীয়ভাৱে বড়বজাৰত দিব পৰা নাই, কিন্তু হ'লেও প্ৰাইভেট চেক্টৰত আইচ প্লেন আছে, সেই বৰফ ব্যৱহাৰ কৰি পেলাই তাক ৰাখে। আৰু কাটিং কৰিবৰ কাৰণে আমাৰ যিখিনি ট্ৰেডিশ্যনেল সঁজুলি আছে, ট্ৰেডিশ্যনেল সঁজুলিখিনিয়ে ব্যৱহাৰ হৈ আছে এতিয়া।
1: হয়, সেইখিনি পাওঁতে আমাৰ কোনো সময় লাগিব?
2: আমাৰ সময় ডিপাৰ্টমেণ্টে সেইখিনি বিবেচনা কৰি আছে, নিশ্চয় সময়ত সেইখিনি পোৱা যাব।
1: নতুন মীনপালক সৃষ্টি কৰিবৰ কাৰণে আপোনালোকে কি কৰে?
2: নতুন মীনপালক সৃষ্টি কৰিবৰ কাৰণে আমি যিটো আমাৰ বিভিন্ন য'ত স্কীম আমি কৰোঁ, স্কীম কৰাৰ পিছত তাত আমি মাল্টিপ্লায়াৰ এফেক্ট বুলি এটা প্ৰগ্ৰেম অনুষ্ঠিত কৰোঁ। মাল্টিপ্লায়াৰ এফেক্ট মানে কি, এজনক দেখি যাতে আনজনে কৰিব পাৰে, এনেকুৱাও নহয় যে চব মানুহকে চৰকাৰী সাহাৰ্য লাগে। নিৰ্দিষ্ট দিক নিৰ্দেশনাটো তেওঁ পোৱা নাই, তো দিক নিৰ্দেশনাটোৰ কাৰণে আমি নতুন মীনপালক উৎপক এই যিবিলাক ছাকচেছ প্ৰতিষ্ঠিত মীনপালক, প্ৰতিষ্ঠিত মীনপালকক লগত সংযোগ কৰাই দিওঁ, বোলে চাওক এখেতে মীনপালন কৰি পেলাই যোৱা পাঁচটা বছৰ আগতে তেওঁৰ এই অৱস্থা আছিলে, আজি 5 বছৰ পিছত তেওঁ এই পৰ্যায় পাইছে। তেতিয়া সেই যিজন মানুহ যিজনক চৰকাৰী সাহাৰ্যজনক অৰ্থনৈতিকভাৱে তেওঁ স্বচ্ছল, কিন্তু তেওঁক এটা
1: টেকনিকেল কাৰিকৰী
2: দিশ এটা লাগে, মনোবল এটা বৃদ্ধি লাগে, তো এই মাল্টিপ্লায়াৰ এফেক্ট কৰি পেলাই আমি নতুন মীনপালক সৃষ্টি কৰিব চেষ্টা কৰি আছো।
1: আৰু আমি এইখিনিতে মহিলাসকলৰ কথা পাতিলোঁ, এইখিনিতে আৰু এটা কথা সংযোগ কৰিব পাৰি, কটা বছাত আমাৰ মহিলাসকল কিন্তু পাৰ্গত।
2: নিশ্চয়, তাৰ কাৰণেও আমি মহিলাসকলৰ কাৰণেও কিছুমান আঁচনি আছে, আপুনি কথাটো ওলাইছে, ভালে হৈছে। এতিয়া আমাৰ যিটো মাছৰ পৰা মূল্য সংযোজিত দ্ৰব্য, যেনে মাছৰ আচাৰ, মাছৰ পাপৰ, মাছৰ কাটলেট,
1: চকলেটো,
2: মাছৰ চকলেটো হৈছে, এতিয়া আপুনি শুনি ভাল পাব, আমাৰ প্ৰতিষ্ঠিত এটা ছেল্ফ হেল্প গ্ৰুপ আমাৰ উৰিয়া গাঁৱত আছে, উৰিয়া গাঁৱতে তেওঁ সুন্দৰ কাম কৰি আছে সেই মহিলা গোটটোৱে, তেওঁলোকে বিভিন্ন আচাৰ প্ৰস্তুত কৰিছে, আমলখিৰ লগত মাছৰ মিশ্ৰণ কৰি আচাৰ প্ৰস্তুত কৰিছে, বিভিন্ন ফ্লেভাৰৰ মাছৰ চকলেট বনাইছে, তেওঁলোকে বিভিন্ন বিপণীবিলাকত, অলপতে নৰ্থ ইষ্ট এক্সপো হৈ গ'ল, নৰ্থ ইষ্ট এক্সপো আমাৰ মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত হৈ গ'ল, তাতো তেওঁলোকে গৈ সুন্দৰভাৱে তেওঁলোকৰ উৎপাদিত দ্ৰব্যবিলাক মানে কৰিছে। আৰু যদি মহিলাখিনি সংঘবদ্ধভাৱে আগুৱাই আহে আৰু মাছৰ আচাৰ বা মাছৰ পাপৰ বা মাছৰ কাটলেট, তেতিয়া সন্ধিয়া সময়ত দেখিব ফুটপাথত বহুত এই চেৱৈ, বিৰিয়ানী, চামোচা, বিভিন্ন ধৰণৰ, তো তেনেকুৱা ধৰণৰ ষ্টল যদি আমি লগাই দিব পাৰোঁ, যে এইখন মাছৰ বিশেষ ষ্টল য'ত মাছৰ ফ্ৰেছ কাটলেট পোৱা যায়, চিতল মাছৰ কাটলেট পোৱা যায়, ৰৌ মাছৰ কাটলেট পোৱা যায়, তো তেনেকুৱা ধৰণৰ আমাৰ প্ৰচেষ্টা চলি আছে। সেইখিনি যদি আমি কৰিব পাৰোঁ, ইভিনিঙত সময়ত ওলাই আহি পেলাই মানুহে সেইটো খাব, লগ নিজে আত্মতৃপ্তিও লাভ কৰিব, অন্য হাতেদি দোকানীজনৰ আৰ্থিক অৱস্থাটোতো মানে অৰিহণা যোগাব, উন্নতি।
1: আপুনি যিখিনি কথা ক'লে, ইয়াৰ কাৰণে কিন্তু প্ৰচাৰ মাধ্যমৰ অতিকৈ গুৰুত্বপূৰ্ণ ভূমিকা আছে, আৰু প্ৰচাৰ মাধ্যমৰ লগতে আমাৰ নগৰে চহৰে থকা নেতৃস্থানীয় ব্যক্তিসকলৰ যথেষ্টখিনি ভূমিকা আছে, কি ক'ব আপুনি?
2: নিশ্চয় নিশ্চয়, প্ৰচাৰ মাধ্যমৰ ভূমিকা আছে। প্ৰচাৰ মাধ্যম আজিকালিতো
1: ছ'চিয়েল মিডিয়াই
2: হওক,
1: বাতৰি
2: কাকতেই হওক, গোটেইখিনিৰ
1: আমাৰ সাধাৰণ আজিকালি আমি দেখা পাওঁ যে আমি সদায় কি কৰোঁ, পৰ্টেলবিলাকক কিন্তু যথেষ্ট ভূমিকা আছে।
2: নিশ্চয়কৈ নিশ্চয়কৈ,
1: কাৰণ ওলাই কৰিব নোৱাৰোঁ,
2: ওলাই কৰিব নোৱাৰা হয়। তেনেকুৱা প্ৰচাৰৰ যদি ব্যৱস্থা কৰা হয় বা প্ৰচাৰ হয়, তেতিয়াহ'লে বাকী যিখিনি মানে কৰিব ইচ্ছা কৰি আছিলে, মনতক খুদুৱাই আছিলে, কৰিম নে নকৰিম কৰিম, তেওঁলোকৰ অলপ মনোবল বৃদ্ধি পাব, তেওঁলোক আগবাঢ়ি আহিব পাৰিব। নিশ্চয়।
1: আৰু সমাজত কিছুমান এটা বান্ধোন থাকে, এওঁ মাছ বেচে, এওঁক অকণমান আমাৰ কি হয় যে এওঁ মাছৰ কাৰবাৰ কৰে, আমি তেওঁক অকণমান পিছত ৰাখোঁ, এই বান্ধোনবিলাক কিন্তু আমি ছিঙিব লাগিব।
2: এতিয়া চাওক, আজিৰ পৰা যদি 10-15 বছৰ আগলৈ যায়, 15 বছৰ আগলৈকে অসমৰ মৎস্যক্ষেত্ৰখনৰ যিটো অৱস্থা আছিল, তো এতিয়াৰ মৎস্যক্ষেত্ৰ পৰিৱৰ্তন বহুত হৈছে, ইফাল ইফাল হ'লে মানে অলপ মানে, কিন্তু এনেকুৱা এতিয়া উদাহৰণ অসমত ওলাইছে যে প্ৰতিষ্ঠিত এসময়ৰ প্ৰতিষ্ঠিত মানুহ আছিল, যিটোক আমি কৈছিলোঁ যে আগতে চিডুল কাষ্টৰ মানুহখিনিহে মাছ ব্যৱসায়ৰ লগত জড়িত আছে, কিন্তু এতিয়া ধাৰণাটো সম্পূৰ্ণ চেঞ্জ হৈছে। এতিয়া বহুত উদাহৰণ তেনেকুৱা অসমত ওলাই গৈছে, আৰু এইটো এটা শুভ বতৰা, তেওঁলোকক দেখি পেলাই নিশ্চয় অন্য শ্ৰেণীৰ মানুহখিনিও এই ব্যৱসায়টোত
1: মানে বাটটো দেখুৱাই দিছে,
2: বাটটো দেখুৱাই দিছে, তেওঁলোকে
1: বাটটো দেখুৱাই দিছে, গতিকে সকলো উৎসাহিত হৈছে। আজিকালি দেখা যায় যে কলেজত পাছ কৰাৰ পিছত, ডিগ্ৰী লোৱাৰ পিছত কি কৰিব, তেওঁক যদি এই বাটটো দেখুৱাই দিয়া হয়, তেওঁ নিশ্চয় পুখুৰী এটা খান্দি নিজে স্বাৱলম্বী হ'ল, নিজৰ ইচ্ছামতে তেওঁ টকা ঘটিব পৰা হ'ল।
2: নিশ্চয়কৈ, আৰু আৰু লগতে মই এটা কথা লগ কৰিব বিচাৰিছোঁ, এইটো যিটো মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি 1.02 হৈ গ'ল আৰু 2.02 আৰম্ভ হ'ল, এতিয়া প্ৰশিক্ষণ আৰম্ভ হ'ব প্ৰশিক্ষাৰ্থীখিনিৰ। আপুনি শুনি ভাল পাব, নগাঁও জিলাত 1.0ত ফিচাৰীৰ হিতাধিকাৰী আছিলে 281গৰাকী আৰু তেওঁলোকে 1,00,000 টকাকৈ ইতিমধ্যে পাই পেলাই আত্মসংস্থাপনৰ পথ প্ৰশস্ত কৰি লৈছে। আৰু CM3 অৰ্থাৎ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনি 2.0ত যিটো দ্বিতীয় সংস্কৰণত মুঠ বেনিফিচিয়াৰী আছিলে প্ৰায় 4,200 আৰু 4,200ৰ ভিতৰত 820জনেই হৈছে মীন বিভাগৰ হিতাধিকাৰী, মানে 4 ভাগৰ 1 ভাগ মীন বিভাগৰ হিতাধিকাৰী, গোটেই হিতাধিকাৰীৰ 4 ভাগৰ 1 ভাগ মীন বিভাগৰ হিতাধিকাৰী। তো এই 820জনে ইতিমধ্যে তেওঁলোকে চৰকাৰৰ পৰা 75,000 টকাকৈ পাইছে আৰু ট্ৰেইনিং সমাপ্ত কৰাৰ পিছত তেওঁলোকে 25,000 টকাকৈ পাব। তো এই 820জন হিতাধিকাৰীও যদি প্ৰকৃততে মীন পালন কৰিব পাৰে, তেতিয়াহ'লে মীন পালন নগাঁও জিলাতে বুলি নহয় গোটেই অসমতে এটা অভূতপূৰ্ব চেঞ্জ এটা আহিব বা পৰিৱেশ এটা আহিব বুলি মই অনুধাৱন কৰিব বিচাৰিছোঁ।
1: আৰু আমি এই বতৰাখিনি আমি ইজনৰ পৰা সিজনলৈ সিজনৰ পৰা

0: জনক বিষয় ব্যৱসায় আৰু পৰিসংখ্যাৰ পৰা দেখা গৈছে যে কৃষিতকৈ মাছ পালন 5 গুণে অধিক লাভজনক ব্যৱসায়। লাগিব, আমাক কৃষিও লাগিব, মই কোৱা নাই ধাননি পথাৰ বিনষ্ট কৰি পেলাই পুখুৰী খান্দি মাছ পাৰিব, কিন্তু য'ত সম্ভাৱনীয়তা আছে এই সম্ভাৱনীয়তাখিনি যিমানখিনিলৈকে পাৰি সিমানখিনিলৈকে আমি উদ্ধাৰ কৰিব লাগে, উদ্ধাৰ কৰি আত্মনিয়োগ কৰিব লাগে। আৰু আমাৰ ইতিমধ্যে দেখা গৈছে চৰকাৰী চাকৰি সীমিত, গতিকে আমাৰ যিহেতু অসম নদীমাতৃক দেশ আৰু আমাৰ যিহেতু ৰিচোৰ্চ বা সম্পদ যথেষ্ট আছে, এই সম্পদখিনি যদি আমি সকলোৱে সদ্ব্যৱহাৰ কৰি আগবাঢ়ি আহিব পাৰোঁ, নিশ্চয় ৰাজ্যৰ GDPত ফিচাৰী এটা অভূতপূৰ্ণ অৰিহণা আগবাঢ়িব পাৰিব।
1: হয়, ভাল লাগিলে আজি আমি মীন পালন সম্পৰ্কে ভালেমান কথা পাতিলোঁ। আপুনি খুব সুন্দৰকৈ চৰকাৰী আঁচনিসমূহৰ কথা বুজাই দিলে। এই কথাৰ পৰা আমাৰ মীন পালকসকলে বহু কথা জানিব পাৰিব আৰু আপোনাকো আমাৰ আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: ধন্যবাদ।
1: ইমান পৰে ৰাইজৰ সেৱাত চৰকাৰী আঁচনি এই অনুষ্ঠানত মীন পালনৰ ক্ষেত্ৰত চৰকাৰে কেনেধৰণৰ আঁচনি হাতত লৈছে এই সম্পৰ্কে হোৱা কথোপকথনটি শুনিলে। ইয়াত ভাগ ল'লে নগাঁও জিলাৰ মীন উন্নয়ন বিষয়া হিমাংশু তালুকদাৰে। আজিৰ কথোপকথন অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ। হ'ব,
2: ৰাইজৰ সেৱাত চৰকাৰী আঁচনি অনুষ্ঠানটিৰ পুনৰ প্ৰচাৰ শুনিলে। যুগুতাই আগবঢ়ালে কিৰণ চন্দ্ৰ নাথে। এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ প্ৰভাত শৰ্মাই কৰা বাঁহীবাদনত ৰাগ য়মন।

এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ডঃ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত বিশ্ব বন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সালসলনি কৰা হ'ব বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই এই সমন্বয় ক্ষেত্ৰত অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্ৰযুক্তি সংযোজিত কৰা হ'ব বুলি উল্লেখ কৰে। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱপ্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ডঃ শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নিৰ্মাণ কৰা হ'ব বুলিও জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ'ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবাৰ্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁৰ সৃষ্টিৰাজিৰে চৰ্চাৰ এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব। মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টন বজাৰত নিৰ্মীয়মান অসম আৰক্ষীৰ ৰিজাৰ্ভ চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ইয়াৰ পাছত অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় সংস্কৰণৰ অধীনত আজি দৰং জিলাৰ নিৰ্বাচিত হিতাধিকাৰীসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰা হয়। মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এই কাৰ্যসূচী ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা তথা মীন বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে মুকলি কৰে। জিলাখনত 13ৰ পৰা 31 জুলাইলৈকে তিনিওটা বিধানসভা সমষ্টিত পৰ্যায়ক্ৰমে উদ্যোগ বিকাশ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ইপিনে মঙলদৈৰ সৈনিক ভৱনত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী নীলিমা দেৱীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় আঁচনিৰ অধীনত আজি কেইবাটাও আত্মসহায়ক গোট আৰু সদস্যসকলৰ মাজত আৰ্থিক সাহায্যৰ অনুদান পত্ৰ বিতৰণ কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে ডাঃ ছাৰচিং ইংটি কাথাৰক অধ্যক্ষ হিচাপে লৈ আজি এখন 26-জনীয়া সমিতি গঠন কৰা হয়। এই উপলক্ষে আজি নগাঁৱৰ কঠিয়াতলীৰ গমাৰিয়াটিত আয়োজিত সম্বৰ্ধনা অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং মুখ্য অতিথি হিচাপে উপস্থিত থাকে। তেওঁ ছটা উগ্ৰপন্থী সংগঠনৰ সৈতে শান্তি চুক্তি স্বাক্ষৰিত কৰি জিলাখনলৈ শান্তি ঘূৰাই অনাৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। নতুনকৈ গঠন কৰা এই পৰিষদত এজন উপ মুখ্য কাৰ্যবাহীৰ লগতে 6গৰাকী কাৰ্যবাহী সদস্য থাকিব বুলি তেওঁ উল্লেখ কৰে। এইবাৰৰ বাজেটত পৰিষদলৈ প্ৰথমবাৰৰ বাবে 50 কোটি টকা আবণ্টন দিয়াৰ বাবে তেওঁ ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। যোৰহাট জিলাৰ তিতাবৰৰ বিধায়ক ধীৰাজ গোৱালে আজি তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত এখন পৰ্যালোচনা সভাত অংশ লয়। বিধায়কগৰাকীৰ উপস্থিতিত আজি চিকিৎসালয়খনৰ নতুন পৰিচালনা সমিতিয়েও দায়িত্ব গ্ৰহণ কৰে। তেওঁ চিকিৎসালয়খনৰ বিভিন্ন অভাৱ অভিযোগ তথা ৰোগীসকলৰ বাবে গ্ৰহণ কৰিবলগীয়া বিভিন্ন দিশ সন্দৰ্ভত সবিশেষ আলোচনা কৰে। চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ শিশুবাৰীত আজি SSBয়ে এটা বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। জিলাৰ কাজলগাঁওস্থিত SSBৰ 15 নম্বৰ বেটেলিয়নে আয়োজন কৰা এই শিবিৰত অঞ্চলটোৰ লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়। দক্ষিণ শালমৰা থানাৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি ধুবুৰী ফুলবাৰী সংযোগী নদীপথত অভিযান চলাই এখন নাৱৰ পৰা প্ৰায় 30 লাখ টকা মূল্যৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোক দুজনক জেৰা অব্যাহত ৰাখিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা 6:30 বজাত হ'বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আৰ্জেণ্টিনা ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। স্পেইন আৰু ফ্ৰান্স ইতিমধ্যে প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। 21 সংখ্যক অসম ৰাজ্যিক শ্বুটিং প্ৰতিযোগিতাত বজালি জিলাৰ অৰ্জুন স্পৰ্টছ শ্বুটিং একাডেমীৰ পৰিবায়নে 3টা ভিন্ন শাখাত সোণৰ পদক অৰ্জন কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। গুৱাহাটীৰ কাহিলিপাৰাত থকা 4ৰ্থ অসম আৰক্ষী বেটেলিয়নৰ শ্বুটিং ৰেঞ্জত যোৱা 5 জুলাইৰ পৰা 9 জুলাইলৈ অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ শ্বুটাৰে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ মিষ্ট প্ৰসাদ সোণোৱালৰ আজি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। ভাৰতীয় ষ্টেট বেংকৰ মহাপ্ৰবন্ধক হিচাপে অৱসৰ গ্ৰহণ কৰা তেওঁৰ মৃত্যুত ডিব্ৰুগড়ৰ চাবুৱাৰ বিন্ধাকবাব মুলুক গাঁৱৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাপ পৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।

এয়া আকাশবাণী নগাঁও। আগবঢ়াইছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ খেয়ালত ৰাগ পুৰিয়া কল্যাণ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে প্ৰজ্ঞান বৰুৱাৰ কণ্ঠৰ খেয়ালত ৰাগ প্ৰিয়া কল্যাণ শুনিলে। এফ এম বেণ্ডৰ 102.7 মেগাহাৰ্টজত এয়া আকাশবাণী নগাঁও। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত নিশা 10 বজাৰ লগে লগে আজিৰ অনুষ্ঠান প্ৰচাৰৰ ইমানতে অন্ত পৰিল। একে বেণ্ডতে আমাৰ পৰৱৰ্তী অনুষ্ঠান শুনিবলৈ পাব কাইলৈ পুৱা 5:55 পৰা। এতিয়া কাৰ্যকক্ষত মুকুন্দ নাথ আৰু নিয়ন্ত্ৰণ কক্ষত ৰোহিত দাসৰ সৈতে ষ্টুডিঅ'ৰ পৰা মই উৎপল গোহাঁই বৰুৱাই বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।